নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি মঙলবাৰ 1433 ভাস্কৰাব্দৰ 21 ভাদ, 1948 শকাব্দৰ 17 ভাদ আৰু 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ আজি 8 তাৰিখ। এতিয়া সময় পুৱা 5:33:50 গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টছত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত। আমাৰ অনুষ্ঠান নিউজ অন এআইআৰ এপযোগেও শুনিব পাৰিব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত প্ৰেৰণা খনিকৰ, নিয়ন্ত্ৰণ কক্ষত ঠেংকুজাম টি চি চানু, নিখিল শৰ্মা আৰু পপী চান, ট্ৰেন্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু মিতুল গগৈ, এফ এম ট্ৰেন্সমিটাৰত সিদ্ধেশ্বৰ বড়ো আৰু ষ্টুডিঅ'ত মই আৰাধনা বৰা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে বন্দনা।

বন্দনা শুনিলে। আজিৰ বন্দনাত দীপালী বৰঠাকুৰৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, নৰেন্দ্ৰনাথ দাস আৰু সংগীসকলৰ কণ্ঠৰ নাম, ডলী বৈশ্যৰ কণ্ঠৰ লোকগীত, উমাকান্ত বৈৰাগীৰ কণ্ঠৰ টোকাৰী গীত আৰু বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ ভজন শুনিলে।

0: As Harvinder Singh and Vijay Sundi will go up against Slovakia's David Ivan and Denis Ivan. And that is the end of this news bulletin.
1: মিডিয়াম ওয়েভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুকুতা মালা।
2: ভাৰতীয় সুকুমাৰ কলাৰ বিষয়ে ভূপেন হাজৰিকাই কৈছিল, এটা বিশেষ মন কৰিবলগীয়া কথা হৈছে সময়ৰ গতি আৰু তাৰ লগত কলাৰ খোজ মিলোৱা। সময়ৰ লগে লগে ভাৰতৰ সুকুমাৰ কলাত ভাৰতৰ বাহিৰৰ প্ৰভাৱ পৰা দেখা গৈছে। কি সংগীতত, কি চিত্ৰকলাত প্ৰায় সকলোতে পাশ্চাত্য নিয়ম প্ৰণালী ব্যৱহাৰ হ'বলৈ ধৰিছে। সংগীতত স্পেনিছ ইংৰাজ প্ৰভাৱ, চিত্ৰকলাত কিউবিজিম আদি নানা ধৰণৰ বস্তু সোমাইছে। কিছুমানে এনে সংমিশ্ৰণত বুৎপত্তিও দেখুৱাইছে। ভাৰতীয় শিল্পীয়ে কিউবিজিমৰ পৰা আৰম্ভ কৰি জাভানিজ ছায়া ক্ৰীড়া, মেক্সিকোৰ প্ৰভাৱ, পেৰু বা তিব্বতৰ কলাৰ বা আৰু আন কিবাৰ মিশ্ৰণ কৰিবৰ সময়ত এটা কথা মনত ৰাখিব লাগিব যে শেষত গোটেই বস্তুটোৱেই যেন ভাৰতীয় সাঁচ লয়। ভাৰতৰ সুকুমাৰ কলা সময়ৰ ধুমুহাই উৰাব পৰা বিধৰ দুৰ্বল নহয়। কি সংগীত, কি নৃত্য, কি চিত্ৰ, সকলোতে এটি ডাঙৰ শক্তি আছে যাক আমি বাদ দিব নোৱাৰোঁ। ৰবীন্দ্ৰনাথে কৈছিল, অতীতক একেবাৰে এৰি ভৱিষ্যত হ'ব নোৱাৰে। অতীতৰ ভাৰতীয় সুকুমাৰ কলাই কি হোৱা উচিত তাৰ আদৰ্শ দাঙি ধৰে, কিন্তু এই কথাৰ পৰা আমি বুজা ভুল হ'ব যে কি হৈছে তালৈ চকুকে নিদিয়ে। ভাৰতীয় কলাকাৰসকলে সৌন্দৰ্যৰ চিৰন্তন সত্যবোৰৰ গৱেষণা কৰি আহিছে, গতিকে তেওঁলোকৰ পক্ষে তেওঁলোকৰ সময়ৰ অসুন্দৰ সত্যবোৰ বাছি উলিয়াই পেলাব পাৰিছে। এই শক্তি এক মহান শক্তি। কলাশিল্পীৰ কৰ্তব্য হ'ল কলাৰ মহান শক্তিৰে সমাজৰ অসুন্দৰতালৈ আঙুলিওৱা আৰু তাৰ দ্বাৰা জনসাধাৰণৰ মনক জগাই তোলা। সুকুমাৰ কলাৰ প্ৰভাৱ কোনেও কেতিয়াও অৱজ্ঞা কৰিব নোৱাৰে। কোনোৱে এখন চিত্ৰ সম্পূৰ্ণৰূপে নাপাব পাৰে, কিন্তু খিৰিকীয়েদি আকাশৰ ৰং বা ধুমুহাৰ আগজাননী দিয়া ক'লা মেঘবোৰ দেখি বেয়া পায়, খিৰিকী জপাই পেলাব পাৰে এনে মানুহ নাই। চিৰন্তন সৌন্দৰ্যৰ বস্তুবোৰ বাদ নিদিওঁ কলাকাৰে বৰ্তমান সমাজ দেশৰ পৰিস্থিতিৰ বাবে উপকাৰী বিষয়বোৰলৈ বেছিকৈ চকু দিয়া উচিত। পৃথিৱীৰ বেলেগ বেলেগ ৰাজনীতিজ্ঞসকলে অতীজৰে পৰা সুকুমাৰ কলাক উচ্চ স্থান দি আহিছে। গ্ৰীচত প্লেটোৱে তেওঁৰ দাৰ্শনিক ৰজা, ভাৰতত কৌটিল্যই অৰ্থশাস্ত্ৰত শাসনকৰ্তাজনক সুকুমাৰ কলাৰ বুৎপত্তি থকা বুলি দেখুৱাইছে আৰু হ'ব লাগে বুলি জোৰেৰে কৈছে। বাৰ্ণাৰ্ড শ্ব'ই কৈছে, কলানুৰাগবিহীন বিশ্ৰাম ভয়ংকৰ। সুকুমাৰ কলাই পৃথিৱীৰ বেলেগ বেলেগ ঠাইত হোৱা বিদ্ৰোহ আৰু স্বাধীনতাৰ যুঁজত অসীম পৰিমাণে সহায় কৰি আহিছে। ফৰাচী বিদ্ৰোহত, আমেৰিকাৰ স্বাধীনতা যুদ্ধত আৰু ৰাছিয়াৰ জনতাৰ বিদ্ৰোহত কলাইহে আগতে নতুন ৰূপ ধৰি জনসাধাৰণৰ মনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। আধুনিক যুগৰ ভাৰতীয় শিল্পীসকলৰ মনত বহুতো মুখ্য উদ্দেশ্যৰ মাজতে তেওঁলোকৰ কলাৰ মাজেদিয়ে এই ৰাষ্ট্ৰক জাগ্ৰত কৰা উদ্দেশ্যটিকো সুমুৱাই ল'ব লাগিব। শিল্পীসকলৰ সাধাৰণ মানৱতাতকৈ অতিৰিক্ত শক্তি থকাটো সঁচা। সুন্দৰ সাধক শিৱৰ বাহন উন্মত্ত সাৰ। এই উন্মত্ত সাৰ সেই অতিৰিক্ত শক্তিৰ প্ৰতিমূৰ্তি বুলি কোনো পণ্ডিতে কৈ আহিছে। পৃথিৱী কঁপাই তোলা তাণ্ডৱ সুন্দৰ শিল্পীৰেই সৃষ্টি। শিল্পীসমূহে কলাৰ মাজেদি এক বৃহৎ শক্তি গঢ়ি তুলিব পাৰে। দেশৰ যিকোনো সন্ধিক্ষণত ভাৰতীয় সুকুমাৰ কলাত ৰাপ থকা প্ৰত্যেক যুৱক যুৱতীয়ে এনেবোৰ কথা ভাবি কৰ্তব্যত আগ নাবাঢ়িলে আৰু কোনেই বা ভাবিব, কোনেই বা কৰিব।

মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাখিনি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ লিখনিৰ পৰা লোৱা হ'ল। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এতিয়া শুনাবলৈ লৈছোঁ পবিত্ৰ কুমাৰ ৰয়ৰ কণ্ঠৰ লোকগীত।

পবিত্ৰ কুমাৰ ৰয়ৰ কণ্ঠৰ লোকগীত শুনিলে। শিল্পীৰ কণ্ঠৰ লোকগীত পুনৰ শুনিবলৈ পাব আজি দিনৰ 1:50 বজাত।

শ্রোতাসকলে আমাৰ অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এতিয়া শুনাবলৈ লৈছোঁ জয়শ্রী দেৱীৰ কণ্ঠৰ ভজন।

আজিৰ ভজনৰ অনুষ্ঠানত জয়শ্ৰীদেৱীৰ কণ্ঠৰ ভজন শুনোৱা হ'ল। তেখেতৰ লগত বাদ্যযন্ত্ৰত সংগত কৰিলে তবলাত দিব্যজ্যোতি চাংমাই, হাৰমনিয়ামত হীৰকজ্যোতি দাস, বাঁহীত পৰমেশ্বৰ বসুমতাৰী আৰু তানপুৰাত শান্তনু বিশ্বাসে। শিল্পীৰ কণ্ঠৰ লোকগীত, শিল্পীৰ কণ্ঠৰ ভজন আজি পুনৰ শুনিবলৈ পাব সন্ধিয়া 6:40। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

আজি দিনৰ 12:30 বজাৰ আইদৰ বুলনি অনুষ্ঠানত জালুকবাৰী মহিলা সাংস্কৃতিক গোষ্ঠীয়ে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান শুনিবলৈ পাব। বিয়লি 5:25 বজাৰ চাহগছৰ মাজে মাজে অনুষ্ঠানত বাগিচা অঞ্চলৰ স্বাক্ষৰতা আৰু উন্নয়নত যুৱ সমাজৰ দায়িত্বৰ বিষয়ে প্ৰফুল্ল তেলীৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ অঞ্জু দাসৰ। সন্ধিয়া 6:10 বজাৰ কৃষকবাণী অনুষ্ঠানত মাহজাতীয় শস্যৰ ব্যৱস্থাপনাৰ বিষয়ে এতিয়া আলোচনাৰ দ্বিতীয় খণ্ডত ভাগ ল'ব ডক্টৰ পিংকুধৰ বৰ্মন আৰু সুনীল কুমাৰ ভট্টাচাৰ্যই। আঁত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। লগতে আছে কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি শিতানত শুনিবলৈ পাব নিৰ্মল হালৈৰ এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ শিখামণি দত্তৰ। লগতে আছে পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। পুৱা 6:30 আৰু সন্ধিয়া 6:40 বজাত জয়শ্ৰী দেৱীৰ কণ্ঠৰ ভজন শুনিবলৈ পাব। নিশা 8:02 বজাৰ খেল আৰু খেলুৱৈ অনুষ্ঠানত অসমৰ ভৱিষ্যতৰ খেলুৱৈক কেনেকৈ সাজু কৰিব পাৰি এই বিষয়ে অলিম্পিয়ান অৰ্জুন বঁটাৰে সন্মানিত জয়ন্ত তালুকদাৰৰ সৈতে এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কুলপ্ৰদীপ ভাগৱতীৰ। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান। আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। পুৱা আৰু সন্ধিয়া 7:00 বজাত নিয়োগ বাতৰি। যুগুতাই আগবঢ়াব উৎপল বৰাই। 7:15 বজাত আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 বজাত ৰূপালী লহৰ। অনুষ্ঠানটিৰ প্ৰযোজনা আৰু পৰিৱেশন ঋতুপৰ্ণ দাসৰ।

গীতিমালিকা অনুষ্ঠানত ভূপেন হাজৰিকাৰ কণ্ঠৰ কেইটিমান গীত শুনিবলৈ পাব। 9:15 জিলাৰ দেহৰূপ, 9:20 লাইভ ফোন ইন কল্পতৰু, 10:00 জীৱন সুৰভি অনুষ্ঠানৰ অতিথি অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰফুল্ল বৰ্মন, প্ৰযোজনা সীমান্ত বাৰ্মাৰ, 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমং, 11:05 পৰাগমালা লাইভ, দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত আগবঢ়োৱা হ'ব এখনি প্ৰামাণ্য আলেখ্য ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ঐতিহ্য, আগবঢ়াব স্নেহা পাঠক আৰু পম্পী মালাকাৰে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

12:15 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত কুল বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ উৎপল দত্তৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 জাহ্নৱী বৰুৱাৰ কণ্ঠৰ আধুনিক গীত। 1:50 পবিত্ৰ কুমাৰ ৰয়ৰ কণ্ঠৰ লোকগীত। 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 আধুনিক গীতৰ অনুষ্ঠান। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান। 4:30 বড়ো অনুষ্ঠান। বিয়লি 5:55 আৰু সন্ধিয়া 7:05 বৃন্দগান শুনিবলৈ পাব। 7:20 আকৌ শুনোৱা হওক। নিশা 9:30 ইংৰাজী আলেখ্য যাযাবৰ দ্য চৌলফুল অণ্ডাৰাৰ ৰচনা আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 10:00 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু শুনিবলৈ পাব। এয়াই আছিল আমাৰ আজিৰ অনুষ্ঠান পৰিচিতি।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: আলাপ অনুরাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

সচেতন কৰি তুলি শোষণ, প্ৰতাৰণা, বঞ্চনা, অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ পৰা মুক্ত হোৱাত সহায় কৰে আৰু আত্মনিৰ্ভৰশীল হ'বলৈ অনুপ্ৰেৰণা যোগায়। সাক্ষৰতে মানুহক বাহিৰৰ জগতখনৰ সৈতে পৰিচিত কৰায়। থোৰতে ক'বলৈ হ'লে সকলো প্ৰতিবন্ধকতা আঁতৰাই সুস্থ সামাজিক পৰিৱেশ গঢ়ি তোলা আৰু সমাজক প্ৰগতিৰ পথেৰে আগুৱাই নিয়াৰ প্ৰথম আৰু মৌলিক পদক্ষেপটোৱেই হ'ল সাক্ষৰতা।

0: জ্ঞান বিজ্ঞান শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নিয়োগ বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি। আগবঢ়াইছে উৎপল বৰাই।
2: শোণিতপুৰ জিলাৰ আয়ুক্তই তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট শোণিতপুৰ.gov.in। আবেদনৰ শেষ তাৰিখ 15 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেনেৰি অফিচাৰ, ব্লক ভেটেনেৰি অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনেৰি ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব। নিয়োগ বাতৰি ইমানেই।

আজি দিনৰ 12:30 বজাৰ আইদৰ বুলনি অনুষ্ঠানত জালুকবাৰী মহিলা সাংস্কৃতিক গোষ্ঠীয়ে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান শুনিবলৈ পাব। বিয়লি 5:25 মিনিটত চাহ গছৰ মাজে মাজে অনুষ্ঠানত বাগিচা অঞ্চলৰ সাক্ষৰতা আৰু উন্নয়নত যুৱ সমাজৰ দায়িত্বৰ বিষয়ে প্ৰফুল্ল তেলীৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ অঞ্জু দাসৰ। আজি সন্ধিয়া 6:40 মিনিটত জয়শ্ৰী দেৱীৰ কণ্ঠৰ ভজন শুনিবলৈ পাব।

0: শ্রোতাসকলে আমার অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এতিয়া 7:05 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো মঞ্জিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত হ'বলগীয়া গ্ল'বেল ফিনটেক ফেষ্ট চমুকৈ GFF 2026 উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি গুজৰাটত 35,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। উত্তৰ পূৰ্বাঞ্চলৰ 4 ৰাজ্যৰ ভ্ৰমণসূচীৰে অসমত উপস্থিত হোৱা উপ ৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণণ আজি ইটানগৰলৈ ৰাওনা হ'ব। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ হোৱাৰ বাবে ভাৰতৰ দাবীক লাক্সেমবাৰ্গৰ উপ প্ৰধানমন্ত্ৰী আৰু বিদেশ মন্ত্ৰী জেভিয়াৰ বেটেলে সমৰ্থন কৰিছে। আৰু জাপানৰ আইচি নাগোয়াত 19 ছেপ্টেম্বৰৰ পৰা 4 অক্টোবৰলৈ এছিয়ান গেমছ 2026 অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত হ'বলগীয়া গ্ল'বেল ফিনটেক ফেষ্ট চমুকৈ GFF 2026 উদ্বোধন কৰিব। GFF হৈছে বিশ্বৰ অন্যতম বৃহৎ আৰু প্ৰভাৱশালী বাৰ্ষিক বিত্তীয় প্ৰযুক্তি সন্মিলন। উল্লেখযোগ্য যে GFF 2026 জৰিয়তে ডিজিটেল লেনদেন আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্বৰ ওপৰত ভিত্তি কৰি সম্ভাৱনাৰ পৰা বাস্তৱ প্ৰভাৱৰ দিশে আগবঢ়োৱাৰ লক্ষ্য লোৱা হৈছে। সন্মিলনত কৃত্ৰিম বুদ্ধিমত্তা, কোৱাণ্টাম প্ৰযুক্তি আৰু অন্যান্য গুৰুত্বপূৰ্ণ তথা উদীয়মান প্ৰযুক্তিয়ে কেনেদৰে বিশ্বৰ জনসাধাৰণ, উদ্যোগ আৰু অৰ্থনীতিৰ বাবে বিশ্বাসযোগ্য, সাৰ্বজনীন আৰু পৰিমাপযোগ্য ফলাফল সৃষ্টি কৰিব পাৰে সেই বিষয়ে আলোচনা কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাট আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। গুজৰাটৰ বদোদৰাত প্ৰধানমন্ত্ৰীয়ে 35,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে 20,700 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে বিকশাই তোলা ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিডৰৰ 3টা গুৰুত্বপূৰ্ণ অংশ ৰাষ্ট্ৰৰ সেৱাত উৎসৰ্গা কৰিব। আহমেদাবাদ বিমানবন্দৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে WDFC প্ৰকল্পটো সম্পূৰ্ণ হৈছে আৰু প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে এই প্ৰকল্পটো জনসাধাৰণৰ নামত উৎসৰ্গা কৰিব।
2: डेडिकेटेड फ्रेट कॉरिडोर ईस्ट और वेस्ट, ये दोनों देश के लिए बहुत बड़ी एक बैकबोन की तरह है ट्रांसपोर्टेशन में। वो प्रोजेक्ट अब कंप्लीट हुआ पूरी तरह से, उसको माननीय प्रधानमंत्री जी राष्ट्र के प्रति समर्पित करेंगे। ये परियोजना ऐसी है जिसमें कई वर्ष लगे, 2014 में प्रधानमंत्री ने उस काम को हाथ में लिया, हाथ में लेके जितनी भी उसमें प्रॉब्लम्स थी उनको सॉल्व किया।
1: প্ৰধানমন্ত্ৰীয়ে নিউ সানন্দ উত্তৰ, নিউ মকৰপুৰা, নিউ আম্বাৰগাঁও আৰু নিউ JNPT মুম্বাইৰ পৰা মালবাহী ৰেল সেৱা মুকলি কৰিব। তেওঁ লগতে বদোদৰা আৰু তাণ্ডাৰোডৰ মাজত এখন নতুন ৰেল সেৱাৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণকালত 9,700 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে 3টা ৰেল প্ৰকল্প আৰু 1,780 কোটি টকা ব্যয় সাপেক্ষে 3টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে প্ৰায় 2,600 কোটি টকা ব্যয় সাপেক্ষে গুজৰাট চৰকাৰৰ ভালেমান প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে মহাৰাষ্ট্ৰৰ মুম্বাইত গোলকীয় ফিনটেক মহোৎসৱ 2026 উদ্বোধন কৰাৰ উপৰি জনসাধাৰণক উদ্দেশ্যি ভাষণ দিব। উল্লেখযোগ্য যে 2020ৰ পৰা অনুষ্ঠিত হৈ অহা এই গোলকীয় ফিনটেক মহোৎসৱ হৈছে নীতি নিৰ্ধাৰক, কেন্দ্ৰীয় বেংক, বিত্তীয় প্ৰতিষ্ঠান, ফিনটেক্স, প্ৰযুক্তি কোম্পানী, বিনিয়োগকাৰী আদি একেখন মঞ্চত একত্ৰিত হৈ ভৱিষ্যতৰ বিত্তীয় ৰূপৰেখা তৈয়াৰ কৰা এখন নেতৃত্বৰ মঞ্চ। মুম্বাইত অনুষ্ঠিত এই মহোৎসৱৰ 7ম সংস্কৰণ অহা 11 ছেপ্টেম্বৰত সামৰণি পৰিব। উত্তৰ পূৰ্বাঞ্চলৰ 4 ৰাজ্যৰ ভ্ৰমণসূচীৰে অসমত পৰহি উপস্থিত হোৱা উপ ৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণণ আজি ইটানগৰলৈ ৰাওনা হ'ব। তেওঁ অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত উপস্থিত থকাৰ লগতে গেলেৰী আৰু সংগ্ৰহালয় দৰ্শন কৰিব। তেওঁ লগতে ইটানগৰত থকা জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰহালয় আৰু শ্ৰৱণ আৰু দৃষ্টিশক্তিৰহিত দৈপলো মিছন স্কুল পৰিদৰ্শন কৰিব। উপ ৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণণে কালি মেঘালয়ৰ শ্বিলঙত ইউ ছোছোথাম প্ৰেক্ষাগৃহত তেওঁৰ সন্মানৰ অৰ্থে আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে 1,000 কোটি টকা ব্যয় সাপেক্ষে 5টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ ভাষণত মেঘালয়ৰ চহকী ঐতিহ্য, প্ৰকৃতিৰ সৌন্দৰ্য আৰু মাতৃপ্ৰধান ঐতিহ্যকে ধৰি ব্যতিক্ৰমী সামাজিক সংস্থাসমূহৰ কথা উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যখনৰ তৃণমূল পৰ্যায়ৰ সংস্থাসমূহে ভাৰতৰ বৈচিত্ৰ্য আৰু গণতান্ত্ৰিক পৰম্পৰাক প্ৰতিফলিত কৰিছে। 1,000 কোটিতকৈও অধিক ধন ব্যয় সাপেক্ষে গ্ৰহণ কৰা প্ৰকল্পসমূহে ৰাজ্যখনৰ যথেষ্ট

উন্নতি কৰিব বুলি উল্লেখ কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই প্ৰকল্প ৰূপায়িত হ'লে মেঘালয়ৰ নাগৰিকসকলৰ পানীৰ নিৰাপত্তা সুনিশ্চিত হ'ব। পথ সংযোগকৰণ প্ৰকল্প, শ্বিলং চিভিল হাস্পতালত আয়ুষৰ সুবিধা আৰু পি এম ডিভাই আঁচনিৰ অধীনত বিকশাই তোলা ছাবষ্টেচনে ৰাজ্যখনৰ অত্যাৱশ্যকীয় সেৱাসমূহ পূৰণ কৰাত সহায় কৰিব। মেঘালয়ৰ জনসাধাৰণ, বিশেষকৈ যুৱ প্ৰজন্মই ৰাজ্যখনৰ উন্নতিৰ বাবে উৎসৰ্গাৰ মনোভাৱেৰে কাম কৰি যাব বুলি উপৰাষ্ট্ৰপতিগৰাকীয়ে আশা ব্যক্ত কৰে। তেওঁ ৰাজ্যখনৰ গাৰো, খাচী আৰু জয়ন্তীয়া লোকসকলে পৰিৱেশন কৰা চহকী সাংস্কৃতিক অনুষ্ঠানো উপভোগ কৰে। লাক্সেমবাৰ্গৰ উপ প্ৰধানমন্ত্ৰী আৰু বিদেশ মন্ত্ৰী জেভিয়াৰ ভেটেলে ভাৰতক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ হোৱাৰ দাবীক সমৰ্থন কৰি কয় যে বৰ্তমানৰ পৰিৱৰ্তিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘৰ সংস্থাসমূহৰ নীতি নিয়মৰ সংস্কাৰ হোৱাটো প্ৰয়োজন। এটা সংবাদ সংস্থাৰ সৈতে হোৱা সাক্ষাৎকাৰত মন্ত্ৰী শ্ৰী ভেটেলে কয় যে ভাৰতৰ বিশালতা আৰু বিশ্বজনীন গুৰুত্বৰ পৰিপ্ৰেক্ষিতত দেশখনক ৰাষ্ট্ৰসংঘৰ সম্প্ৰসাৰিত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ হিচাপে অন্তৰ্ভুক্ত কৰাটো প্ৰয়োজনীয় হৈ পৰিছে। তেওঁ কয় যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ বিশ্বৰ বৃহৎ দেশসমূহক অন্তৰ্ভুক্তিৰে সম্প্ৰসাৰিত কৰা উচিত। মন্ত্ৰী শ্ৰী ভেটেলে ভেটো ব্যৱস্থাৰ সমালোচনা কৰি কয় যে এয়া দ্বিতীয় বিশ্বযুদ্ধৰ স্মাৰক হিচাপেহে বৰ্তমান বৰ্তি আছে। তেওঁ লগতে এইবুলিও যুক্তি আগবঢ়ায় যে যিকোনো এখন দেশৰেই বৃহৎ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে সমৰ্থন কৰা কোনো সিদ্ধান্তৰ বিৰোধিতা কৰাৰ ক্ষমতা থকাটো উচিত নহয়। তেওঁ ভেটো ব্যৱস্থাত দুই তৃতীয়াংশ দেশৰ সমৰ্থন থাকিলে ইয়াক নুই কৰিব পৰাৰ ক্ষমতাৰ লগতে গণতান্ত্ৰিক সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত ভালেসংখ্যক প্ৰতিনিধিৰ অংশগ্ৰহণ সুনিশ্চিত কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়ায়। উল্লেখযোগ্য যে শ্ৰীবেটেলে তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অতিপাত বৰষুণ আৰু জলবিদ্যুৎ প্ৰকল্পৰ পৰা পানী এৰি দিয়াৰ ফলত উত্তৰ প্ৰদেশৰ 25খন জিলাত বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে। ৰাজ্যখনৰ কেইবাখনো জিলাত যোৱা 24 ঘণ্টাত মজলীয়াৰ পৰা প্ৰচণ্ড বৰষুণ হয়। যোৱা 24 ঘণ্টাত বেৰেলী, ইটাহ, শ্বাহজানপুৰ, বেহৰাইচ আৰু লখিমপুৰ খীৰি জিলাই সৰ্বাধিক বৃষ্টিপাত হোৱা দেশৰ শীৰ্ষ 5খন জিলাৰ ভিতৰত স্থান লাভ কৰিছে। ধাৰাষাৰ বৰষুণৰ বাবে বেৰেলীত আগন্তুক দুদিনৰ বাবে সকলো বিদ্যালয় বন্ধ ঘোষণা কৰাৰ লগতে চৰকাৰী বিষয়াসকলৰ ছুটি বাতিল কৰা হৈছে। বানপীড়িত অঞ্চলসমূহত সাহায্য বিতৰণ আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। বানপানীৰ পিছত ৰোগৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগ সষ্টম হৈ আছে। ইফালে বদৌন আৰু বলিয়াত গংগা, শ্বাহজানপুৰত ৰামগংগা, বাৰাংবংকিৰত ঘগ্ৰা, বলিয়াৰত অযোধ্যা আৰু তুৰ্তিপাৰ আৰু লখিমপুৰ খেৰীত সাৰদা নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। বতৰ বিজ্ঞান বিভাগে আগন্তুক 24 ঘণ্টাত ৰাজ্যখনৰ পূব প্ৰান্তৰ জিলাসমূহত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি সতৰ্কবাণী জাৰি কৰিছে। জাপানৰ আই চি নাগয়াত 19 ছেপ্টেম্বৰৰ পৰা 4 অক্টোবৰলৈ এছিয়ান গেমছ 2026 অনুষ্ঠিত হ'ব। অৱশ্যে মুকলি অনুষ্ঠানৰ 9 দিন পূৰ্বেই অৰ্থাৎ 10 ছেপ্টেম্বৰৰ পৰাই খেল আৰম্ভ হোৱাৰ কথা। 17 ছেপ্টেম্বৰত টেকবলৰ জৰিয়তে ভাৰতৰ অভিযান আৰম্ভ হোৱাৰ বিপৰীতে 18 ছেপ্টেম্বৰত ভাৰতীয় মহিলা ক্ৰিকেট দলে জাপানৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেল আৰম্ভণি কৰিব। ভাৰতে ক্ৰিকেট আৰু কাবাডীত পুৰুষ আৰু মহিলা উভয় দলৰ খিতাপ দখল কৰাৰ চেষ্টা চলাব। বিপৰীতে হকীত ভাৰতীয় পুৰুষৰ দলটোৱেও ডিফেণ্ডিং চেম্পিয়ন হিচাপে প্ৰৱেশ কৰিব। 20 ছেপ্টেম্বৰৰ পৰা ইছিনমিয়া চিটি মিউনিচিপাল জিমনেছিয়ামত বেডমিণ্টনত দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে খেলিব। অলিম্পিক পদক বিজয়ী মীৰাবাই চানুৱে ভাৰতৰ 5জনীয়া ভাৰোত্তোলন দলৰ নেতৃত্ব দিব। আনহাতে অলিম্পিক পদক বিজয়ী মন্নু ভাকেৰে শ্বুটিঙত আৰু পেৰিছ 2024ত ব্ৰঞ্জৰ পদক বিজয়ী অমন চেহৰাৱাতে মল্লযুঁজত অংশগ্ৰহণ কৰিব। ভাৰতৰ বক্সাৰসকলে কমনৱেলথ গেমছত 7টা সোণ আৰু 3টা ৰূপৰ পদক লাভ কৰাৰ পাছত জাপানত উপস্থিত হ'ব। অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁই আৰু কমনৱেলথ গেমছৰ চেম্পিয়ন সাক্ষী চৌধাৰী ভাৰতীয় বক্সাৰসকলৰ ভিতৰত অন্যতম। 24 ছেপ্টেম্বৰৰ পৰা 29 ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া এথলেটিকছত ভাৰতৰ হৈ 70জনতকৈ অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। আহমেদাবাদত অনুষ্ঠিত বিশ্ব পেৰা আৰ্চাৰী প্ৰতিযোগিতাত আজি ভাৱনা আৰু পূজাই চীনৰ লিয়াং কিউৰং আৰু চেন ইউৰ বিৰুদ্ধে খেলিব। ভাৰতীয় যুটিটোৱে ঘৰুৱা মাটিত বিজয়ৰ লক্ষ্যৰে খেলত অৱতীৰ্ণ হ'ব। পেৰাৰ ৰিকাৰ পুৰুষৰ দলীয় ফাইনেলত ভাৰতৰ হৰবিন্দৰ সিং আৰু বিজয় সুন্দিয়ে শ্লোভাকিয়াৰ ডেভিড ইভান আৰু ডেনিছ ইভানৰ বিৰুদ্ধে খেলিব। পাৰা কম্পাউণ্ড পুৰুষৰ দলীয় ফাইনেলত ভাৰতৰ শ্যাম সুন্দৰ স্বামী আৰু তুমন কুমাৰে ইৰাকৰ আব্বাছ কাধিম আৰু আনৱেৰ আল দাউদৰ বিৰুদ্ধে খেলিব। মিক্সড টীম W1 ফাইনেলত ভাৰতৰ স্বাতি চৌধুৰী আৰু আদিল মহম্মদ নাজিৰ আনচাৰীয়ে চেকিয়াৰ চেৰকা পুল্টাৰ মুছিলোভা আৰু ডেভিড ড্ৰাহোনিনস্কিৰ সৈতে যুঁজিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত হ'বলগীয়া গ্লোবেল ফিনটেক ফেষ্ট চমুকৈ GFF 2026ৰ উদ্বোধন কৰিব।
প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি গুজৰাটত 35,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ভালেমান উন্নয়নমূলক প্ৰকল্পৰ

0: উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। উত্তৰ পূৰ্বাঞ্চলৰ চাৰিখন ৰাজ্য ভ্ৰমণসূচীৰে অসমত উপস্থিত হোৱা উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আজি ইটানগৰলৈ ৰাওনা হ'ব আৰু জাপানৰ আই চি নাগোয়াত 19 ছেপ্টেম্বৰৰ পৰা এছিয়ান গেমছ 2026 অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মভঁৰালী আৰম্ভ কৰিছোঁ আজি পুৱা। আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি 21 দিন, 2026 খ্ৰীষ্টাব্দৰ আজি 8 ছেপ্টেম্বৰ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ দ্বাদশী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 5:53 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 5:33।

0: মাতি সে যদি জোঁয়া তুমি জোঁয়া গৈ, এইটো গাইছোঁ। সেই গীতটো গোৱাৰ পিছত সেই বুঢ়া মানুহগৰাকী খুব সুন্দৰ দেখিবলৈ, তেওঁ তামোল খাই আছিলে। তাৰপিছত চকীদাৰটোক মাতি ক'লে যে পানী এগিলাচ আনচোন, পানী এগিলাচে ধুই ল'লে মুখখন কুলকুল কৰি, লৈ পেলাই মোক কপালতে চুমা এটা খালে, খাই ক'লে যে এই ল'ৰাজন খুব ভাল শিল্পী হ'ব, মই আশীৰ্বাদ কৰিছোঁ এইবুলি কপালত চুমাটো খালে। আৰু খোৱাৰ পিছত মই গুচি আহিলোঁ ঘৰলৈ, দেউতাহঁতে লৈ আহিলে। কেইদিনমান পিছত কাগজত ওলাইছে সেইটো কথা যে নীলকান্ত হাজৰিকাৰ 5 বছৰীয়া পুত্ৰ শ্ৰীমান ভূপেন হাজৰিকাই এইটো গাঁৱতে, সেই মানুহজন কোন আছিল জানা, লক্ষ্মীনাথ বেজবৰুৱা।
1: শিল্পী, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক, চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক, আলোচনীৰ সম্পাদক, কিছু সময়ৰ কাৰণে ৰাজনীতিতো যোগদান কৰিছিল। ভাৰতবৰ্ষৰ লগতে পশ্চিমবংগ, অসম আৰু চুবুৰীয়া দেশ বাংলাদেশৰো জনপ্ৰিয় শিল্পী হিচাপে খ্যাতি লাভ কৰা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ আজি উপজা দিন। ভূপেন হাজৰিকা বিশ্ব শিল্পী আৰু মানৱতাবাদী শিল্পী। বিভিন্ন ভাষাত সংগীত ৰচনা কৰাৰ উপৰিও গীতত কণ্ঠ নিগৰাইছিল সুধাকণ্ঠ ভূপেন হাজৰিকাই। ভূপেন হাজৰিকাৰ কৰ্মৰাজিয়ে অসমৰ কলা সংস্কৃতি জগতৰ উন্নয়ন সাধন কৰাৰ উপৰিও অসম তথা ভাৰতক বিশ্বত প্ৰতিষ্ঠিত কৰাটো বহুখিনি অৱদান আগবঢ়াই থৈ গৈছে। ভূপেন হাজৰিকাই সংগীত, সাহিত্য, পৰিৱেশ্য কলা, চলচ্চিত্ৰ আদিৰ বিভিন্ন অধ্যয়ন চক্ৰ তথা সাংস্কৃতিক উৎসৱত ভাগ লৈ বেলজিয়াম, কংগো, আমেৰিকা, ইউৰোপ, কানাডা, দক্ষিণ পূব এছিয়া, জাপান, অষ্ট্ৰেলিয়া আদি বিভিন্ন দেশ ভ্ৰমণ কৰিছিল। এইগৰাকী মনীষীলৈ ভাৰত চৰকাৰে 2019 চনত মৰণোত্তৰভাৱে সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰিছিল।

এই কণ্ঠই হৈ পৰিছিল জাতিৰ পৰিচয়, এটা সময়ৰ ইতিহাস আৰু লাখ লাখ মানুহৰ হৃদয়ৰ ভাষা। 1926 চনৰ 8 ছেপ্টেম্বৰত শদিয়াত জন্মগ্ৰহণ কৰিছিল ভূপেন হাজৰিকাই। ভূপেন হাজৰিকা সৰুৰে পৰা সংগীতৰ প্ৰতি আগ্ৰহী আছিল। পৰৱৰ্তী সময়ত তেখেতৰ প্ৰতিভাই অসমৰ সীমা অতিক্ৰমী সমগ্ৰ ভাৰত, বিশ্বৰ সাংস্কৃতিক জগতত এক সুকীয়া পৰিচয় লাভ কৰিছিল। তেখেতৰ গানত আছিল অসমৰ মাটি আৰু মানুহৰ গোন্ধ, গীতত আছিল ব্ৰহ্মপুত্ৰৰ বিশালতা, খেতিয়কৰ কথা, শ্ৰমিকৰ কষ্ট, মানুহৰ প্ৰেম আৰু সুন্দৰ

জন্মগ্ৰহণ কৰিছিল ভূপেন হাজৰিকাই। ভূপেন হাজৰিকা সৰুৰে পৰা সংগীতৰ প্ৰতি আগ্ৰহী আছিল। পৰৱৰ্তী সময়ত তেখেতৰ প্ৰতিভাই অসমৰ সীমা অতিক্ৰমী সমগ্ৰ ভাৰত বিশ্বৰ সাংস্কৃতিক জগতত এক সুকীয়া পৰিচয় লাভ কৰিছিল। তেখেতৰ গানত আছিল অসমৰ মাটি আৰু মানুহৰ গোন্ধ, গীতত আছিল ব্ৰহ্মপুত্ৰৰ বিশালতা, খেতিয়কৰ কথা, শ্ৰমিকৰ কষ্ট, মানুহৰ প্ৰেম আৰু সুন্দৰ সমাজৰ সপোন। ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি কেৱল সংগীতে নাছিল, এইবোৰ আছিল এটি সময়ৰ দলিল। জন্ম শতবৰ্ষত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ।

0: আজি আন্তৰ্জাতিক সাক্ষৰতা দিৱস। ৰাষ্ট্ৰসংঘৰ শিক্ষা বিজ্ঞান আৰু সাংস্কৃতিক সংস্থা ইউনেস্কোৱে 8 ছেপ্টেম্বৰ তাৰিখটো আন্তৰ্জাতিক সাক্ষৰতা দিৱস হিচাপে পালন কৰি আহিছে। এই দিৱসটি প্ৰথমবাৰৰ বাবে উদযাপন কৰা হৈছিল 1964 চনত। আন্তৰ্জাতিক সাক্ষৰতা দিৱসৰ মূল উদ্দেশ্য হৈছে ব্যক্তিগত, গোষ্ঠীগত তথা সামাজিক ভিত্তিত সাক্ষৰতাৰ আৱশ্যকতা দাঙি ধৰা। 2015 চনত ধেমাজি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ লাবণ্য লাহন চুতীয়ালৈ আগবঢ়োৱা হৈছিল কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটা। পাঠদানৰ গুৰুত্ব সম্পৰ্কে আমাক আজি কিছু কথা কৈছে অধ্যক্ষা হিচাপে অৱসৰ গ্ৰহণ কৰা লাবণ্য লাহন চুতীয়াই।
1: মই ভাবোঁ এগৰাকী সফল শিক্ষক হ'বলৈ হ'লে শিক্ষকজন শিক্ষাদানৰ প্ৰতি বা শিক্ষা প্ৰীতিৰ প্ৰতি উৎসৰ্গিত অৰ্থাৎ ডেডিকেটেড মনৰ ব্যক্তি নিশ্চয়কৈ হ'ব লাগিব। শ্ৰেণীকোঠাৰ পাঠদান ফলপ্ৰসূ কৰিবলৈ হ'লে অৰ্থাৎ শিক্ষাদান মনোগ্ৰাহী কৰি তোলাত গুৰুত্ব দিব লাগিব। শিক্ষাদান এটা গ্ৰহণ প্ৰক্ৰিয়া সদায় আনন্দদায়ক বা বাঞ্ছনীয়, যিটো জয় অফ লাৰ্নিং বুলি কোৱা হয়। এনে আনন্দময় পৰিৱেশতহে শিক্ষাদান প্ৰক্ৰিয়া ফলপ্ৰসূ কৰি তুলিব পাৰে বুলি মই ভাবোঁ। ছাত্ৰই বুজি পোৱাকৈ অৰ্থাৎ তেওঁলোকৰ বোধ শক্তি বা আণ্ডাৰষ্টেণ্ডিং লেভেলটোৰ মতেই পাঠদান হ'ব লাগিব, তেতিয়াহে তেওঁ পাঠটোৰ প্ৰতি আকৰ্ষিত হ'ব। তেনেধৰণে মুখস্থৰ জৰিয়তে কোনো পাঠৰ ধাৰণা কনচেপ্ট স্থায়ী হ'ব নোৱাৰে, এই ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। পাঠদানৰ সময়ত সকলো ছাত্ৰক গুৰুত্ব দি অংশগ্ৰহণ কৰিবলৈ প্ৰেৰণা যোগাব লাগিব। তেনেধৰণে কোনো এটা পাঠৰ শিক্ষকজনে পাঠ প্ৰস্তুতিৰ বাবে প্ৰথমতে আৰম্ভণিতে কিছুমান পাঠ পৰিকল্পনা কৰি ল'ব লাগিব আৰু এই ক্ষেত্ৰত কেনেকৈ উপস্থাপন কৰিব সেইটো জানিব লাগিব। কিছু প্ৰশ্ন আৰু প্ৰয়োজন হ'লে গল্পৰ সহায়েৰে বা ছাত্ৰক কৰিবলৈ দিয়া কিছুমান কাম আদিৰে শিক্ষক সামগ্ৰী আদি নিজে যোগাৰ কৰি ল'ব লাগিব। পাঠটোৰ লগত জড়িত থকা সদায় কিছুমান দৈনন্দিন জীৱনৰ লগত জড়িত হোৱা বিষয় যিবিলাক সংগতি আছে তাৰ লগত সম্পৰ্ক আছে তেনেকুৱা ধৰণৰ বিষয় বাছি ল'ব লাগিব, নাইবা গল্পৰ সহায়েৰে পাঠটোৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰিব পৰা যায়। তেনেধৰণে আৰম্ভণিতে অৱস্থাত দ্বিতীয় পৰ্যায়ত ধৰক কিছুমান হাতে কামে পৰীক্ষাও কৰিব পাৰি, যিটো ছাত্ৰ ছাত্ৰীয়ে নিজে কৰিব পাৰিব। যেতিয়া শিক্ষকজনে বুজাব, বিশেষকৈ কিছুমান নীতি বুলি ক'ব পাৰি, শিক্ষকে বুজাওঁতে শিক্ষকজনে কমকৈ ক'ব আৰু ছাত্ৰ ছাত্ৰীক বেছিকৈ হাতে কামে কৰিবলৈ দিব লাগে। আৰু তেনেধৰণে অংশগ্ৰহণৰ ক্ষেত্ৰতো সকলো ছাত্ৰ ছাত্ৰীয়ে সমানেই অংশগ্ৰহণ কৰাবলৈ চাব লাগে, কাৰণ কিছুমান মেধাও থাকিব পাৰে, কিছুমান কম মেধা ছাত্ৰ ছাত্ৰী তেওঁলোকক সমানে অংশগ্ৰহণ কৰাত গুৰুত্ব দিব লাগে। পঢ়োৱাৰ সময়ত ব্লেক বোৰ্ডত ব্যৱহাৰ কৰিব লাগে, তাত ছবি আঁকিবলৈ দিব লাগে যিটো তাৰ পাঠৰ লগত সংগতি থকা। কোনো গধুৰ বিষয়ৰ পঢ়াবলৈ হওঁতে প্ৰথমতে সংজ্ঞাটো দিব নালাগে, তেওঁলোকে মেপ, ছবি, মডেল এইবিলাকৰ সহায়েৰে বুজাব লাগে। আৰু আই কণ্টেক্ট, বিশেষকৈ প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ চকুৰ মনোভাৱবোৰ সহায়েৰে পাঠদান পঢ়াবলৈ যত্ন কৰিব লাগে, তেতিয়াহে ফলপ্ৰসূ হ'ব। বক্তৃতাৰ সহায়েৰে পাঠদান নকৰি মাজত কিছু সময় পাঠটোৰ বিষয়ে অলপ বুজাই তাৰপিছত হাতে কামে কিছুমান কৰিবলৈ দিব লাগে, প্ৰশ্ন সুধিব লাগে, নাইবা দলীয় আলোচনা কৰি সেই দলীয় ছাত্ৰ ছাত্ৰীৰ মাজত কিবা প্ৰশ্ন আছে নেকি তেওঁলোকৰ পৰা প্ৰশ্ন ল'ব লাগে বা উত্তৰটো দিবলৈ যত্ন কৰিব লাগে। ছাত্ৰক তেওঁলোকক প্ৰশ্ন সুধিবলৈ দিব লাগে আৰু যিবিলাক প্ৰশ্ন হয়তো তেওঁলোকে নিজে উদ্ভাৱনীমূলক প্ৰশ্ন তেওঁলোকে নিজে দিব পাৰে, যিবিলাকে তেওঁলোকক সেই বিষয়টোৰ বাহিৰতো কিছুমান কথা জানিবলৈ তেওঁলোকক উৎসাহ যোগাব পাৰে, বাকী ছাত্ৰসকলকো এই ক্ষেত্ৰত জানিবলৈ সুবিধা তেওঁলোকে পাব। গতিকে এগৰাকী শিক্ষকৰ এই পাঠদানৰ ক্ষেত্ৰত যথেষ্ট তেওঁলোকে কৰণীয় আছে। গোটেই পাঠ প্ৰক্ৰিয়াটো সহায়ক হিচাপে ছাত্ৰক সক্ৰিয়

0: কৰি তুলিলেহে ফলপ্ৰসূ শিক্ষাদান হ'ব বুলি ক'ব পৰা যায়।
1: আমাৰ সৈতে সেয়া আছিল ধেমাজি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা তথা কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত লাবণ্য লাহন চুতীয়া। 1943 চনৰ পৰা সৰ্বাধিক হিন্দী আৰু ভিন্নভাষী চলচ্চিত্ৰৰ লগতে বহুকেইটা ব্যক্তিগত এলবামত গান গাইছিল আশা ভোছলে। 20টাতকৈ অধিক দেশী আৰু বিদেশী ভাষাত কণ্ঠদান কৰিছে আশা ভোছলে। 2000 চনত দাদা চাহেব ফাল্কে সন্মান আৰু 2008 চনত পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰা হৈছিল আশা ভোছলেক। উমৰাজানৰ দিল চিজ কিয়া হে গীতটিৰ কাৰণে শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ইজাজত মেৰা কুছ চামান গীতটিৰ কাৰণেও ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আগবঢ়োৱা হৈছিল। যুক্তৰাষ্ট্ৰৰ ইণ্ডো পাক এছ'চিয়েচনে নাইটিংগেল অফ এছিয়া বঁটা আগবঢ়াইছিল 1987 চনত। বিবিচিৰ জীৱনজোৰা সাধনা বঁটাকে ধৰি অসংখ্য সন্মান আৰু বঁটাবাহন আগবঢ়োৱা হৈছিল। 1997 চনত প্ৰথমগৰাকী ভাৰতীয় হিচাপে গ্ৰেমী পুৰস্কাৰৰ কাৰণে মনোনয়ন লাভ কৰিছিল। 1933 চনৰ 8 ছেপ্টেম্বৰত ব্ৰিটিছ শাসিত বোম্বে প্ৰেচিডেন্সিৰ এতিয়া মহাৰাষ্ট্ৰৰ চাংলিৰ এখন সৰু গাঁৱত আশা ভোছলেৰ জন্ম হৈছিল। সমাজকৰ্মী, সাংবাদিক, সাহিত্যিক আছিল যতীন্দ্ৰ কুমাৰ বৰগোহাঁই। যতীন্দ্ৰ কুমাৰ বৰগোহাঁইয়ে তেখেতৰ জীৱনকালত প্ৰায় 45খনতকৈ অধিক গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। সমাজ, সংস্কৃতি, অৰ্থনীতি আৰু ইতিহাস বিষয়ৰ তেখেতে প্ৰায় 6খন উল্লেখযোগ্য গ্ৰন্থ প্ৰণয়ন কৰিছিল। ইয়াৰ উপৰিও 3খন উপন্যাসৰ লগতে বিভিন্ন কাকত আলোচনীত প্ৰকাশিত 15খনৰো অধিক উপন্যাস, 2খন গল্প সংকলন, 5খন কবিতা সংকলন, 3খন অনুবাদ গ্ৰন্থ আৰু 3খন নাটকেৰে অসমীয়া সাহিত্য জগতলৈ অৱদান আগবঢ়াই থৈ গৈছে। 150ৰো অধিক গল্প ৰচনা কৰিছিল যতীন্দ্ৰ কুমাৰ বৰগোহাঁইয়ে। কেইবাখনো কাকতৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল যতীন্দ্ৰ কুমাৰ বৰগোহাঁইয়ে। অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত আৰু যতীন্দ্ৰ কুমাৰ বৰগোহাঁইৰ দ্বাৰা বাংলা ভাষাৰ পৰা অনুদিত দেৱীপ্ৰসাদ চট্টোপাধ্যায় লোকায়ত দৰ্শন গ্ৰন্থৰ কাৰণে 2009 চনত সাহিত্য একাডেমীৰ অনুবাদ বঁটা আগবঢ়োৱা হৈছিল। 1950 চনৰ 8 ছেপ্টেম্বৰত জখলাবন্ধাত জন্মগ্ৰহণ কৰিছিল যতীন্দ্ৰ কুমাৰ বৰগোহাঁইয়ে। ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ সদস্য, স্বাধীনতা সংগ্ৰামী, ৰাজনীতিবিদ আৰু সাংবাদিক আছিল ফিৰোজ জাহাংগীৰ গান্ধী। 1930 চনত স্বাধীনতা সংগ্ৰামত যোগ দিয়াৰ কাৰণে ফিৰোজ গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীক গ্ৰেপ্তাৰ কৰি ফৈজাবাদ কাৰাগাৰত 19 মাহ বন্দী কৰি ৰাখিছিল। মুক্তিৰ পাছত তেখেতে উত্তৰ প্ৰদেশত খাজানাৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদী আন্দোলনৰ সৈতে জড়িত হৈছিল আৰু 1932 আৰু 1933 চনত পুনৰ তেখেতক গ্ৰেপ্তাৰ কৰিছিল। স্বাধীনতাৰ পিছত 1952 চনত স্বাধীন ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচনত ফিৰোজ গান্ধীয়ে উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী আসনৰ পৰা জয়লাভ কৰিছিল। 1960 চনৰ 8 ছেপ্টেম্বৰত ফিৰোজ গান্ধীৰ পৰলোকপ্ৰাপ্তি হয়। অসমৰ প্ৰথমখন উচ্চ শিক্ষানুষ্ঠান কটন মহাবিদ্যালয়, প্ৰথম আইন মহাবিদ্যালয় আৰ্ড ল কলেজ আদিৰ স্থাপনৰ বাবে মানিকচন্দ্ৰ বৰুৱাৰ অৱদানক স্মৰণ কৰা হয়। মানিকচন্দ্ৰ বৰুৱা এগৰাকী সমাজসেৱক আৰু শিক্ষা সংগঠক আছিল। ব্ৰিটিছ চৰকাৰে তেখেতলৈ ৰায় বাহাদুৰ উপাধি যাচিছিল যদিও তেখেতে এই উপাধি ল'বলৈ অমান্তি হৈছিল। মানিকচন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল 1851 চনৰ 8 ছেপ্টেম্বৰত নগাঁও জিলাৰ খাগৰিজানত।
2: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেঞ্চন যোজনা মোদীজীৰ সংকল্প।
3: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
2: এতিয়ালৈ এই যোজনাত 9,50,00,000তকৈ অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
4: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'ল' প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
5: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
2: এপ'ল' এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী।
1: এবাৰ আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। মানুহে মানুহৰ বাবে জন্ম শতবৰ্ষক আজি দিহিঙে দীপাঙে কালজয়ী গীতেৰে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক সশ্ৰদ্ধ স্মৰণ। সমনতীৰ্থত ডক্টৰ ভূপেন হাজৰিকাৰ সংগ্ৰহালয় আধাৰশিলা স্থাপন কৰিব মুখ্যমন্ত্ৰীয়ে, ৰাজ্যজুৰি আঁচুৰ শ্ৰদ্ধাঞ্জলি, দীঘলীপুখুৰীত উদ্দীপনা অনুষ্ঠান। গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃগাঁথনি আধাৰশিলা স্থাপন উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণণৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিলান্যাস অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে ক'লে বিশ্ববিদ্যালয় এখনৰ মূল্যায়ন বৌদ্ধিক সম্পদ প্ৰতিফলিত হয়। অসমৰ দুদিনীয়া ভ্ৰমণ সামৰি মেঘালয়লৈ যাত্ৰা, দেশৰ উন্নয়ন, প্ৰগতি, মংগল, সমৃদ্ধিৰ বাবে কামাখ্যা দেৱাল দৰ্শন উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণণৰ। 6 অক্টোবৰত নগাঁও লোকসভাৰ উপ নিৰ্বাচন, 9 অক্টোবৰত ফলাফল, পৃথকে পৃথকে যুদ্ধক্ষেত্ৰত নামিব বিৰোধী শিবিৰ। ধেমাজিত অবৈধ নথিপত্ৰসহ গ্ৰেপ্তাৰ দুৰ্নীতিগ্ৰস্ত এ চি এছ বিষয়া দেৱেশ্বৰ বৰা। স্বাস্থ্য বিভাগৰ যুটীয়া সচিব হৈ থকাৰ সময়তে যুৱক

গোটৰ পৰা সংগ্ৰহ কৰিছে লাখ লাখ টকা। চৰকাৰী আৱাসত চি এম ভিজিলেন্সৰ ব্যাপক তালাচী। ৰাজ্যৰ 35খন জিলা সামৰি 1 নৱেম্বৰৰ পৰা হ'ব খেল মহাৰণ। 12 বছৰ তলৰ শিশুৰ বাবে হ'ব শিশু খেল মহাৰণ। নিৰ্বাচিত মুঠ 120গৰাকী ক্ৰীড়া প্ৰতিভা বিকাশৰ বাবে প্ৰতিমাহে 2000 টকাকৈ বৃত্তি। 2025-26 বিত্তীয় বৰ্ষৰ বাবে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিনামূলীয়াকৈ চাইকেল বিতৰণৰ অনুমোদন। ধেমাজিৰ বঙালমাৰীত পথ দুৰ্ঘটনা, আৰক্ষী জোৱানৰ গাড়ীৰ খুন্দাত 7 বছৰীয়া কণমানিৰ নিহত। দিল্লীৰ পাঁচমহলীয়া ভৱন ধ্বংসত নিহতৰ সংখ্যা 7জনলৈ বৃদ্ধি, অট্টালিকাৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ। দিল্লীত গণপ্ৰহাৰত জীৱন হেৰুৱালে মণিপুৰৰ সংগীত শিক্ষকে। বানৰ 11 দিনৰ পাছতহে বিদেশী সাংবাদিকক অনুমতি দিছে বেইজিঙে। তিব্বতত নিহতৰ সংখ্যা 43লৈ বৃদ্ধি, নিৰ্দিষ্ট 519জন। দেশৰ সশস্ত্ৰ বাহিনীক অধিক শক্তিশালী কৰাৰ লক্ষ্য 1.10 লাখ কোটি সৰঞ্জাম ক্ৰয়ত অনুমোদন দিছে কেন্দ্ৰই। খেলৰ পৃষ্ঠাত অল ইণ্ডিয়া খৰুৱাই নৰ্থ ইষ্ট ইউনাইটেড চেম্পিয়ন 46 সংখ্যক নৌৰাম বৰণ ফুটবল টুৰ্ণামেণ্টত। ঈশান কিষণৰ দুৰ্দান্ত দ্বিশতক। দিলীপ ট্ৰফীৰ প্ৰথম ইনিংছত পূব মণ্ডলৰ সংগ্ৰহ 708 ৰাণ। 20 বছৰৰ পাছত এছিয়ান কাপলৈ যোগ্যতা অৰ্জন কৰিছে ভাৰতে। প্ৰস্তুত আজি পৰাৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈ আহিল। আপোনালোকে এটা ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালে ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো
1: চিনেমা গীতৰ বিশেষ অনুষ্ঠান ৰূপালী লহৰ। পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ৰূপালী লহৰ
2: আদৰৰ শ্ৰোতা, ৰূপালী লহৰৰ আজিৰ খণ্ডটিলৈ স্বাগতম। আজিৰ খণ্ডত শ্যামল মিত্ৰৰ সংগীতময় জীৱন তথা তেওঁ গোৱা অসমীয়া চিনেমাৰ কেইটামান গীত শুনাবলৈ লোৱা হৈছে। এই বিষয়ে আমালৈ লিখি পঠিয়াইছে মানৱেন্দ্ৰ কুমাৰ বৰুৱাই। শ্যামল মিত্ৰৰ জন্ম কলকাতাৰ নিকটৱৰ্তী এখন সৰু চহৰ নৈহাটীত। সেয়া আছিল 1929 চনৰ 14 জানুৱাৰী। দেউতাক পেছাত এজন চিকিৎসক হোৱা হেতুকে তেওঁৰ পুত্ৰইও তেওঁৰ এই পদানুসৰণ কৰিব বুলি ভাবিছিল, যদিও সেয়া কিন্তু হৈ নুঠিল। স্থানীয় এক সংগীত শিল্পী মৃণালকান্তি ঘোষ তথা মাতৃৰ উৎসাহতে শ্যামল মিত্ৰই সংগীত শিকিবলৈ আৰম্ভ কৰে। তেওঁলোকৰ ঘৰখন আছিল ভাৰতীয় গণনাট্য সংঘৰ আড্ডাস্থলী। তালৈ বিভিন্নজনৰ আহ যাহ হৈছিল। সেইদৰেই শ্যামল মিত্ৰ বংগৰ আগশাৰীৰ সংগীত পৰিচালক সলিল চৌধুৰীৰ সংস্পৰ্শলৈ আহিছিল। পাইছিল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সান্নিধ্য। কলেজীয়া শিক্ষা গ্ৰহণ কৰা কালতে তেওঁ সেই সময়ৰ বাংলা সংগীতৰ এক নমস্য ব্যক্তি সতীনাথ মুখাৰ্জীৰ সান্নিধ্য লাভ কৰে, যি শ্যামলক কলকাতালৈ আহিবলৈ উদগনি যোগায়। সেইদৰেই এদিন শ্যামল মিত্ৰ হৈ পৰে বংগৰ এটি ঘৰুৱা নাম। কেৱল গীত গোৱাতে নিজকে সীমাবদ্ধ নাৰাখি শ্যামল মিত্ৰই চিনেমাৰ সংগীত পৰিচালনাতো হাত দিয়ে আৰু অতি কম সময়তে বংগৰ লগতে মুম্বাইৰ এজন আগশাৰীৰ সংগীত পৰিচালক হিচাপে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হয়। অসমীয়া চিনেমাৰ সংগীতৰ সৈতে শ্যামল মিত্ৰৰ আছিল এক নিবিড় সম্পৰ্ক। 1956 চনত মুক্তি পোৱা স্মৃতিৰ পৰশত থকা এটি হিন্দী গীতত দিয়া কণ্ঠেৰেই শ্যামল মিত্ৰৰ অসমীয়া চিনেমাৰ জগতত যাত্ৰা আৰম্ভ হয়। পৰিতাপৰ কথা যে শ্যামল মিত্ৰৰ কণ্ঠৰ অসমীয়া চিনেমাৰ এই প্ৰথম গীতটো এতিয়া পাবলৈ নাই। অসমীয়া চিনেমাত গীত গোৱাৰ প্ৰথম সুযোগ শ্যামল মিত্ৰই লাভ কৰে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সংগীত সমৃদ্ধ মণিৰাম দেৱানত 1963 চনত। ছবিখনত জয়ন্ত হাজৰিকাৰ লগ লাগি শ্যামল মিত্ৰই গালে

ইয়াৰ পাছত পোনপটীয়াকৈ অসমীয়া চিনেমাত একক কণ্ঠেৰে গীত গোৱাৰ সুবিধা শ্যামল মিত্ৰলৈ নাহিলেও তাৰাচান্দ বৰজাত্যৰ হিন্দী চিনেমাৰ অসমীয়া ভাষাত ডাব কৰা সংস্কৰণ ভাগ্যত ভূপেন হাজৰিকাৰ তত্বাৱধানত তেওঁ তিনিটা গীতত কণ্ঠদান কৰে। অতিকৈ জনপ্ৰিয় হোৱা গীতকেইটি আছিল কোনে জানে তোমাৰ সপোন হ'বনে পূৰণ, নৱ নৱ বহাগ আহে আৰু মোৰ এই বুকুৰ জ্বালা। অসমীয়া চিনেমাৰ গীতত স্বাধীনভাৱে শ্যামল মিত্ৰই কণ্ঠদান কৰাৰ সুযোগ আহে 1968 চনৰ অসমীয়া ছবি মৰম তৃষ্ণাৰ যোগেদি। বিবেকানন্দ ভট্টাচাৰ্যৰ সংগীতেৰে সেই ছবিত তেওঁ গাইছিল।

0: 1971 চনত প্ৰখ্যাত চিত্ৰগ্ৰহণকাৰী ইন্দুকল্প হাজৰিকাই নিৰ্মাণ কৰিলে এখন ভিন্ন স্বাদৰ অসমীয়া চিনেমা মানৱ আৰু দানৱ। ছবিখন বিখ্যাত সংগীত পৰিচালক জ্যোতি জিতু তপনৰ প্ৰথম চিনেমা। এটি বিশেষ গীতত কণ্ঠ দিয়াৰ বাবে জিতু তপনে আমন্ত্ৰণ জনালে শ্যামল মিত্ৰক।
1: আৰে ও ৰহিম চাচা আয়া দেতা।

আকৌ ১৯৭১ চনৰে কথা। পৰিচালক জিতেন শৰ্মাই নিৰ্মাণ কৰিবলৈ ল'লে ওপৰ মহলা। তেওঁ ছবিখনৰ সংগীত পৰিচালনাৰ দায়িত্ব দিলে শ্যামল মিত্ৰক। ছবিখনত মুঠ ৪টা গীত ৰখা হ'ল, যাৰ ২টা গীতত কণ্ঠ দিলে শ্যামল মিত্ৰই নিজে।

ওপৰমহলাৰ আনটো গীত খিলোনাৰে খেল দেখাওঁ এটি অতি জনপ্ৰিয় গীত। ইয়াৰ পাছতো 1979 চনত উপেন কাকতিৰ পৰিচালনাত তথা সংগীতত শ্যামল মিত্ৰই বনশ্ৰী সেনগুপ্ত আৰু ভূপেন হাজৰিকাৰ সৈতে গাইছিল মই পিয়লা পিয়লা প্ৰেমৰ নিজৰা নিজৰা। 1987 চনৰ 15 নৱেম্বৰত এইজনা গায়ক তথা সংগীত পৰিচালকে ইহ সংসাৰ

আদৰৰ শ্ৰোতা, আজিৰ ৰূপালী লহৰৰ সময়ো শেষ হৈ আহিল। আজিৰ এই খণ্ডটিৰ কথাংশ ৰচনা আছিল মানৱেন্দ্ৰ কুমাৰ বৰুৱাৰ। অহা খণ্ডত পুনৰ লগ পাম। নমস্কাৰ।

ৰূপালী লহৰ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ উপস্থাপন আৰু প্ৰযোজনা আছিল ঋতুপৰ্ণা দাসৰ।

0: শলা সলাওক, অভ্যাস সলাওক।
1: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
0: সলাওক সলাওক, অভ্যাস সলাওক। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছোঁ আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
3: অগ্নিযুগৰ গান,
4: অগ্নিযুগৰ পিৰিঙতে মই নতুন অসম গঢ়িম।
5: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
4: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
3: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
5: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো মঞ্জিত গগৈয়ে। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ আজি উপজা দিন। 1926 চনৰ আজিৰ দিনটোতে শদিয়াত জন্মগ্ৰহণ কৰা ভূপেন হাজৰিকা এগৰাকী গীতিকাৰ, কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা।

0: লেখক, সাংবাদিক আৰু ৰাজনীতিবিদ হিচাপেও পৰিচিত আছিল। 2011 চনৰ 5 নৱেম্বৰত মৃত্যু হোৱা শিল্পীগৰাকীৰ এইবেলি জন্ম শতবৰ্ষ বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীত, মাত তথা সৃষ্টিৰাজিক যুগ যুগ ধৰি চিৰ প্ৰবাহমান কৰি ৰখাৰ বাবে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰূপায়িত শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানত আজি জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুসৰি পুৱা 9:30 বজাত হ'বলগীয়া এই বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা বিশেষ অতিথি হিচাপে উপস্থিত থাকিব। বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে নিৰ্দিষ্ট বক্তা হিচাপে ভূপেন হাজৰিকাৰ বৰ্ণিল জীৱন আৰু বৈচিত্ৰপূৰ্ণ অৱদান সন্দৰ্ভত আলোকপাত কৰিব। এই অনুষ্ঠানত মন্ত্ৰী বিমল বৰা, বিশ্বজিৎ দৈমাৰী, কৌশিক ৰায়, সুশান্ত বৰগোহাঁই, সাংসদ দিলীপ শইকীয়া আৰু বিজুলী কলিতা মেধি উপস্থিত থকাৰ কথা। সোধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ উপজা দিনৰ উলগ তথা শ্ৰদ্ধা জনাই সদৌ অসম ছাত্ৰ সন্থাই আজি বিয়লি 6 বজাত দীঘলীপুখুৰীৰ পাৰত উদ্দীপনা শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰিব। পুৱা 10:30 বজাত দীঘলীপুখুৰীৰ পাৰৰ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিস্থলীত 100 গৰাকী লোকে মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰিব। শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। আকাশবাণী গুৱাহাটী আৰু তেজপুৰ কেন্দ্ৰই শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত আজি তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সন্ধিয়া 6 বজাত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই গান তোমাৰেই গান শীৰ্ষক এখন সংগীতালক্ষ্য পৰিৱেশন কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাৰ টিংখাং সমজিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাজগড়ৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানত আজি শিল্পীগৰাকীৰ স্মৃতিত সমূহীয়া বন্তি প্ৰজ্বলন, মুকলি সভা, বঁটা বিতৰণী, সাংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে। নিৰ্বাচন আয়োগে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত জিলাখনত তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ কালিৰে পৰা নিৰ্বাচনী আচৰণবিধি প্ৰযোজ্য হৈছে। জিলাখনৰ নৱনিযুক্ত আয়ুক্ত আৰণ্য শইকীয়াই কালি এখন সংবাদমেলত এই কথা ঘোষণা কৰে। জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত সংবাদমেলখনত তেওঁ কয় যে নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰা অনুসৰি অহা 16 ছেপ্টেম্বৰত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন, 17 ছেপ্টেম্বৰ মনোনয়ন পত্ৰ পৰীক্ষা কৰাৰ দিন আৰু 19 ছেপ্টেম্বৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। অহা 6 অক্টোবৰত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ লগতে 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি জিলাখনৰ উপ নিৰ্বাচনত প্ৰায় 19,07,209 গৰাকী ভোটাৰে উপ নিৰ্বাচনত নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত নগাঁও জিলাৰ বিধানসভা সমষ্টিকেইটা হৈছে ঢিং, ৰূপহীহাট, চামগুৰি, ৰহা আৰু নগাঁও বটদ্ৰৱা সমষ্টি। আনহাতে মৰিগাঁও জিলাৰ অন্তৰ্গত বিধানসভা সমষ্টিকেইটা হৈছে লাহৰিঘাট, জাগীৰোড আৰু মৰিগাঁও বিধানসভা সমষ্টি। নগাঁও জিলাৰ 5টা বিধানসভা সমষ্টিৰ বাবে নগাঁও চহৰত থকা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় আৰু দশন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ নিৰ্বাচনী সা সামগ্ৰী বিতৰণ, ষ্ট্ৰংৰুম স্থাপন কৰাৰ উপৰি দুয়োখন বিদ্যালয়তে ভোটগণনা প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। ৰাজ্যৰ বিভিন্ন থানাকে ধৰি চৰকাৰী কাৰ্যালয়ত চলি থকা মধ্যভোগীৰাজ বন্ধ কৰাৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন থানাত অভিযান চলাই আৰক্ষীয়ে 300+ মধ্যভোগীক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ পাছত চৰকাৰে ৰাজ্যৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ত অভিযান চলোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এখন সংবাদমেলত এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে।
1: 2022 চনত আমি প্ৰথম 200 জন এনেকে থানাত দালালি কৰা বা FIR ৰাইটিং কৰা এনেকুৱা ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিছিলোঁ। 2 বছৰমান নাছিলে, কিন্তু তাৰ পিছত ইলেকশ্যনৰ এবছৰ আগৰ পৰা এই ব্যৱস্থাটো আৰু গা কৰি উঠিলে। এইবাৰ 410 জন থানা পৰ্যায়ত সক্ৰিয় হৈ থকা দালালৰ বিষয়ে বা মধ্যভোগীৰ বিষয়ে আমি জানিব পাৰিলোঁ। আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে, প্ৰায় 380 মিডিলমেন ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি ৰাজ্য চৰকাৰৰ বিভিন্ন কাৰ্যালয় এইবিলাকো আইডেণ্টিফিকেশ্যনৰ এটা সমান্তৰাল প্ৰক্ৰিয়া চলি আছে।
0: এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী আঞ্চলিক বাতৰি 9 বজাত শুনিবলৈ পাব।
2: आकाशवाणी से समाचार प्रभात के साथ मैं मुकेश कुमार। प्रधानमंत्री नरेंद्र मोदी आज गुजरात के वडोदरा में 35,000 करोड़ रुपए से अधिक की विकास परियोजनाओं का लोकार्पण और मुंबई में ग्लोबल फिनटेक फेस्ट 2026 का उद्घाटन करेंगे। रक्षा खरीद परिषद ने एक

0: ভূপেন হাজৰিকাদেৱৰ কণ্ঠত পুৰুষোত্তম দাসে লিখা গীতটি শুনিলে। গীতিমালিকা অনুষ্ঠানত আজি শ্ৰোতাসকলক ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কণ্ঠৰ গীত শুনোৱা হৈছে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়েই ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: শ্ৰোতাসকলে গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

গীতিমালিকা অনুষ্ঠানত আজি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কণ্ঠৰ কেইটিমান গীত শুনোৱা হ'ল। গীতিমালিকা অনুষ্ঠানটিৰো ইমানতে অন্ত পৰিল।

0: আজি নিশা 9:30 বজাত এখন ইংৰাজী আলেখ্য যাযাবৰ দ্য চলফুল ৱাণ্ডাৰাৰ ৰচনা আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 8:20 বজাত সুৰৰ শৰাই অনুষ্ঠানৰ শিল্পী মনদীপ মহন্ত। এয়া আকাশবাণী গুৱাহাটী। এতিয়া 9:00 বজাত পোৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰদূষণ সৃষ্টি কৰা উদ্যোগ আৰু শিলৰ কুৱেৰী, ইটাভাটাৰ পৰা সেউজ কৰ সংগ্ৰহৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত, বিশ্ব বৰেণ্যশিল্পী ডঃ ভূপেন হাজৰিকাৰ আজি উপজাদিন, ৰাজ্যজুৰি সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ আয়োজন, চৰকাৰী কাৰ্যালয়ত চলি থকা মধ্যভোগীৰাজ বন্ধ কৰাৰ বাবে অসম আৰক্ষীৰ বিশেষ শাখাৰ পৰ্টেল মুকলিৰ সিদ্ধান্ত, নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে জিলাখনত নিৰ্বাচনী আচৰণ বিধি বলবৎ আৰু 19 ছেপ্টেম্বৰৰ পৰা জাপানৰ আইচি নাগুয়াত চলিত বৰ্ষৰ এছিয়ান গেমছ। ৰাজ্য চৰকাৰে অসমৰ বিভিন্ন খণ্ডত সেউজ উপকৰ আৰোপৰ বাবে অসম সেউজ উপকৰ নীতি 2026ৰ পৰিকাঠামোত অনুমোদন জনাইছে। ইয়াৰ অধীনত শিলৰ কুৱেৰী, ইটাভাটা, আমদানি কৰা কাঠ আদিত সেউজ উপকৰ আৰোপৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে। দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

0: বৈঠকৰ অন্তত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে চলিত বৰ্ষৰ 1 নৱেম্বৰৰ পৰা 2027 বৰ্ষৰ 13 জানুৱাৰীলৈ খেল মহাৰণ আৰু শিশু খেল মহাৰণ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তেওঁ জনোৱা মতে 12 বছৰ অনুৰ্ধৰ শিশুসকলৰ বাবে শৈশৱ ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হ'ব। শৈশৱ ক্ৰীড়া সমাৰোহত 300 প্ৰতিশ্ৰুতি সম্পন্ন খেলুৱৈক চিনাক্ত কৰি তেওঁলোকৰ উৎকৰ্ষ সাধনৰ বাবে চৰকাৰে প্ৰশিক্ষণ আৰু সা সুবিধা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই প্ৰতিযোগিতাসমূহত চৰকাৰে এথলেটিকছ, যোগাসন, দবা, বক্সিং, একুৱাথলন, ফুটবল, ভলীবল আৰু সাঁতোৰ এই 8টা শাখা সামৰি লোৱাৰ সিদ্ধান্ত লৈছে। 2025-26 বৰ্ষৰ বাবে নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক চৰকাৰে বিনামূলীয়া চাইকেল বিতৰণৰ সিদ্ধান্ত লৈছে। ইয়াৰ বাবে 109,38,00,000 টকাত কেবিনেটে অনুমোদন জনাইছে। পৰৱৰ্তী 2,00,000 চৰকাৰী নিযুক্তিৰ বাবে বৰ্তমানৰ কৰ্মচাৰীসকলৰ পদোন্নতিৰ বিষয়টো ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে লৈ নিয়মিত পদোন্নতি দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চৰকাৰী কৰ্মচাৰীসকলৰ যোগ্যতা নিৰূপণকাৰী সেৱাৰ সময় 4 বছৰৰ পৰা 3 বছৰলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ অংশ হিচাপে অসম সচিবালয়ৰ কম্পিউটাৰ অপাৰেটৰ পদৰ পৰা কনিষ্ঠ প্ৰশাসনিক সহায়ক পদলৈ পদোন্নতিৰ বাবে প্ৰয়োজনীয় সেৱাকাল 4 বছৰৰ পৰা 3 বছৰলৈ হ্ৰাস কৰাত কেবিনেটে অনুমোদন জনাইছে।
1: 2,00,000 চৰকাৰী নিযুক্তিৰ বাবে অত্যন্ত প্ৰয়োজনীয় হৈছে পদোন্নতিটো যাতে নিয়মিত হ'ব পাৰে। আমাৰ অসম সচিবালয়ত বৰ্তমান কম্পিউটাৰ অপাৰেটৰসমূহ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হ'বৰ কাৰণে 4 বছৰ চাকৰি কৰিব লাগে আৰু 4 বছৰ নোহোৱালৈকে তেওঁলোকে প্ৰমোশ্যন নাপায়। কিন্তু ইয়াক যদি আমি 3 বছৰলৈকে নমাই দিওঁ, প্ৰায় 300 ল'ৰা ছোৱালীয়ে প্ৰমোশ্যন পাব, এটা প্ৰমোশ্যনৰ আনন্দ পাব। দ্বিতীয়টো এপইণ্টমেণ্ট লেভেল পৰ্যায়ত আৰু 300 অতিৰিক্ত পদ খালী হ'ব। সেই দৃষ্টিভংগীৰ পৰা ৰাজ্য চৰকাৰে আজি কোৱালিফাইং ছাৰ্ভিচ ফৰ দ্য পোষ্ট অফ কম্পিউটাৰ অপাৰেটৰ টু জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট 4 বছৰৰ পৰিৱৰ্তে 3 বছৰলৈকে আমি হ্ৰাস কৰিছোঁ।
0: আনহাতে সামৰিক বাহিনীত কৰ্মৰত অসমৰ যুৱক যুৱতীসকলৰ চাকৰিৰ সৰ্বোচ্চ সীমা 45 বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্তও কেবিনেটে গ্ৰহণ কৰে। কৰ আয়ুক্তালয়ৰ পুনৰ্গঠনতো কালি অনুষ্ঠিত কেবিনেটে অনুমোদন জনায়। ইয়াৰ অধীনত 157টা নতুন বিধিসন্মত বিষয়াৰ পদ আৰু 4টা তথ্য প্ৰযুক্তি বিষয়াৰ পদ সৃষ্টি কৰা হ'ব। জি এছ টি ব্যৱস্থাৰ সৈতে সংগতি ৰাখি বৰ্তমানৰ কাৰ্যকৰী জোনৰ সংখ্যা 10ৰ পৰা 11লৈ বৃদ্ধি কৰাৰ লগতে বৰ্তমানৰ পদসমূহৰ পুনৰ নামকৰণৰ ক্ষেত্ৰতো কেবিনেটে অনুমোদন জনায়। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ আজি উপজাদিন। 1926 চনৰ আজিৰ দিনটোতে শদিয়াত জন্মগ্ৰহণ কৰা ভূপেন হাজৰিকা এগৰাকী গীতিকাৰ, কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, লেখক, সাংবাদিক আৰু ৰাজনীতিবিদ হিচাপে পৰিচিত আছিল। 2011 চনৰ 5 নৱেম্বৰত মৃত্যু হোৱা শিল্পীগৰাকীৰ এইবেলি জন্ম শতবৰ্ষ বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গীত গোৱা শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীত, মাত তথা সৃষ্টিৰাজিক যুগ যুগ ধৰি চিৰপ্ৰবহমান কৰি ৰখাৰ বাবে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰূপায়িত শতবৰ্ষ উদযাপনৰ সামৰণি কাৰ্যসূচীত আজি জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুসৰি পুৱা 9:30 বজাত হ'বলগীয়া অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা বিশেষ অতিথি হিচাপে উপস্থিত থাকিব। বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে নিৰ্দিষ্ট বক্তা হিচাপে ভূপেন হাজৰিকাৰ বৰ্ণিল জীৱন আৰু বৈচিত্ৰ্যপূৰ্ণ অৱদান সন্দৰ্ভত আলোকপাত কৰিব। এই অনুষ্ঠানত মন্ত্ৰী বিমল বৰা, বিশ্বজিৎ দৈমাৰী, কৌশিক ৰায়, সুকান্ত বৰগোহাঁই, সাংসদ দিলীপ শইকীয়া আৰু বিজুলী কলিতা মেধি উপস্থিত থকাৰ কথা। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ উপজাদিনৰ উলগ তথা শ্ৰদ্ধা জনাই সদৌ অসম ছাত্ৰ সন্থাই আজি বিয়লি 6 বজাত দীঘলী পুখুৰী পাৰত উদ্দীপনা শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰিব। পুৱা 10:30 বজাত দীঘলী পুখুৰী পাৰৰ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিস্থলীত 100গৰাকী লোকে মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰিব। শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান নতুন দিল্লীৰ ভাৰত মনোৰমত অনুষ্ঠিত হ'ব। আকাশবাণী গুৱাহাটী আৰু তেজপুৰ কেন্দ্ৰই শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত আজি তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সন্ধিয়া 6 বজাত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই গাম তোমাৰেই গান শীৰ্ষক

0: জাপানৰ আই চি নায়োগাত 19 ছেপ্টেম্বৰৰ পৰা 4 অক্টোবৰলৈ এছিয়ান গেমছ 2026 অনুষ্ঠিত হ'ব। অৱশ্যে মুকলি অনুষ্ঠানৰ 9 দিন পূৰ্বে অৰ্থাৎ 10 ছেপ্টেম্বৰৰ পৰা খেল আৰম্ভ হোৱাৰ কথা। 17 ছেপ্টেম্বৰত টেগ বলৰ জৰিয়তে ভাৰতৰ অভিযান আৰম্ভ হোৱাৰ বিপৰীতে 18 ছেপ্টেম্বৰত ভাৰতীয় মহিলা ক্ৰিকেট দলে জাপানৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত আৰম্ভণি কৰিব। ভাৰতে ক্ৰিকেট আৰু কাবাডীত পুৰুষ আৰু মহিলা উভয় দলৰ খিতাপ দখল কৰাৰ চেষ্টা চলাব। বিপৰীতে হকীত ভাৰতীয় পুৰুষৰ দলটোৱেও ডিফেণ্ডিং চেম্পিয়ন হিচাপে প্ৰৱেশ কৰিব। 20 ছেপ্টেম্বৰৰ পৰা ইছিনোমিয়া চিটি মিউনিচিপালিটি জিমনেছিয়ামত বেডমিণ্টনত দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে খেলিব। অলিম্পিক পদক বিজয়ী মীৰাবাই চানুৱে ভাৰতৰ 5-জনীয়া ভাৰোত্তোলন দলৰ নেতৃত্ব দিব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিত গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ৰাজ্য জোকাৰি যোৱা গুৱাহাটীৰ বেলতলাৰ ৰিয়া তালুকদাৰ হত্যাকাণ্ডৰ বাতৰিটোৱে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। গুৱাহাটীৰ বেলতলাৰ বশিষ্ঠপুৰত 25 বছৰীয়া ৰিয়া তালুকদাৰক স্বামী ৰামানুজ গোস্বামীয়ে অতি নৃশংসতাৰে হত্যা কৰে। ঘৰৰ ভিতৰৰ পৰা দুৰ্গন্ধ ওলোৱাত প্ৰতিবেশী আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ৰিয়াৰ আংশিক পচি যোৱা মৃতদেহ উদ্ধাৰ কৰে। আমাৰ অসম, দৈনিক অসম, দৈনিক অগ্ৰদূত, অসমীয়া খবৰ কাকতকে ধৰি আটাইকেইখন বাতৰিতে এই খবৰটোৱে শিৰোনাম দখল কৰিছে। কালি গুৱাহাটীৰ কাহিলিপাৰাস্থিত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ সন্মুখত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত হাজাৰ হাজাৰ প্ৰাথমিক শিক্ষকে এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এছ আৰ ডি শিক্ষকসকলক এছ এন এছ স্পৰ্টছ মডিউলৰ পদ্ধতিৰে দৰমহা দিয়াৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰাৰ পাছত সঞ্চালকালয়ে বিষয়টো শীঘ্ৰেই নিষ্পত্তি কৰাৰ আশ্বাস প্ৰদান কৰিছে। অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা এই খবৰটোৰ শিৰোনাম বিক্ষুব্ধ শিক্ষকৰ গৰ্জনত কপিল কাহিলিপাৰা। মধ্যভোগী আৰু প্ৰবঞ্চকৰ দৌৰাত্ম বন্ধ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ অভিযানৰ ঘোষণা কৰিছে। শেহতীয়া কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে যে সাধাৰণ জনতাই যাতে কোনো অসুবিধা নোপোৱাকৈ পোনপটীয়াকৈ মধ্যভোগীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব পাৰে তাৰ বাবে অসম আৰক্ষীৰ স্পেচিয়েল ব্ৰাঞ্চৰ তত্বাৱধানত এটা নতুন নিৰ্ধাৰিত পৰ্টেল মুকলি কৰা হ'ব। নিয়মীয়া বাৰ্তা কাকতত প্ৰথম পৃষ্ঠাত এই বাতৰিটো প্ৰকাশ কৰা হৈছে। দি আছাম ট্ৰিবিউন কাকততো বাতৰিটোৱে শিৰোনাম দখল কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উন্নয়ন বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা বাতৰিটো দি চেণ্টিনেল কাকতত প্ৰকাশ কৰা হৈছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
0: ধন্যবাদ মনজিত। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰদূষণ সৃষ্টি কৰা উদ্যোগ আৰু শিলৰ কুঁৱেৰী ইটাভাটাৰ পৰা সেউজকৰ সংগ্ৰহৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ আজি উপজাদিন। ৰাজ্যজুৰি সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ আয়োজন। চৰকাৰী কাৰ্যালয়ত চলি থকা মধ্যভোগীৰাজ বন্ধ কৰাৰ বাবে অসম আৰক্ষীৰ বিশেষ শাখাৰ পৰ্টেল মুকলিৰ সিদ্ধান্ত। নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে জিলাখনত নিৰ্বাচনী আচৰণ বিধি বলবৎ। আৰু 19 ছেপ্টেম্বৰৰ পৰা জাপানৰ আই চি নাগোয়াত চলিত বৰ্ষৰ এছিয়ান গেমছ।
2: পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই।

0: জিলার রেহরুপ।
1: নমস্কার, জিলার রেহরুপ অনুষ্ঠানত আজি আপোনালোকলৈ লৈ আহিছো বৰপেটা জিলার রেহরুপ। আজি আমার সৈতে আছে বৰপেটা জিলার সংবাদদাতা অরূপজ্যোতি মহন্ত। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীতবোৰক ৰেখাচিত্ৰৰ জৰিয়তে ব্যাখ্যা কৰাৰ কামত আগবাঢ়িছে আমৃখোৱাৰ যুৱশিল্পী সুচিব্ৰত ৰয়। ডক্টৰ ভূপেন হাজৰিকাক কেইবাবাৰো ঘনিষ্ঠভাৱে লগ পোৱা শিল্পীগৰাকীয়ে ইতিমধ্যে তেওঁৰ কেইবাটাও কৰ্মৰে সুধাকণ্ঠৰ আশীৰ্বাদ পাবলৈ সক্ষম হৈছিল। এই বিষয়ে আমাক সবিশেষ জনাইছে আকাশবাণীৰ বৰপেটাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
2: ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিযোগিতাক এইবাৰ ৰেখাচিত্ৰৰ জৰিয়তে ৰাইজৰ আগত তুলি ধৰাৰ প্ৰয়াস কৰিছে যুৱশিল্পী সুচিব্ৰত ৰয়ে। একাদশ শ্ৰেণীত পঢ়ি থকা সময়তে ডক্টৰ হাজৰিকাৰ আমি একেখন নাৱৰে যাত্ৰী শীৰ্ষক গীতটি চিত্ৰৰ জৰিয়তে ৰয়ে ব্যাখ্যা কৰিছিল। সেই চিত্ৰ হাতত লৈ তেওঁ বিশ্ববিস্তৃত শিল্পীগৰাকীৰ ওচৰলৈ গৈছিল।

0: হৈছিল। ডক্টৰ ভূপেন হাজৰিকাই এই চিত্ৰ দেখি অভিভূত হৈছিল আৰু ব্যতিক্ৰমী ৰূপত প্ৰশংসা পত্ৰ প্ৰদান কৰিছিল। তাৰ পিছত সুধাকণ্ডক বিষয়বস্তু হিচাপে লৈ সুচিব্ৰতয়ে আৰু কেইবাটাও চিত্ৰকৰ্ম পৰৱৰ্তী সময়ত সম্পাদন কৰে। বিশেষকৈ ধানেৰে প্ৰয়াত শিল্পীগৰাকীৰ কেইবাখনো ছবি তেওঁ অংকন কৰে। ইয়াৰ জৰিয়তেও তেওঁ ডক্টৰ হাজৰিকাক কেইবাবাৰো সাক্ষাৎ কৰাৰ সৌভাগ্য হৈছিল। এনেদৰে লাভ কৰা সান্নিধ্যৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ উদ্যোগত 2025 বৰ্ষত আয়োজিত ডক্টৰ হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ আৰম্ভণি অনুষ্ঠানত ৰয়ে বিশিষ্ট অতিথিৰূপে ভাগ লোৱাৰ আমন্ত্ৰণ লাভ কৰে। বৰপেটা জিলা প্ৰশাসনে সম্পূৰ্ণ প্ৰটকল অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপস্থিত থকা গুৱাহাটীত অনুষ্ঠিত এই সভালৈ ৰয়ক লৈ যায়। ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিটো গীতৰ প্ৰতি সুচিব্ৰতয়ে দুৰ্বাৰ আকৰ্ষণ অনুভৱ কৰি আহিছে। সেইবাবে এইবাৰ তেওঁ সুধাকণ্ঠৰ গীতবোৰক ৰেখাচিত্ৰ তথা বাখ্যাচিত্ৰৰ জৰিয়তে প্ৰকাশ কৰাত হাত দিছে। ৰয়ে কয় যে ডক্টৰ ভূপেন হাজৰিকাই তেওঁক যি আশীৰ্বাদ দি গৈছে তাৰ ফলতে তেওঁ এই কামতো সফল হ'ব বুলি গভীৰভাৱে বিশ্বাস কৰে।
1: বৰপেটা জিলাত প্ৰতিভাশালী খেলুৱৈৰ অভাৱ নাই যদিও উপযুক্ত খেলপথাৰৰ অভাৱ বহু ক্ষেত্ৰত স্পষ্ট হৈ আহিছে। বিশেষকৈ ফুটবল খেলুৱৈৰ বাবে বৰপেটাত এখনো উপযুক্ত খেলপথাৰ নথকাক লৈ ক্ৰীড়াপ্ৰেমীসকলে যথেষ্ট উদ্বিগ্ন হৈ আহিছে। এই বিষয়ত সবিশেষ জনোৱা হওক আমাৰ সংবাদদাতাৰ পৰা।
0: বৰপেটাত বিশেষকৈ ফুটবলৰ ক্ষেত্ৰখনে এখন খেলপথাৰৰ অভাৱত গভীৰভাৱে ভুগি আহিছে। অথচ বৰপেটাত বহু প্ৰতিভাশালী খেলুৱৈ আছে। ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰাটো বাদেই খেলুৱৈসকলে নিয়মীয়াকৈ অভ্যাস কৰিবলৈও এখন নিৰ্দিষ্ট খেলপথাৰ নাই। বৰপেটাৰ ৰামৰায় ষ্টেডিয়ামখন যোৱা 38 বছৰে অৰ্ধনিৰ্মিত হৈ পৰি আছে। 1987 চনতে ৰামৰায় ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰা হৈছিল, কিন্তু ষ্টেডিয়ামখন আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল। শেহতীয়াকৈ ইনডোৰ ষ্টেডিয়ামখন কিছু পৰিমাণে ব্যৱহাৰৰ উপযোগী কৰি তোলা হৈছে। ইয়াৰ বিপৰীতে আউটডোৰ ষ্টেডিয়াম আজিলৈ সম্পূৰ্ণ নহ'ল, ফলত এই ষ্টেডিয়ামখনত ফুটবল খেল অনুষ্ঠিত কৰাটো সম্ভৱ হৈ উঠা নাই। ইয়াৰ পৰিপ্ৰেক্ষিতত যিকোনো এখন ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ হ'লে নিৰ্দিষ্ট 2 শিক্ষানুষ্ঠানৰ খেলপথাৰ ভাড়াত ল'ব লাগে। তদুপৰি খেল অনুষ্ঠিত কৰিব পৰাকৈ এই সময়ত কেৱল বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখনেই কিছু পৰিমাণে উপযুক্ত অৱস্থাত আছে, কিন্তু সেইখনো পৰীক্ষা অথবা অন্যান্য কাৰণত বিদ্যালয় কৰ্তৃপক্ষই খেলৰ বাবে ব্যৱহাৰ কৰাত বহুমত অনুমতি দিব নোৱাৰে। এনেদৰে এখন খেলপথাৰ অভাৱত ভুগিছে বৰপেটাৰ প্ৰতিভাৱান ফুটবল খেলুৱৈসকল।
1: বৰপেটা জিলাত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ NDRFয়ে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৈতে মিলি এলানি সজাগতামূলক অভিযান অব্যাহত ৰাখিছে। এই অভিযানৰ জৰিয়তে বান আৰু যিকোনো জৰুৰীকালীন বিষয়ৰ উদ্ভৱ হলে তাৰ সৈতে ৰাইজে তাৎক্ষণিকভাৱে মোকাবিলা কৰাৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। এই ক্ষেত্ৰত শিশুসকলক বিশেষ লক্ষ্য কৰি লোৱা হৈছে। এই বিষয়ে সবিশেষ জনোৱা হওক আমাৰ বৰপেটাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তৰ পৰা।
0: বানৰ লগতে সাধাৰণ সময়তো যিকোনো দুৰ্যোগ অথবা দুৰ্ঘটনাৰ সন্মুখীন হলে শিশুসকলে নিজে লগতে অভিভাৱকে গ্ৰহণ কৰিবলগীয়া তাৎক্ষণিক ব্যৱস্থা সন্দৰ্ভত NDRF আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বৰপেটা জিলাত এলানি সজাগতামূলক কাৰ্যসূচী অব্যাহত ৰাখিছে। ইয়াৰ অংশ হিচাপে অলপতে গহেৰবাম প্ৰাথমিক বিদ্যালয়ত ৰূপায়িত কৰা হয় একেধৰণৰ কাৰ্যসূচী। ইয়াত যিকোনো আঘাত পালে তাৎক্ষণিকভাৱে কি ধৰণৰ চিকিৎসা সাহায্য কেনেদৰে দিব লাগে সেই সন্দৰ্ভত ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলকো অৱগত কৰা হয়। স্থানীয় আন বহু লোকো উপস্থিত থকা এই কাৰ্যসূচী সন্দৰ্ভত NDRFৰ পৰিদৰ্শক যশকৰণ সিঙে কয় যে এই সজাগতামূলক অভিযানৰ জৰিয়তে তেওঁলোকে অন্তত প্ৰাথমিক চিকিৎসা সাহায্যৰ বিষয়ে অৱগত হ'ব পাৰিব। চিকিৎসকৰ ওচৰলৈ গৈ পোৱাৰ পূৰ্বে এই ধৰণৰ প্ৰাথমিক চিকিৎসা অতি প্ৰয়োজনীয়।
1: জিলাৰ দেহৰূপ অনুষ্ঠানত আজিলৈ ইমানেই। কাইলৈ এই একে সময়তে আমি লৈ আহিম আন এখন জিলাৰ দেহৰূপ।

জিলাৰ ৰেহৰূপত আজি বৰপেটা জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল অৰূপজ্যোতি মহন্ত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আৰম্ভ কৰিছোঁ লাইভ ফোন ইন কল্পতৰু। এই অনুষ্ঠানত আজি মই আৰাধনা বৰা। আজি অনুষ্ঠানত আপোনালোকে আপোনালোকৰ ভাল লগা গীতটি শুনিবৰ বাবে আমালৈ ফোন কৰিব পাৰে। ফোন কৰিবৰ বাবে আমাৰ ফোন নম্বৰ দুটি কৈ দিছোঁ 03612661876 আৰু 94354052233। এই দুটি নম্বৰত আপোনালোকে ফোন কৰি আপোনালোকে শুনিব বিচৰা গীতটি আমালৈ অনুৰোধ কৰক। আজি 8 ছেপ্টেম্বৰ, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ উপজাদিন। তেখেত আছিল একেধাৰে গায়ক, গীতিকাৰ, সুৰ

কার চলচ্চিত্র নির্মাতা, লগতে এগৰাকী সাহিত্যিক আৰু প্ৰকৃত অৰ্থত এগৰাকী শিল্পী। এজন ব্যক্তি একেধাৰে ইমানখিনি গুণৰ অধিকাৰী হোৱাটো সঁচাই বিৰল। আজি তেখেতৰ এই উপজা দিনটিত আমি জনাইছোঁ সশ্ৰদ্ধ প্ৰণাম। আমি আছোঁ এতিয়া আপোনালোকৰ ফোনৰ অপেক্ষাত ভূপেন হাজৰিকাদেৱৰ এটি গীতেৰে আজিৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ।

0: সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতটি শুনিলে। আমি এতিয়া প্ৰথমজন শ্ৰোতাৰ সৈতে সংযুক্ত হ'বলৈ লৈছোঁ। হেল্ল' হেল্ল' হেল্ল'
1: হেল্ল'
0: হেল্ল'
1: নমস্কাৰ
0: নমস্কাৰ, কোনে কৈছিলে আপুনি?
1: হয় হয়, মই দৰং জিলাৰ খৈৰাবাৰীৰ পুনুৰাম কলিতাই কৈছোঁ।
0: হয়, আপুনি কি গীত শুনিব বিচাৰিছে আজি?
1: মই আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ উপজান দিনলৈ প্ৰথমতে শ্ৰদ্ধা জনাইছোঁ আৰু তেখেতৰ কণ্ঠৰ শৈশৱতে ধেমালিতে তোমাৰে উমলা মনত আছে এই গীতটো শুনিবৰ কাৰণে ইচ্ছা কৰিছোঁ।
0: ধন্যবাদ, অতি সুন্দৰ গীত, আমি আপোনাক শুনাবলৈ চেষ্টা কৰিছোঁ। হয়, ধন্যবাদ।

0: হলেও বেশি আছে।
1: হ্যালো, হ্যালো,
2: হয়, হেল্ল',
1: হয়, নমস্কাৰ,
2: নমস্কাৰ বাইদেউ,
1: হয়, কোনে কৈছিলে আপুনি?
2: মই যতীন শৰ্মা, ধেমাজিৰ পৰা কৈছোঁ।
1: ধেমাজিৰ পৰা, হয়
2: হয়।
1: আপুনি আজি কি গীত শুনিব বিচাৰিছে?
2: আজি ভূপেন হাজৰিকা কণ্ঠৰ মই এটি যাযাবৰ গীতটি শুনিব বিচাৰিছোঁ।
1: নিশ্চয়, আমি নিশ্চয় শুনাব পাৰিম গীতটি।
2: হয়,
1: ধন্যবাদ।

0: সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কণ্ঠৰ গীতটি শুনিলে। আমাৰ আন এজন শ্ৰোতা আমাৰ সৈতে সংযুক্ত হৈছে, আমি ধৰি লৈছোঁ। হেল্ল' হেল্ল'
1: হেল্ল'
0: হেল্ল' হয়, কোনে কৈছিলে?
1: নমস্কাৰ, নমস্কাৰ,
0: নমস্কাৰ, সুপ্ৰভাত। কোনে কৈছিলে আপুনি?
1: মই সাতগৰ বৰ চিঠিকা আমেদে কৈছিলোঁ।
0: হয়, আপুনি আজি কোনটো গীত শুনিব বিচাৰিছে?
1: মই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কত জোৱানৰ মৃত্যু হ'ল সেই গানটো শুনিব বিচাৰিছোঁ।
0: কত জোৱানৰ মৃত্যু হ'ল, নিশ্চয় আমি শুনাব পাৰিম।
1: বাইদেউ, মই কেইজনমান শ্ৰোতাৰ নাম ল'ব বিচাৰিছোঁ।

0: শ্রোতাসকলে ফোন ইন কল্পতরু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়ে ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: আমি পুনৰ উভতি আহিছোঁ ফোন ইন কল্পতৰুৰ মাজলৈ। আৰু এজন শ্ৰোতা আমাৰ সৈতে সংযুক্ত হৈছে, আমি ফোনটি ধৰি লৈছোঁ। হেল্ল'
1: হেল্ল'
0: হেল্ল' হয়
1: অঁ বাইদেউ নমস্কাৰ।
0: নমস্কাৰ নমস্কাৰ, কোনে কৈছিলে আপুনি? মইনা কলিতাই কৈছিলে। হয়, নিয়মীয়া শ্ৰোতা আপুনি?
1: হয় বাইদেউ, মই আজি ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্মৰ শুভক্ষণত তেখেতলৈ অঞ্জলি ৰাখিছো।
0: আমিও জনাইছো সশ্ৰদ্ধ প্ৰণাম।
1: আমাৰ সতস্বাবনৰ এই গীতটি শুনিবলৈ বিচাৰিছো বাইদেউ।
0: নিশ্চয় আমি শুনাব পাৰিম।
1: আৰু মই আজি ইমান দিন গান শুনিব পোৱা নাই, কিন্তু তেখেতৰে কিবা মোৰ আত্মাত সংগতি লৈছে নেকি, আজি বহুদিনৰ মূৰত পালো।
0: নিশ্চয় নিশ্চয়, আপোনাৰ সৌভাগ্য আজি আমাৰ সৌভাগ্য। আপুনি সুন্দৰ গীতটি শুনিব বিচাৰিছে, আমি শুনাই দিছো আপোনাৰ এই প্ৰিয় গীতটি।
1: ধন্যবাদ।

0: ভূপেন হাজৰিকাদেৱৰ কণ্ঠৰ গীতটি শুনিলে আমালৈ আন এটা ফোন আহি আছে, আমি ফোনটো ধৰি লৈছোঁ। হেল্ল' হেল্ল'
1: হেল্ল' নমস্কাৰ, সুপ্ৰভাত।
0: সুপ্ৰভাত, আপুনি কোনে কৈছিলে, ক'ৰ পৰা কৈছিলে?
1: হয়, মই দৰং জিলাৰ হেঙালপাৰাৰ পৰা ক'লো, লক্ষ্য চহৰীয়া।
0: লক্ষ্য চহৰীয়াই হয়। আপুনি আজি কোনটো গীত শুনিব বিচাৰিছে বাৰু?
1: যিহেতু আজি সুধা কণ্ঠ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ উপজা দিন, গতিকে তেখেতৰ ৰচিত এটি গীত শুনিব বিচাৰিছো। প্ৰতিধ্বনি শুনো, মই প্ৰতিধ্বনি শুনো, এই শীৰ্ষক গীতটি মই শুনিব বিচাৰিছো।
0: নিশ্চয় আমি শুনাব পাৰিম, ধন্যবাদ আপোনাক।
1: হয়।

প্ৰতিধ্বনি শুনো, প্ৰতিধ্বনি শুনো মোৰ গাঁৱৰে সীমাৰে, পাহাৰৰ সিপাৰৰ নিশাৰ চিঞৰ তীৰ, প্ৰতিধ্বনি শুনো, প্ৰতিধ্বনি।

0: noi.
1: শ্রোতাসকলে ফোন ইন কল্পতরু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আজিৰ অনুষ্ঠানটোত মোক সহায় কৰিছে নিয়ন্ত্ৰণ কক্ষৰ পৰা ঠেংগুজাম টি চি চানু, নিখিল শৰ্মা, পম্পা চান্দে, ট্ৰান্সমিটাৰত মিথিল কুমাৰ ৰঞ্জন আৰু মিথিলেশ কুমাৰ ৰঞ্জন আৰু মিতুল গগৈ, আৰু এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো। পুনৰ উভতি আহিছোঁ কল্পতৰুৰ মাজলৈ। আমি আনজন শ্ৰোতাৰ সৈতে সংযুক্ত হ'বলৈ চেষ্টা কৰিছোঁ। হেল্ল'
2: হেল্ল'
1: হেল্ল' নমস্কাৰ।
2: হয় নমস্কাৰ বাইদেউ,
1: আপুনি কোনে কৈছিলে?
2: মই ৰঙাপাৰাৰ পৰা অমল বসুমতাৰী ক'লোঁ।
1: ৰঙাপাৰাৰ পৰা অমল বসুমতাৰী,
2: হয় হয়।
1: আমাৰ অনুষ্ঠানসমূহ নিশ্চয় নিয়মীয়াকৈ শুনে আপুনি?
2: হয় হয় শুনি থাকোঁ, এতিয়াও শুনি আছোঁ আৰু লগতে কাম কৰি আছোঁ।
1: নিশ্চয়। আজি কোনটো গীত শুনিব বিচাৰিছে আপুনি?
2: ভূপেন হাজৰিকাৰ গ্ৰন্থৰ অমৰ ধৰিত্ৰী আই গানটো শুনাই দিব।
1: মোৰ ধৰিত্ৰী আই, নিশ্চয় শুনাব পাৰিম। ধন্যবাদ আপোনাক।
2: হয় ধন্যবাদ।
3: এতিয়াও পৃথিৱীত কিছু শক্তি আছে যি কৃষক আৰু মাটিৰ যুগ যুগৰ সম্বন্ধত অন্তৰায় হ'ব খোজে। তেতিয়া অসহায় কৃষকে গায় ও মোৰ ধৰিত্ৰী আয়।

0: হেল্ল' হেল্ল'
1: হেল্ল' নমস্কাৰ বাইদেউ,
0: নমস্কাৰ, কোনে কৈছিলে আপুনি?
1: মই লাল গণেশৰ পৰা মাইনা দাসে ক'লোঁ।
0: লাল গণেশৰ পৰা মাইনা দাস, হয়। আপুনি আজি কোনটো গীত শুনিব বিচাৰিছে?
1: মই জুবিন হাজৰিকাৰ কণ্ঠত আইটো কিহেৰে পুজিমে এই গীতটো শুনাই দিলে ভাল পাম বাইদেউ।
0: নিশ্চয় শুনাব পাৰিম, যিহেতু তেখেতৰ
1: হয়
0: আজি উপজা দিন,
1: হয়
0: লগতে
1: হয়
0: জন্মশতবৰ্ষও
1: সেইকাৰণে
0: চলি আছে। নিশ্চয় আপোনাৰ ভাল লগা গীতটি আমি শুনাই দিছোঁ।
1: হয় হয়

কল্পতৰু অনুষ্ঠানৰ বাবে নিৰ্ধাৰিত সময়ও আমাৰ শেষ হৈ আহিছে। আমি শেষত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি গীতেৰে আজিৰ অনুষ্ঠান সামৰণি মাৰিম।

ভূপেন হাজৰিকাদেৱৰ কণ্ঠৰ এই গীতটিৰে আজিৰ লাইভ ফোন ইন কল্পতৰু অনুষ্ঠানটিৰ পৰা মই আৰাধনা বৰাই বিদায় লৈছোঁ। আজি মোক ষ্টুডিঅ'ত সহযোগ কৰিলে প্ৰেৰণা খনিকৰে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু জীৱন সুৰভি।

0: নমস্কাৰ আদৰৰ শ্ৰোতা, জীৱন সুৰভি অনুষ্ঠানৰ আন এটি নতুন খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ। আদৰৰ শ্ৰোতা, আজি জীৱন সুৰভিৰ অতিথি প্ৰফুল্ল বৰ্মন। তেখেত এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া, যদিও চাকৰিয়াল হিচাপে তেখেতে আৰক্ষীৰ চাকৰি কৰিছিলে, কিন্তু বৰ্তমান তেখেত অন্য ধৰণেহে বেছিকে সমাজত কাম কৰি আছে। সাহিত্য, সংস্কৃতি, নাটকৰ ক্ষেত্ৰত তেখেতে ব্যাপকভাৱে কাম কৰি আছে। আমি পৰ্যায়ক্ৰমে আদৰৰ শ্ৰোতা তেখেতৰ এই বৰ্ণিল জীৱনৰ কথা পাতি যাম। প্ৰথমতে আমি আপোনাক স্বাগতম জনাইছোঁ আমাৰ আজিৰ এই জীৱন সুৰভি অনুষ্ঠানলৈ।
1: নমস্কাৰ, মই আকাশবাণী গুৱাহাটীত আজি ইয়াত উপস্থিত।

0: হ'বলৈ পাই নিজকে ধন্য মানিছোঁ, কাৰণ আকাশবাণী মোৰ জীৱনৰ এটা অনন্য এটা দিশ। আকাশবাণী ৰেডিঅ'টো শুনিলে মোৰ জীৱনৰ যি এটা যি আনন্দ, সেই আজি আকাশবাণী গুৱাহাটীত উপস্থিত হৈ নিজকে মই সৌভাগ্য বুলি ভাবিছোঁ।
1: আৰু প্ৰফুল্ল বৰ্মন আদৰ্শ শ্ৰোতা, বৰ্তমান কামৰূপ মহানগৰ জিলাৰ সাহিত্য সভাৰ সভাপতি।
0: হয়, মই প্ৰায় 30 বছৰে অসম সাহিত্য সভালৈ জড়িত হৈ আছো, আৰু বিগত বৰ্ষত মই অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক হিচাপে কাম কৰি আছিলোঁ, আৰু ইয়াৰ আগত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ উপসভাপতি পদতো আছিলোঁ।
1: খুব সুন্দৰ, আপোনাক পাই আমি নথৈ আনন্দিত হৈছোঁ আজি ষ্টুডিঅ'ত। মই মানে মোৰ উৎসুকতা বাঢ়িছে এইকাৰণে, আপুনি ছাত্ৰ আছিলে সংস্কৃতৰ, সংস্কৃতৰ তলত পঢ়া, আপুনি অসমীয়াত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে, আৰু বৰ্তমান আপুনি আধ্যাত্মিক চিন্তা চৰ্চা, ভাগৱত পাঠ আদিত ব্যস্ত আমি জানো, কিন্তু আপুনি চাকৰি কৰিলে আৰক্ষী বিভাগত। সাধাৰণতে দুইটাৰ বজাতে অলপ মিল নথকা যেন লাগে ওপৰিভাৱে চালে, যেন আৰক্ষীৰ কামটো অকণমান কঠিন কাম, প্ৰেমতকৈ মানুহক অকণমান ধৰা মেলা বা সেই চাইডটো বেছি থাকে দিয়কচোন, যিটো যিসকল দুষ্কৃতিকাৰী তাৰ পিছে পিছে দৌৰি ফুৰা এনেকুৱা কথা থাকে। কেনেদৰে আপুনি প্ৰথম সেই কথাটো কওক, কেনেদৰে চাকৰিত আপুনি সোমালে আৰক্ষীৰ চাকৰি?
0: মোৰ জীৱন পৰিক্ৰমাটো অকণমান বেলেগ ধৰণৰ, অন্য বহুততকৈ অকণমান বেলেগ ধৰণৰ। মোৰ জন্ম আমাৰ বৰপেটা জিলাৰ পাঠশালাৰ ওচৰৰে এখন গাঁও ভোগপুৰ গাঁৱত, আৰু ভোগপুৰ গাঁওখন আমাৰ এখন সংস্কৃতি বান গাঁও, তাতে এখন সংস্কৃত টোল আছে, আৰু তাত আমাৰ কোচ কলিতা ব্ৰাহ্মীণসকলে আমাৰ যৌথভাৱে আমি তাতে বসবাস কৰোঁ। তাতে মোৰ জন্ম 1961 চনৰ 1 এপ্ৰিল তাৰিখে, আৰু মই সৰুৰ পৰা যেতিয়াৰ পৰা জনা বুজা হৈছিলোঁ ৰেডিঅ' চেণ্টাৰ, ৰেডিঅ'ৰ কথা মই শুনিছিলোঁ আমি সৰুৰ পৰা। ৰেডিঅ' শুনি থাকিলে মই প্ৰথমতে কৈছিলোঁ, মোৰ পিতাক কৈছিলোঁ, আমি পিতা কওঁ, পিতাক কৈছিলোঁ মই ৰেডিঅ' চেণ্টাৰত কাম কৰিম, প্ৰথমতে কৈছিলোঁ।
1: মোৰ
0: ইচ্ছা আছিল ৰেডিঅ' চেণ্টাৰত, কেনেকৈনো মানুহ কেনেকৈ সুন্দৰ সুন্দৰ কথা কয় ৰেডিঅ'ৰ ভিতৰৰ পৰা, কোনে কোনে কৈ থাকে, কেনেকৈ ক'ৰ পৰা কয়, ইমান সুন্দৰ সুন্দৰ কথা, ইমান সুন্দৰ গীত গালে মই ৰেডিঅ' চেণ্টাৰ কাম কৰিম। মোৰ জীৱনত ৰেডিঅ' চেণ্টাৰত কাম কৰা হয়তো নহ'ল মোৰ জীৱনত। আৰু মোৰ দুৰ্ভাগ্য হ'ল কি এটা, যে মই ক্লাছ 8ত থাকোঁতে মোৰ পিতা ঢুকালে, মই যক্ষ্মা ৰোগত, তেতিয়া যক্ষ্মা ৰোগৰ চিকিৎসা বৰ কঠিন আছিলে, আৰু মোৰ দেউতা ক্লাছ 8তে ঢুকালে। ঢুকাৰ পিছত মই মানে দিশহাৰা হৈ গ'ল, আমাৰ ঘৰৰ পৰিয়ালটো সিমান আৰ্থিকভাৱে স্বচ্ছল নাছিলে, আই আছিলে, আমাৰ পৰিয়ালটো সাতজনীয়া পৰিয়াল, গতিকে আমাৰ অসুবিধা হ'ল। মই বি এ অনাৰ্চ লৈ বহু কষ্টৰ মাধ্যমেৰে মই মানুহৰ পৰা ধাৰ ধুপাৰ কৰি এনেকৈ আইয়ে মানে কৰিছিলে, তেনেকৈ গৈ গৈ মই বি এ কৰিলোঁ, আৰু বি এড অনাৰ্চ লৈ মই পঢ়িলোঁ, সংস্কৃতত অনাৰ্চ আছিল। আৰু সমান্তৰালভাৱে মই মেট্ৰিক পাছ কৰাৰ পিছত আমাৰ গাঁৱত মহাবিষ্ণু সংস্কৃত দল আছে, তাতে মই সংস্কৃতত মধ্যমা পৰ্যন্ত পঢ়িলোঁ। তাত দুগৰাকী বিশেষ মানে আমাৰ অধ্যাপক আছিলে, সেই দুগৰাকী বিশ্বেশ্বৰ শাস্ত্ৰী আৰু হৰগোবিন্দ শাস্ত্ৰী, তেওঁ গ'ল্ড মেডেলিষ্ট আছিল, তেওঁলোকৰ পৰা মানে শুনিছিলোঁ, তেতিয়াই শুনি পঢ়িছিলোঁ অকাৰা দীক্ষী অকাৰণ বৰ্ণমালা অনুবৰ্ত বুলি, এনেকৈ ৰত্নমালা পুৰুষোত্তম বিদ্যাবাগীশৰ ৰত্নমালা ব্যাকৰণ পঢ়িছিলোঁ, তেতিয়াৰ পৰা মোৰ সংস্কৃতৰ পৰা ঢাউতি পাইছিল। কিন্তু কালক্ৰমত এনেকুৱা হ'ল যে ঘৰখন আমাৰ নচলা হ'ল, মই চাকৰি কৰিব লগা হ'ল, অৰ্থাৎ তেতিয়া অসম আন্দোলন হ'ল, ছাত্ৰ আন্দোলন, ছাত্ৰ আন্দোলন হোৱাৰ পিছত আমাৰ কলেজবিলাক বন্ধ হ'ব ধৰিলে, বহুদিন ক্লাছ নহ'ল, তেতিয়া মই উপায় নাপায় ঘৰৰ আৰ্থিক দৈন্যতাৰ কাৰণে মই এটা পদ বাছি ল'লোঁ, এটা চাকৰি মোৰ এজন বন্ধুৰ জৰিয়তে মই ডিফেন্সৰ ক্লাৰিকেল জবত সোমালোঁ, তেতিয়া BSF বৰ্ডাৰ চিকিউৰিটি ফৰ্চত তাতে সোমালোঁ। সোমাই পেলাই মোৰ মানে আৰ্থিক স্বচ্ছলতাৰ কাৰণে ঘৰখন নোহোৱা হ'ল, দাদাহঁতে চাকৰি একো নাপালে, দাদাহঁতে বেছি পঢ়া শুনা কৰা নাই ঘৰৰ পৰাই, সেইকাৰণে তাৰ পৰা মই ভাবিলোঁ যে নাই, মোৰ জীৱনটো বেলেগভাৱে গতি কৰিলে। তাৰপিছত তাতে থাকি যিখিনি কৰি থাকোঁতে থাকোঁতে মই তাতে এটা ইণ্টাৰভিউ দিছিলোঁ এছিষ্টেণ্ট কামাণ্ডেণ্ট কাৰণে, কিন্তু এছিষ্টেণ্ট কামাণ্ডেণ্টৰ পষ্টৰ কাৰণে মই তাত ৰিটায়াৰ দিলোঁ, তেতিয়া BA পাছ লাগে, BA পাছ নহ'লে মিনিমাম BA পাছ থাকে লাগে, তেতিয়া মই তাতে থাকি BA পঢ়িব লগা, BA মানে মোৰ ফাইনেল নহ'ল আচলতে বজালী কলেজত, মই অনাৰ্চ লৈছিলোঁ যদিও ফাইনেলটো দিয়া নহ'ল, নোহোৱাৰ পিছত মই তাতে গৈ ফাইনেল প্ৰাইভেটে মই ফাইনেলটো দিব লগা হ'ল এই BSF থাকোঁতে। তাৰপিছত মই ইণ্টাৰভিউ দিলোঁ এছিষ্টেণ্ট কামাণ্ডেণ্ট, তাত মই দিল্লীত মোক মাতিলে, মই গোটেই পাছ কৰিলোঁ, কিন্তু তাত মোক অলপ সেই বস্তু নিদিলে, আৰু মোৰ খুব দুখ লাগিল যে মই আৰু ইয়াতে ধাৰণ নকৰোঁ, কাৰণ মই স্কুলত কোৱালিফাই হৈছিলোঁ, কিন্তু কিবা কাৰণত মোক নিদিলে সেই বস্তু, কিন্তু তাত নিদিয়াৰ কাৰণে মই তাৰ পৰা ভাবিলোঁ যে মই BSF আৰু নাথাকোঁ। তাৰপিছত লাহেকৈ মই ওলাই আহি অসম পুলিচত, তেতিয়া চাব ইন্সপেক্টৰত, তেতিয়া AGP গভৰ্ণমেণ্ট আছিলে, অসম পুলিচ চাব ইন্সপেক্টৰ ইণ্টাৰভিউৰ কাৰণে মই তাৰ পৰা ফিল আপ কৰিলোঁ, ফৰ্ম ফিল আপ কৰাৰ পিছত মোক মাতিলে আৰু মই ছিলেক্ট হৈ গ'লোঁ অসম পুলিচত চাব ইন্সপেক্টৰ হিচাপে, আৰু তেতিয়া এনেকৈ অসম পুলিচৰ চাকৰি কৰি থাকিলোঁ। চাকৰি কৰাৰ মাজতে মই ভাবিলোঁ নহয়, অকলতো মোৰ পঢ়াটো সম্পূৰ্ণ নহ'ল, মই MAটোনো কিয় পাছ নকৰোঁ, আকৌ চিন্তা কৰোঁ যে MA পাছ কৰিব লাগিব, মই প্রাইভেটে গুহী ইউনিভার্সিটির পর মানে তাতে গেলো অন্তর্ভুক্ত হলো কিন্তু প্রাইভেটে মই এম এ পরীক্ষা পাশ করি বিভাগ পাশ করল জীবন পরিক্রমা আগবাড়ি গিয়ে আছে তারপর যদিও পুলিশের চাকরি করলো মনটো পুলিশের মানুষের যদিও ভাবে যে পুলিশ মানুষ পুলিশ বিলাক মানে রুক্ষ পুলিশ বিলাক পুলিশ বিলাকে মদ পানি খায় পুলিশ বিলাকে

0: শ্ৰাব্য গালি গালাজ পাৰে, মই অকণমান বেলেগ ধৰণৰ আছিল। মই জীৱনত আজিলৈ 36 বছৰ পুলিচ চৰ্চা কৰি গ'লোঁ, এদিনেও এটুপিও মদ খোৱা নাই, মই এটুপিও মদ খোৱা নাই আৰু বিড়ি চিগাৰেট এইবিলাক কোনোদিন মই খাই পোৱা নাই। মোৰ অকণমান আধ্যাত্মিক দিশৰ ফালে মই জীৱনটো পৰিক্ৰমা দিব বিচাৰিলোঁ। সেইকাৰণে সৰুতে মই কোনোবাই কৈছে যে গীতা পঢ়িলে পাগল হয়, মই ক্লাছ নাইনত থাকোঁতে গীতাখন পঢ়িছিলোঁ, গোবিন্দ মিশ্ৰৰ অসমীয়া সংস্কৰণ গীতাখন পঢ়িছিলোঁ, মইতো পাগল হোৱা নাই। এতিয়া দেখিলোঁ গীতাখন যদি সৰ্বশ্ৰেষ্ঠ গীতা বা ভাগৱত এইখিনি সৰ্বশ্ৰেষ্ঠ, মই অকণমান ধাউতি কৰি গ'ল যে অকণমান ভাগৱতৰ ফালে গীতা ফালে। সেইকাৰণে মই ভাগৱত গীতা পঢ়িব আৰম্ভ কৰিলোঁ আৰু ঈশ্বৰৰ আশীৰ্বাদ হয়তো মই ভাগৱতখন 3 বাৰ ব্যাখ্যা কৰি মানে ব্যাখ্যা সকলে পঢ়িলোঁ ভাগৱতখন 3 বাৰ সম্পূৰ্ণ। আৰু তাৰপিছত গীতাখন পঢ়িলোঁ, উপনিষদ পঢ়িলোঁ, কীৰ্তন নামঘোষা এই সকলো পঢ়ি এটা আধ্যাত্মিক দিশৰ গতিকৰণ অনুভৱ কৰিছোঁ। যিহেতু এই পৃথিৱীত প্ৰাপ্তিৰ শেষ নাই আৰু সন্তুষ্টি থাকিলে প্ৰাপ্তি শেষ হয়, মোৰ সন্তুষ্টি আছে তাতে প্ৰাপ্তি শেষ হয়। আৰু যদি মানুহে ভাবে যে মোক লাগে, গতিকে লাগাৰ শেষ নাই, লাগিয়ে থাকিব, লাগিয়ে থাকিব, জীৱনত কোনোদিন নুঘূৰায়। সেইকাৰণে আধ্যাত্মিক দিশৰ ফালে আগবাঢ়ি গৈ এতিয়া স্বচ্ছল জীৱন এটা সুন্দৰভাৱে জীৱন এটা নিতবল দেখিছোঁ। ঈশ্বৰৰ কৃপাত আমি সুন্দৰভাৱে আমি কম খাব বেছি খাব বুলি কয়, বেছি খাব কম খাব, মানে কমকে কমকে খালে
1: আপুনি বহুত দিনলৈ ভালকে খাই
0: বহুত ভালকে খাব লাগে। সেইকাৰণে চিন্তা ভাৱনা কৰে আমি নিৰামিষ আহাৰ গ্ৰহণ কৰিলোঁ। আজি মোৰ 29 বছৰে মোৰ পৰিয়ালৰ শ্ৰীমতী আৰু মই আমি দিও নিৰামিষ আহাৰ। মোৰ সন্তান দুটি, সিহঁতে অৱশ্যে বাহিৰত চাকৰি টাকৰি কৰি আছে, গতিকে সিহঁতে মাছ মাংস ধৰণৰ খায়, কিন্তু আমি শ্ৰীমতী আৰু মই নাখাওঁ।
1: তেখেতৰ নামটো যিহেতু আহিছে, শ্ৰীমতীৰ নামটো কৈ দিলে,
0: শ্ৰীমতী তেওঁৰ শ্ৰীমতীৰ নাম হ'ল ৰূপৰেখা বৰ্মন। তেওঁৰ ঘৰ হ'ল ধুবুৰী জিলাৰ বিলাচীপাৰাৰ পাটগিৰি পৰিয়ালৰ, তেওঁ ৰূপৰেখা পাটগিৰি, এতিয়া বৰ্মন হ'ল।
1: খুব সুন্দৰ সংসাৰ আপোনাৰ, সুখৰ সংসাৰ। এতিয়া ধৰক আপোনাৰ পুলিচৰ বা আৰক্ষীৰ যিটো জীৱন, সেই বিষয়ে আমি অকণমান জানিলোঁ, অলপ অৱগত হ'লোঁ। এতিয়া আপোনাৰ এটা সাহিত্যিক দিশ আছে, আপুনি কেইবাখনো পুথিৰ স্ৰষ্টা, আপুনি নাটক লিখে, শিশু সাহিত্য ৰচনা কৰিছে, আপুনি শিশু নাটক লিখিছে আৰু আপুনি বিভিন্ন ধৰণৰ প্ৰবন্ধ আপুনি প্ৰায় নিয়মীয়াভাৱে লিখি থাকে। এই লেখকৰ যিটো আপোনাৰ যাত্ৰা, লেখকৰ যিটো জীৱন, সেই বিষয়ে অকণমান জনাওকচোন।
0: লেখক মানে সৰুৰ পৰা ধাউতি আছিলে যে সুন্দৰ সুন্দৰ কবিতা পঢ়িছিলোঁ আমি তেতিয়া। নলিনী বালাদেৱী, মেলিলোঁ প্ৰথম চকু তোমাৰ কলাতে হৈ জীৱনৰ দিম পাত, মধিমা কৌ চকু তোমাৰ কলাতে হৈ জীৱনৰ হে সন্ধিয়া, এনেকুৱা ধৰণৰ কবিতাবিলাক মোক আপ্লুত কৰিছে। আজিকালি কবিতাৰ মোক সিমান আপ্লুত নকৰে, তাহানিৰ কবিতাবিলাক, ধৰ দাৰু ধৰ ভাই আৰু চাবৰ সময় নাই, চাই থাকোঁতে চাই থাকোঁতে মুখত পৰিল চাই, এনেকুৱা ধৰণৰ কবিতা মই প্ৰথমতে কবিতা লেখাৰ আৰম্ভ কৰিলোঁ যে কবিতা লিখোঁ। আৰু কবিতাবিলাকৰ ছন্দবদ্ধ কবিতা, ছন্দবদ্ধ কবিতাত মই লিখা আৰম্ভ কৰিছিলোঁ। অমিত্যাক্ষৰ ছন্দত যিবিলাক আজি যিটো ওলাইছে যে কোনো ধৰণৰ ছন্দ নাই, কোনো ধৰণৰ হেৰি নাই, অবুজ কিছুমান নুবুজ নুবুজা শব্দৰে লিখে, এইবিলাক কবিতাৰ প্ৰতি মই আকৃষ্ট নহয়, তাহানিৰ কবিতাবিলাক আকৃষ্ট হ'লোঁ। মই কবিতা লিখা আৰম্ভ প্ৰায় লিখোঁতে লিখোঁতে প্ৰায় 180টামান মোৰ কবিতা প্ৰথম লিখিলোঁ। মই কবিতা কিন্তু ভাল কবিতা লিখা হয় বুলি আজিকালি ধৰিব পৰা নাই, মই নিজে মই আজিলৈ যে ভাল এটা কবিতা লিখিব পাৰিছোঁ মই নিজে কেতিয়াও ভবা নাই। তাৰপিছতে মই ভাবিলোঁ যে তাৰপিছত প্ৰবন্ধলৈ আহিলোঁ, প্ৰবন্ধ লিখা আৰম্ভ, গল্প লিখিলোঁ। এতিয়ালৈ মই আৰক্ষী বিভাগত মোৰ কবিৰ আহমেদ, কবিৰ আহমেদ ছাৰ আপোনালোকে সকলোৱে জানে, কবিৰ আৰক্ষী ডায়েৰী লিখিছিল এটা সময়ত, তেওঁৰ লগত মোৰ খুব ভাল সম্পৰ্ক থাকিলে। ছাৰে মোক কৈছিলে যে মোৰ পিছত কোনোবা এজনে আৰক্ষী ডায়েৰী লিখিব লাগিব, তুমি লিখিবা। তেনেকৈ তেওঁ মোক শিকাইছিলে কি ধৰণে লিখিব। এনেকৈ লিখোঁতে লিখোঁতে মোৰ মোৰ দেন 500 মই সৰু সৰু চুটি চুটি গল্প আৰক্ষী বিভাগক লৈ লিখিলোঁ আৰু সেইবিলাকে লৈ তাৰপিছত প্ৰবন্ধ কিতাপ লিখিলোঁ। আৰু তাৰপিছতে এই লিখোঁতে লিখোঁতে মোৰ 21খন এতিয়ালৈ 21খন আছে আৰু 4-5খনমান কিতাপ মোৰ এটা সন্মুখত মোৰ হাতত এতিয়া জমা আছে, ছপা হোৱা নাই।
1: পাণ্ডুলিপি
0: মোৰ হাতত আছে, এতিয়ালৈ ছপা হোৱা নাই। আৰু নাটকৰ দিশত গ'লোঁ, নাটকত যিহেতু মই পাঠশালাত ঘৰ, সৰুটো নটৰাজ থিয়েটাৰ, আবাহন থিয়েটাৰ, কহিনুৰ থিয়েটাৰ, এইবিলাকৰ লগত আমি সৰুৰ পৰা ৰিহাৰ্চেল চাইছিলোঁ। আমি বহুত ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ, প্ৰফুল্ল বৰা, অৱতাৰ সিং, এই ধৰণৰ মানুহ যিবিলাক মহেশ কলিতা, এইবিলাক মানুহক আমি তাক দেখিছিলোঁ, আমি ৰিহাৰ্চেলত বহি আছিলোঁ। আৰু আমাৰ নাটকৰ মানে নাট্যনগৰী বুলি কয় বাচ্চালাসকলে জানে, আৰু নাটকৰ আমাৰ ঘৰে ঘৰে নাট্যকাৰ আছে, প্ৰায়ে নাট্যকাৰ আছে, শিল্পী আছে, অভিনেতা অভিনেত্ৰী আছে। মই নাটকৰ প্ৰতি আৰু নাটক লিখোঁতে লিখোঁতে এনেকুৱা হ'ল মোৰ এতিয়ালৈ 12খন নাটক লিখা হ'ল।
1: আৰু আপুনি প্ৰবন্ধ আপুনি বহুত লিখা বুলি কৈছে, পুলিচৰ কোনো আপোন নাই, তেনেকুৱা ধৰণৰ, গতিকে এই বিষয়ে অকণমান কওকচোন আপোনাৰ।
0: খাকী পোচাক আৰু ভাৰতীয় জীৱন মানে এই ধৰণৰ এখন কিতাপ ওলাইছিল, সেইখন কিতাপ বৰ ভাল ওলায়। খাকী পোচাক মানুহে সদায় মানুহক মানুহৰ এটা ভ্ৰান্ত ধাৰণা আছে যে পুলিচবিলাক মানুহ, প্ৰথমতে কথা পুলিচ এটা পেচা, মই যেনেকৈ পেচা, মোৰ জীৱনত পুলিচ হোৱাৰ কোনোতে ইচ্ছা নাছিল, কিন্তু জীৱন পৰিক্ৰমাত চাকনায়াত আহি পুলিচ হ'লোঁ। এইবুলি সকলো পুলিচ যে মানুহ বেয়া হ'ব এনেকুৱা কথা

0: কাৰণ প্ৰথম মানুহ এজন পৰিয়ালৰ পৰাই সকলো পুলিচ কোনোবা কাৰোবাৰ দেউতা কোনোবা ককা কোনোবা
1: সুৰক্ষাৰ
0: কাৰণে এটা এটা পেচাহে আচলতে কিন্তু আৰক্ষীক সদায় নিগেটিভ চিন্তাৰে মানুহে আজিও সমাজত নিগেটিভ চিন্তাৰে চায় মানে মানে আৰক্ষী যেন এটা শত্ৰু আৰক্ষী এই বিষয়ে বহুত মানে অকণমান ধেমেলীয়া কথাও লিখিছিলোঁ যে এখন সৰু ঘটনা এটা আপোনাক মই কৈছোঁ ইয়াৰ মাজতে যে আৰক্ষী কেনেকৈ মানুহে বেয়া চকুৰে চায় যে আৰক্ষী কেনেকৈ এটা এক জেগাত এখন এটা বাছ এক্সিডেণ্ট হ'ল বাছ মই লিখিছোঁ এই কথাটো বাছ এক্সিডেণ্ট হ'ল তাত মানে ট্ৰেফিক জাম হৈছে ট্ৰেফিক জাম হোৱাৰ পিছত বহুত সময় মানুহবিলাক যাব পৰা নাই এজন গাড়ী চালকে এজন মানুহক এইবাৰ পৰা আহি থকা দেখালে বিপৰীত ফালৰ পৰা তেওঁ সুধিলে কি হৈছে ভাইটি যে কিয় ইমান ট্ৰেফিক যাইছে বোলে ৰাস্তাতে এখন বাছ বাগৰি পৰিছে ৰাস্তাটো বন্ধ হৈছে এই মানুহজনে ক'লে তেতিয়াহ'লেতো মানুহ বহুত মানুহ তাত মৰিছে বোলে নহয় খুৰা বৰ ভাগ্য ভাল বাছখনত এজনো মানুহ নাছিল বোলে কি মানুহ খালী পাইছে বোলে নহয় সকলো পুলিচ আছিল তাতে এই যে সকলো পুলিচ মানুহ
1: নহয়
0: গতিকে মানুহক এনেকুৱা ধৰণে চাইছিল আৰু এঘৰত গৈছিলে এঘৰ এটা সৰু কাহিনী আছিল যে এঘৰত কলিং বেল বাজিল দেউতাকে ছোৱালীজনীক ক'লে মা চোৱাচোন বাহিৰত কোন আহিছে চোৱাচোন ছোৱালীজনী বাহিৰলৈ গৈ বাৰাণ্ডালৈ আকৌ ঘূৰি গ'লগৈ দেউতা দুজন ভদ্ৰলোক আৰু এজন পুলিচ দুজন ভদ্ৰলোক এজন পুলিচ নহ'লে এই ধৰণৰ নিগেটিভ যিটো চিন্তাধাৰা নিগেটিভ যিটো পুলিচৰ প্ৰতি এটা ধাৰা মই পুলিচৰ প্ৰেক্ষাপটত যে পুলিচ আচলতে কি পুলিচে কিমান কষ্টদায়ক কাম কৰি থাকে সুৰক্ষাৰ কাৰণে ৰাতি দিনে নেখায় ৰাতি মানে টোপনি নাই 24 ঘণ্টা কৰিবলৈ তাৰ পজিটিভ কেনেকৈ এটা জনসাধাৰণৰ লগত কেনেকৈ এটা শাকো তৈয়াৰ কৰিব পাৰোঁ ভুল বুজাবুজিটো নাইকিয়া কৰিব পাৰোঁ কাৰণ চাকৰিটো পুলিচে বিচাৰে নাপালে আঙুন আঙুন নাপালে নাপালে শিয়ালে টেঙা বুলি কয় চাকৰি বহুতে বিচাৰে আমাৰ ওচৰত আহে বহুত মানুহ আহে যে দাদা মোক চাকৰি পুলিচৰ চাকৰি পালে যেতিয়া পুলিচৰ চাকৰিটো নাপাব তেতিয়া পুলিচ বেয়া পালে কিন্তু ভাল কাৰণ পুলিচ এতিয়া 65,000 পুলিচ আছে আমাৰ অসম পুলিচ 65,000 পুলিচৰ কিমান পৰিয়াল পুলিচৰ হাজাৰ হাজাৰ মানুহ পুলিচৰ চাকৰি দি আছে সকলো কিন্তু বেয়া নহয়
1: আৰু আপুনি যেনে খবীৰ আভেদ ডাঙৰীয়াৰ কথা ক'লে বা আমি সকলোৱে জানো অসম আৰক্ষী DGP
0: এইবিলাক
1: বিখ্যাত সাহিত্যিক
0: বিখ্যাত
1: আৰু অকল সাহিত্যিক নহয় মানুহ হিচাপেও তেখেতসকলক পাইছো
0: ভাস্কৰ জ্যোতি মহন্ত মানুহৰ বহুত আমাৰ ভাল সাহিত্য সংস্কৃতিৰ লগত জড়িত মই এখন কিতাপ লিখিছিলো সেইখন কিতাপখন ইয়াতে আছে হয়তো
1: মই পাইছো সাহিত্য সংস্কৃতিৰ পথাৰত অসম
0: এইখন লিখিছে যে অসম আৰক্ষীয়ে সেইখন বিভিন্নজন আমাৰ প্ৰায় তেতিয়া 35 গৰাকী অসম আৰক্ষীৰ কাম কৰা মানুহে তেখেতে কি সাহিত্য সংস্কৃতি কৰি আছে সেইকেইজনৰ বিষয়ে মই লিখি পেলাই এখন ডাঙৰ কিতাপ কৰিছিলোঁ আকৌ এখন কিতাপ আছে আপুনি দেখিব সেই কিতাপখন মই লিখিছিলোঁ প্ৰতিমা বৰুৱা পাণ্ডে তেওঁৰ ওপৰত মই এখন কিতাপ লিখিছিলোঁ যে প্ৰতিমা বৰুৱা পাণ্ডেক বহুতে গোৱালপৰীয়া ভাষাটো এই বেংগলী ভাষাৰ নিচিনা ভাবে মানুহে পশ্চিমবংগৰ ভাষাটো কিবা বেলেগ ধৰণৰ বাংলা ভাষা কয় ইভেন মই যেতিয়া গোৱালপৰীয়া ভাষা দেশী ভাষা কয় তেওঁলোকে যিটো গান গায় ভাৱৈয়া গীত কয় ভাৱৈয়া গীত বা দেশীয়া গীত দেশী গীত দেশী ভাষাৰ গীত যে মোৰ শহুৰৰ ঘৰ বিলাচী পাৰ মই যেতিয়া বিয়া কৰিব মানে কৰিলোঁ মোৰ এটা সূত্ৰৰ যোগেদি আমাৰ তেওঁ মামাৰ ঘৰ মোৰ পাঠশালাতে সেই সূত্ৰে মোৰ শ্ৰীমতীক মই বিয়া যেতিয়া কৰিলোঁ তেওঁলোকৰ ভাষাটো দেখি আমাৰ গাঁৱৰ মানুহে কৈছিলে প্ৰফুল্ল এই বঙালী ছোৱালী বিয়া কৰাব নেকি এই বঙালী ধৰণ যিটো এটা চিন্তা ধাৰণা আচলতে বঙালী ভাষা নহয় এইটো আমাৰ দেশী ভাষা এইটো
1: গোৱালপৰীয়া ভাষা
0: গোৱালপৰীয়া ভাষাতে প্ৰতিমা বৰুৱা পাণ্ডে অনন্য ভূপেন হাজৰিকাই তেওঁক লৈ আহিলে কেইবাখন চিনেমাত গান গোৱালে গোৱালপৰীয়া গীতৰ সংকল্প গালে তেতিয়াৰ পৰা প্ৰতিমা বৰুৱা পাণ্ডে সেইকাৰণে গোৱালপৰীয়া গীতৰ সম্ৰাজ্ঞী বুলি ক'লে আৰু প্ৰতিমা বৰুৱা পাণ্ডে লগত মোৰ এটা অতপ্ৰত সম্পৰ্ক হ'ল ভূপেন হাজৰিকাৰ লগত প্ৰতিমা বৰুৱা পাণ্ডেটো মোৰ ভূপেন হাজৰিকাৰ দাদাৰ লগত মোক চিনাকি কৰি দিলে প্ৰতিমা বৰুৱা পাণ্ডে বিশেষ এটা তেখেতৰ ঘৰত যাব লগা হোৱাৰ কাৰণে সেইদিনে ভূপেন হাজৰিকাৰ লগত মোৰ এটা বহুদিনীয়া ভূপেন্দ্ৰৰ লগত ভূপেন্দ্ৰ ইভেন মোৰ ঘৰত যোৱা কথাও আছিলে ভূপেন্দ্ৰৰ লগত মই কেইবাদিন মানে ভূপেন্দ্ৰৰ লগত বহিছিলোঁ বহুত কথা আলোচনা কৰিছিলোঁ
1: খুব আপুনি খুব সৌভাগ্যৱান যে ভূপেন হাজৰিকাই তেনেদৰে আপুনি ইমান ওচৰৰ পৰা পাইছে আৰু এতিয়া যদি যিহেতু ভূপেন হাজৰিকাৰ এতিয়া জন্ম শতবাৰ্ষিকী অনুষ্ঠান চলি আছে আৰু আপোনাক দেখিছে আমি খুব অনুৰাগী ভূপেন হাজৰিকাৰ গীত নিশ্চয় সকলোৱেই ভাল পাওঁ আমি আপোনাৰ পচন্দৰ গীত যদি এইখিনি সময়ত আমি এতিয়া
0: ভূপেন হাজৰিকাৰ হেজাৰ হেজাৰ হেজাৰ হেজাৰ গানৰ ভিতৰত এনেকুৱা এটা গীত নাই যিটো গান বেয়া। সকলো গান শুনিলে তাৰ এটা গুৰাৰ্থ, তাৰ মৰ্মাৰ্থ, ভূপেন হাজৰিকাৰ যিটো শব্দৰ অলংকাৰ, যিটো ভাষাৰ ভূপেন হাজৰিকাৰ প্ৰতিটো গীতে একোটা ধৰক আপোনাৰ সেইটো কবিতা, একোটা গীতি সাহিত্য, আৰু তাত এটা একোটা এনেকুৱা
1: ধৰণৰ
0: হৃদয়ৰ পৰা যদি ৰমন্থন কৰা যায় ভূপেন হাজৰিকাৰ।

0: গীতত একোটা একোটা কাহিনী লুকাই থাকে। যে ভূপেন হাজৰিকাৰ মই শতিকাৰ শ্ৰেষ্ঠ গীত মানুহে মানুহৰ বাবে, মোৰ জীৱনৰ আটাইতকৈ ভাল লগা গীতটো হ'ল মানুহে মানুহৰ বাবে। কাৰণ আমাৰ কবিসকলে কৈ থৈ গৈছে, মই বহুত জেগাত মই ভাষণত মই ভাষণ দিব যাওঁ, গীতা পাঠ গীত ভাগৱত পাঠ কৰিব, তাতেও কওঁ যে প্ৰথমতে মানুহক মানুহে ভাল পাব লাগিব। মানুহক যদি ভাল পায় তীৰ্থ ভ্ৰমণ কৰি মক্কা মদিনালৈ গৈ পৃথিৱীৰ বিভিন্ন তীৰ্থ ভ্ৰমণ কৰি একো লাভ নাই। আৰু পিতৃ মাতৃ, পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতাহী পৰমন্তপ, পিতৰী পিতৃমনে প্ৰিয়ন্তে সৰ্বদেৱতা, পিতৃ মাতৃক যদি শ্ৰদ্ধা কৰে তেতিয়াহ'লে পৃথিৱীত কোনো আৰু তীৰ্থস্থানত নগ'লে হয়। আৰু মানুহক ভাল পাব লাগে। আমাৰ বাংলা কবি জৰু চন্দ্ৰী দাসে কৈছিল, সবাইৰ ওপৰে মনুষ্যত্ব তাহাৰ ওপৰে কিয় নাই, ইমান সুন্দৰ ভাষা কৈছিল। কবিগুৰু ৰবীন্দ্ৰ ঠাকুৰে কৈছিল, অ গো মৰিতে চাহি নাম এই সুন্দৰ ভুৱনে মানুহৰ মাজে বাচিতে চাই, ইমান সুন্দৰ সুন্দৰ কথা। আমাৰ কবিয়ে কৈছে, মানুহে দেৱ মানুহে হে মানুহবিনে নাইকে কৰা কৰা পূজা পাদ্য অৰ্ঘলে জয় জয় মানৱ দেৱ। যে মানুহক ভাল পাব লাগে। মানুহক ভাল পোৱাৰ কাৰণে ভূপেন হাজৰিকাই যি এই সুন্দৰ গীতটো লিখি থলে, যে এই গীতে সকলো কথা যে মানুহকে আমি প্ৰথমতে দেৱতা পূজা কৰিব লাগে, এই কথাৰ ওপৰত মই ভূপেন হাজৰিকাৰ সেই গীতটো মই যথেষ্ট প্ৰচণ্ড মোৰ সদায় গাই থাকোঁ, গুণগুণাই থাকোঁ।
1: আৰু সেই গীতটো শতিকাৰ এটা শ্ৰেষ্ঠ গীত বুলি বিবেচিত হৈছে, আপুনিও এইটো কথা কৈছে। গতিকে আদৰ্শ এইখিনিতে আমি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সেই গীতটি শুনাই লৈছোঁ আপোনালোকক। আমাৰ যি প্ৰফুল্ল বৰ্মনৰ যি পচন্দ, আমাৰ আটাইৰে পচন্দ সেই গীত শুনাইছোঁ। তাৰ পাছত আমি আকৌ আমাৰ এই কথা বাৰ্তা আমি অব্যাহত ৰাখিম।

0: এতিয়া হওক আপোনাৰ নাটকৰ কথালৈ আমি যদি চিন্তা কৰোঁ, আপোনাৰ নাটক ভ্ৰাম্যমানৰ মঞ্চতো হৈছে, এই বিষয়ে অকণমান কওক, আপুনি ভ্ৰাম্যমানৰ কাৰণে নাট লিখিছে।
1: আচলতে মই নাটক প্ৰথমতে ভ্ৰাম্যমান থিয়েটাৰ নাটক লিখিবলৈ চেষ্টা কৰিলোঁ, কিন্তু নাটককেইখনে মোৰ যিকেইখন নাটক লিখিছিলোঁ ভ্ৰাম্যমানৰ কাৰণে, মানে আজিৰ প্ৰেক্ষাপটত সেই নাটককেইখনে সুবিধাজনক স্থান লাভ নকৰিলে, কাৰণ

0: আজিকালি কম কমাৰ্চিয়েল মেথডত আজিকালি মানুহবিলাকে নাটক যদি চাবলৈ যায়, সেই যিটো প্ৰফুল্ল বৰাৰ নাটক যে সেই সময়ৰ নাটক বা ভৱেন্দ্ৰনাথ শইকীয়াৰ নাটক, সেই নাটকে আজিকালি লাহে লাহে তাৰ আদৰ কমি আহিছে। এতিয়া নাটক অকণমান কমাৰ্চিয়েল চিত্ৰধৰ্মী নাটকৰ মানে ধৰণৰ নাটক অকণমান ওলাইছে, অকণমান চিনেমেটিক ধৰণৰ যিবিলাক নাটক এইবিলাকে মানুহক বেছি আনন্দময় খন্তেকীয়া আনন্দ দিয়ে। সেইকাৰণে মই মোৰ কাহিনীৰ ওপৰত আধাৰতে এখন পখিলা বুলি নাটক, সেইখন নাটকখন লিখিছিলে আচলতে মোৰ কাহিনীয়ে। সেই নাটকখন লিখিছিলে অভিজিৎ ভট্টাচাৰ্য, তেওঁ লিখিছিলে। আনটি
1: কাহিনীটো
0: মোৰ আছিল আৰু আমাৰ হেমন্ত দত্ত ছাৰে মোৰ এখন আত্মসন্মান বুলি মোৰ এটা গল্পৰ ওপৰত তেখেতে লিখিছিলে। আচলতে ভাই মই মানে প্ৰত্যক্ষভাৱে মই নাটক দিয়া নাই, কিন্তু মোৰ কাহিনী পঢ়িছে। কিন্তু মই নিজাববীয়াকৈ নাটক মই এম এছ আদ্দামালৈ গুচি আহিলোঁ। এম এছ আদ্দামা, এম এছ আদ্দামাত কি হয়, এটা নিজৰ মৌলিকতা থাকে আৰু সেই নাটক মঞ্চস্থ কৰিলোঁ। মই এতিয়ালৈ 12খন নাটক লিখিলোঁ এম এছ আদ্দামা, আৰু সেই ড্ৰামাৰ ভিতৰত মোৰ শ্ৰেষ্ঠ এতিয়ালৈ দিব লগা নাটক হ'ল, আমাৰ মঞ্চস্থ কৰা নাটক হ'ল আমাৰ লক্ষ্মীনাথ। লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনৰ আধাৰত আজিলৈ অসম

0: সুবিয়াকে নাটকমে এম এছ আৰ দামলৈ গুচি আহিলোঁ। এম এছ আৰ দামা, এম এছ আৰ দামাত কি হয়, এটা নিজৰ মৌলিকতা থাকে আৰু সেই নাটক মঞ্চস্থ কৰিলোঁ মই। এতিয়ালৈ 12খন নাটক লিখিলোঁ এম এছ আৰ দামা, আৰু সেই দামাৰ ভিতৰত মোৰ শ্ৰেষ্ঠ এতিয়ালৈ দিব লগা নাটক হ'ল, আমাৰ মঞ্চস্থ কৰা নাটক হ'ল আমাৰ লক্ষ্মীনাথ। লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনৰ আধাৰত আজিলৈ অসমত কোনো ধৰণৰ নাটক ৰেখা হোৱা নাই। জ্যোতিপ্ৰসাদৰ হাতৰ জীৱনত অকণমান জীৱনক লৈ লিখিছে অকণমান সৰু নাটক, কিন্তু লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনৰ আধাৰত নাটক এতিয়ালৈ কোনো হোৱা নাই। মই এইখন 8খন কিতাপ পঢ়ি লক্ষ্মীনাথৰ জীৱনৰ গোটেই জন্মৰ পৰা মৃত্যুলৈ সেই নাটকখন লিখিলোঁ, আৰু সেই নাটকখন 242 পৃষ্ঠাৰ নাটকখন মৰিছিলে। আৰু সেই নাটকখন ইংৰাজীলৈ অনুবাদ হৈছে, বাংলা ভাষালৈ অনুবাদ হৈছে, আৰু এতিয়া আমি উৰিয়া ভাষালৈ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। সেইখন নাটক মোৰ 4 নিশা মঞ্চস্থ হৈছিল, 2 দিন আমাৰ ৰবীন্দ্ৰ ভৱনত আৰু 2 দিন শংকৰদেৱ কলাক্ষেত্ৰত, আৰু সেইখন মোৰ জীৱনৰ এখন শ্ৰেষ্ঠ নাটক। আৰু বহুত নাটক, কেইবাখনো নাটক লিখিছোঁ য'ত মহান শিল্পী নিপুণ গোস্বামী তৃষ্ণা নামৰ নাটকখন মোৰ তেওঁ কৰিছিলে, দহন নাটক কৰিছে, আপুনি সেইখন আমাৰ এইটো পাব। গতিকে নাটকৰ বিষয়ে মই তেনেকে আগবাঢ়িলে, এতিয়াও নাটক লিখি আছো।
1: আপোনাৰ হিচাপ কৰিলে আপোনাৰ কেইবাখনো নাটক, 10খন, সৰ্বমুঠ 10খন নাটক আপুনি এতিয়ালৈকে লিখি উলিয়াইছে। তাৰ উপৰিও আপুনি ধাৰাবাহিক দূৰদৰ্শন বা অন্যান্য যিবিলাক প্ৰাইভেট মিডিয়া আছে তাতো আপোনাৰ ধাৰাবাহিক, আপোনাৰ কাহিনীৰ ভিত্তিত ধাৰাবাহিক প্ৰচাৰ, VCDও আপুনি কৰিছে, এই বিষয়ে কওকচোন।
0: মই আমাৰ ঘৰতে আমাৰ মোৰ ল'ৰা দুটাৰ নামত, আমাৰ ঘৰত মাতাৰ নাম ৰূপণ আৰু মিমন, ৰূপণ মিমন কালচাৰেল ছচাইটি বুলি এটা মোৰ ছচাইটি এটা আমি তাত ৰেজিষ্ট্ৰেশ্যন কৰা আছে, আৰু এই ছচাইটি আমাৰ এখন কালচাৰেল বিভাগৰ, এই ছচাইটিৰ দ্বাৰাই আমি কেৱল এই নাটকবিলাক সেই ছচাইটিৰ দ্বাৰাই কৰোঁ, কালচাৰেল ছচাইটিৰ দ্বাৰা। আৰু আমি VCD কৰিলোঁ, 3খনমান VCD কৰিলোঁ, মোৰ পুলিচ আৰু প্ৰেম নকল দাৰোগা এনেকুৱা ধৰণৰ VCD কৰা হ'ল। আৰু মোৰ কাহিনীৰ আধাৰত ইতিমধ্যে ৰং চেনেলত নিবিড় মায়াৰে বুলি প্ৰায় 100টা এপিচ'ড ওলাইছিলে, নিবিড় মায়াৰে, সেই এই আৰু আমিও মানুহ, অৰ্থাৎ পুলিচবিলাকো যে মানুহ, এই তাৰ ওপৰত এখন মই আমাৰ চিৰিয়েল কৰিছিলোঁ। এইটো আগত দূৰদৰ্শনত বাজিছিলে, তাৰপিছত আমাৰ ৰং চেনেলত বাজিছিলে, আৰু নিবিড় মায়াৰেখনো ৰং চেনেলত বহুতটা এপিচ'ড বাজি আছে। আৰু সৰু সৰু নাটক কেইবাখনো লিখিছোঁ মই, শিশু শিশু নাটক, শিয়ালৰ প্ৰাণ, এনেকুৱা ধৰণৰ কিছুমান সৰু সৰু নাটকো লিখিছোঁ। যে নাটকৰ যিটো আমেজ, নাটকৰ যিটো মঞ্চত মানুহে যেতিয়া হাত চাপৰি বজায়, সন্মুখৰ পৰা দৰ্শকে যেতিয়া আহি আহি কয় যে আপোনাৰ নাটকখন চাই খুব ভাল পাইছোঁ, ভাল লাগিছে, সেই আমেজটো বেলেগ, সেই এটা গৰ্বিত হয় মঞ্চৰ তেতিয়া আহিবলৈ নাটকখন উপহাৰ দিব পৰা হয়।
1: এই যে আপুনি ইমান লিখাৰ কাৰণে ব্যস্ত থাকে, ধৰক দেখিছোঁ যে দৈনিক আপুনি লিখা মেলা কৰে,
0: হয় তাৰমানে সময় বুলি মানুহৰ আচলতে আমি আমাৰ বেছিভাগ মানুহৰ জীৱনৰ সময়বিলাক বহুতেই ব্যয় কৰে, অদৰকাৰী কামত ব্যয় কৰে, সময় ব্যতীত কৰে অদৰকাৰী কামত। যেনে মানুহৰ ৰাতিপুৱা উঠি পেপাৰ পঢ়িব, কি পঢ়িব, পেপাৰখন কিছুমান নিগেটিভ বাৰ্তা লয়। মই বহুতো ভাগ্যৱত ব্যাখ্যাটো যাওঁ কওঁ যে প্ৰথমতে ৰাতিপুৱাই উঠিয়ে এই যিকোনো নেগেটিভ বাৰ্তা থকা, ক'ত মাৰ্ডাৰ হ'ল, অমুকত ৰেপ হ'ল, অমুকত অমুক হ'ল, তমুক হ'ল, তমুক হ'ল, ৰাজনীতিৰ কথাবিলাকে, মেৰ পাছৰ কথাবিলাক পঢ়ি পঢ়ি মানুহ ৰাতিপুৱাইতে নিগেটিভ বাৰ্তা এটা লৈ লয়, মগজুটো নিগেটিভ বাৰ্তাৰে ভৰি লয়। মই কৈছোঁ ৰাতিপুৱাই আপুনি গৈ পেলাই অকণমান ঈশ্বৰৰ, যাৰ যেনেকৈ ইষ্টদেৱতাক অকণমান স্মৰণ কৰক, ওম নম ভগৱতী বাসুদেৱায় কওক এবাৰ, নাইবা কৃষ্ণ নাম লওক, বা যে যেনেকৈ নিজৰ কৰে তেনেকৈ কৰক, মনটো পজিটিভভাৱে লৈ লওক, তেতিয়া দেখিব গোটেই দিনটো আপোনাৰ পজিটিভ। আৰু ভগৱানৰ ওচৰত মই সদায় প্ৰাৰ্থনা কৰোঁ, উঠিয়ে ভগৱানৰ ওচৰত মই 3 বাৰ ঈশ্বৰৰ নাম লৈ মই কওঁ যে আজিৰ দিনটোত যাতে মই প্ৰভু, মই কাৰো পৰা কটু কথা শুনিব লগা নহয়, মই কাৰো পৰা, মই যাতে মোৰ মুখৰ পৰা যে এটাও কটু কথা যাতে নলয়। পুলিচক মানুহে সাধাৰণতে বেয়া কথা ভাবিলে কয়, যে পুলিচৰ মানুহে সদায় বেয়া কথা কয়, কিন্তু মোৰ মুখৰ পৰা এটাও কোনো আজি হোমগাৰ্ড এজনক, কনিষ্টেবল এজন মই কোনোদিন বেয়া কথাৰে কোৱা নাই, মই সন্মান কৰোঁ, তেওঁ চাকৰিটো সৰু খাপৰ, মই চাব ইঞ্চপেক্টৰ ভৰ্তি হৈছোঁ, DSP হিচাপে ৰিটায়াৰ কৰিছোঁ, কিন্তু সেইটো বেলেগ কথা, মোতকৈ IAS ডাঙৰ অফিচাৰ, IAS অফিচাৰ, IPS অফিচাৰ আছে, নিজৰ নিজৰ পজিশ্যনো নিজে নিজে ডাঙৰ, কিন্তু সৰুজনক আমি তেওঁ মানুহ হিচাপে গণ্য কৰিব লাগে, মই সেই চিন্তা ভাৱনাৰে কৰোঁ। গতিকে আমি যদি পজিটিভ থিংকিং এটা লৈ ৰাতিপুৱা যদি কাম কৰি যাওঁ, তেতিয়া দেখোঁ গোটেই দিনটো আপোনাৰ পজিটিভ, আৰু ৰাতি আপুনি যেতিয়া শুবলৈ যাব তেতিয়া ভগৱানক আপুনি আৰাধনা কৰক, আমি কওঁ, মই যেনেকৈ কৈ যাওঁ, হে প্ৰভু, দিনটো মই যদি কিবা ভুলতে কিবা মই ভুল কৰিলোঁ তাৰ কাৰণে ক্ষমা কৰিব, আৰু ৰাতিটো মই আজি শুবলৈ গৈছোঁ, গতিকে মোৰ যাতে ৰাতিটো এটা সুন্দৰ যাতে মই ৰাতিটো কটাব পাৰোঁ তোমাৰ চৰণত, কালি ৰাতিপুৱা যদি আকৌ তোমাৰ চৰণত সেৱা কৰিব আহিব, এই ধৰণৰ বাৰ্তা এটালৈ কাম কৰিব আৰম্ভ কৰিছোঁ।
1: সুন্দৰ চিন্তা, আপোনাৰ পৰা গম পালোঁ যে আপুনি ভাগৱত পাঠ কৰে বিভিন্ন ঠাইলৈ গৈও, যি অনুষ্ঠানৰ সময় সেয়াৰ পৰা শেষ হ'বৰ হৈছে, আপুনি কৈছিলে যে কিবা

0: নহয় কিবা কাম কৰি থৈ যাবলগীয়া, সেয়া পৰিকল্পনা আপোনাৰো আছে আমি জানিছোঁ, যে নিৰ্দিষ্ট কিবা তেনেকুৱা পৰিকল্পনা যে এইটো কৰিব পাৰিলে মই নিজকে ভাবিম যে ধন্য, তেনেকুৱা কিবা ভাৱ আছে নেকি আপোনাৰ?
1: মই ভাবিছিলোঁ যে মোৰ সাহিত্যৰ অতি লক্ষৰা লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনক আজিলৈ বহুত মানুহে বাহিৰত জানিব পৰা নাই। লক্ষ্মীনাথ বেজবৰুৱা এখন যদি কোনো মই ব্যয়বহুল এখন যদি ধাৰাবাহিক কৰিব পাৰিলোঁহেঁতেন, সেই কিতাপখন কৰিব মানে ধাৰাবাহিকখন কৰাৰ মোৰ মানস আছিলে। এতিয়া মই সাহিত্য সাধনাৰ বিষয়বস্তুটো মই আধ্যাত্মিকতাৰ ফালে বেছিকৈ লিখি আছোঁ। মই প্ৰায় প্ৰতিদিনে একোটাকৈ প্ৰবন্ধ লিখোঁ আৰু প্ৰবন্ধ হ'ল আধ্যাত্মিক দিশৰ, আৰু মই সত্য অন্বেষণ বুলি এটা ধাৰা লিখি আছোঁ। মোৰ ভাম্যভাষৰ জৰিয়তে, হোৱাটছএপৰ জৰিয়তে মই গোটেই অসমে চাই আছে বিভিন্ন, তাৰ আমাৰ ইয়াত চোৱা মানুহ আছে, তেখেতসকলে মোক তাত কয় যে সত্য অন্বেষণ, জীৱনৰ সত্য কি, এই সত্যটো যদি আমি নিজকে উপলব্ধি কৰিব পাৰোঁ তেতিয়াহ'লে আমি সুখী জীৱন যাপন কৰিম।
0: আৰু জীৱনৰ সত্যটো কি বুলি ভাবে?
1: জীৱনৰ সত্যটো হ'ল
0: যিটো অন্বেষণ কৰি আছে,
1: জীৱনৰ সত্যটো হ'ল আমাৰ যিটো মহাত্মা গান্ধী কৈছিল যে বুঢ়া মদ দেখ বুঢ়া মদ কো বুঢ়া মদ শুন, এই তিনিটাত মুখ্য। আপুনি কাকো বেয়াকৈ নক'ব, কাৰো বেয়াক নুশুনিব, কাকো নক'ব, কাৰো পৰা নুশুনিব, আৰু সকলোকে মানুহেই দেৱ মানুহে, মই কৈ আছোঁ আগতে যে মানুহক প্ৰথমতে আপুনি মানুহক শ্ৰদ্ধা কৰিবলৈ শিকক, পিতৃ মাতৃক শ্ৰদ্ধা কৰিবলৈ, ডাঙৰক শ্ৰদ্ধা কৰিবলৈ শিকক। এই কথাটোৱে মই চিন্তা কৰোঁ যে আমি এটা শুদ্ধ শান্তিৰে জীৱন যাপন কৰিব লাগে আৰু আমি সকলোৱে ভাতৃত্ববোধেৰে ল'ব লাগে।
0: হয়, খুব সুন্দৰ, খুব সুন্দৰ দৰ্শন আপোনাৰ, আৰু খুব জীৱনৰ যি আপুনি আহৰণ কৰিছে, শ্ৰোতাৰ বিলাই দিছে, সেই জ্ঞান দিছে আপুনি। প্ৰফুল্ল বৰ্মন ডাঙৰীয়া, এই বাক্যশাৰীৰে আমি আমাৰ আজি অনুষ্ঠান সামৰিব লৈছোঁ। অহা খণ্ডত আন এগৰাকী অতিথিৰ সৈতে আপোনালোকৰ মাজত আমি উপস্থিত হ'মহি। নমস্কাৰ,
1: ধন্যবাদ, নমস্কাৰ।

জীৱন সুৰভি অনুষ্ঠানটি শুনিলে আঁত ধৰিলে সীমান্ত বাৰ্মাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমাংগ।

0: करने से जोड़ों के दर्द, विटामिन डी की कमी, जन्म के साथ बच्चों में सख्त जोड़ों का होना, शरीर के किसी अंग का गलत जगह होना, देरी से पैदा होना, किसी दुर्घटना में अंग का कट जाना, कोई अंग न होना इत्यादि। साथियों, याद रखिए, इन बच्चों को हमेशा आपका प्रोत्साहन और प्रेरणा मिलती रहनी चाहिए।
1: अभी कुछ दिन पहले मेरे मिनी टेम्पो की हेडलाइट बंद हो गई। मैकेनिक बोला, भाई रात को मत चलाना। हमने सोचा, यार इतना तो चलता है, रोज का रास्ता है, मैं जानता हूँ।
2: आगे एग्जिट नहीं दिखा और बाइक वाले ने इंडिकेटर भी नहीं दिया।
3: चलता है बोलने से किसी की जिंदगी भी रुक सकती है।
4: वाहन चलाने से पहले हमेशा ये सुनिश्चित करें कि हेडलाइट ठीक से काम कर रही हो। सही रोशनी से रास्ता भी साफ दिखाई देता है और आसपास चल रहे वाहन भी दिखाई देते हैं।
5: अब इसी के साथ हमारा आज का उमंग कार्यक्रम यहीं पर समाप्त होता है। अब आपके मित्र विमलेश को उमंग कार्यक्रम की तकनीकी टीम के साथ कल तक के लिए आज्ञा दीजिए। नमस्कार।
6: उमंग, उमंग, उमंग, उमंग, उमंग।
7: इमान पड़े राष्ट्रीय शैक्षिक गवेषणा और प्रशिक्षण परिषदर द्वारा प्रायोजित अनुष्ठान उमंग शुनिले। এ আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
8: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। বিশ্ব বৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ আজি উপজাদিন। 1926 চনৰ আজিৰ দিনটোতে শদিয়াত জন্মগ্ৰহণ কৰা ভূপেন হাজৰিকা এগৰাকী গীতিকাৰ, কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, লেখক, সাংবাদিক আৰু ৰাজনীতিবিদ হিচাপে পৰিচিত আছিল। 2011 চনৰ 5 নৱেম্বৰত মৃত্যু হোৱা শিল্পীগৰাকীৰ এইবেলি জন্ম শতবৰ্ষ বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গীত গোৱা শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীত, মাত তথা সৃষ্টিৰাজিক যুগ যুগ ধৰি চিৰ প্ৰবহমান কৰি ৰখাৰ বাবে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰূপায়িত শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানত আজি জালুকবাৰীৰ ডক্টৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী নিৰ্দিষ্ট বক্তা হিচাপে ভূপেন হাজৰিকাৰ বৰ্ণিল জীৱন আৰু বৈচিত্ৰপূৰ্ণ অৱদান সন্দৰ্ভত আলোকপাত কৰিব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক তথা সাংসদ উপস্থিত আছে। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ উপজাদিনৰ উল্লেখ তথা শ্ৰদ্ধা জনাই সদৌ অসম ছাত্ৰ সন্থাই আজি বিয়লি 6 বজাত দীঘলী পুখুৰী পাৰত উদ্দীপনা শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰিব। পুৱা 10:30 বজাত দীঘলী পুখুৰী পাৰৰ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিস্থলীত 100 গৰাকী লোকে মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰে। শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। আকাশবাণী গুৱাহাটী আৰু তেজপুৰ কেন্দ্ৰই শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত আজি তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সন্ধিয়া 6 বজাত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই গাম তোমাৰ এই গান শীৰ্ষক এখন সংগীতালেখ্য পৰিৱেশন কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। তামোলপুৰ জিলাৰ পশ্চিম বৰকাজুলি গাঁৱৰ এগৰাকী যুৱকে উদ্ভাৱনী চিন্তাৰে বাঁহ, কাঠ, শিল, বালি আৰু পুৰণি চাইকেলৰ অংশৰে এটা ব্যতিক্ৰমী শৰীৰ চৰ্চা কেন্দ্ৰ গঢ় দিছে। কপিল বৰ্মন নামৰ এই যুৱকজনে এছকে ফিটনেছ নামৰ শৰীৰ চৰ্চা কেন্দ্ৰটো 2019 চনত স্থাপন কৰিছিল। কেন্দ্ৰটোত বৰ্তমান প্ৰায় 40 গৰাকী যুৱক যুৱতীয়ে সম্পূৰ্ণ বিনামূলীয়াকৈ শৰীৰ চৰ্চাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। দোকান পৰিচালনা, মৌ পালন আৰু কৃষিকৰ্মৰ সমান্তৰালকৈ নিয়মিত শৰীৰ চৰ্চা কৰা কপিল বৰ্মনে শৰীৰ চৰ্চা আৰু দৌৰ প্ৰতিযোগিতাত ৰূপ আৰু ব্ৰঞ্জৰ পদকো অৰ্জন কৰিছে।

0: আছে। তেওঁৰ শৰীৰ চৰ্চা কেন্দ্ৰটোৰ প্ৰশিক্ষাৰ্থীয়ে ৰাজ্যিক পৰ্যায়ত শৰীৰ চৰ্চাৰ ক্ষেত্ৰত স্বৰ্ণপদক লাভ কৰাৰ লগতে আন দুগৰাকী প্ৰশিক্ষাৰ্থীয়ে অসম আৰক্ষীৰ কাৰাগাৰ বিভাগত নিযুক্তি লাভ কৰিছে। উদ্ভাৱনী চিন্তাৰ অধিকাৰী কপিল বৰ্মনে সাংবাদিকৰ আগত নিজৰ কাম কাজ সন্দৰ্ভত এইদৰে কয়।
1: মেচিনবিলাক দেখা পালে মানে এটা মনত মানে ভিতৰত বহুত ভিতৰত সোমাব লাগে এটা মেচিন দেখাব গ'লে, কাৰণ মেচিনত বহুত বস্তু থাকে, বিয়াৰিং থাকে, কেবল থাকে, বহুত নাট বল্টৰ যোগেদি বহুত জোখ মাখ থাকে। তেনেকে মই ভাবিলোঁ এইটো কেনেকৈ মানে যদি আমি আমাৰ লোকেল পদ্ধতিত যি বাঁহৰ সামগ্ৰী হওক কাঠৰ যি দি বনাব পাৰোঁ, তো তেনেকে ভাবিলোঁ, মনত ভাবোঁতে ভাবোঁতে আহি গ'ল। এনেকে ময়ো বাঁহৰ তাৰপিছত কাঠ এনেকে বনালোঁ। তাৰপিছত নেক্সট এতিয়া আমাৰ যোনবিলাক বেয়া চাইকেল থাকে তেনেকুৱা মই তিনিখন চাইকেল কাটি এনেকে মই জিম তৈয়াৰ কৰিলোঁ এখন।
0: নগাঁও বিশ্ববিদ্যালয়ত অহা 25 আৰু 26 ছেপ্টেম্বৰত অসম বিজ্ঞান সমিতিৰ 70 সংখ্যক বাৰ্ষিক কাৰিকৰী অধিৱেশনৰ লগতে ট্ৰেডিশ্যন টু ট্ৰান্সফৰ্মেশ্যন পাথৱেজ টু আ ছাষ্টেইনেবল এণ্ড বিকশিত ভাৰত এড্ৰেট 2047 শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ'ব। নগাঁও বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত নিশ্চয়তা কোষ আৰু অসম বিজ্ঞান সমিতিৰ নগাঁও শাখাৰ উদ্যোগত এই সন্মিলন অনুষ্ঠিত হ'ব। সন্মিলনৰ মূল উদ্দেশ্য হৈছে ভাৰতৰ পৰম্পৰাগত জ্ঞান ব্যৱস্থাৰ গুৰুত্ব আৰু আধুনিক বিজ্ঞান প্ৰযুক্তিৰ সৈতে ইয়াৰ সমন্বয়ৰ সম্ভাৱনা সম্পৰ্কে আলোচনা কৰা। সন্মিলনত পৰম্পৰাগত জ্ঞান আৰু বিজ্ঞান, পৰম্পৰাগত জ্ঞান আৰু বাণিজ্য, জৈৱ বৈচিত্ৰ আৰু জৈৱ সম্পদ তথা ঐতিহ্য আৰু দৰ্শন আদি বিষয় সামৰি লোৱা হ'ব। এই সন্মিলনলৈ বিজ্ঞানী, গৱেষক, শিক্ষক, নীতি নিৰ্ধাৰক, উদ্ভাৱক আৰু বিভিন্ন সম্প্ৰদায়ৰ প্ৰতিনিধিক অংশগ্ৰহণৰ বাবে আহ্বান জনোৱা হৈছে। ছাত্ৰ ছাত্ৰী, গৱেষক, শিক্ষাৰ্থী আৰু শিক্ষকৰ বাবে নিৰ্দিষ্ট প্ৰাৰম্ভিক পঞ্জীয়ন মাচুল ধাৰ্য কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাই আমাৰ অনুষ্ঠান নিউজ অন এআইআৰ মোবাইল এপযোগেও শুনিব পাৰে। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত ময়ূৰী দত্ত, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, বিজয় দাস, মনোজ হাজৰিকা, ফটিক চন্দ্ৰ বৰ্মন, ইমৰাণ হুছেইন, ট্ৰান্সমিটাৰত বিপুল কলিতা, বিজিত শৰ্মা, শেখ আব্দুল্লা আহমেদ, এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা আৰু ষ্টুডিঅ'ত মই নিমিষা ভৰালী দাস। এতিয়া শুনক পৰাগমালা লাইভ। অনুষ্ঠানটি আগবঢ়াব জয়শ্ৰী ডেকাই।

0: पराग माला। पराग माला।
1: পৰাগমালা লাইভ অনুষ্ঠানটি শুনিলে। আগবঢ়ালে জয়শ্রী ডেকাই।
2: গুৱাহাটীৰ মহাবাহু আমাৰ যুৱ

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ
1: ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষ্যত শ্ৰী শ্ৰী দামোদৰ দেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানটিৰ এক অনাতৰ প্ৰতিবেদন। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু বৃহত্তৰ গুৱাহাটী সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চৰ সহযোগত কালি অনুষ্ঠিত হয় ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে মানুহে মানুহৰ বাবে শীৰ্ষক এক সাংস্কৃতিক অনুষ্ঠানৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটীৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠান বিয়লি 3 বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে শুভাৰম্ভ কৰে বিশিষ্ট শিল্পীদ্বয় পুলক বেনাৰ্জী আৰু দীপেন বৰুৱাই। ইয়াৰ পাছতে এখন আলোচনা চক্ৰৰ আয়োজন কৰা হয় য'ত মুখ্য বক্তা হিচাপে উপস্থিত থাকে ডক্টৰ দয়ানন্দ পাঠক আৰু ডক্টৰ নন্দ সিং বৰকলাদেৱ। এই আলোচনা চক্ৰত লেখক সাংবাদিক পৰিচালক ভূপেন হাজৰিকা বিষয়ত ডক্টৰ দয়ানন্দ পাঠকদেৱে নিজৰ মতামত আগবঢ়ায় এইদৰে।
2: আজি এটা ঐতিহাসিক দিন হৈছে এই কাৰণে যে যিগৰাকী ব্যক্তি, যিগৰাকী শিল্পী অসমৰ সাহিত্য জগত, সাংবাদিক জগত, শৈল্পিক জগত নেতৃত্ব দিছে, আৰু নেতৃত্ব দিয়াই নহয় অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ মনত হৃদয়ত যেনে আলোড়নৰ সৃষ্টি কৰিছিল, সেইগৰাকী ব্যক্তি আন কোনো নহয় ডক্টৰ ভূপেন হাজৰিকাদেৱ। আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ বিষয়ে এই মঞ্চত কোৱা কথাটো এটা অত্যন্ত দুৰ্হ কাম, কাৰণ তেখেতৰ যিটো ব্যক্তিত্ব, ব্যক্তিত্ব একপক্ষীয় নহয়, ই বহুমাত্ৰিক। আপুনি কোনটো মাত্ৰাৰ পৰা আৰম্ভ কৰিব, কোনটো দৃষ্টিভংগীৰে আৰম্ভ কৰিব, আৰু আপুনি যিটো দৃষ্টিভংগীৰে আৰম্ভ কৰিব তাতে কিন্তু আপুনি হেৰাই যাব, হেৰাই যোৱাৰ সম্ভাৱনাই সকলোতকৈ বেছি। কাৰণ এক বিশাল ব্যক্তিত্ব কেৱল অসমেই যে অনুভৱ কৰিছে এইটো নহয়, সৰ্বভাৰতীয় পৰ্যায়তো এইটো অনুভৱ হৈছে, সমগ্ৰ বিশ্বতো এইটো অনুভৱ হৈছে। আৰু এনে এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তি অসম সন্তান, অসমত সন্তান হৈও ঠিকনাবিহীন বুলি কৈছে, যাযাবৰ বুলি কৈছে, তেওঁ যেনেকৈ অসমৰ কথা চিন্তা কৰিছে, লগতে বাংলাদেশৰ কথাও চিন্তা কৰিছে, পাকিস্তানৰ কথাও চিন্তা কৰিছে, বিশ্বৰ প্ৰতিখন দেশৰ কথাই চিন্তা কৰিছে। চিন্তা কৰি এইকাৰণেই চিন্তা কৰিছে, তেওঁৰ যিটো মানৱতাবাদী যিটো তেওঁৰ আইডিয়েল, মানৱতাবাদী তেওঁৰ যিটো ইথছ, মানৱতাবাদী যিটো তেখেতৰ আদৰ্শ, সেই আদৰ্শক বাস্তৱত ৰূপায়ণ কৰিবলৈ তেওঁ কেৱল অসমতে সীমাবদ্ধ থকা নাই, তেখেত বিশ্বৰ প্ৰতিটো ঠাইত তেওঁ তাক বিচাৰিছে। সাংবাদিকতা কথাটোও কিন্তু এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা, আৰু সাংবাদিকতা তাৰ যিটো ৰূপ স্বৰূপ সময়ৰ লগে লগে কিন্তু বদলি গৈ আছে। আজি শংকৰদেৱৰ দিনতো সাংবাদিকতা আছে, শংকৰদেৱৰ দিনৰ সাংবাদিকতাৰ লগত মধ্যযুগৰ সাংবাদিকতাৰ লগত ব্ৰিটিছ যুগৰ সাংবাদিকতা নিমিলে, ব্ৰিটিছ যুগৰ সাংবাদিকতাৰ লগত আজিৰ যুগৰ সাংবাদিকতা নিমিলে, আৰু আজিৰ যুগৰ সাংবাদিকতাৰ লগত হয়তো আৰু ইয়াৰ পৰৱৰ্তী সাংবাদিকতাৰ নিশ্চয়তা ৰূপস্বৰূপ আৰু বদলি যাব, এই কথাখিনি আছে। কিন্তু আমি খুব আনন্দিত এইকাৰণে হৈছোঁ ডক্টৰ ভূপেন হাজৰিকাদেৱ, তেওঁৰ যিটো গৱেষণাৰ বিষয় মেছ কমিউনিকেশ্যন বা জাৰ্নেলিজিমৰ ওপৰতেই ইৰ কেন্দ্ৰীয় উদ্যোগ কৰি দি তেওঁ আগবাঢ়িছিল কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা। আৰু মোষ্ট ইণ্টাৰেষ্টিংলি কলম্বিয়া বিশ্ববিদ্যালয়ত সেই সময়ত যিসকল ছাত্ৰ, সেই ছাত্ৰবিলাকে লগ হৈ এখন, তাৰ পৰাও কিন্তু এখন জাৰ্নেল, এখন কিন্তু আলোচনী উলিয়াইছিল, আৰু আলোচনীখনৰ নাম আছিল নিউ ইণ্ডিয়া, নাম আছিল নিউ ইণ্ডিয়া, গোটকৈ এখন ইংৰাজীতে চলিছিলে, নিউয়ৰ্কৰ পৰা

নতুন হাতে আহিল নতুন সাহ, নতুন নতুন সাহ আহিল নতুন সাহ আমার বহল বুকুতে। তেজত তেতিয়া অসমখনৰ বিষয়ে কেনেকৈ মানৱতা ভুলুঞ্জিত হৈছিল সেই সমকাল মনত পেলাওক। 80 দশক 90 দশকৰ শেষলৈকে কেনেধৰণৰ তেজত তেতিয়া পৃথিৱীখন হৈছিল আৰু সেই পৃথিৱীখনৰ কাৰণে তেওঁ কান্দিছিল আৰু মানৱতাটোক তুলি আনিবৰ কাৰণে, আৰু মানৱতাৰ কদৰ্য ৰূপটোৱে আনকি মন্দিৰতো তেজৰ নদী বোৱাইছিল, আৰু মন্দিৰত সেই তেজৰ নদী বোৱা কথাটো তেওঁ গীতত প্ৰকাশ কৰিছে যে মানৱতাটো ঘূৰি আহক। হুলুংচা কৰিতে সহুদৰ জনকে এচিঙাই এচিনাই নিলে ভাই, বেলসৰতো ভাই সুভাষৰ শুনিতে মানৱতা ধুই নিলে, দেৱ মন্দিৰতো মানুহৰ তেজেই শতিকাৰ ইতিহাস লিখে, শতিকাৰ ইতিহাস লিখে এইখন মানুহৰ দেশ। এই গীতত তেওঁ সাংঘাতিক ধৰণে তেজৰ পৃথিৱীখনক টানি আনিবলৈ যত্ন কৰিছিল, আৰু যেতিয়া সঞ্জয় ঘোষক আলফাই হত্যা কৰিছিল, সঞ্জয় ঘোষক যেতিয়া অপহৰণ কৰা হৈছিল, তেতিয়া উজনি অসমৰ এখন চাহ বাগিচাত আলফাৰ প্ৰতিনিধিসকলৰ সৈতে ভূপেন দায়ে সঞ্জয় ঘোষক এৰি দিবৰ কাৰণে আলোচনাত বহিছিল। দুৰ্ভাগ্যৰ কথা যে যিখিনি সময়ত আলোচনা চলি আছিল আৰু ভূপেন দাক কোৱা হৈছিল যে সঞ্জয় ঘোষক মৰা নহয় তেওঁক মুকলি কৰি দিয়া হ'ব, সেইখিনি সেই সময়তেই সঞ্জয় ঘোষক হত্যা কৰা হৈছিল আৰু বস্তাত ডাঙৰ শিল বান্ধি ব্ৰহ্মপুত্ৰত পেলাই দিয়া হৈছিল। ভূপেন দায়ে

সমৰ হাজৰিকা কণ ভাইটি, সাধাৰণতে পৰিয়ালৰ সৰু যিগৰাকী হয় তেওঁ অতি বেছি মৰমৰ হয়। ভূপেন্দাৰ অতি মৰমৰ আছিল তেখেতৰ কনিষ্ঠ ভাতৃ কণ ভাইটি। তেখেতৰ দুগৰাকী সুযোগ্য সন্তান, কণ ভাইটিৰ দুগৰাকী সুযোগ্য সন্তান ডাৱৰ আৰু কুহলি হুৰ হুৰ ধুমুহা গীতটি পৰিৱেশন কৰিবলৈ মঞ্চত এয়া ভূপেন হাজৰিকাদেৱৰ অতি মৰমৰ কনিষ্ঠ ভাতৃৰ সুযোগ্য সন্তান ডাৱৰ হাজৰিকা মঞ্চলৈ আদৰিছোঁ।

0: ইয়াৰ পাছতেই অনু বসুমতাৰীৰ নেতৃত্বত বিস্তীৰ্ণ পাৰৰ কীৰ্তিত নৃত্য প্ৰদৰ্শন কৰে অনুসূয়া নৃত্য একাডেমীৰ সদস্যসকলে। আৰু এই নৃত্যানুষ্ঠানৰ পাছতেই
1: পাহাৰী দাস, কুইন দাস, ৰীতা বৰুৱা, কবিতা বৰুৱা, কবিতা তালুকদাৰ, বীণাপাণি দত্ত আৰু জিম পাঠক

0: অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰী বিমল বৰাদেৱে অনুষ্ঠানত উপস্থিত হৈ এইদৰে কয়।
1: বিশ্ব বিশ্ৰুত শিল্পী সুধাকণ্ঠ ভাৰত ৰত্ন ভূপেন হাজৰিকাদেৱৰ আজি জন্মবাৰ্ষিকী, আৰু এই জন্মবাৰ্ষিকীয়ে ইতিমধ্যে শতবৰ্ষ অতিক্ৰম কৰিছে, আৰু এই মহান খনজন্মা শিল্পীগৰাকীক শতবৰ্ষৰ এই মুহূৰ্তত স্মৰণ কৰিবলৈ আমি সকলো সমবেত হৈছোঁ। মই আপোনালোক সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সম্ভাষণ জনাইছোঁ। অসম চৰকাৰে ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষ বছৰজোৰা কাৰ্যসূচীৰে যোৱা বছৰ আৰম্ভণি কৰিছিল, আৰু আমি বছৰৰ শেষত আহি উপস্থিত হৈছোঁহি। যোৱা বছৰটো আমাৰ কাৰণে এটা অতি বেদনা গধুৰ বছৰ আছিল, কাৰণ এই বছৰটোতে আমাৰ অন্য এগৰাকী শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াও আমাৰ মাজৰ পৰা হেৰাই গুচি গ'ল। শোকত মিয়ম্ৰাণ হৈ পৰিল সমগ্ৰ অসমৰ সমাজ জীৱন। শিল্পীৰ কোনো মৃত্যু নাই, শিল্পী সদায় অমৰ। তেওঁলোকৰ শিল্পীৰ সত্তাই প্ৰজন্মৰ পৰা প্ৰজন্মক অমৰত্ব কৰি ৰাখে, প্ৰজন্মৰ পৰা প্ৰজন্মৰ মনত তেওঁলোকৰ সৃষ্টিৰাজিয়ে সদায় জীৱনৰ প্ৰেৰণা দি জীৱনৰ বাটত আগুৱাই যাবৰ কাৰণে সাহস দিয়ে, আৰু ইয়াত সেইকাৰণে শিল্পীৰ সমাহাৰ ঘটিছে। ভূপেন দাক স্মৰণ কৰিবৰ কাৰণে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত গুৱাহাটীৰ প্ৰায় 29টা সাংস্কৃতিক সামাজিক সংগঠনে আজিৰ এই মানুহে মানুহৰ বাবে এই অনুষ্ঠানটি আয়োজন কৰিছে তেখেতক স্মৰণ কৰিবৰ কাৰণে। আপোনালোকৰ এই যি উদ্যোগ, এই উদ্যোগ অতি প্ৰশংসনীয়, আৰু আমিও অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগেও আপোনালোকৰ লগত এই সহযোগিতা আগবঢ়াবলৈ পাই আমি ধন্য মানিছোঁ। মই শ্ৰদ্ধাৰ কলাক্ষেত্ৰ সমাজৰ উপসভাপতি প্ৰাঞ্জল শইকীয়াদেৱ, আমাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব ডক্টৰ বি কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া, সাংস্কৃতিক সঞ্চালক ৰাহুল দাস ডাঙৰীয়াকে ধৰি আমাৰ সকলো উদ্যোক্তাক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।
0: ইয়াৰ পাছতে পুনৰ নবীন প্ৰবীণ শিল্পীসকলে সংগীতৰ অনুষ্ঠান পৰিৱেশন কৰে।
2: অনিৰ্বাণ দাসদেৱক আমি মঞ্চলৈ আদৰিছোঁ, তেখেতে পৰিৱেশন কৰিব মাধৱ দেখোন উৰুকা নহয় গীতি।

স্পন্সৰ হোৱাৰ শিল্পীসকল পাৰ্বিন চুলতানা, জিন্তি দাস, দশমী দাস, জয়শ্ৰী ডেকা আৰু গীতাঞ্জলি শৰ্মা। ৰ'দ পোৱাবৰ কাৰণে গীতি পৰিৱেশন কৰিব।

ইমানপুৰে শ্ৰোতাসকলে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষত শ্ৰী শ্ৰী দামোদৰ দেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত মানুহে মানুহৰ বাবে শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানটিৰ এক অনাতৰ প্ৰতিবেদন শুনিলে। যুগুতাই আগবঢ়ালে প্ৰাঞ্জী প্ৰীতম কলিতা আৰু দিব্যজ্যোতি কলিতাই। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জী প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাস।

2011 চনৰ 5 নৱেম্বৰত মৃত্যু হোৱা শিল্পীগৰাকীৰ এইবেলি জন্ম শতবৰ্ষ বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গীত গোৱা শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীত মাত তথা সৃষ্টিৰাজিক যুগ যুগ ধৰি চিৰ প্ৰবহমান কৰি ৰখাৰ বাবে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰূপায়িত শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানত আজি জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুসৰি আয়োজন কৰা বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা সমন্বয় তীৰ্থত উপস্থিত হৈ স্বনামধন্য শিল্পী ডঃ হাজৰিকাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে 100 গৰাকী শিল্পীয়ে বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে শীৰ্ষক গীতটি পৰিৱেশন কৰে। মুকলি সভাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদত নিৰ্মাণ হ'বলগীয়া ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা ভাৰ্চুৱেল মাধ্যমেৰে স্থাপন কৰে। একেদৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শিল্পীগৰাকীৰ জীৱন, কৰ্ম আৰু চিন্তাক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ বাবে ইনষ্টা ৰীল প্ৰতিযোগিতাও মুকলি কৰে। এই অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ভূপেন হাজৰিকাৰ জীৱন কৰ্মৰাজি সংৰক্ষণ কৰি নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ বাবে 35,37,00,000 ব্যয় সাপেক্ষে এই সংগ্ৰহালয়টো নিৰ্মাণ কৰা হ'ব। সংগ্ৰহালয়ৰ নিৰ্মাণৰ বাবে উত্তৰ পূব পৰিষদে 14 কোটি টকা অনুদান আগবঢ়োৱা বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। এই একেটা অনুষ্ঠানতে বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে নিৰ্দিষ্ট বক্তা হিচাপে ভূপেন হাজৰিকাৰ বৰ্ণিল জীৱন আৰু বৈচিত্ৰপূৰ্ণ অৱদান সন্দৰ্ভত আলোকপাত কৰিব। এই অনুষ্ঠানত মন্ত্ৰী বিমল বৰা, বিশ্বজিৎ দৈমাৰীকে ধৰি কেইবাগৰাকীও মন্ত্ৰী আৰু বিধায়ক তথা সাংসদ উপস্থিত আছে। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ উপজা দিনৰ উল্লেখ তথা শ্ৰদ্ধা জনাই সদৌ অসম ছাত্ৰ সন্থাই আজি বিয়লি 6 বজাত দীঘলী পুখুৰী পাৰত উদ্দীপনা শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰিছে। পুৱা দীঘলী পুখুৰী পাৰৰ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিস্থলীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সুধাকণ্ঠলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিভিন্ন শিক্ষানুষ্ঠানৰ 100 গৰাকী ছাত্ৰ ছাত্ৰীয়ে মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰি শিল্পীগৰাকীৰ প্ৰতি গভীৰ

0: নিবেদন করে। শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। আকাশবাণী গুৱাহাটী আৰু তেজপুৰ কেন্দ্ৰই শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত আজি তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সন্ধিয়া 6 বজাত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই গাম তোমাৰে গান শীৰ্ষক এখন সংগীতালক্ষ্য পৰিৱেশন কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাৰ টিংখং সমজিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাজগড়ৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানত আজি শিল্পীগৰাকীৰ স্মৃতিত সমূহীয়া বন্তি প্ৰজ্বলন, মুকলি সভা, বঁটা বিতৰণী, সাংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে। কামৰূপ জিলাৰ আমিনগাঁৱতো আজি ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ আয়োজন কৰা হৈছে। পাটাচাৰকুছিতো আজি ডঃ ভূপেন হাজৰিকাৰ জয়ন্তী বিশেষ কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। সন্ধিয়া 7 বজাত হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানত শিল্পী ৰূপম ভূঞা আৰু বিদ্যাসাগৰে ডঃ হাজৰিকাৰ কালজয়ী গীত পৰিৱেশন কৰিব। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিবলগীয়া এই সাংস্কৃতিক অনুষ্ঠানত সংগীত শিল্পী সদানন্দ গগৈ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। গোৱালপাৰাতো আজি ডঃ ভূপেন হাজৰিকাৰ জয়ন্তী বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ বছৰজোৰা উদযাপনৰ সামৰণি অনুষ্ঠানৰ অংশ হিচাপে আজি মৰিগাঁও জিলা প্ৰশাসন আৰু মৰিগাঁও পৌৰসভাৰ উদ্যোগত নগৰখনৰ মায়াবজাৰত চাফাই অভিযান চলোৱা হয়। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি জনসাধাৰণক সজাগ কৰি তোলাৰ লগতে ভূপেন হাজৰিকাৰ আদৰ্শ আৰু মানৱীয় মূল্যবোধক সন্মান জনাবলৈ এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাজ্যৰ বিভিন্ন থানাকে ধৰি চৰকাৰী কাৰ্যালয়ত চলি থকা মধ্যভোগীৰাজ বন্ধ কৰাৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন থানাত অভিযান চলাই আৰক্ষীয়ে 300+ মধ্যভোগীক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ পাছত চৰকাৰে ৰাজ্যৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ত অভিযান চলোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এখন সংবাদমেলত এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে সদৰী কৰা মতে বিভিন্ন চৰকাৰী বিভাগৰ কাৰ্যালয়ত থকা মধ্যভোগীৰ তথ্য সাধাৰণ নাগৰিকে নিজেই চৰকাৰৰ দাখিল কৰিব পাৰিব। ইয়াৰ বাবে অসম আৰক্ষীৰ বিশেষ শাখাই অতি সোনকালে এটা পৰ্টেল মুকলি কৰিব পাৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। এই পৰ্টেলৰ জৰিয়তে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়, পেঞ্চন কাৰ্যালয়, অসম সচিবালয়, বিভিন্ন বিভাগৰ সঞ্চালকালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আদিত থকা মধ্যভোগীৰ তথ্য জনসাধাৰণে চৰকাৰক দাখিল কৰিব পাৰিব। শ্ৰোতাসকলে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। নিৰ্বাচন আয়োগে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত জিলাখনত তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ কালিৰে পৰা নিৰ্বাচনী আচৰণবিধি প্ৰযোজ্য হৈছে। জিলাখনৰ নৱনিযুক্ত আয়ুক্ত আৰণ্যক শইকীয়াই কালি এখন সংবাদমেলত এই কথা ঘোষণা কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত সংবাদমেলখনত তেওঁ কয় যে নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰা অনুসৰি অহা 16 ছেপ্টেম্বৰত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন, 17 ছেপ্টেম্বৰ মনোনয়ন পত্ৰ পৰীক্ষা কৰাৰ দিন আৰু 19 ছেপ্টেম্বৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। অহা 6 অক্টোবৰত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ লগতে 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। নগাঁও জিলাৰ 5টা বিধানসভা সমষ্টিৰ বাবে নগাঁও চহৰত থকা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় আৰু 10 উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ নিৰ্বাচনৰ সা সামগ্ৰী বিতৰণ, ষ্ট্ৰংৰুম স্থাপন কৰাৰ উপৰি 2খন বিদ্যালয়তে ভোটগণনা প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। নগাঁও লোকসভাৰ উপ নিৰ্বাচন সন্দৰ্ভত আয়ুক্ত আৰণ্যক শইকীয়াই এইদৰে কয়।
1: প্ৰেছ নোটটো ৰিলিজ হৈছে আমাৰ ইলেকচন কমিশ্যনৰ ফালৰ পৰা। এতিয়াৰ পৰা আমাৰ ইয়াতে MCC অৰ্থাৎ মডেল কোড অফ কণ্ডাক্ট লাগু হৈছে। এই অলপ আগতে আমি আমাৰ MCCৰ যিবিলাক টীম আছে, যিবিলাকে মডেল কোড অফ কণ্ডাক্ট এনফৰ্চ কৰে, আমি নটিফাই কৰিছোঁ আৰু অতি শীঘ্ৰে তেওঁলোক এতিয়া যিখিনি কৰণীয় আছে তেওঁলোকে গ্ৰাউণ্ডত গৈ নিজৰ কৰ্তব্যখিনি পালন কৰিব। আমি চৰকাৰী আমাৰ যিসকল বিষয়বোৰ আছে বা বিভিন্ন বিভাগৰ মুৰব্বী আছে তেওঁলোককো ইতিমধ্যে MCCৰ বিষয়ে আৰু প্ৰেছ নোটৰ বিষয়ে আমি জনাইছো আৰু তেওঁলোকৰ যিখিনি যাৱতীয় কৰণীয় আছে সেইখিনিও আমি তেওঁলোকক ইতিমধ্যে জনাইছো।
0: গোলাঘাট আৰক্ষীয়ে মাদক দ্ৰব্য আসক্ত আৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত জিলাখনৰ বিভিন্ন স্থানৰ পৰা কালি মুঠ 16 মাদক দ্ৰব্য সেৱনকাৰী আৰু সৰবৰাহকাৰীক আটক কৰিছে। গোলাঘাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ নিৰ্দেশত এই অভিযান চলোৱা হৈছিল। নৱপ্ৰজন্মক মাদক দ্ৰব্যৰ আসক্তিৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে চলোৱা আৰক্ষীৰ এই অভিযান অনাগত দিনতো অব্যাহত থাকিব বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে। পশ্চিম কাৰ্বি আংলং জিলাত আজি 60-দিনীয়া জিলা পৰ্যায়ৰ এইডছ সজাগতা সভাৰ শুভাৰম্ভণি কৰা হয়। হামৰেণ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণৰ অনুষ্ঠানত জিলা আয়ুক্ত প্ৰীতি কুমাৰীয়ে ফিটা কাটি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এইডছ সজাগতাৰ

0: এই ষাঠিদিনীয়া কাৰ্যসূচীৰ জৰিয়তে যুৱ প্ৰজন্মক এইডছৰ পৰা আঁতৰাই ৰখাৰ প্ৰয়াস কৰা হৈছে। গুৱাহাটীৰ পল্টন বজাৰৰ গোৰ্খা ভৱনত অনুষ্ঠিত দ্বিতীয় নৰ্থ ইষ্ট কুম্ফু ফেডাৰেশ্যন কাপ 2026ত বিশ্বনাথৰ বৰগাং স্পৰ্টছ একাডেমীৰ খেলুৱৈয়ে সাফল্য লাভ কৰিছে। কুম্ফু স্পৰ্টছ এছ'চিয়েচন অৱ আছামৰ উদ্যোগত আৰু নৰ্থ ইষ্ট কুম্ফু স্পৰ্টছ ফেডাৰেশ্যনৰ সহযোগত যোৱা 5 আৰু 6 ছেপ্টেম্বৰত অনুষ্ঠিত প্ৰতিযোগিতাত গায়ত্ৰী মাজি, বিহিষ্টা শৰ্মা, প্ৰেৰণা শৰ্মা আৰু বৃষ্টিবন্যা চাহুৱে সোণৰ পদক লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ আজি উপজাদিন। ৰাজ্যজুৰি ডঃ হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান উদযাপন। ৰাজ্যৰ বিভিন্ন থানা চৰকাৰী কাৰ্যালয়ত চলি থকা মধ্যভোগীৰাজ বন্ধ কৰাৰ বাবে চৰকাৰৰ কঠোৰ ব্যৱস্থা। গোলাঘাটত 16 জন মাদক দ্ৰব্য সেৱনকাৰী আৰু সৰবৰাহকাৰীক আটক আৰক্ষীৰ। আৰু গুৱাহাটীৰ পল্টন বজাৰৰ গোৰ্খা ভৱনত অনুষ্ঠিত দ্বিতীয় নৰ্থ ইষ্ট কুম্ফু ফেডাৰেশ্যন কাপত বিশ্বনাথৰ বৰগাং স্পৰ্টছ একাডেমীৰ খেলুৱৈৰ সাফল্য। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটী, মোৰ সংগীত যাত্ৰা। অসমৰ এগৰাকী পৰিচিত সংগীত শিল্পী কুলবৰুৱা। কুলবৰুৱাৰ সংগীত জীৱনৰ কাহিনীৰে সজোৱা হৈছে মোৰ সংগীত যাত্ৰাৰ এলানি অনুষ্ঠান। অনুষ্ঠানলানিৰ পৰিকল্পনা আৰু প্ৰযোজনা উৎপল দত্তৰ। এয়া কুলবৰুৱাৰ সংগীত যাত্ৰাৰ দ্বিতীয় খণ্ড।
2: আপুনি কলেজত পঢ়ি থাকোঁতেই ৰেডিঅ'ৰ নিয়মীয়া শাখাৰ শিল্পী হ'ল?
3: নিয়মীয়া শাখাৰ কলেজত নহয়, মই কলেজত 1968 চনত মানে ৰেডিঅ'ত নিয়মীয়া শিল্পী হৈছোঁ।
2: তাৰ আগৰ ইমান বছৰ ৰেডিঅ'ত
3: বহুত বছৰ ৰেডিঅ'ত গোৱা নাছিলোঁ। আৰু এইখিনিতো এটা কথা আছে, ৰেডিঅ'ত গোৱাৰো এটা আহিবলৈ মানে সুযোগ পোৱাটো এটা ইয়াৰো এটা বিশেষ কথা আছে। আমাৰ শ্ৰদ্ধাৰ প্ৰয়াত খগেন মহন্তদেৱ আমাৰ ওচৰতে আছিলে, আমাৰ ইটো চুবুৰীত আছিলে, বিপৰীতমুখী চুবুৰীতে আছিলোঁ সেইখিনি সময়ত। আৰু বিশেষকৈ খগেন মহন্তৰ ঘৰতে আড্ডাটো হয়, গানৰ আড্ডা হয়। হিৰুদাও আহে আৰু কেশৱ মহন্ত ছাৰটো আছেই। তেতিয়াই খগেন মহন্তই ক'লে যে, কুলো তুমি ৰেডিঅ'ত কিয় অডিশ্যন নিদিয়া? মই বোলো ৰেডিঅ'ত আৰু কি অডিশ্যন দিম? বোলে নহয় দি দিয়া, তুমি বাকীখিনি মই কাম কৰিম। তেতিয়া ৰেডিঅ'লৈ আহি খগেন মহন্ত, তেতিয়া ৰেডিঅ'ত খগেন মহন্তই তেখেতে কাম কৰিছিলে, তেখেতে ইয়াৰ পৰা ফৰ্ম চৰ্ম নি মেলি মোক ক'লে যে, ক'লে তুমি ফৰ্ম চৰ্ম ফিল আপ কৰা আৰু তোমাৰ অডিশ্যন কেতিয়া হয় মই জনাই দিম। তেখেতে ফৰ্ম চৰ্ম আনিলে, মই ফিল আপ কৰিলোঁ, কৰি পেলাই দিলোঁ। অডিশ্যনৰ তাৰিখো আহিলে, তাৰিখ দিলোঁ, ৰিজাল্টো আনকি খগেন মহন্তই তেখেতেই লৈ গ'ল। তেখেত ক'লে যে, তুমি আজিৰ পৰা আমাৰ শিল্পীৰ, আমাৰ অনুষ্ঠানৰ নিয়মীয়া শিল্পী।
2: চেমনীয়া চৰাৰ পিছত ইমান বছৰৰ মাজত ব্যৱধান কিয় হ'ল?
3: তেতিয়া এটা কথা হ'ল, মানে মই চাকৰিত সোমালোঁ, চাকৰিত সোমোৱাৰ পাছত অলপ ঘৰুৱা এটা মানে তাৰ এটা চাপ পৰিলে আৰু, সেইকাৰণে অলপ খুব সময়বিলাক উলিয়াবলৈ টান মানে অসুবিধা হ'ল। তেতিয়া কিন্তু মই এনেই বাহিৰে অন্য অনুষ্ঠানত গাই থাকোঁ, কিন্তু ৰেডিঅ'তহে গান গোৱাবলৈ নাছিলোঁ। এই 1968 চনৰ পৰা নিয়মীয়া হিচাপে এতিয়ালৈকে
2: গান গাই আছোঁ। আমি কলেজৰ কথাত এৰিছিলোঁ, কলেজৰ সময়ত আপোনাৰ সংগীত চৰ্চা আৰু কেনেকুৱা আছিল?
3: কলেজত থকা সময়ত যথেষ্ট গান চান গাইছিলোঁ, বিশেষকৈ নানা অনুষ্ঠানত গাইছিলোঁ। আৰু সেইখিনি সময়তে জয়ন্ত হাজৰিকাকো লগ পালোঁ, দুষ্ট হৰিবনো আছিলে, আৰু ভালেখিনি অসমৰ বহু শিল্পীক লগ পালোঁ। কলেজত থাকোঁতে কিন্তু বহুত গীত গালোঁ, বিশেষকৈ অন্য অনুষ্ঠানবিলাকত, বাহিৰলৈকো গৈছোঁ তেনেকৈ গাবলৈ।
2: কলেজত থাকোঁতে আপুনি যিবিলাক গান গাইছিলে সেইবিলাক কোনে লেখা, কোনে সুৰ কৰা?
3: তেতিয়া অৱশ্যে মই মানে কিছু গীত নিজে লিখিছিলোঁ, নিজে লিখাই নিজে সুৰ কৰা গাইছিলোঁ।
2: আৰু বেলেগ গীতিকাৰ কাৰ গান আছিল?
3: বেলেগ গীতিকাৰৰ তেতিয়া গোৱা নাছিলোঁ, তেতিয়া নিজে লিখি পেলাই নিজে লিখি গাইছিলোঁ। তেতিয়া
2: ৰেডিঅ'ত যেতিয়া আপুনি গান আৰম্ভ কৰিলে আকাশবাণী গুৱাহাটীত, তেতিয়াৰ পৰা আপুনি বেলেগ গীতিকাৰৰ গান?
3: বেলেগ গীতিকাৰো গাইছোঁ।
2: ৰেডিঅ'ৰ কথা কওকচোন।
3: মই 1988 চনত ৰেডিঅ'ত গান গাবলৈ সুবিধা পালোঁ,

0: তেতিয়াই সুৰাকাৰ জিতেন দেৱ, হেমেন হাজৰিকাদেৱ আৰু পুৰুষদা আছে, মুকুলদা, তেখেতসকলক লগ পালোঁ আৰু তেখেতসকলে মোক আৰু গানবোৰ দিছিলে, বিভিন্ন সুৰৰ গান দিছিলে আৰু গীতিকাৰ হিচাপে বহুতক লগ পালোঁ। শ্ৰদ্ধাৰ কেশৱমন্তদেৱ, নিৰ্মল ভাৱ বৰদলৈ, তেখেতসকলৰ গীতবিলাকে গাইছিলোঁ ৰেডিঅ'লৈ আহি পেলাই। আৰু প্ৰথম যিটো মোৰ অনুষ্ঠান হৈছিলে ৰেডিঅ'ৰ নিয়মীয়া শিল্পী আছে, প্ৰথম যি তেতিয়া গাইছিলোঁ কেশৱ মহন্তদেৱৰ এটি গীত, নিৰ্মল ভাৱ বৰদলৈ গীত গাইছিলোঁ।
1: ৰেডিঅ'ত গোৱাৰ আগলৈকে আপুনি নিজে সুৰ কৰা, নিজে লেখা গীত
0: গাইছিলোঁ।
1: ৰেডিঅ'ত আহি বেলেগ সুৰকাৰৰ গান, বেলেগ গীতিকাৰ
0: গাইছিলোঁ।
1: এই পাৰ্থক্যটো আপুনি কেনেদৰে গ্ৰহণ কৰিছিলে?
0: সদায় নিজৰ সুৰৰ এটা গতি থাকে, মানে যেন অকণমান তাৰ পৰা এৰাই আহিবৰ কাৰণে বাকী অন্য গীতিকাৰৰ সুৰকাৰৰ গানবিলাক লৈছিলোঁ। তেতিয়া অলপ ডিফাৰেঞ্চ এটা হয় গানবোৰ, অলপ পৃথকভাৱে চাব পাৰি। মোৰ বেছিভাগ গান অৱশ্যে মই নিজেই সুৰ কৰোঁ, এতিয়াও নিজৰ সুৰেৰে বেছিভাগ গীত গাইছোঁ। সেইবোৰ গীত মই বিশেষকৈ গীতিকাৰবিলাকক মই শুনাওঁ, গীতবোৰ কিন্তু মই তেখেতসকলৰ পৰা আনো। তেওঁ কেশৱমোহন ছাৰৰ পৰা আনিলোঁ, নিৰ্মল ভাৱ বৰদলৈৰ পৰা আনিলোঁ, সতীশ দাসৰ, তেখেতো স্বনামধন্য শিল্পী, ইয়াৰ আমাৰ আকাশবাণীতে কাম কৰিছিলে, তেখেতৰ গীতবিলাকো আনো, তফজুল আলি ছাৰৰ, তেখেতসকলৰ গীতবিলাক আনো, আনি মই সুৰ কৰি তেখেতসকলক শুনাওঁ। কেতিয়াবা আকৌ মোৰ সুৰৰ ওপৰতো তেখেতসকলক কওঁ যে এনেকুৱা এটা গীত আপুনি কৰি দিব পাৰিব নেকি। তেতিয়া সকলোৱে আমি একেলগে বহি পেলাই তেনেকৈ লিখিছোঁ। সুৰৰ ওপৰতো মই বহুতখিনি গীত কৰিছোঁ।
1: ৰেডিঅ'ত যিসকল সুৰকাৰক লগ পাইছিল, তাৰ আপোনাৰ মনত পৰা সুৰকাৰ কোন আছে, কাৰ সুৰৰ গান আপুনি বেছিকৈ গাইছিলে?
0: মুকুলদাৰ গাইছিলোঁ, মুকুলদাৰে বেছি গাইছিলোঁ।
1: সুৰকাৰ হৈছে মুকুল বৰুৱাই, আপোনাক কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰিছিল আপোনাৰ ওপৰত?
0: মই ক'বলৈ গ'লে মুকুলদাৰাই শিল্পী সৃষ্টি কৰি গৈছে। এইকাৰণে কৈছোঁ যে মুকুলদাই কোনজন শিল্পীয়ে কেনেকুৱা ধৰণৰ গীত গাব পাৰে, কেনেকুৱা ধৰণৰ গীত গালে শুৱাব, সেইটো বিষয়ে খুব লক্ষ্য কৰিছিলে। আৰু সেইকাৰণে তেওঁ এনেকুৱা গীতবোৰ বাছি দিছিলে যে এই গীতটো অমুকেহে গাব পাৰিব, তেনেকুৱা ধৰণৰ শিল্পীবিলাকক তেওঁ বাছি দিছিলে। এইটো বৰ মই সদায় উপলব্ধি কৰোঁ যে মুকুলদা এজন মানে এনেকুৱা এজন সুৰাকাৰ যিগৰাকীয়ে শিল্পীৰ সৃষ্টি কৰি গৈছে।
1: আৰু তেখেতৰ সুৰত গোৱা আপোনাৰ বিখ্যাত গান কোনটো?
0: তেখেতে প্ৰথম এটি গীত গাইছিলোঁ, জোনাক নামি অহা দেখিছিলোঁ মই, তোমাৰ

0: রে জোনাক নামি অহা দেখিছিল মই তোমার চকুর নিজরারে। এই গীত গাইছিল।
1: এই গীতিকাৰ কোন আছিলে?
0: ইদ্ৰিছ আলী, তেখেতৰ গীত আছিলে। এইটো গীত প্ৰথম সুৰ হৈ আছিলে।
1: আপুনি কোৱা আৰু এটি বিখ্যাত গান আছিল, মই যেন এটা বাটৰুৱা।
0: এইটো গীত সুৰ অৱশ্যে ময়ে কৰিছিলোঁ আৰু গীতটোৱে লিখি দিছিলে শ্ৰদ্ধাৰ কেশৱ মহন্ত ছাৰে, তেখেতে লিখি দিছিলে। এইটো গীতটো মই বাণীবদ্ধ কৰিছোঁ, ৰেডিঅ'ত প্ৰথমতে গাইছোঁ, প্ৰথমতে ৰেডিঅ'ত গাই তাৰপিছত মই গ্ৰামোফোন ৰেকৰ্ড কৰিছোঁ।
1: এই গীতটো সুৰত লিখি দিছিল নে?
0: সুৰতে লিখি দিছে।
1: এই সুৰটো আপোনাৰ মনলৈ কিয় আহিল, কেনেকৈ আহিল?
0: সুৰে কেতিয়াবা খেলি থাকে মনটোত, মানে আৰু মোৰ এটা কথা আছে কি, মই হাৰমনিয়াম চাৰমনিয়াম লৈ পেলাই মই বৰ সুৰ নকৰোঁ।
1: কেনেকৈ?
0: এই বাটত আহি থাকোঁ যে সুৰীয়ে সুৰে আহি থাকোঁ, তেতিয়া মনলৈ আহিলে সেই সুৰটোৱে খুদুৱাই থাকে। আহিলে তেতিয়া বোলে এইটো সুৰৰ কাৰণে ছাৰৰ তালৈ যাওঁ বা যিকোনো এজন মই ভাল পোৱা তেখেতলৈ যাওঁ। তেতিয়া কেশৱ মহন্ত ছাৰটো আমাৰ ঘৰৰ ওচৰতে আছিলে, সুধিলোঁ বোলে এনেকুৱা এটা গীত, তেতিয়া বোলে এইটোত অলপমান হেৰি ধৰণৰ ভাৱ, অলপ প্ৰকাশটো অলপ বেলেগ ধৰণৰ, তেতিয়া এই গানটো লিখে আৰু এনেকুৱাকৈ লিখি দিলে সেই গীতটোৰ ওপৰত এই সুৰটো কৰিছিল, মই যেন এটা বাটৰুৱা।
1: অকণমান গুণগুণাই।
0: মই যেন এটা বাটৰুৱা যোৱা

0: লৈ এই গানটো শেষ হ'ল যেনিবা, আৰু ঠিক যিদিনাখনে শেষ হৈছে তাৰ কেইদিনমান পাছতে ৰেকৰ্ডিংটো হৈছে, তেতিয়া গুৱাহাটীতে হৈছিলে।
1: প্ৰথমে ৰেডিঅ'ত গাইছিলে?
0: প্ৰথমতে ৰেডিঅ'ত গাইছোঁ, ৰেডিঅ'ত গোৱাৰ পাছত।
2: মোৰ সংগীত যাত্ৰা এই অনুষ্ঠানত কুলবৰুৱাৰ লগত হোৱা কথোপকথনৰ দ্বিতীয় খণ্ডটি শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল দত্তৰ। এৰাণী অনুষ্ঠানৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একে সময়তে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আইডিঅ'ৰ বুলনি।

0: আৰু গানটো ইমান ধুনীয়াকৈ লিখি দিলে, মানে সঁচাকৈ এজন বাটৰুৱা যেন গৈ আছে তেনেকুৱা যেন লাগিলে। মই কি ভাবিছোঁ নাজানো, কিন্তু ঠিক যেন লিখাটোৰ ভাৱটো তেনেকৈ প্ৰকাশ পাইছে।
1: আপোনাৰ আৰু এটা গীত জুমি জুমি চোৱা তুমি, খুব জনপ্ৰিয় গীত,
0: এটা জুনু, এইটো গীত লিখিছিলে আমাৰ প্ৰয়াত আকাশবাণীৰে এগৰাকী শিল্পী সতীশ দাসদেৱে।
1: এইটো সুৰত লেখা নে?
0: এইটো সুৰত লিখা। এইটো গানটো লিখোঁতে মই ৰেডিঅ'লৈকে আহিছিলোঁ, সতীশ দাসক ক'লোঁ, দাস মোক এটা গান লিখি দিব লাগে, এনেকৈ ৰেকৰ্ডিং আছে। বোলে কেনেকুৱা গানটো? বোলে গানটো অলপমান স্পীডি গান হ'ব, কিন্তু গানটো আপুনি লিখিব কেতিয়া? বোলে তুমি মোক কেইদিনমান সময় দিব লাগিব। সময় মানে প্ৰায় বহুকেইদিন ল'লোঁ সময়,

আইডেৰ বুলনিৰ সমুশ্ৰুতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই ভাস্বতী কলিতাই আজিৰ বুলনি মুকলি কৰিছোঁ। শ্ৰোতা আইডিয়সকল, আজিৰ বুলনিত আপোনালোকলৈ বুলি আগবঢ়াইছোঁ জালুকবাৰীৰ মহিলা সাংস্কৃতিক গোষ্ঠীয়ে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান। অনুষ্ঠানৰ প্ৰথমতেই শুনোৱা হওক বৰগীত।

0: অনুষ্ঠানত এইবাৰ শুনো আহক কবিতা পাঠ। পৰিৱেশন কৰিব দুলুমণি ভৰালী আৰু লুলুমণি ডেকাই।
1: নমস্কাৰ। কবিতাৰ শিৰোনাম দুই আইতাল মনৰ অনুভৱ, কবি দীপিকা মেধি। উহ, ভাগৰ লাগেও বান্ধো, কামতো খোজতো, শুনো কওঁ দেখো কওঁ স্মৃতিও কওঁ, হাতৰ আঙুলিবোৰ

0: যথ নাই বল নাই শকতি কেউপিনে দেখুন আহিছেহি কমি।
1: নাই কমা ৰবাচোন কেউপিনে, অভিজ্ঞতা বেমাৰ বিষ দাঁত সৰা চুলি পকা গালৰ সুতুৰা আৰু বয়স দিন দিন বাঢ়িহে গৈ আছে। আৰু আমি পৰিয়ালৰ জ্যেষ্ঠ হিচাপে কৰ্ম দায়িত্ব আৰু কিছু চিন্তা কমিলেও আমাৰো কৰণীয় আছে দিয়াচোন। মৰম চেনেহ সাহস অনুপ্ৰেৰণা সুপৰামৰ্শ আৰু পৰিয়ালৰ সুখ দুখৰ সমভাগী হ'ব পাৰোঁ, নহয় জানো লিলিৰ মাক?
0: এৰা কনিষ্ঠবোৰে আজি সময়ৰ লগত খোজ মিলাবলৈ আমি জ্যেষ্ঠবোৰে কিছু এৰা ধৰা আৰু কিছু তেগৰ খুবেই প্ৰয়োজন। দুইবেলা নাম প্ৰসংগ কৰা, জ্যেষ্ঠ নাগৰিক সন্থাত জড়িত হৈ সময় পাৰ কৰা, আনলৈ নাপাচি সৰু সুৰা দুই এটা কাম কৰি সকাহ দিয়া, স্বাধীনভাৱে অইনবোৰকো চলাৰ সুবিধা দিয়া, বোৱাৰীক ছোৱালী জ্ঞান কৰা। শুনিছানে কণৰ মাক, বোৱাৰীক ছোৱালী জ্ঞান কৰা, দেখিবা ঘৰতেই স্বৰ্গীয় সুখৰ ঠাই।
1: অ' লিলিৰ মাক, তোমাৰ লগত কথা পাতি এটা কথা বাৰুকৈয়ে বুজিছোঁ। তেতিয়া কোনো ককাইতা বৃদ্ধাশ্ৰমত থকাৰ প্ৰয়োজনেই নহ'ব, সকলো বৃদ্ধাশ্ৰমেই চিৰদিনৰ বাবে বন্ধ হৈ যাব। আমাৰ অকণমান মৰম ত্যাগ আৰু সহানুভূতিৰ বাবেই আমাৰ নিচিনা ককাইতাসকল বৃদ্ধাশ্ৰমমুখী নহৈ ঘৰতেই পু বোৱাৰী নাতিহঁতৰ লগত হাঁহি ধেমালিৰে উমলিব পাৰিব, নহয়নে লিলিৰ মাক?
0: নিশ্চয় নিশ্চয়।
2: অনুষ্ঠানত এইবাৰ শুনো আহক লোকগীত।

অগ্নি ডেকা আৰু অনিমা দাসে বাদ্যযন্ত্ৰত সংগত কৰিলে ধৃতিস্মান ডেকা, হীৰকজ্যোতি তালুকদাৰ, লুলুমণি ডেকা আৰু দীপিকা মেধিয়ে। প্ৰিয় শ্ৰোতা, ইয়াৰ লগে লগেই আমাৰ আজিৰ বুলনি ইমানতে সামৰিছোঁ। নমস্কাৰ।

শ্রোতাসকলে ইমান পৰে জালুকবাৰীৰ মহিলা সাংস্কৃতিক গোষ্ঠীয়ে পৰিৱেশন কৰা বিচিত্ৰ অনুষ্ঠানটি শুনিলে। ইয়াত ভাগ লোৱা শিল্পীসকল আছিল ক্ৰমে গীতিকা দাস, দীপিকা মেধি, কুসুম কলিতা চৌধুৰী, গীতিমা তালুকদাৰ, দুলুমণি ভৰালী, ভাগ্য ডেকা, লুলুমণি।

আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছোঁ জাহ্নৱী বৰুৱাৰ কণ্ঠৰুটি আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমে এয়া পৰাগ ভট্টাচাৰ্য ৰচিত এটি গীত।

জাহ্নৱী বৰুৱাৰ কণ্ঠৰদুটি আধুনিক গীত শুনিলে। শিল্পীৰ কণ্ঠৰ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45।

অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই, তেন্তে 03612662636 নম্বৰত ফোন কৰি জনাব পাৰে।

0: নমস্কাৰ শ্ৰোতাসকল, প্ৰাসংগিক অনুষ্ঠানলৈ আপোনালোকক আদৰিছো। এই অনুষ্ঠানত আজি শুনক ঐতিহ্যমণ্ডিত ডিফু কলাকেন্দ্ৰৰ সাধাৰণ সম্পাদক দিলীপ দাসৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে ডিফুৰ পৰা আমাৰ সংবাদদাতা কাংবুৰা সিংনাৰে।
1: প্ৰথমে প্ৰাসংগিক অনুষ্ঠানলৈ আপোনাক নমস্কাৰ জনাইছোঁ। ঐতিহ্যমণ্ডিত ডিফু কলাকেন্দ্ৰ হৈছে কাৰ্বি আংলং জিলাৰ অন্যতম সংগীত মহাবিদ্যালয়। কেৱল সংগীত মহাবিদ্যালয়েই নহয়, ইয়াৰ বিভিন্ন কলা দিহতো ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰাৰ লক্ষ্যৰে বিভিন্ন বিদ্যালয়ৰ সদৃশ বিভিন্ন পাঠ দান কৰা হয়। ডিফু কলা কেন্দ্ৰ সম্পৰ্কে জনাব নেকি ছাৰ?
2: নমস্কাৰ, মই দিলীপ কুমাৰ দাস, ডিফু কলা কেন্দ্ৰৰ বৰ্তমান সম্পাদক। আমাৰ এখন পৰিচালনা সমিতি আছে 11 জনীয়া। ডিফুৰ আমাৰ জ্যেষ্ঠ নাগৰিকৰ লগতে যিসকল উদীয়মান ৰাইজৰ কাম কৰিবলৈ যিসকল আগ্ৰহী তেখেতলোকক আমাৰ এখন কমিটি গঠন কৰা হৈছিলে। তেখেতলোকৰ পৰিচালনাতে আজি অনুষ্ঠানটো জীপাল হৈ উঠিছে। এই অনুষ্ঠানটো একচুৱেলি 1955 জন্ম হৈছিলে। ডিফুৰ মাজমজিয়াত অতি আকৰ্ষণীয় জেগাত এটি পাহাৰৰ টিলাত এই অনুষ্ঠানটো তেতিয়া কেইজনমান উদীয়মান আমাৰ যিসকল অন্য ব্যক্তি তেখেতসকলৰ উদ্যোগত এই অনুষ্ঠানটো গঢ় লৈ উঠিছিলে। ইয়াতে যিসকল কৰ্মচাৰী হিচাপে চাকৰি কৰিছিলে তেখেতলোকৰ সতী সন্ততিবিলাকে যাতে আমাৰ ভাৰতীয় সংগীতে অসমীয়া সংগীতৰ বা আমাৰ স্থানীয় সংগীতৰ আভাস পায় আৰু গোটেইখিনি ল'ৰা ছোৱালীক যাতে জড়িত কৰি ৰাখিব পাৰে এটা এক্সট্ৰা কাৰিকুলাৰ হিচাপে এই অনুষ্ঠানটো গঢ় লৈ উঠিছিলে। বৰ্তমান অনুষ্ঠানটো 4টা বিশ্ববিদ্যালয়ৰ লগত জড়িত। এটা ভাতখান্দে সংগীত বিদ্যাপীঠ লক্ষ্ণৌ, বংগীয় সংগীত পৰিষদ কলকাতা, অসম সত্ৰ মহাসভা যোৰহাট আৰু এছিয়ান কাউন্সিল অফ মিউজিক চেন্নাইৰ লগত আমাৰ পৰীক্ষাসমূহবিলাক অনুষ্ঠানবিলাকৰ লগত এফিলিয়েশ্যন পাইছে। এইবিলাকৰ দৰে আমাৰ সংগীত তবলা, ভকেল ক্লাছিকেলৰ, গীটাৰ, কীবৰ্ড, ভাৰতনাট্যম, ইয়াৰ উপৰিও আমাৰ মডাৰ্ণ ডান্স, এই 7টা বৰ্তমান আমাৰ বিষয় ইয়াতে শিক্ষাদান কৰি থকা হৈছে। এই পৰীক্ষাবিলাক তেনেকৈ ধৰণৰ আমাৰ হৈ থাকে। আৰু শিক্ষক হিচাপে আমাৰ ডিফুত যদিও বহুত ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা ওলাই গৈছে, তেওঁলোকে চাকৰি সূত্ৰে বেলেগ জেগাত জড়িত হৈছে, বহুতে চাকৰি পাইছে, ডিগ্ৰী লৈছে, কিন্তু আমাৰ কিছুমান বিষয়ত আমি শিক্ষক নাপাওঁ, যেনে সত্ৰীয়া নৃত্য, ভাৰতনাট্যম আৰু সংগীতৰ ক্ষেত্ৰতো আমাৰ অলপমান অসুবিধা হয়। গতিকে আমি বাহিৰৰ পৰা টিচাৰ আনি পেলাই ইয়াত এংগেজ কৰিব লগা হৈছে। গীটাৰ কীবৰ্ডটো আমাৰ তেনেকুৱাই হৈছে, গুৱাহাটীৰ পৰা আহে, যোৰহাটৰ পৰা আহে, তেনেকৈ কাৰ্বি আংলং জিলাৰ বগলীয়াঘাটৰ পৰাও আহে। এনেকৈ আমি অনুষ্ঠানটো চলাই আছোঁ। আৰু বৰ্তমান আমাৰ ইয়াতে ছাত্ৰ ছাত্ৰীৰ সংখ্যা সকলো ছাবজেক্ট মিলি পেলাই প্ৰায় 400 ষ্টুডেণ্ট আছে।
1: কিমান শ্ৰেণীৰ পৰা ইয়াত আহিব পাৰে?
2: ইয়াতে বয়সটো মানে 5 বছৰ বয়সৰ পৰা ইয়াত
1: বয়সৰ
2: ভিত্তিত তেনেকৈ ধৰণৰ ক্লাছটো আৰম্ভ হৈ গৈ থাকে, কিন্তু ওপৰলৈ কোনো লিমিট নাই, যিকোনো মানুহে শিকিব পাৰে। ইয়াতে ধৰক মোৰ 20-30 বছৰ হৈ গ'ল, মই এতিয়া শিকিব নোৱাৰিম নে, কিন্তু পাৰে, শিক্ষাত কোনো হেৰি নাই। সংগীত বস্তুটো হৈছে আমাৰ গুৰু শিক্ষা,
1: গুৰু শিক্ষা,
2: গুৰুৱে যেনেকৈ শিকাব তেনেমতে আজিকালি আগবাঢ়ি যাব পাৰে। আৰু নিজেও ইচ্ছা থাকিলে বা আজিকালি ইণ্টাৰনেটৰ যোগেৰে বহুতে শিকিব পাৰে, কিন্তু গুৰু নহ'লে অলপমান অসুবিধা হয়। মেইন বস্তুটো গুৰুৰ পৰাই শিকিব লাগিব। ইয়াৰ উপৰিও আমাৰ গভৰ্ণমেণ্টৰ পৰা তেনেকুৱা ধৰণৰ ধৰক ৰেকাৰিং কোনো ধৰণৰ শিক্ষকসকলৰ দৰমহা বা পৰিচালনা সমিতিৰ সদস্যসকলৰ কাৰণে তেনেধৰণৰ কোনো দৰমহা আমাৰ দিবলৈ তেনেকৈ পইচা নাহে। আমি যেনেকৈ ফিজটো পাই স্কুলটো চলাই আছোঁ, আৰু মিনিমাম ফিজ দি আমি চলাওঁ 400 টকা পাৰ ষ্টুডেণ্টৰ পৰা আমি লওঁ ছাবজেক্ট হিচাপে। কোনোবাই 3টা 2টা ছাবজেক্ট লয়, তেনেকৈ ধৰণৰ ফিজটো বেলেগ বেলেগ হয় আৰু। আৰু এডমিশ্যন ফিজ এটা থাকে, ইয়াৰলি মানে এটা এক্সাম।

0: নহয় একচুৱেলি, বহুতো বাহিৰত বেলেগ এটা ভাবে এই তাত গ'লে সুবিধা হ'ব নেকি তেনেকুৱা ধৰণৰ, আহিলেহে গম পায়। অহাৰ পিছত মানুহ কিন্তু থাকে ইয়াত, আমাৰ ইয়াতে গেষ্ট হাউচ আছে, টিচাৰবিলাক বাহিৰলৈ আহিলে থাকিব পাৰে, ৰান্ধি বাঢ়ি নিজে খাব পাৰে, এনেকুৱা ধৰণৰ সুবিধা আমি কৰি দিছোঁ।
1: বিশেষকৈ শনিবাৰ আৰু দেওবাৰ কলা কেন্দ্ৰৰ চৌহদত লোকে লোকাৰণ্য হৈ পৰে, বিশেষকৈ ছাত্ৰ ছাত্ৰীয়ে পেইণ্টিঙৰ ক্ষেত্ৰত চিত্ৰ ক্ষেত্ৰত বহুত আগবাঢ়িছে।
0: আমাৰ এতিয়া ইয়াতে সত্যেন্দ্ৰ তেৰাং, তেখেত শান্তি নিকেতন বা কাৰ্বি আংলঙৰ ভিতৰত প্ৰথম বিএফএ পাছ কৰিছে। তাৰপিছত লিওনাৰ্ড বি আছে, ইয়াৰ আগতে বি এন সিনহা আছিলে, লিওনাৰ্ড বি আমাৰ ইয়াৰে ষ্টুডেণ্ট আছিলে, তেওঁলোকে এতিয়া যুগল তালুকদাৰ, এনেকুৱা ধৰণৰ ছিনিয়ৰ ষ্টুডেণ্ট কিছুমান আছে আৰু ইয়াৰ পাছ কৰি যোৱা যিসকল আছে সেইসকলক আমি এংগেজ কৰি দিওঁ। প্ৰায় 14 জনমান আমাৰ আৰ্টৰ টিচাৰ আছে, তেওঁলোকে ধুনীয়াকৈ সেৱা আগবঢ়াইছে আৰু আমাৰ একচুৱেলি ল'ৰা ছোৱালীবিলাকৰ পাৰফৰ্মেঞ্চ খুব ভাল। যিমানবিলাক ইয়াতে কম্পিটিশ্যন হয় তাতে আমাৰ স্কুলৰ পৰা ল'ৰা ছোৱালীয়ে ফাৰ্ষ্ট প্ৰাইজ ছেকেণ্ড প্ৰাইজ পায়। এই আৰু যোৱা বছৰ আমাৰ ইয়াৰ পৰা যিটো পৰীক্ষা দিছিলে আৰ্টৰ বংগী সংগীত পৰিষদ কেলকাতাৰ, প্ৰায় 200 মানে ডিষ্টিংচন পাইছে, ফাৰ্ষ্ট ডিভিজন পাইছে, ডিষ্টিংচনো পাইছে, ৰিজাল্ট ভাল, পাৰফৰ্মেঞ্চ ভাল। আৰু যিবিলাক যিসকল এক্সটাৰ্নেল আহে তেওঁলোকেও বোলে খুব ভাল শিকাইছে বুলি ইয়াতে মানে তেখেতে কমেণ্ট দি যায়। সেইদৰে সংগীততো আমাৰ 13 জনমান টিচাৰ আছে, ধৰক গানত আছে 3 জন, ভকেল এইটো ক্লাছিকেল আছে আৰু মডাৰ্ণো অলপ চব হেৰি কৰা হয়। ইয়াৰ উপৰিও কীবোৰ্ড আছে, কীবোৰ্ডত 3 জন, গীটাৰত 3 জন, তবলাত আছে 2 জন, এনেকৈ ধৰণৰ কৰি পেলাই আমি ক্লাছটো তেনেকৈ চলাই থকা হৈছে। তেনেকৈ ভাস্কৰ্য আপোনাৰ লিনট বিয়ে এটা ক্লাছ কৰিছিলে ক্লাব ছাৰৰ ওপৰত, প্ৰায় 3 মাহমান সি এটা ক্লাছ কৰি পেলাই ল'ৰা ছোৱালীবোৰ এটা আঠে কামে কৰি দেখাইছে। আমাৰ প্ৰায় 9টামান মূৰ্তি তেনেকৈ বনোৱা এতিয়া আমাৰ কলা কেন্দ্ৰতে আছে, আপোনালোকে গ'লে একচুৱেলি প্ৰত্যক্ষ কৰিব পাৰিব। ৰবীন্দ্ৰনাথ টেগৰৰ বাস মূৰ্তি বনাইছিলে
1: ছাৰ। আৰু আপোনাৰ পৰা দুটা ৰাইজক অৱগত কৰকচোন, ডিফু কলা কেন্দ্ৰ কেৱল শিক্ষা দিয়াতে ব্যস্ত নহয়, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দিব উদযাপন কৰা হয়, বিশেষকৈ সৰস্বতী দিব,
0: সৰস্বতী পূজাটো আমাৰ খুব ধুনীয়াকৈ পতা হয়, আমাৰ গাৰ্জেনবিলাকো আহে। কলা কেন্দ্ৰ বুলি ক'লে গাৰ্জেনৰ উৎসাহটো বেছি, এতিয়া ষ্টুডেণ্টটো থ'বলৈ আহে অন্য স্কুলত গুচি যায় কিন্তু আমাৰ কলা কেন্দ্ৰত থাকি যায়। ইয়াতে আমি তেনেকৈ গাৰ্জেন ৱেটিং চিটো বনাই দিছোঁ, সেইমতে আমি সৰস্বতী পূজা প্ৰত্যেক বছৰে পাতোঁ, প্ৰায় 400-500 মানুহ আমাৰ ইয়াতে গোট খায়।
1: এবাৰ জিলা আয়ুক্ত
0: তেখেতো আহিছিলে, জিলা আয়ুক্ত আহিছিলে, তেখেতৰ হৰধমিনী আহিছিলে, আগতেও তেনেকৈ আংগামাথু DC আহিছিলে, SP আহিছিলে, অনুৰাগ আগৰৱালাও আহিছিলে। আমি আৰ্ট এক্সিবিশ্যন কৰোঁ, তেওঁলোকৰ দ্বাৰাই আমি ইয়াতে উন্মোচন কৰা হয়। আৰু এবাৰ তেনেকৈ আপোনাৰ মুগ্ধজ্যোতি মহন্ত আহিছিলে, SP আছিলে ইয়াতে, তেখেতে আমাক ইয়াতে চেয়াৰ অলপ দি গৈছিলে, বোলে ইয়ালৈ মোক খুব ভাল আহিছে, ভাল লাগিছে, গতিকে মই কিবা এটা দি যাম। সেইমতে তেখেতে চেয়াৰ অলপ প্ৰায় 150-200মান চেয়াৰ দিছিলে, গতিকে আমি তেখেতক ইয়াৰ পৰা ধন্যবাদ জনাইছোঁ। এনেকৈ ধৰণে বহুত ধৰণে আমাৰ সহায় কৰে ৰাইজে,
1: বিভিন্ন দিব
0: আমাৰ এনেকৈ জ্যোতি বিষ্ণু ৰাভা দিৱস আমাৰ ডিফু ক্লাবত, ডিফু ক্লাবৰ সৌজন্যত কৰা হয়, সাহিত্য সভাৰ লগতো আমি জ্যোতি দিৱস পাতিছিলোঁ আগতে, তেনেকৈ ভূপেনজিকৰ মৃত্যু দিৱস একেলগে পতা হয়। এনেকৈ অনুষ্ঠানখিনি ধৰক ল'ৰা ছোৱালীবিলাকৰ পাৰফৰ্মেঞ্চটোৰ কাৰণে ৰাইজে এটা আভাস পায় যে কলা কেন্দ্ৰৰ পৰা এটা প্ৰডাকশ্যন তাত দি আছে বুলি এইবিলাক, আৰু তেনেকৈ আৰ্ট এক্সিবিশ্যনো কৰা হয়, গতিকে ৰাইজে সন্তোষ পায়। অনুষ্ঠানটো যদিও এটা মিউজিক স্কুল কিন্তু ৰাজহুৱা কামত আমাৰ প্ৰত্যেকটো অনুষ্ঠানেই জড়িত থাকে আৰু ৰাইজৰ এটা সঁহাৰি পায়, ৰাইজেও সেইমতে অনুষ্ঠানটোৰ প্ৰতি এটা আগ্ৰহ থাকে আৰু ভাল মনোভাৱ এটা আছে মই জনাত। আপোনালোকেতো দেখি আছে সাংবাদিকসকলে প্ৰায়ে আমাৰ সমবেত হয়। আৰু জুবিন গাৰ্গৰ মৃত্যু সময়ত আমি এটা অনুষ্ঠান কৰিছিলোঁ ইয়াতে, যথেষ্ট মানুহ হৈছিলে, প্ৰায় 400-500মান মানুহ আমাৰ ইয়াত আহি পেলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলে। গতিকে এনেকুৱা ধৰণৰ মানে ৰাইজৰ লগত এটা ভাল সম্পৰ্ক আছে অনুষ্ঠানটোৰ, যদিও স্কুল কিন্তু এটা সামাজিক অনুষ্ঠান হিচাপে এটা দায়বদ্ধতা আছে।
1: ধন্যবাদ ছাৰ,
0: থেংক ইউ।
2: প্ৰাসংগিক শুনিলে এই অনুষ্ঠানত আজি শ্ৰোতাসকলে ঐতিহ্যমণ্ডিত ডিফু কলা কেন্দ্ৰৰ সাধাৰণ সম্পাদক দিলীপ দাসৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিবলৈ পালে। সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ সংবাদদাতা কানবুৰা সিংনাৰে। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ, সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ একে সময়তে। নমস্কাৰ।

পত্র ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 03612662636 নম্বৰত ফোন কৰি জনাব পাৰে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাপাহো বাদ্য সংগীতৰ অনুষ্ঠানত এতিয়া শুনক পৰমেশ্বৰ বসুমতাৰীৰ বাঁহী বাদন।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এটি ঘোষণা। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ।

বাদ্য সংগীতৰ অনুষ্ঠানত পৰমেশ্বৰ বসুমতাৰীৰ বাঁহী বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি।

0: শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ বদোদৰাত 35,000 কোটি টকাৰো অধিক ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ আজি উপজা দিনত উপ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰীকে ধৰি বিভিন্নজনে শিল্পীগৰাকীক স্মৰণ কৰিছে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি শ্ৰীলংকালৈ ৰাওনা হ'ব। আজি আন্তৰ্জাতিক সাক্ষৰতা দিৱস। ইউনেস্কোৰ উদ্যোগত প্ৰতি বছৰে 8 ছেপ্টেম্বৰত এই দিৱস উদযাপন কৰি অহা হৈছে। আৰু ভাৰতৰ জুনিয়ৰ পুৰুষ হকী দলে এছিয়া কাপ জুনিয়ৰ হকী প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা উজ্জীৱিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ বদোদৰাত 35,000 কোটি টকাৰো অধিক ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে 20,700 কোটি টকাৰো অধিক ব্যয় সাপেক্ষে বিকশাই তোলা পশ্চিম অঞ্চলৰ উৎসৰ্গিত মালবাহী কৰিডৰৰ 3টা গুৰুত্বপূৰ্ণ অংশ ৰাষ্ট্ৰৰ সেৱাত উৎসৰ্গা কৰে। শ্ৰীমোদীয়ে নিউ সানন্দ উত্তৰ, নিউ মকৰপুৰা, নিউ আম্বাৰগাঁও আৰু নিউ জি এন পি টি মুম্বাইৰ পৰা মালবাহী ৰেলসেৱাও মুকলি কৰে। এই ৰেলসেৱাই দূৰণিবটীয়া জনজাতি বসতি প্ৰধান অঞ্চলসমূহক ৰাষ্ট্ৰীয় ৰেলসেৱাৰ সৈতে সংযুক্ত কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে দেশৰ পৰিবহণ আৰু যাতায়াত ব্যৱস্থা দ্ৰুত ৰূপান্তৰ হোৱা বুলি মত প্ৰকাশ কৰে। তেওঁ কয় যে 2,800 কিলোমিটাৰ দৈৰ্ঘ্যৰ উৎসৰ্গিত মালবাহী কৰিডৰ একবিংশ শতিকাৰ ভাৰতৰ ঐতিহাসিক সফলতা আৰু দেশৰ পৰিৱৰ্তিত কৰ্মসংস্কৃতিৰ নমুনা বুলি ক'ব পাৰি।
2: बड़ोदरा तो गति शक्ति यूनिवर्सिटी का शहर है। आज यहां से डेडिकेटेड फ्रेट कॉरिडोर की आखिरी कड़ियां भी जुड़ गई है। आज 2,800 किलोमीटर से अधिक का डेडिकेटेड फ्रेट कॉरिडोर प्रोजेक्ट पूरा हो गया। ये 21वीं सदी के भारत के लिए बहुत ऐतिहासिक कार्य संपन्न हुआ है। ये डेडिकेटेड फ्रेट कॉरिडोर इस बात का साक्षी है कि बीते 12 साल में देश की काम करने की संस्कृति कैसे बदली है।
1: তেওঁ কয় যে এই প্ৰকল্পৰ 2006 চনতে পৰিকল্পনা কৰা হৈছিল যদিও কাৰ্য ৰূপায়ণ কৰা হোৱা নাছিল। বিগত এটা দশকত এনে প্ৰকল্পসমূহৰ কাৰ্যকৰীকৰণে দেশৰ পৰিবহণ ব্যৱস্থাটো সম্পূৰ্ণৰূপে সলনি কৰাৰ লগতে পৰিবহণ খণ্ডৰ জীৱন ৰেখা হিচাপে পৰিগণিত হৈছে বুলিও তেওঁ মন্তব্য কৰে।
2: इस वर्ष लाल किले से मैंने विकसित भारत के लिए संकल्प की सप्त धारा का आह्वान किया है। इस सप्त धारा में एक धारा गति शक्ति की भी है। विकसित भारत के लिए हमें ऐसी कनेक्टिविटी चाहिए जो सुगम भी हो और जमाने के हिसाब से जरा तेज भी हो।
1: প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণকালত 9,700 কোটি টকাৰো অধিক ব্যয় সাপেক্ষ 3টা ৰেল প্ৰকল্প আৰু 1,780 কোটি টকা ব্যয় সাপেক্ষ 3টা ৰাষ্ট্ৰ ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে প্ৰায় 2,600 কোটি টকা ব্যয় সাপেক্ষে গুজৰাট চৰকাৰৰ ভালেমান প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে মহাৰাষ্ট্ৰৰ মুম্বাইত গোলকীয় ফিনটেক মহোৎসৱত 2026 উদ্বোধন কৰাৰ উপৰি জনসাধাৰণক উদ্দেশ্যি ভাষণ দিব। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ আজি উপজা দিন। 1926 চনৰ আজিৰ দিনটোতে শদিয়াত জন্মগ্ৰহণ কৰা ভূপেন হাজৰিকা এগৰাকী গীতিকাৰ, কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, লেখক, সাংবাদিক আৰু ৰাজনীতিবিদ হিচাপে সুপৰিচিত আছিল। 2011 চনৰ 5 নৱেম্বৰত মৃত্যু হোৱা শিল্পীগৰাকীৰ এইবেলি জন্ম শতবৰ্ষ বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে ডঃ ভূপেন হাজৰিকাৰ 100 বছৰীয়া জয়ন্তী উপলক্ষে গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে ৰাধাকৃষ্ণনে কয় যে অন্তৰস্পৰ্শী সংগীত আৰু শক্তিশালী গীতৰ কথাৰে শিল্পীগৰাকীয়ে অসমসহ উত্তৰ পূৰ্বাঞ্চলক বহল পৰিসৰলৈ লৈ গৈছিল। হাজৰিকাৰ কালজয়ী সৃষ্টিয়ে মানৱতাবাদ, সম্প্ৰীতি আৰু ভাৰতৰ বৈচিত্ৰ্যৰ মাজৰ ঐক্যৰ ধাৰণাক প্ৰতিফলিত কৰে বুলি তেওঁ কয়। শিল্পীগৰাকীৰ চহকী সৃষ্টিৰাজি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ববন্দিত শিল্পী তথা অসমৰ প্ৰাক্তন বিধায়ক ভাৰতৰত্ন সন্মানেৰে বিভূষিত ডঃ ভূপেন হাজৰিকাৰ জয়ন্তীত শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ডঃ হাজৰিকাৰ কণ্ঠত অসমৰ সুৰ প্ৰতিধ্বনিত হোৱাৰ লগতে তেওঁৰ কণ্ঠ সমগ্ৰ উত্তৰ পূবৰ জাতি জনগোষ্ঠীসমূহৰ অনুপ্ৰেৰণাৰ উৎস আছিল। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে প্ৰতিতচকা শিল্পীগৰাকীৰ গানত মানুহে একাত্মবোধ কৰাৰ লগতে অগণন মানুহৰ আশা আকাংক্ষাৰ সুৰ প্ৰতিধ্বনিত হৈছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৱাহাটীত যোৱা বছৰ অনুষ্ঠিত শিল্পীগৰাকীৰ জয়ন্তীৰ শতবৰ্ষ উদযাপনৰ কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠানত অংশ লোৱাৰ স্মৃতিও ৰোমন্থন কৰে। তেওঁ কয় যে ডঃ হাজৰিকাৰ জীৱন আৰু কৰ্মই ভৱিষ্যতৰ প্ৰজন্মক অনুপ্ৰেৰণা যোগাই থাকিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও সুধাকণ্ঠৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীসিঙে কয় যে ডঃ ভূপেন হাজৰিকা এগৰাকী সাংস্কৃতিক আদৰ্শ ব্যক্তিত্ব হিচাপে অসমৰ আত্মাক তেওঁৰ কণ্ঠৰে তুলি ধৰাৰ লগতে ভাৰতৰ সাংস্কৃতিক ঐতিহ্যকো চহকী কৰিছিল। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ডঃ হাজৰিকাৰ গীতসমূহত প্ৰতিফলিত সম্প্ৰীতি আৰু সামাজিক ন্যায়ৰ বাণীয়ে ভৱিষ্যৎ প্ৰজন্মক প্ৰেৰণা যোগাই থাকিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও ভাৰত ৰত্ন সন্মানেৰে বিভূষিত ডঃ ভূপেন হাজৰিকাৰ জয়ন্তীত শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰী শ্ৰীশ্বাহে কয় যে অসমীয়া সংস্কৃতিক তেওঁ বিশ্বৰ মঞ্চলৈ লৈ গৈছিল। তেওঁ কয় যে ডঃ ভূপেন হাজৰিকাৰ অবিস্মৰণীয় সৃষ্টিসমূহে প্ৰতিটো প্ৰজন্মকে অনুপ্ৰাণিত কৰি থকাৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত বিশেষ অৰিহণা আগবঢ়াব। আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গীত গোৱা শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীতমাত তথা সৃষ্টিৰাজিক ধৰি ৰখাৰ প্ৰয়াসেৰে অসমৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰূপায়িত শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানত আজি জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্বনামধন্য শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে এশগৰাকী শিল্পীয়ে বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে শীৰ্ষক গীতটি পৰিৱেশন কৰে। মুকলি সভাত মুখ্যমন্ত্ৰীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদত নিৰ্মাণ হ'বলগীয়া ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলা ভাৰ্চুৱেল মাধ্যমেৰে স্থাপন কৰে। এই অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে ভূপেন হাজৰিকাৰ কৰ্মৰাজি সংৰক্ষণ কৰি নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ বাবে 35,37,00,000 টকা ব্যয় সাপেক্ষে এই সংগ্ৰহালয়টো নিৰ্মাণ কৰা হ'ব। সংগ্ৰহালয়ৰ নিৰ্মাণৰ বাবে উত্তৰ পূব পৰিষদে 14,00,000 টকা অনুদান আগবঢ়োৱা বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি শ্ৰীলংকালৈ ৰাওনা হ'ব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীসিঙে কয় যে শ্ৰীলংকা ভাৰতৰ দীৰ্ঘদিনীয়া অংশীদাৰী দেশ আৰু ভাৰতৰ সৈতে ঐতিহাসিক তথা সভ্যতাকেন্দ্ৰিক গভীৰ সম্পৰ্ক আছে। তদুপৰি ভাৰতৰ প্ৰতিবেশী প্ৰথম নীতি আৰু মহাসাগৰ পদক্ষেপৰ অধীনত শ্ৰীলংকা ভাৰতৰ গুৰুত্বপূৰ্ণ অংশীদাৰী ৰাষ্ট্ৰ হিচাপে বিবেচিত হৈছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে শ্ৰীলংকা ভ্ৰমণকালত দেশখনত বাস কৰি থকা ভাৰতীয় মূলৰ লোকসকলৰ সৈতেও মত বিনিময় কৰিব। আজি আন্তৰ্জাতিক সাক্ষৰতা দিৱস। ব্যক্তি, সংস্থা আৰু সমাজৰ বাবে সাক্ষৰতাৰ গুৰুত্ব উপলব্ধি কৰোৱাৰ বাবে প্ৰতিবছৰে 8 ছেপ্টেম্বৰত বিশ্বজুৰি সাক্ষৰতা দিৱস পালন কৰি অহা হৈছে। এই বছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে জনতা, বিশ্ব আৰু সমৃদ্ধিৰ বাবে সাক্ষৰতা। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি ৰাষ্ট্ৰসংঘৰ সংস্থা ইউনেস্কোই 1966 চনত ইয়াৰ সাধাৰণ সমাৰোহৰ চতুৰ্থ অধিৱেশনত আন্তৰ্জাতিক সাক্ষৰতা দিৱস উদযাপনৰ সিদ্ধান্ত লৈছিল। ইউনেস্কোই এইবাৰৰ সাক্ষৰতা দিৱস মেক্সিকো চৰকাৰৰ সৈতে সহযোগিতাৰে অনুষ্ঠিত কৰিছে। দিৱসৰ সৈতে সংগতি ৰাখি ইউনেস্কো আন্তৰ্জাতিক সাক্ষৰতা বঁটাসমূহো প্ৰদান কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে দিয়া মন্তব্যৰ বিপৰীতে 2019 চনত ৰুজু হোৱা মানহানি গোচৰ সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক জাৰি কৰা চমন বাতিল কৰিবলৈ বম্বে উচ্চ ন্যায়ালয়ে আজি অস্বীকাৰ কৰে। ন্যায়াধীশ এন আৰ বোৰকাৰক লৈ গঠিত এজনীয়া খণ্ডপীঠে এখন দণ্ডাধীশৰ আদালতে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই শ্ৰীগান্ধীয়ে দাখিল কৰা আবেদন অগ্ৰাহ্য কৰে। উচ্চ ন্যায়ালয়ে কংগ্ৰেছ সাংসদজনক সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পৰামৰ্শ দিয়ে। ৰাফেল যুদ্ধ বিমান চুক্তি সন্দৰ্ভত 2018 চনত শ্ৰীগান্ধীয়ে দিয়া এটা মন্তব্যক লৈ তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু হৈছিল। উচ্চ ন্যায়ালয়ে দণ্ডাধীশৰ নিৰ্দেশত কোনো আইন বিৰুদ্ধতা নাই বুলি মন্তব্য কৰি এই ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰে। ছৌদি আৰৱত আজি হুথি সন্ত্ৰাসবাদীৰ আক্ৰমণত 70ৰ অধিক লোক আহত হৈছে। ইয়েমেনত এসপ্তাহৰ পূৰ্বে হুথি আৰু ছৌদি আৰৱ সমৰ্থিত চৰকাৰৰ মাজত হোৱা সংঘৰ্ষৰ মাজতে আজি হুথিয়ে এই আক্ৰমণ চলায়। ভাৰতৰ জুনিয়ৰ পুৰুষ হকী দলে এছিয়া কাপ জুনিয়ৰ হকী প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা উজ্জীৱিত কৰিছে। আজি চীনৰ মুকিত ভাৰতে দক্ষিণ কোৰিয়াক 7-3 গ'লত পৰাজিত কৰে। ভাৰতৰ হৈ অধিনায়ক আনমোল এক্কাই 2টা গ'ল দিয়ে। যোৱাবাৰৰ চেম্পিয়ন দলটোৱে 3খন খেলত এতিয়ালৈকে 7 পইণ্ট অৰ্জন কৰিছে আৰু ছেমি ফাইনেলত প্ৰৱেশৰ বাবে দলটোৱে কাইলৈ চাইনিজ টাইপেৰ বিৰুদ্ধে জয়ী হ'ব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ বদোদৰাত 35,000 কোটি টকাৰো অধিক ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনৰ আধাৰশিলা স্থাপন কৰে। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ আজি উপজা দিনত উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰীকে ধৰি বিভিন্নজনে শিল্পীগৰাকীক সোঁৱৰণ কৰিছে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি শ্ৰীলংকালৈ ৰাওনা হ'ব। আজি আন্তৰ্জাতিক সাক্ষৰতা দিৱস। ইউনেস্কোৰ উদ্যোগত প্ৰতিবছৰে 8 ছেপ্টেম্বৰত এই দিৱস উদযাপন কৰি অহা হৈছে। আৰু ভাৰতৰ জুনিয়ৰ পুৰুষ হকী দলে এছিয়া কাপ জুনিয়ৰ হকী প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা উজ্জীৱিত কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।

ইমান পৰে পবিত্ৰ কুমাৰ ৰয়ৰ কণ্ঠৰ দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 2 বজাত মিড ডে নিউজ আৰু 2

পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।

এয়া আকাশবাণী গুৱাহাটী, বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ আজি উপজাদিন। 1926 চনৰ আজিৰ দিনটোতে শদিয়াত জন্মগ্ৰহণ কৰা ভূপেন হাজৰিকা এগৰাকী গীতিকাৰ, কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, লেখক, সাংবাদিক আৰু ৰাজনীতিবিদ হিচাপে সুপৰিচিত আছিল। 2011 চনৰ 5 নৱেম্বৰত মৃত্যু হোৱা শিল্পীগৰাকীৰ এইবেলি জন্ম শতবৰ্ষ বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীত

0: তথা সৃষ্টিৰাজিক ধৰি ৰখাৰ প্ৰয়াসেৰে অসমৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰূপায়িত শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানৰ অংশ হিচাপে আজি জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা সমন্বয় তীৰ্থত উপস্থিত হৈ স্বনামধন্য শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে ১০০গৰাকী শিল্পীয়ে বিস্তীৰ্ণ পাৰৰে অসংখ্যজনৰে শীৰ্ষক গীতটি পৰিৱেশন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শিল্পীগৰাকীৰ জীৱন, কৰ্ম আৰু চিন্তাক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ বাবে ইনষ্টা ৰীল প্ৰতিযোগিতাও মুকলি কৰে। এই অনুষ্ঠানতে ভূপেন হাজৰিকাৰ কৰ্মৰাজি সংৰক্ষণ কৰি নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ মানসেৰে মুখ্যমন্ত্ৰীয়ে ৩৫ কোটি ৩৭ লাখ টকা ব্যয় সাপেক্ষে এটা সংগ্ৰহালয়ৰ আধাৰশিলা ভাৰ্চুৱেল মাধ্যমেৰে স্থাপন কৰে। সংগ্ৰহালয় নিৰ্মাণৰ বাবে উত্তৰ পূব পৰিষদে ১৪ কোটি টকা অনুদান আগবঢ়োৱা বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান ২৯ নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলিও তেওঁ কয়। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ উপজাদিনৰ উলগ তথা শ্ৰদ্ধা জনাই সদৌসম ছাত্ৰ সন্থাই দীঘলী পুখুৰী পাৰত বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ডঃ হাজৰিকাৰ স্মৃতিত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। গীতৰ মাজেৰে দেশ আৰু সমাজ গঢ়াৰ বাবে সকলোৱে সংকল্প ল'ব লাগিব বুলিও তেওঁ মত প্ৰকাশ কৰে।
1: आज भारत रत्न स्वर्गीय भूपेन्द्र हजारिका जी मैं अपनी पावन श्रद्धांजलि अर्पित करता हूँ। उनका शताब्दी वर्ष चल रहा है, उनकी भावना के अनुसार हम सबको उनके सोच के साथ हम सबको संकल्प लेना होगा। उनकी सोच का भारत, उनके सोच का राज्य, उनके सोच का समाज हम सबको ले जाना है। उस दिशा में हम सबको काम करना है, भारत की एकता के लिए, भारत की संस्कृति के लिए, देश और समाज सुंदर बने उसके लिए उनके मन में बहुत सारी कल्पनाएँ थी। उनके गीतों में इन बातों की पूरी झलक आती है। वे एक संस्कृति पुरुष हैं। आज उनके इन गीतों से हमारे समाज को, देश को, राज्य को एक दिशा मिलती है। हमें गर्व है उन पर। आज पूरा भारत गौरव करता है, पूरा हमारा राज्य गौरव करता है, हमारा समाज गौरव करता है कि हमारे यहाँ भूपेन्द्र हजारिका जी का जन्म हुआ।
0: আজি সন্ধিয়া ৬ বজাত দীঘলীপুখুৰী পাৰত ছাত্ৰ সন্থাৰ উদ্যোগত উদ্দীপনা শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সংগঠনটোৱে ৫ নৱেম্বৰলৈকে শিল্পীগৰাকীৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান অব্যাহত ৰাখিব। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে ডঃ ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জয়ন্তী উপলক্ষে গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে ৰাধাকৃষ্ণনে কয় যে অন্তৰস্পৰ্শী সংগীত আৰু শক্তিশালী গীতৰ কথাৰে শিল্পীগৰাকীয়ে অসমসহ উত্তৰ পূৰ্বাঞ্চলক বহল পৰিসৰলৈ লৈ গৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ববন্দিত শিল্পী তথা অসমৰ প্ৰাক্তন বিধায়ক ভাৰত ৰত্ন সন্মানেৰে বিভূষিত ডঃ ভূপেন হাজৰিকাৰ জয়ন্তীত শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ডঃ হাজৰিকাৰ কণ্ঠত অসমৰ সুৰ প্ৰতিধ্বনিত হোৱাৰ লগতে তেওঁৰ কণ্ঠ সমগ্ৰ উত্তৰ পূবৰ জাতি জনগোষ্ঠীসমূহৰ অনুপ্ৰেৰণাৰ উৎস আছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৱাহাটীত যোৱা বছৰ অনুষ্ঠিত শিল্পীগৰাকীৰ জয়ন্তীৰ শতবৰ্ষ উদযাপনৰ কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠানত অংশ লোৱাৰ স্মৃতিও ৰোমন্থন কৰে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উজনি অসমত বানৰ ফলত হোৱা ক্ষয় ক্ষতি আৰু লোকপিয়লৰ কাম কাজৰ পৰিপ্ৰেক্ষিতত চলিত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফেব্ৰুৱাৰীত অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লৈছে। ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি জাৰি কৰা জাননী অনুসৰি ৰাজ্যৰ বিদ্যালয়সমূহত অহা বছৰৰ ২২ ফেব্ৰুৱাৰীলৈ দশম শ্ৰেণী আৰু ৮ মাৰ্চলৈ দ্বাদশ শ্ৰেণীৰ পাঠদান অব্যাহত থাকিব। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সূচী সম্পৰ্কে পৰৱৰ্তী সময়ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি পৰিষদে প্ৰকাশ কৰিছে। আজি আন্তৰ্জাতিক সাক্ষৰতা দিৱস। সাক্ষৰতাৰ গুৰুত্ব সকলোকে উপলব্ধি কৰোৱাৰ উদ্দেশ্যে প্ৰতিবছৰে ৮ ছেপ্টেম্বৰত বিশ্বজুৰি সাক্ষৰতা দিৱস উদযাপন কৰি অহা হৈছে। এই বছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে জনতা, বিশ্ব আৰু সমৃদ্ধিৰ বাবে সাক্ষৰতা। ইউনেস্কোই ১৯৬৬ চনত ইয়াৰ সাধাৰণ সভাৰ চতুৰ্দশ অধিৱেশনত আন্তৰ্জাতিক সাক্ষৰতা দিৱস উদযাপনৰ সিদ্ধান্ত লৈছিল। ইউনেস্কোই এইবাৰৰ সাক্ষৰতা দিৱস মেক্সিকো চৰকাৰৰ সৈতে সহযোগিতাৰে অনুষ্ঠিত কৰিছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি ৪ বজাত শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাপাহু। এতিয়া শুনক অনিমা চৌধুৰীৰ কণ্ঠৰ অতি আধুনিক গীত।

অনিমা চৌধুৰীৰ কণ্ঠৰুটি আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

जीवन लाई बिसाई गई नहीं।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ আজি উপজা দিন উপলক্ষে উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেইবাগৰাকীও নেতাই ভাৰত ৰত্ন সন্মানেৰে বিভূষিত ডঃ হাজৰিকাৰ স্মৃতিত শ্ৰদ্ধা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ভূপেন হাজৰিকাৰ কৰ্মৰাজি সংৰক্ষণ কৰি নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ মানসেৰে 35,37,00,000 টকা ব্যয় সাপেক্ষে এটা সংগ্ৰহালয়ৰ আধাৰশিলা ভাৰ্চুৱেল মাধ্যমেৰে স্থাপন কৰে। শিল্পীগৰাকীৰ বছৰজোৰা জন্মশতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান 29 নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। সুদাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ উপজা দিনৰ লগত ওলগ তথা শ্ৰদ্ধা জনাই সদ অসম ছাত্ৰ সন্থাই দীঘলীপুখুৰী পাৰত বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। আজি সন্ধিয়া 6 বজাত দীঘলীপুখুৰী পাৰত ছাত্ৰ সন্থাৰ উদ্যোগত উদ্দীপনা শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন থানাকে ধৰি চৰকাৰী কাৰ্যালয়ত চলি থকা মধ্যভোগী ৰাজ বন্ধ কৰাৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন থানাত অভিযান চলাই আৰক্ষীয়ে 300+ মধ্যভোগীক গ্ৰেপ্তাৰ কৰিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উজনিত বানৰ ফলত হোৱা ক্ষয় ক্ষতি আৰু লোকপিয়লৰ কাম কাজৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফেব্ৰুৱাৰীত অনুষ্ঠিত

0: বড় অনুষ্ঠানটি শুনিলে। এ আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এফৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন AIRৰ মোবাইল এপতো শুনি আছে। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত নাফিচা বেগম, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, আছিফ আহমেদ, দৰ্শন কাশ্যপ আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত মিতুল গগৈ আৰু মৃগাংক কৃষ্ণাত্ৰয়া, FM ট্ৰান্সমিটাৰত বিজয় কুমাৰ বাৰ্মা, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই হিতেশ্বৰ কলিতা। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। কণ্টেক্ট পাছতে বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ডঃ ভূপেন হাজৰিকাৰ কৰ্মৰাজি সংৰক্ষণৰ বাবে 35,37,00,000 ব্যয়ৰ লক্ষ্যৰে কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ এটা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন, সুধাকণ্ঠৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান 29 নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, অহা বছৰৰ পৰা কৃষকসকলৰ ব্যাপক হাৰত অগৰৰ পুলি বিতৰণ কৰা হ'ব বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য, আৰু উজনিৰ বান আৰু লোকপিয়লৰ কাম কাজৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফেব্ৰুৱাৰীত অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ আজি উপজাদিন। 1926 চনৰ আজিৰ দিনটোতে শদিয়াত জন্মগ্ৰহণ কৰা ভূপেন হাজৰিকা এগৰাকী গীতিকাৰ, কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, লেখক, সাংবাদিক আৰু ৰাজনীতিবিদ হিচাপে সুপৰিচিত আছিল। 2011 চনৰ 5 নৱেম্বৰত মৃত্যু হোৱা শিল্পীগৰাকীৰ জন্ম শতবৰ্ষ এইবুলি বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীত মাত তথা সৃষ্টিৰাজিক ধৰি ৰখাৰ প্ৰয়াসেৰে অসমৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰূপায়িত শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানৰ অংশ হিচাপে আজি জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্বনামধন্য শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে 100গৰাকী শিল্পীয়ে বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে শীৰ্ষক গীতটি পৰিৱেশন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শিল্পীগৰাকীৰ জীৱন, কৰ্ম আৰু চিন্তাক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ বাবে ইনষ্টা ৰীল প্ৰতিযোগিতাও মুকলি কৰে। এই অনুষ্ঠানতে ভূপেন হাজৰিকাৰ কৰ্মৰাজি সংৰক্ষণ কৰি নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ মানসেৰে মুখ্যমন্ত্ৰীয়ে 35,37,00,000 ব্যয় সাপেক্ষে এটা সংগ্ৰহালয়ৰ আধাৰশিলা ভাৰ্চুৱেল মাধ্যমেৰে স্থাপন কৰে। সংগ্ৰহালয় নিৰ্মাণৰ বাবে উত্তৰ পূব পৰিষদে 14,00,000,000 অনুদান আগবঢ়োৱা বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ প্ৰসাৰ নোহোৱা সময়তে সুধাকণ্ঠৰ গীতে অসম তথা ভাৰততে নহয়

0: সমগ্ৰ বিশ্বৰ অগণন লোকক আপ্লুত কৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
1: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম সামাজিক মাধ্যমৰ সময়ছোৱাত হোৱা নাছিল। ডক্টৰ ভূপেন হাজৰিকাৰ অনুষ্ঠান আমি ফেচবুক ইনষ্টাগ্ৰামত দেখা নাছিলো। যি সময়ত তেখেতে সৃষ্টি আৰম্ভ কৰিছিল, সৃষ্টিক এক অনন্য পৰ্যায়লৈ লৈ গৈছিল, সেই সময়ত চলচ্চিত্ৰ সীমিত আছিল, আন মাধ্যমবিলাক আনকি দূৰদৰ্শন দৃশ্য শ্ৰাব্য মাধ্যমো সীমিত আছিল। সেই সময়ত টেপ ৰেকৰ্ডাৰ আৰু গ্ৰামোফোনৰ জৰিয়তে গান শুনা আদ্যবন্ত অসমীয়াৰ সম্পদ আছিল। কিন্তু তাৰ মাজতো ডক্টৰ ভূপেন হাজৰিকাৰ গীত আদ্যবন্তৰ মাজত সীমাবদ্ধ হৈ থকা নাছিল। তেখেতৰ গানে অসমৰ প্ৰতিজন মানুহৰ হৃদয়ত স্পৰ্শ কৰিছিল।
0: শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান 29 নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। সুদাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ উপজাদিনৰ ওলগ তথা শ্ৰদ্ধা জনাই সদ অসম ছাত্ৰ সন্থাই দীঘলীপুখুৰীৰ পাৰত বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ডঃ হাজৰিকাৰ স্মৃতিত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। গীতৰ মাজেৰে দেশ আৰু সমাজ গঢ়াৰ বাবে সকলোৱে সংকল্প ল'ব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে।
2: আজ ভাৰত ৰত্ন স্বৰ্গীয় ভূপেন হাজৰিকা জী মই আপুনি পাৱন শ্ৰদ্ধাঞ্জলি অৰ্পিত কৰোঁ। উনকা শতাব্দী বৰ্ষ চল ৰহা উনকি ভাৱনা কে অনুসাৰ হম সবকো উনকে সোচ কে সাথ হম সবকো সংকল্প লেনা হোগা। উনকি সোচ কা ভাৰত, উনকি সোচ কা ৰাজ্য, উনকি সোচ কা সমাজ হম সবকো লে জানা হে। উস দিশা মে হম সবকো কাম কৰনা হে। ভাৰত কি একতা কে লিয়ে, ভাৰত কি সংস্কৃতি কে লিয়ে, দেশ আৰু সমাজ সুন্দৰ বনে উসকে লিয়ে উনকে মন মে বহুত সাৰি কল্পনাই। উনকে গীতো মে ইন বাতো কি পুৰি ঝলক আতি। ৱে এক সংস্কৃতি পুৰুষ হে। আজ উনকে ইন গীতো সে হমাৰে সমাজ কো, দেশ কো, ৰাজ্য কো এক দিশা মিলতি। হমে গৰ্ব হে উন পৰ। আজ পুৰা ভাৰত গৌৰৱ কৰতা হে, পুৰা হমাৰা ৰাজ্য গৌৰৱ কৰতা হে।
0: আজি সন্ধিয়া 6 বজাত দীঘলীপুখুৰীৰ পাৰত ছাত্ৰ সন্থাৰ উদ্যোগত উদ্দীপনা শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সংগঠনটোৱে 5 নৱেম্বৰলৈকে শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান অব্যাহত ৰাখিব। ৰাজ্যৰ বিভিন্ন স্থানত আজি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকী পালন কৰা হয়। অনুষ্ঠানত শিল্পীগৰাকীৰ কালজয়ী গীতৰ জৰিয়তে অসমীয়া সংস্কৃতি তথা সংগীত জগতলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে আলোকপাত কৰা হয়। অনুষ্ঠানত শিল্পীগৰাকীৰ বিভিন্ন কালজয়ী গীত পৰিৱেশন কৰা হয়। নগাঁও জিলাৰ প্ৰতিটো চৰকাৰী কাৰ্যালয়তে আজি সুধাকণ্ঠৰ উপজাদিন উদযাপন কৰা হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন শ্ৰদ্ধা নিবেদন কৰাৰ লগতে শিল্পীগৰাকীৰ গীত পৰিৱেশন কৰা হয়। ঐতিহ্যমণ্ডিত ডিফু চৰকাৰী মহাবিদ্যালয়ৰ সভাকক্ষতো আজি ডঃ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী উদযাপন কৰা হয়। ডিফু সাহিত্য সভাৰ উদ্যোগতো আজি সুধাকণ্ঠৰ উপজাদিন উদযাপন কৰা হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি নলবাৰী জিলাৰ বনগাঁৱত জিলা কৃষি বিভাগৰ জ্ঞান কেন্দ্ৰ আৰু প্ৰশিক্ষণ ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। কৃষি বিভাগৰ বিষয়াসকলে এই জ্ঞান কেন্দ্ৰটোত কৃষকসকলৰ সৈতে মিলিত হৈ কৃষি সম্পৰ্কীয় বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। কৃষকসকলৰ কাৰিকৰী জ্ঞান আৰু দক্ষতা আহৰণত এই কেন্দ্ৰটো যথেষ্ট সহায়ক হোৱাৰ লগতে কৃষি উৎপাদন বৃদ্ধিতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে অহা বছৰৰ পৰা চৰকাৰে ব্যাপক হাৰত অগৰৰ পুলি বিতৰণ কৰি ৰাজ্যখনত অগৰৰ খেতিত গুৰুত্ব আৰোপ কৰিব। বৰ্তমান সময়ত গোলাঘাট, যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাত এই খেতি কৰি থকা হৈছে যদিও ৰাজ্যখনত সকলো জিলা এই খেতিৰ বাবে উপযুক্ত বুলি তেওঁ মন্তব্য কৰে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উজনিৰ বানৰ ফলত হোৱা ক্ষয় ক্ষতি আৰু লোকপিয়লৰ কাম কাজৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফেব্ৰুৱাৰীত অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি জাৰি কৰা জাননী অনুসৰি ৰাজ্যৰ বিদ্যালয়সমূহত অহা বছৰৰ 22 ফেব্ৰুৱাৰীলৈকে 10ম শ্ৰেণী আৰু 8 মাৰ্চলৈ দ্বাদশ শ্ৰেণীৰ পাঠদান অব্যাহত থাকিব। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সূচী সম্পৰ্কে পৰৱৰ্তী সময়ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি পৰিষদে প্ৰকাশ কৰিছে। মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই আজি তামুলপুর জেলার চেচাপানীত বিটিসির উপাধ্যক্ষ প্রয়াত বিজিৎ গুড়া নার্জারীর প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন করে নেতাগীর স্মৃতিসৌধত পুষ্পাঞ্জলি অর্পণ করার বিদেশ আত্মার চিরশান্তি কামনা করে। ইয়ার পাছত মুখ্যমন্ত্রী ডঃ শর্মায় প্রয়াত নার্জারীর প্রতিচ্ছবিত

মাল্যার্পণ কৰি পৰিয়ালবৰ্গৰ সৈতে মত বিনিময় কৰে। নিৰ্বাচন আয়োগে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে। উপ নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ লগতে নিৰ্বাচনী ব্যৱস্থাপনাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ উদ্দেশ্যেৰে আজি মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তগৰাকীয়ে সভাত নিৰ্বাচনৰ সৈতে জড়িত সকলো বিভাগৰ বিষয়াক নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে পালন আৰু বলবৎ কৰাৰ ক্ষেত্ৰত দায়িত্বশীল ভূমিকা পালন কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ নিৰ্বাচনী প্ৰক্ৰিয়া যাতে স্বচ্ছ শান্তিপূৰ্ণ হয় তাৰ বাবে সকলো বিভাগকে সমন্বয়ৰে কাম কৰিবলৈ সভাত পৰামৰ্শ আগবঢ়ায়। ভোটগ্ৰহণৰ দিনটোৰ পূৰ্বে ভোটগ্ৰহণ কেন্দ্ৰসমূহত প্ৰয়োজনীয় সা সুবিধা, নিৰাপত্তা আৰু অন্যান্য আনুষংগিক ব্যৱস্থা নিশ্চিত কৰাৰ লগতে নিৰ্বাচনৰ প্ৰতিটো পৰ্যায় সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে নগাঁও সমষ্টিত অহা 6 অক্টোবৰত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ লগতে 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। অহা 16 ছেপ্টেম্বৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। উপ নিৰ্বাচনত প্ৰায় 19,07,209 ভোটাৰে নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত নগাঁও জিলাৰ বিধানসভা সমষ্টিকেইটা হৈছে থিং, ৰূপহীঘাট, চামগুৰি, ৰহা আৰু নগাঁও বটদ্ৰৱা সমষ্টি। আনহাতে মৰিগাঁও জিলাৰ অন্তৰ্গত বিধানসভা সমষ্টিকেইটা হৈছে লাহৰীঘাট, জাগীৰোড আৰু মৰিগাঁও বিধানসভা সমষ্টি। অসংক্ৰামক ৰোগৰ আগতীয়া চিনাক্তকৰণ, পৰীক্ষা নিৰীক্ষা আৰু চিকিৎসা ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে বজালী জিলাৰ পাঠশালাৰ শ্বহীদ মদন ৰাউতা মহকুমা অসামৰিক চিকিৎসালয়ত আজি জিলা পৰ্যায়ত পৰ্যালোচনা বৈঠক আৰু প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত নাৰ্ছ, স্বাস্থ্যকৰ্মী আৰু সামূহিক স্বাস্থ্য বিষয়াসকলক অসংক্ৰামক ৰোগ সম্পৰ্কীয় বিভিন্ন দিশত প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণ কাৰ্যসূচীত 80 বছৰ বা তাতোকৈ অধিক বয়সৰ জ্যেষ্ঠ নাগৰিকসকলৰ ঘৰে ঘৰে গৈ চিকিৎসা সেৱা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত উচ্চ ৰক্তচাপ, মধুমেহ, হৃদৰোগ, কৰ্কট ৰোগকে ধৰি বিভিন্ন অসংক্ৰামক ৰোগৰ আগতীয়া চিনাক্তকৰণ আৰু পৰীক্ষা নিৰীক্ষা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। ডঃ ভূপেন হাজৰিকাৰ কৰ্মৰাজি সংৰক্ষণৰ বাবে 35,37,00,000 টকা ব্যয়ৰ লক্ষ্যৰে কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ এটা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন, সুধাকণ্ঠৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান 29 নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, আৰু অহা বছৰৰ পৰা কৃষকসকলৰ ব্যাপক হাৰত অগৰৰ পুলি বিতৰণ কৰা হ'ব বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন 6 বজাত শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডামেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজন AIR মোবাইল এপতো শুনি আছে।
1: আকাশবাণী গুৱাহাটী অনুষ্ঠান প্ৰচাৰিত হৈছে মহাবাহু শাখাৰ পৰা। আৰম্ভ কৰিবলৈ লোৱা হৈছে চাহ জনগোষ্ঠীয় ৰাইজৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান চাহগছৰ মাজে মাজে।

0: সমশ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলৰ বাবে আগবঢ়াইছোঁ বাগিচা অঞ্চলৰ সাক্ষৰতা আৰু উন্নয়নত যুৱ সমাজৰ দায়িত্বৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা প্ৰফুল্ল তেলীৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে অঞ্জু দাসে। শ্ৰোতাসকল, আজি আমাৰ অনুষ্ঠানৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা প্ৰফুল্ল তেলী ডাঙৰীয়া। প্ৰফুল্ল তেলী ডাঙৰীয়া, আপোনাক আমাৰ চাহগছৰ মাজে মাজে অনুষ্ঠানলৈ আন্তৰিক স্বাগতম জনাইছোঁ।
1: হয়, নমস্কাৰ।
0: আজি যিহেতু আমাৰ বিষয়টোৱেই হৈছে বাগিচা অঞ্চলৰ সাক্ষৰতা আৰু উন্নয়নত যুৱ সমাজৰ দায়িত্ব, এই বিষয়টোত আগবঢ়াৰ আগতে প্ৰধান বিষয়টো হৈছে সাক্ষৰতা, নহয় জানো? গতিকে এই বাগিচা অঞ্চলৰ উন্নয়নত সাক্ষৰতাৰ ভূমিকা

0: বুলি ক'লে কেনেধৰণৰ বিষয়সমূহ চকুত পৰে বাৰু?
1: হয়, সাক্ষৰতা মানুহক সচেতন আৰু আত্মনিৰ্ভৰশীল হোৱা সহায় কৰে। যিহেতু শিক্ষিত সমাজৰ সেইখিনি যিখিনি মানে আমাৰ অধিকাৰ, স্বাস্থ্য হওক, চৰকাৰী সুবিধা হওক, সমাজৰ দায়িত্ব হওক, সেইবিলাক বুজি পোৱাত সাক্ষৰতা বিশেষভাৱে অৰিহণা যোগায়। বাগিচা অঞ্চলত যিহেতু সাক্ষৰতা এতিয়া বৰ্তমান হৈছে যদিও বহুতখিনি আমাৰ হ'বলগীয়া বাকী আছে, সেইখিনি ক্ষেত্ৰত সাক্ষৰতাই আমাক উন্নতিৰ দিশত আগবঢ়াই লৈ যাব। প্ৰাপ্তবয়স্কসকলক যিবিলাক সাক্ষৰতা আগৰ দিনত যিবিলাক মানুহ এতিয়াও আছে, তেওঁলোকে হয়তো লিখিব নাজানে, পঢ়িব নাজানে, তেওঁলোকৰ সেই সাক্ষৰতাৰ ক্ষেত্ৰত তেওঁলোকক যদি আগবঢ়াই লৈ যোৱা হয় তেনেহ'লে নিশ্চয় আমাৰ বাগিচা অঞ্চলত উন্নতি আশা কৰিব
0: পাৰি। হয়, আৰু নিশ্চয়কৈ সেই প্ৰাপ্তবয়স্ক যিসকল লোক আছে তেখেতসকলৰ বাবে তেনেকুৱা ধৰণৰ আইনো আছে য'ত তেখেতসকলৰ সেইটো এক অধিকাৰ হয়, নহয় জানো? গতিকে তেখেতসকলে নিঃসংকোচে এই শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে আগবাঢ়িব পাৰিব, নহয় জানো? এতিয়া বাগিচা অঞ্চলত যিসকল যুৱক আছে সাক্ষৰতা বৃদ্ধিৰ ক্ষেত্ৰত তেখেতসকলৰ কি ভূমিকা থাকিব?
1: সাক্ষৰতাৰ ক্ষেত্ৰত যুৱ সমাজ

0: বয়স্ক যিসকল লোক আছে
1: হয়
0: তেখেতসকলৰ বাবে তেনেকুৱা ধৰণৰ আইনো আছে য'ত তেখেতসকলৰ সেইটো এক অধিকাৰ হয়, নহয় জানো? গতিকে তেখেতসকলে নিঃসংকোচে এই শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে আগবাঢ়িব পাৰিব, নহয় জানো? এতিয়া বাগিচা অঞ্চলত যিসকল যুৱক আছে সাক্ষৰতা বৃদ্ধিৰ ক্ষেত্ৰত তেখেতসকলৰ কি ভূমিকা থাকিব?
1: সাক্ষৰতাৰ ক্ষেত্ৰত যুৱ সমাজ হওক লগতে শিশুসকল হওক, তেওঁলোকৰো তাতে যুৱ সমাজৰ দায়িত্ব যথেষ্টখিনি। কাৰণ যুৱ সমাজে ওলাই আহিছে, তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি এতিয়া আগবাঢ়ি আহিছে। তেওঁলোকে যদি বাগিচা অঞ্চলত যিসকল সমাজ সচেতন ব্যক্তি আছে, শিক্ষিত যুৱক আছে, তেওঁলোকে যদি কিছুমান কৰ্মশালা, শিক্ষাৰ ক্ষেত্ৰত যি কৰ্মশালা বা এৱাৰনেছ, সেইখিনি অনুষ্ঠান পাতি শিক্ষা কিয় লাগে আমাক সেইখিনি কথা যদি প্ৰত্যেক মানুহক অৱগত কৰাই তেনেহ'লে শিক্ষামুখী যি পৰিৱেশ সৃষ্টি কৰিব পাৰিলে সেইখিনি যথেষ্টখিনি উপকৃত হ'ব পাৰিব বাগিচা অঞ্চলৰ মানুহ।
0: তাত কেৱল লাগিব লোকসকলৰ এটা মনৰ ইচ্ছা,
1: আত্মবিশ্বাস, ইচ্ছা আৰু এটা নিৰ্দিষ্ট লক্ষ্য লাগিব।
0: হয়। আৰু এখন এখন ঘৰ যেতিয়া নিজেই আগবাঢ়ি যাব উন্নয়নৰ দিশলে, সমান্তৰালভাৱে সেই সমাজখনো আগবাঢ়িব, নহয় জানো? তেতিয়াহ'লে নিশ্চয়কৈ অতি কম সময়ৰ ভিতৰতে তেওঁলোকে এখন ভাল সমাজ লাভ কৰিব, নহয় জানো? কিন্তু এতিয়া এইখিনিতে এটা গুৰুত্বপূৰ্ণ বিষয় আহিছে, যিসকল ল'ৰা ছোৱালীয়ে আধাতে স্কুল এৰি দিয়ে, সেইসকল ছাত্ৰ ছাত্ৰীক, সেইসকল ল'ৰা ছোৱালীক কেনেদৰে আমি শিক্ষাৰ প্ৰতি বা উন্নয়নৰ প্ৰতি আমি তেওঁলোকক আকৰ্ষিত কৰিব পাৰোঁ বাৰু?
1: ইয়াতে আমি যিহেতু কিছুমান ল'ৰা ছোৱালী দেখা পাওঁ আমি, তেওঁলোকে আধাতে স্কুল এৰি দিবলগীয়া হয়। প্ৰথম কথা হ'ল তেওঁলোকে কিয় এৰিছে, সেই কথাটো অভিভাৱকৰ সকলৰ লগত এই যিসকল যুৱ সমাজ আছে তেওঁলোকে কথা পাতি, তেওঁলোকৰ যি সমস্যা সেই সমস্যাখিনি যদি অভিভাৱকসকলে, উচ্চ শিক্ষিত যিবিলাক যুৱ সমাজ আছে, সমাজ সচেতন ব্যক্তি আছে, তেওঁলোকক যদি কয়, সেই ক্ষেত্ৰত তেওঁলোকৰ সেই সমস্যাখিনি যদি সমাধান কৰি দিব পাৰে আৰু সেই ছাত্ৰ বা ছাত্ৰীগৰাকী যিহেতু আধাতে স্কুল এৰিছে, তেওঁলোকক শিক্ষাৰ ক্ষেত্ৰত যে শিক্ষা কিয় লাগে সেইখিনি যদি তেওঁলোকৰ মনত যদি এটা সাঁচ বহাই দিব পৰা, তেতিয়াহ'লে নিশ্চয় তেওঁলোকে শিক্ষামুখী এটা ৰাস্তাত আগবাঢ়িব বুলি মই ভাবোঁ। লগতে ভাৰতীয় সংবিধানত অনুচ্ছেদ 21 অনুসৰি 6 বছৰ পৰা 14 বছৰ সকলো শিশুসকল বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আছে। সেই ক্ষেত্ৰত আমাৰ এখন আইন আছে, ৰাইট টু এডুকেশ্যন এক্ট 2009, সেইখন প্ৰযোজ্য হয় সেইখিনি বস্তু।
0: এতিয়া আৰু এটা গুৰুত্বপূৰ্ণ বিষয়, যিহেতু আজিৰ যুগটো খুবেই আগবাঢ়ি যোৱা যুগ হয় আৰু এই ক্ষেত্ৰত জনগোষ্ঠী বা আদিবাসী যিসকল লোক আছে আমাৰ অসমত বাস কৰা, অসমৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়োৱা অৰ্থনৈতিক অৱদানেই হওক বা সামাজিক জীৱনত তেওঁলোকে যি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে সেয়া আমি সকলোৱে জানো, যিহেতু হাড় ভঙা কাম কৰি অসমখনক এক উন্নত মানদণ্ডৰ স্তৰ দিবলৈ তেওঁলোকে সক্ষম হৈছে। গতিকে তেখেতসকলৰো এটা অধিকাৰ আছে যে তেখেতসকলে আজিৰ তাৰিখৰ লগত সমানে সমানে আগবাঢ়ি যাব লাগিব, নহয় জানো? যিহেতু আজিৰ যুগ জ্ঞানৰ যুগ হয়, প্ৰযুক্তিবিদ্যাৰ যুগ হয় তথা দক্ষতাৰ যুগ হয়, নহয় জানো? এতিয়া প্ৰযুক্তিবিদ্যা বুলি ক'লে আজিৰ তাৰিখত যিসমূহ ডিজিটেল সাক্ষৰতা বুলি আমি কওঁ, নহয় জানো? গতিকে এই ডিজিটেল সাক্ষৰতাটো গভীৰভাৱে শিপাইছে গোটেই সমাজখনত। গতিকে এই শিক্ষাটো কিন্তু আমাৰ সমাজৰ যিসকল উঠি অহা নৱপ্ৰজন্ম আছে বা প্ৰাপ্তবয়স্ক যিসকল লোক আছে তেখেতসকলেও অলপ হলেও এই বিষয়ে জ্ঞান আহৰণ কৰাটো বাঞ্ছনীয় বুলি ভাবোঁ, নহয় জানো? কি ক'ব এইখিনিতে?
1: চাওক, বৰ্তমান সময়ত প্ৰত্যেক ক্ষেত্ৰতে আমাৰ ডিজিটেল মানে আমাৰ অনলাইনতে প্ৰত্যেক কামতে আমাৰ অনলাইন, 99.9% কামেই আমাৰ ডিজিটেল। যিকোনো কাম কৰিব গ'লে ইণ্টাৰনেটৰ প্ৰয়োজন হয়। বৰ্তমান সময়ত ডিজিটেল যুগ বুলিও ক'ব পাৰি। ডিজিটেল যুগৰ ক্ষেত্ৰত মানে প্ৰত্যেকে সেই ডিজিটেলৰ সদ ব্যৱহাৰ, তাত বেয়া ব্যৱহাৰো কৰিবও পাৰে, ভাল ব্যৱহাৰো কৰিব পাৰে। ডিজিটেলৰ ক্ষেত্ৰত যদি আমাৰ যিসকল ব্যক্তি আছে ডিজিটেলৰ লগত মানে অলপ ওতঃপ্ৰোতভাৱে জড়িত, তেওঁলোকে
0: জানে,
1: তেওঁলোকে যাতে এই সমাজৰ যিবিলাক নিৰক্ষৰ, সাক্ষৰতা তেওঁলোকৰ কম বা নিৰক্ষৰ বুলিয়ে ক'ব পাৰি, তেওঁলোকৰ লগত এই ডিজিটেলৰ মাধ্যমটো কেনেকুৱা কি ব্যৱহাৰ কৰিব
0: পাৰি, কেনেকৈ লৈ যাব পাৰোঁ আমি,
1: তেওঁলোকক কিদৰে এই ক্ষেত্ৰত মানে আগবঢ়াই লৈ যাব পাৰি, সেইখিনি তেওঁলোকে যদি ভাল এটা পদক্ষেপ লয় বা তেওঁলোকক লৈ গোটেই চাহ বাগিচা অঞ্চলখিনি সজাগতা যদি
0: অনুষ্ঠান পাতে
1: গঢ়ি তোলে, তেতিয়া মানে সেই ডিজিটেলৰ লগতে তেওঁলোকৰ সেই যিবিলাক আজিকালি ফ্ৰড বহুত হয় অনলাইনৰ যোগেদি বহুত ফ্ৰড হয়, আৰু আপোনালোকৰ যিখিনি বস্তু আমাৰ যিহেতু অনলাইনতে

0: হয়
1: প্ৰত্যেকখিনি কাম হয়,
0: হয়
1: তো সেইখিনি ক্ষেত্ৰত তেওঁলোকক অৱগত কৰিলে
0: হয়
1: যথেষ্টখিনি ভাল হ'ব বুলি মই ভাবোঁ।
0: হয়, আৰু এনেকেই স্তৰে স্তৰে যদি তেওঁলোকে অলপ অলপকৈ যদি শিকি শিকি আগবাঢ়ি যায়, তাৰ পৰাও তেওঁলোকে দুপইচা ইনকাম কৰিবও পাৰিব
1: পাৰিব নিশ্চয়
0: নহয় জানো।
1: পাৰিব,
0: গতিকে এই ক্ষেত্ৰত তেখেতসকলে যদি অকণমান আগ্ৰহ প্ৰকাশ কৰে, তেতিয়াহ'লে ডিজিটেল মাধ্যমতে যিখিনি বৃত্তিমূলক যি শিক্ষা আছে বা যিখিনি পৰিসৰ আছে, তাতে যদি অকণমান এখোজ দুখোজকৈ যদি আগবাঢ়ি যায়, তেখেতসকলৰ সেই অৰ্থনীতিৰ যিটো এটা অভাৱ অনাটনৰ যিটো বিষয়, সেইটো অলপ হ'লে দূৰ হ'ব বুলি আমি ভাবোঁ।
1: নিশ্চয় নিশ্চয়। আজি যিহেতু শিক্ষিত সমাজটো আছে, আমাৰ মানে যিখিনি চাকৰি বাকৰি নোহোৱা শিক্ষিত বহুত আছে, তেওঁলোকে ডিজিটেলৰ লগত যদি অকণমান খাপ খাই যায়, তেতিয়া নিশ্চয় তেওঁলোকৰ উপাৰ্জনৰ পথখিনি মুকলি হ'ব বুলি ভাবোঁ।
0: ইয়াতে আৰু এটা বিষয় আহি পৰে, যিহেতু হস্তশিল্প বুলি যিটো আমি কওঁ, হস্তশিল্পৰ যিখন বজাৰ আছে, সেই বজাৰখন যেতিয়া আমি ডিজিটেল মাধ্যমলৈ আমি যেতিয়া লৈ যাম, তেতিয়া এইসকল লোকৰ বাবে, যিসকলে এই বৃত্তিটোত আছে, তেখেতসকলৰ বাবে যথেষ্টখিনি উপকাৰ হ'ব নহয় জানো। গতিকে বজাৰখন বিচাৰিবলগীয়া নহয় নহয় জানো। এই বিষয়ে যুৱ সমাজে যদি অকণমান আগধৰে তেতিয়া ভাল হ'ব নহয় জানো। এতিয়া আমি আহোঁ সাক্ষৰতাৰ ক্ষেত্ৰত মহিলাৰ শিক্ষাটোৰ বিষয়ে। এতিয়া মহিলাৰ ক্ষেত্ৰত যিটো ধৰণৰ বিচাৰ ধাৰণা লৈ আহিছে, এইখিনি বিষয়ে যেতিয়া তেওঁলোকে অৱগত হ'ব, তেতিয়া বোধ কৰোঁ সেই মহিলাসকলৰ ক্ষেত্ৰত যিখিনি বাধা আছে সেইখিনিও আঁতৰ হ'ব নহয় জানো। মহিলাৰ সাক্ষৰতা বুলি ক'লে আপোনাৰ চকুত কি ধৰণৰ বিষয় আহে?
1: মহিলাসকলৰ শিক্ষাৰ ক্ষেত্ৰত মই ক'লোৱে, যিহেতু আপোনাৰ এখন আইন আছে, আপোনাৰ সেইখন আইনৰ যোগেদিয়ে তেওঁলোকক হেৰি কৰে, ৰাইট টু এডুকেশ্যন এক্ট 2009ৰ 6 বছৰৰ পৰা 14 বছৰ শিশুসকলক বিনামূলীয়া বাধ্যতামূলক শিক্ষা ব্যৱস্থা কৰা আছে। সেই ক্ষেত্ৰত আমাৰ বিশেষকৈ বাগিচা অঞ্চলত ল'ৰাতকৈ ছোৱালী স্কুল যোৱাত মানে বাধাৰ বেছি সমস্যাৰ সৃষ্টি কৰে, কাৰণ ছোৱালীজনী ঘৰতে থাকিব লাগে, ল'ৰা ছোৱালী চাব লাগে, কিবা কৰিব লাগে, সৰুৰ পৰাই কাম কৰিব লাগিব। আমাৰ বাগিচা অঞ্চলত সেই এতিয়াও চলি আছে সেই ব্যৱস্থা, ক'ৰবাত নহয় ক'ৰবাত আছেই। আৰু সেইখিনি ব্যৱস্থা থকাৰ ক্ষেত্ৰত সেই ছোৱালীজনী সেই বিদ্যালয়লৈ যদিও গৈছে, আধাতে তেওঁ এৰিব লাগিব, হয় প্ৰথম 1নম্বৰ 2নম্বৰ শ্ৰেণীত যোৱাৰ পিছত তেওঁলোকে আকৌ সেই এৰি আহিবলগীয়া হয়। গতিকে সেই ক্ষেত্ৰত অভিভাৱকৰ লগতে তেওঁলোকৰ সেই বিদ্যালয় শিক্ষক হওক বা সমাজ সচেতন ব্যক্তিসকলক লৈ পিনে সেই ছোৱালীজনী কিয় তেওঁলোকে স্কুলৰ পৰা আঁতৰাই আনিলে, সেইখিনি যদি তেওঁলোকে ভালদৰে পৰ্যবেক্ষণ কৰে আৰু তেওঁক যদি আকৌ স্কুললৈ পঠোৱাৰ ব্যৱস্থা কৰে, তেতিয়াহ'লে ছোৱালীজনী, কিছুমান ছোৱালী এতিয়াও দেখা পাওঁ বা সুধিলে কয় যে আমি স্কুল পঢ়িব মন আছিলে বা মাক বাপেকে আমাক পঢ়িব নিদিলে, সেই ক্ষেত্ৰত যাতে আকৌ নেক্সট সেইখিনি শুনিবলগীয়া নহয়, গতিকে সেইখিনি ব্যৱস্থা যাতে কৰি লয় অকল যুৱ সমাজ বুলিয়ে নহয়, ওচৰত যি সকলোৰে
0: জ্যেষ্ঠ
1: আৰু বাগিচা অঞ্চলত যিহেতু বৰ্তমান এতিয়া বহুত বিদ্যালয় প্ৰতিষ্ঠা কৰিছে, হৈ আছেও আগৰ পৰাই, তেওঁলোকৰ যিবিলাক শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকো যাতে সেইখিনি ক্ষেত্ৰত অকণমান গুৰুত্ব দিলে ভাল হয় বুলি ভাবোঁ।
0: আৰু এটা কথা এইখিনিতে গুৰুত্বপূৰ্ণ, মহিলাসকলেই হওক বা পুৰুষসকলেই হওক, সাক্ষৰতা আৰু উন্নয়ন বুলি ক'লে সেই সমাজখনৰ যিটো ব্যৱস্থাপনা, যিটো চিন্তন প্ৰক্ৰিয়া, যেতিয়ালৈকে চিন্তাধাৰাটো সলনি নহ'ব তেতিয়ালৈকে কিন্তু আইন থাকিলেও একো কাম নাহে নহয় জানো। গতিকে পিতৃ মাতৃসকলে হওক বা অভিভাৱকেসকল গুৰুত্বপূৰ্ণ পদক্ষেপ লয়, তেতিয়াহে বিষয়টো ভাল দিশলৈ যাব নহয় জানো। এতিয়া আমাৰ সমাজখনত আৰু এটা গুৰুত্বপূৰ্ণ কেৰুণ আছে, সেইটো হৈছে নিচাযুক্ত দ্ৰব্যৰ সেৱন কৰাৰ ক'ৰবাত ক'ৰবাত পৰিৱেশ এটা আছে। গতিকে এই নিচাযুক্ত দ্ৰব্যসমূহ যাতে তেওঁলোকে সেৱন নকৰে, তেনে ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ ল'লে ভাল হ'ব বুলি ভাবে বাৰু?
1: চাহ বাগিচা সমাজখনত ব্ৰিটিছৰ দিনৰ পৰাই চলি আহিছে কথাটো, আৰু এতিয়াও যথেষ্টখিনি কম হৈছে যদিও,
0: বহুত বহুত ঠাইত বন্ধ হৈছে,
1: কিন্তু কিছুমান কিছুমান জেগাত বৰ্তমানো সেই ব্যৱস্থা চলি আছে। গতিকে এই ক্ষেত্ৰত প্ৰথমে আমি যোনে সেইটো বাধা দিব যাব তেওঁ হয়তো তাৰ পৰা আঁতৰি আহিব লাগিব প্ৰথমে। যদি মই নিজে কাৰ্যটো কৰোঁ আৰু যদি মই নিজে বাধা দিব যাওঁ, তেতিয়া সেইটো কাৰ্যত সঠিক ৰিজাল্ট পোৱা আশা কৰিব নোৱাৰি। যিহেতু যুৱ সমাজে প্ৰথমে নিজে সেই দিশটোৰ পৰা আঁতৰি আহিব লাগিব, তেওঁলোকে যদি 10জনক ক'ব যে এইখিনিখিনি কৰিব লাগিব, যে নিচাজাতীয় দ্ৰব্য সেৱন কৰিলে কি হয় আৰু কৰিব কিয় নালাগে আৰু এই কৰিলে মানুহৰ কিমান কি কি হয়, সেইবিলাক যদি তেওঁলোকে বুজাই দিয়ে যিসকল ব্যক্তিয়ে সেৱন কৰে, আৰু সেইখিনি বুজোৱাৰ ক্ষেত্ৰত তেওঁক একবাৰ নহয় 10বাৰ যদি বুজাই দিয়া হয়, নিশ্চয় তেওঁ সেইখিনিৰ পৰা আঁতৰি আহিব বুলি মই ভাবোঁ।
0: আৰু খুব মৰমেৰে বুজাব লাগিব, যিহেতু

0: নিচাযুক্ত দ্ৰব্যসমূহ যিহেতু গোটেই শৰীৰত শিপাই যায় নহয় জানো, গতিকে এই বিষয়টোৰ পৰা আঁতৰ কৰি আনিবৰ বাবে অলপ সময় লাগিব
1: নহয় জানো, সময় লাগিব।
0: আৰু তাতোতকৈ গুৰুত্বপূৰ্ণ বিষয় যে সমাজখনত বসবাস কৰা যিসকল লোক আছে তেখেতসকলক নিজৰ ঘৰৰ পৰিয়ালৰ মানুহ বুলি ভাবিবই লাগিব আমি, তেতিয়াহে এখন ভাল সমাজ আমি লাভ কৰিব পাৰিম নহয় জানো। এতিয়া স্বাস্থ্যটোৱে হৈছে প্ৰথম সম্পদ, যিহেতু আমি সকলোৱে জীৱন এবাৰেই পাওঁ নহয় জানো। স্বাস্থ্য বুলি ক'লে নিচাজাতীয় দ্ৰব্যই হওক বা অন্য যি হানিকাৰক যিসমূহ মাদক দ্ৰব্য আছে বা অন্য যি খাদ্যসমূহ আছে, গতিকে এইসমূহৰ পৰা নিজৰ শৰীৰটো সুস্থভাৱে আমি ৰাখিবৰ বাবে কিমান সজাগ আমাৰ সমাজখনৰ লোকসকল আজিৰ তাৰিখত?
1: চাওক, এই ক্ষেত্ৰত সজাগ বুলি ক'লে স্বাস্থ্যৰ প্ৰতি আমাৰ যিখিনি কৰিব লাগে, যিখিনি আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা থাকিব লাগে, বিশুদ্ধ পানী খাব লাগে, প্লাষ্টিক যিবিলাক সামগ্ৰী সেইখিনি যে আমি অকণমান কম ব্যৱহাৰ কৰিব লাগে, সেই ক্ষেত্ৰত তেওঁলোকে বিশেষকৈ বাগিচা অঞ্চলত মই বোধ কৰোঁ ইমানখিনি তেওঁলোকে বুজি নাপাবই। পৰিষ্কাৰ যে থাকিব লাগে, আৰু একচুৱেলি আমাৰ বাগিচা অঞ্চলৰ মানুহবিলাকৰ সময় বহুত
0: কম,
1: ৰাতিপুৱাই ওলাই যায়, গধূলি আহে, সেই ক্ষেত্ৰত তেওঁলোকে যেনেকুৱাকৈ থাকে তেনেকুৱাকৈ থাকি যায়। তেওঁলোকৰ সেই সুবিধাখিনি নাপায়েই, তেওঁলোকে পৰিষ্কাৰ পৰিচ্ছন্নতা ঘৰখন কেনেকুৱা থ'ব লাগে, বিশুদ্ধ পানী আমি কিয় খাব লাগে, সেইখিনি ক্ষেত্ৰত তেওঁলোকে যিমানখিনি পাব লাগে বোধ কৰোঁ সিমানখিনি তেওঁলোকে সময় নাপায়। আৰু তেওঁলোকৰ সেই সজাগতাখিনিও অলপ হ'ব লাগে বুলি ভাবোঁ। আৰু বেমাৰ আজাৰ যথেষ্টখিনি আমাৰ বাগিচা অঞ্চলৰ মানুহৰ বহুত বেছি হয়,
0: এনিমিয়াই
1: হওক, কলেৰাই হওক, ধনুষ্টংকাই হওক, যিয়ে হওক, আপোনাৰ যিখিনি বেমাৰ মানে হ'ব, লিভাৰেই হওক, যিখিনি বেমাৰ মানে বহুত কম হ'ব লাগে, কিন্তু বাগিচা অঞ্চলত আমি দেখা পাওঁ বহুত বেছি হাৰত তেওঁলোকৰ সেইবিলাক বাঢ়ি যায়। কিছুমান জেগাত এটা মেচিনেৰী যিহেতু কাম কৰে তেওঁলোকে, তাতে হয়তো যথেষ্টখিনি মেচিন চলি থাকে, তেওঁলোকৰ যিখিনি পৰিধান কৰিবলগীয়া বস্তু যিহেতু দিয়ে, সেইখিনি পৰিধান কিয় কৰিব দিয়ে, যিহেতু তেওঁলোকৰ কোনো এক্সিডেণ্ট নহওক বা কিবা এটা বিপদ নহওক, সেইকাৰণে তেওঁলোকক পিন্ধিব দিয়া হয়। কিন্তু আমাৰ কিছুমান মানুহে আছে যে
0: দ্ৰব্য
1: থাকে ছটিয়াব দিয়া হয়, তেওঁলোকে সেইখিনি পৰিধান কৰাটো অত্যন্ত জৰুৰী বুলি ভাবোঁ, যিহেতু সেইখিনি পৰিধান নকৰিলে তেওঁলোকৰ যদি কিবা বিপদ হ'লে হয়তো সেইখিনি তেওঁলোকৰ যিমানখিনি হ'ব লাগিছিলে তাতকৈ বহুত কম হ'ব। গতিকে মই ভাবোঁ সেইখিনি প্ৰত্যেক বাগিচা অঞ্চলৰ মানুহৰ বা মেচিনেৰী কাম কৰা মানুহক সেই ছেফটিখিনি তেওঁলোকে পৰিধান কৰিব লাগে বুলি ভাবোঁ।
0: হয় হয়, নিশ্চয় বৰ সুন্দৰকৈ আপুনি ক'লে। এতিয়া আমি আহিছোঁ দক্ষতা বিকাশৰ বিষয়টোলৈ। গোটেই পৃথিৱীখনেই এতিয়া দক্ষতা বিকাশৰ দিশলৈ আগবাঢ়িছে নহয় জানো। এতিয়া দক্ষতা বিকাশৰ ক্ষেত্ৰত আমাৰ সমাজখনত যুৱ সমাজৰ দায়িত্ব কেনেধৰণৰ হোৱা উচিত বুলি ভাবে?
1: প্ৰত্যেক ক্ষেত্ৰতে আমাৰ চাহ বাগিচাৰ অঞ্চলৰ মানুহখিনিৰ দক্ষতা যদি আমি চাব যাওঁ যথেষ্টখিনি আছে, যুৱক যুৱতীৰ পৰা ধৰি, কিন্তু তেওঁলোকে সঠিক সময়ত সঠিক ব্যৱহাৰ কৰিব পৰা নাই বা সঠিক শিক্ষা সেইটো ক্ষেত্ৰত তেওঁলোকে পোৱা নাই। গতিকে তেওঁলোকৰ যিখিনি সুবিধাখিনি পাব লাগে, খেলা ধূলাৰ ক্ষেত্ৰতে হওক বা নাচ গানৰ ক্ষেত্ৰতে হওক বা শিক্ষাৰ ক্ষেত্ৰতে হওক, যিখিনি সুবিধা পাব লাগে, কিন্তু এতিয়া বৰ্তমান সময়ত অলপ হ'লেও তেওঁলোকৰ কিছুমান আঁচনি যোগেদি পাইছে,
0: চৰকাৰী আঁচনি যোগেদি
1: তেওঁলোকৰ সেই কিছুমান পাইছে, পোৱাৰ ক্ষেত্ৰত এতিয়া যথেষ্টখিনি আগবাঢ়ি আহিছে বুলি মই ভাবোঁ আৰু দেখিছোঁ। আৰু এইবিলাকৰ ক্ষেত্ৰত কম্পিউটাৰৰ যিবিলাক কম্পিউটাৰ শিক্ষা প্ৰত্যেকে অলপ হ'লেও লোৱাটো দৰকাৰ বুলি মই ভাবোঁ,
0: যিহেতু আমি বাধ্য, গতিকে এইখিনি শিক্ষা আমি আহৰণ কৰিবই লাগিব। আৰু চৰকাৰী আঁচনিসমূহৰ ক্ষেত্ৰতো তেখেতসকলৰ কাৰণে যিমানখিনি সুবিধা আগবঢ়াইছে চাব গ'লে চহৰ অঞ্চলত ইমানখিনি সুবিধা
1: নাই
0: যিমানখিনি গাঁও অঞ্চলত বা বাগিচা অঞ্চলৰ লোকৰ বাবে আগবঢ়াইছে নহয় জানো। এতিয়া আঁচনিৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ, আমাৰ যিখিনি আঁচনি আছে সেই আঁচনিসমূহৰ ক্ষেত্ৰত তেওঁলোক কিমান সজাগ বাৰু আজিৰ তাৰিখত?
1: আঁচনিৰ ক্ষেত্ৰতো সেই মই আগতে কৈ অহা ধৰণে তেওঁলোকৰ একচুৱেলি সময়ে নহয়, কি আঁচনি আহিছে, কি হৈছে, কি নাই হোৱা, দুনিয়াখনত কি হৈছে তেওঁলোকে একো নাজানে। কিন্তু তেওঁলোকৰ এটাই জানে যে ৰাতিপুৱা সোনকালে উঠি যাব লাগে, কাম কৰিব লাগে, বাগানত পাত ছিঙিব লাগে, কলম কাটিব লাগিব, সেইখিনি কৰি তেওঁলোকে ঘূৰি আহে। সেই আঁচনিখন কিয় আহিছে বা কিহৰ বাবে আমি ল'ব লাগে, কেনেকৈ ল'ব লাগে, ক'ত কি কৰিব লাগে, সেইখিনি ক্ষেত্ৰত তেওঁলোকৰ যিখিনি জানিব লাগে সেইখিনিৰ পৰা তেওঁলোকে বঞ্চিত হৈ আছে। গতিকে মই ভাবোঁ সেইখিনি ক্ষেত্ৰত যাতে সেই বাগিচা অঞ্চলৰ যিবিলাক শিক্ষিত ব্যক্তি আছে বা সমাজ সচেতন ব্যক্তি আছে, তেওঁলোকে সেই অঞ্চলত যিখিনি আমাৰ আঁচনি আহে বাগিচা অঞ্চলত, সেইখিনি যাতে প্ৰচাৰ এটা চলালে তেওঁলোকৰ সেইখিনি ক্ষেত্ৰত উপকৃত হ'ব বুলি ভাবোঁ।
0: ধৰক মাইক ব্যৱহাৰ

0: কৰিলে
1: কৰিলে
0: যোনদিনাখনে ছুটি থাকে
1: ছুটি
0: লাইনে লাইনে
1: লাইনে
0: যদি তেনেকে
1: ঠিকে কৰে
0: প্ৰচাৰ প্ৰসাৰ কৰে
1: কৰে হয়
0: তেনেকেও যদি আগবাঢ়ে
1: আগবাঢ়ে
0: সেইটো এটা
1: এটা
0: ভাল
1: ভাল
0: পদক্ষেপ
1: পদক্ষেপ
0: হয়
1: হয়
0: নহয় জানো।
1: হয়
0: এতিয়া বাগিচা অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত খেল ধেমালিৰ বিষয়টো আমি এৰাই চলিব আমি নোৱাৰো
1: নোৱাৰো হয়
0: নহয় জানো।
1: হয়
0: এই খেল ধেমালিৰ জৰিয়তে এখন ভাল পৃথিৱী তেওঁলোকে লাভ কৰিব পাৰে
1: পাৰে
0: নহয় জানো। এই
1: নিশ্চয়
0: বিষয়ে আপুনি কি ক'ব?
1: খেল ধেমালিৰ ক্ষেত্ৰতো মই ক'ব বিচাৰিম যে বাগিচা অঞ্চলত খেলুৱৈ যথেষ্টখিনি আছে,
0: হয় খেলপথাৰো আছে,
1: পথাৰো যথেষ্ট আছে, আৰু সেই ক্ষেত্ৰত বহুতে খেলিও ওলাই যায়। কিছুমানে সেই অভাৱ অনাটনৰ কাৰণে তেওঁলোকে মানে আগবাঢ়িব নোৱাৰে, তেওঁলোকৰ শাৰীৰিক আৰু মানসিক ক্ষেত্ৰতো সেই যথেষ্টখিনি যিসকল খেলে বহুত তেওঁলোকৰ দক্ষ বুলি মই ভাবো। কাৰণ যিসকল খেলি ওলাই যায় তেওঁলোকে ওলাই গুচিয়ে যায়, আৰু যিসকল সেই অভাৱ অনাটনৰ কাৰণে যিহেতু থাকি যায় তেওঁলোকে আগবাঢ়িব নোৱাৰে।
0: আৰু খেল ধেমালিত পাৰিলে যদিহে পাৰে তেওঁলোকে আগবাঢ়িব লাগে, যিহেতু ইয়াৰ জৰিয়তে তেখেতসকলে চাকৰি পোৱাৰো সুবিধা থাকে নহয় জানো।
1: নিশ্চয়।
0: আৰু এইখিনিতে আহোঁ আমি আইনী বিষয়টোলৈ। শিশু শ্ৰমিক আৰু বাল্য বিবাহৰ ক্ষেত্ৰত আপোনাৰ মতামত কি আইনী সন্দৰ্ভত?
1: যিটো শিশু শ্ৰমিকৰ যিবিলাক আমাৰ আইন আছে, 18 বছৰ তলত যিসকল শিশু তেওঁলোকক কৰ্মক্ষেত্ৰত আমি জড়িত কৰিব নোৱাৰোঁ। যদি জড়িত কৰা হয় তেতিয়াহ'লে আমাৰ আইন এখন আছে, শ্ৰমিক আইন 1986তে আইনখন প্ৰণয়ন কৰিছিলে। সেই আইনৰ যোগেদি যিসকল ব্যক্তিয়ে শিশু শ্ৰমিক নিয়োজিত কৰে তেওঁলোকক কাৰাদণ্ড দিয়াৰ ব্যৱস্থা বিধান আছে। আৰু লগতে বাল্য বিবাহ যিহেতু সমাজখনত ছোৱালী জন্ম পালে অকণমান বেয়া এটা চকুৰে চাই, যদিও বৰ্তমান সময়ত সেইখিনি কমিছে, তথাপিও কিছুমান কিছুমান জেগাত দেখিব পোৱা যায়। গতিকে সেই ক্ষেত্ৰত যিহেতু 18 বছৰ তলত বিয়া দিলে, ভাৰতীয় এখন আইন আছে, প্ৰহিবিশ্যন অফ চাইল্ড মেৰিজ এক্ট 2006ত হৈছে আইনখন। সেই আইনৰ যোগেদি যি বিয়া দিয়াজনো দোষী আৰু যিজনে বিয়া কৰিব তেওঁ দোষী, দোষী হ'লে দুয়োৰে শাস্তি বিধান আছে।
0: আৰু ইয়াৰ যোগেদি এইটো আমি ক'ব লাগিব যে শাৰীৰিকভাৱেও ইমানখিনি সবল
1: নহয়,
0: গতিকে এখন সুস্থ সমাজ গঢ়ি তুলিবৰ বাবে সকলো বস্তু আমি সময় সাপেক্ষে আগবঢ়াটোহে গুৰুত্বপূৰ্ণ কথা, জৰুৰী হয় নহয় জানো। এতিয়া আমাৰ যিসমূহ আইন আছে শিক্ষাৰ ক্ষেত্ৰতেই হওক বা সমাজত যিসমূহ ঘটনা কিছুমান হৈ থাকে, এই আইনসমূহৰ ক্ষেত্ৰত বা শ্ৰমিকসকলৰ যিখিনি আইন আছে এই আইনসমূহৰ ক্ষেত্ৰত তেওঁলোক কিমান সজাগ আজিৰ তাৰিখত?
1: সমাজখনৰ যিহেতু স্বাক্ষৰতা যি আমি বিষয় লৈ আগবাঢ়িছোঁ, স্বাক্ষৰতা বহুত কম শতাংশহে মানুহে জানে। যিসকল মানুহে জানে তেওঁলোকেও সঠিকভাৱে আমাৰ কি আইন আছে, আমি কি কৰিলে কি হ'ব, সেইখিনি হয়তো প্ৰত্যেকে অন্ততঃ বহুত কম পৰিমাণ মানুহে জানে। গতিকে মই ভাবোঁ যিহেতু আইনৰ লগত কিছুমান ব্যক্তি থাকিব, এডভকেটেই হওক বা আইনজনা, কিছুমান এডভকেট নহ'লেও কিছুমান আইনজনা মানুহ যথেষ্টখিনি মানুহ আছে সমাজত, তেওঁলোকৰ লগত তেওঁলোকে আমাৰ আইন কি কি আমি কৰিব পাৰোঁ বা আমাৰ কিবা হ'লে কি কৰিলে আমাৰ কোনখন আইনে আমাক কভাৰেজ কৰে বা আমাৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক কেনেধৰণে আমাৰ কোনখন আইনৰ যোগেদি কৰিব পৰা যাব, সেইবিলাক যদি আমি বাগিচা অঞ্চলত সজাগতা যি কৰিব লাগে সেইখিনি সজাগতাটো অত্যন্ত জৰুৰী, যিহেতু আইনৰ ক্ষেত্ৰতে হওক, শিক্ষাৰ ক্ষেত্ৰতে হওক, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, গতিকে সেইখিনি ক্ষেত্ৰত সজাগতা অত্যন্ত জৰুৰী। আৰু সমাজত আমাৰ যিবিলাক ভাৰতীয় সংবিধানেই হওক বা আমাৰ যিবিলাক আইন আছে, আমাৰ যিহেতু ঘৰুৱা হিংসাৰ যিবিলাক মহিলাসকলৰ ঘৰুৱা হিংসা
0: উৎপীড়নৰ
1: যি আছে সেইখন আছে আপোনাৰ ডমেষ্টিক ভাইলেন্স এক্ট 2025ৰ এখন আছে, তাৰপিছত হেৰেজমেণ্ট অফ ওমেন ৱৰ্ক প্লেচ এক্ট বুলি এখন আছে 2013চনত, মানে কাৰ্যক্ষেত্ৰত যিসকল মানে অফিচিয়েল এখন আইন আছে সেইখন আছে। এখন যৌন নিৰ্যাতনৰ যিবিলাক পক্সো বুলি কয়, 18 বছৰ তলৰ যিবিলাক মানে,
0: আৰু শুনিবলৈ পোৱা যায় যে অভাৱ অনাটনত থকা যিসকল ব্যক্তি আছে তেখেতসকলৰ ক্ষেত্ৰত সৰবৰাহৰ বিষয়টোৱে হওক বা শিশু শ্ৰমিকৰ বিষয়টোৱে হওক খুব হোৱা শুনিবলৈ পাওঁ, বাতৰিতে হওক বা সামাজিক মাধ্যমতে হওক। তেনেস্থলত আমাৰ যুৱ সমাজে কিছুমান পদক্ষেপ ল'ব লাগে নহয় জানো। গতিকে তেখেতসকলে ক'ত কি ঘটনা হৈ আছে অলপমান চকু দিলে এইবোৰ অঘটন নঘটে তেতিয়া নহয় জানো। এতিয়া যিহেতু আমি সকলোৱে জানো যে শ্ৰমিকসকলৰ বাবেও যথেষ্টখিনি আইন আছে, এই ক্ষেত্ৰত আপুনি কি ক'ব, তেওঁলোক কিমানখিনি অৱগত এই বিষয়ে?
1: শ্ৰমিকসকলৰ আইন যথেষ্টখিনি আছে, তেওঁলোকৰ যিবিলাক আইন আছে অত্যন্ত শক্তিশালী, আৰু সেইখিনি আইনৰ বিষয়ে তেওঁলোকে জানিলে বেলেগে তেওঁলোকক ইমানখিনি হেৰেচমেণ্টেই হওক বা কামত খটুৱাব নোৱাৰে। গতিকে সেইখিনি কৰিব

0: লে যাওঁতে মালিক পক্ষই সেইখিনিক বাধা দিয়ে বা জানিবও তেওঁলোকে ইচ্ছা নকৰে, আমি আইন
1: হয়
0: জানি কি কৰিম?
1: জ্ঞানেই হৈছে মানুহৰ প্ৰথম অস্ত্ৰ, নহয় জানো?
0: হয় হয়,
1: সেইখিনি তেওঁলোকে যদি অৱগত হয়,
0: তেওঁলোকে নিশ্চয় সেইখিনি যদি তেওঁলোকে একবাৰ অৱগত হৈ যায় প্ৰত্যেক মানুহ চিম্পুল ভাষাৰে তেওঁলোকক যদি বুজাই দিয়া হয়, তেতিয়াহ'লে নিশ্চয় তেওঁলোকৰ যি কৰ্ম ক্ষেত্ৰত যি তেওঁলোকৰ অধিকাৰ পাব লাগে সেইখিনি ক্ষেত্ৰত তেওঁলোকে মই ভাবো বহুতখিনি উপকৃত হ'ব।
1: হয়, আৰু এই ক্ষেত্ৰত যুৱ শক্তিয়ে কিন্তু আগভাগ ল'ব লাগিব।
0: হয় হয়, আগভাগ ল'ব লাগিব, লগতে সেই স্বেচ্ছাসেৱী সংগঠন যি কিছুমান থাকে তেওঁলোকে ল'ব লাগিব, বাগিচা অঞ্চলৰ সচেতন ব্যক্তিসকলে ল'ব লাগিব, প্ৰত্যেকে মিলি যদি সেইখিনি কাম কৰে নিশ্চয় বাগিচা অঞ্চলত উন্নয়নৰ কোনো ৰখাব নোৱাৰিব।
1: নোৱাৰে, হয়। আৰু আমি আশা ৰাখিম যিহেতু আমাৰ যুৱ সমাজখনে সেই বীজ হওক, তেওঁলোকে যাতে সেই বীজখিনি গোটেই সমাজখনত সিঁচিব পাৰে, গতিকে শিক্ষা হওক সেই বীজৰ পানী আৰু উন্নয়নে হওক তাৰ ফলাফল, নহয় জানো? আজি আপুনি বহুত সুন্দৰভাৱে আজি চাহ জনগোষ্ঠী বা বাগিচা অঞ্চলৰ সাক্ষৰতা আৰু উন্নয়নৰ যুৱ সমাজৰ দায়িত্বৰ বিষয়ে আপুনি বহুখিনি কথাই ক'লে, গতিকে আজি আপুনি আমাৰ অনুষ্ঠানলৈ আহি পেলাই ইমানখিনি সময় আমাক দিলে, আমাৰ ৰাইজক ইমানখিনি কথা অৱগত কৰালে। পৰৱৰ্তী অনুষ্ঠানত আমি এনেধৰণৰ বিষয়ৰ সৈতে আপোনাৰ লগত পুনৰ কথা পাতিম। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ, ধন্যবাদ।
2: ইমান পৰে শ্ৰোতাসকলে বাগিচা অঞ্চলৰ সাক্ষৰতা আৰু উন্নয়নত যুৱ সমাজৰ দায়িত্বৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা প্ৰফুল্ল তেলীৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে অঞ্জু দাসে। শ্ৰোতাসকল, আজিলৈ আমাৰ চাহগছৰ মাজে মাজে অনুষ্ঠানটি সামৰিবলৈ সময় হৈ আহিল। আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠানৰ পৰা মই অঞ্জু দাসে বিদায় লৈছোঁ। নমস্কাৰ।

0: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
1: সলাওক সলাওক অভ্যাস সলাওক। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

প্ৰথমে শুনক আজি পৰৱৰ্তী সময়ত প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ বিষয়ে। ক্ষণিক পাছতে 5:55 শুনিবলৈ পাব ৰুদ্ৰ বৰুৱা ৰচিত এটি বৃন্দগান। সন্ধিয়া 6:10 কৃষকবাণী অনুষ্ঠানত মাহজাতীয় শস্যৰ ব্যৱস্থাপনাৰ বিষয়ে এটি আলোচনাৰ দ্বিতীয় ভাগ শুনিবলৈ পাব। ইয়াত অংশগ্ৰহণ কৰিব ডক্টৰ পিংকুধৰ বৰ্মন আৰু সুনীল কুমাৰ ভট্টাচাৰ্যই, আত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। ইয়াৰ পাছতে কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি শিতানত শুনিবলৈ পাব নিৰ্মল হালৰ সৈতে এটি সাক্ষাৎগ্ৰহণ শিখামণি দত্তৰ। লগতে শুনিবলৈ পাব পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। প্ৰযোজনা উৎপল বৰাৰ। 6:40 জয়শ্ৰী দেৱীৰ কণ্ঠত ভজন শুনিবলৈ পাব। 7:05 মনোৰমা বৰগোহাঁইৰ ৰচিত এটি বৃন্দগান। আকৌ শুনোৱা হওক অনুষ্ঠানটি প্ৰচাৰৰ সময় 7:20। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত সুৰজিৎ ৰাভা আৰু সংগীতবৃন্দৰ কণ্ঠত ৰাভা গীত। 7:45 জাহ্নৱী বৰুৱাৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব। নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত অসমৰ ভৱিষ্যতৰ খেলুৱৈক কেনেকৈ সাজু কৰিব পাৰি

এই বিষয়ে এটি আলোচনাত ভাগ ল'ব অলিম্পিয়ান তথা অৰ্জুন বঁটা বিজয়ী ধনুৰ্বিদ জয়ন্ত তালুকদাৰে। সাক্ষাৎ গ্ৰহণ কৰিব কুলপ্ৰদীপ ভাগৱতীয়ে। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 8:20 সুৰৰ শৰাই অনুষ্ঠানৰ শিল্পী মনদীপ মহন্ত। নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান। 9:00 চিত্ৰগীত। 9:30 এখনি ইংৰাজী আলোক্য যাযাবৰ দ্য চোলফুল ৱাণ্ডাৰাৰ ৰচনা আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আৰু 10:00 খোখ খোখিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। এতিয়া শুনক কাইলৈৰ অনুষ্ঠান পৰিস্থিতি। কাইলৈ নিশা 9:30 সাহিত্য চৰা অনুষ্ঠানত মাধুৰ্য গোস্বামীৰ গল্প আৰু মণিকা দাসৰ কবিতা পাঠ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। দিনৰ 12:30 আইদৰ বোলনি অনুষ্ঠানৰ সৌন্দৰ্য শিতানৰ বিষয় ছালৰ যতন। অতিথি হিচাপে উপস্থিত থাকিব ৰীতা মজুমদাৰ। 9:20 নিৰ্ধাৰিত অনুষ্ঠান প্ৰভাতী তৰংগৰ পৰিৱৰ্তে শুনিবলৈ পাব জীৱন আলীৰ যুগলবন্দী। এই মাহৰ দম্পতী মঞ্জু বৰা আৰু দিলীপ বৰা। আঁত ধৰিব হিমন্ত বাৰ্মা আৰু জিন্তি ৰাণী ডেকাই। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 অস্মিতা ভাগৱতীৰ কণ্ঠৰ আধুনিক গীত। 6:55 জ্ঞান বিজ্ঞান। পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। বিয়লি 5:25 গয়া মহিলাৰ অনুষ্ঠানত নলবাৰীৰ জানি গগত থিতাতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান, প্ৰযোজনা উৎপল বৰাৰ। 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ অসমীয়া ভাষা শিক্ষাৰ পাঠ, অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতিৰ প্ৰথম খণ্ড, যুগুতাই আগবঢ়াব ডক্টৰ ধৰণী লাহনে। নিশা 8:02 ডক্টৰ প্ৰণৱজ্যোতি ডেকা ৰচিত নাট কালকুটৰ ষষ্ঠখণ্ড, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। নিশা 10:00 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত দুৰ্গেশ্বৰ বৰঠাকুৰৰ জীৱনৰ বিষয়ে কিছু কথা যুগুতাই আগবঢ়াব ইন্দ্ৰজিৎ দাসে। অনুষ্ঠান পৰিস্থিতি ইমানেই।

শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। নিবেদন কৰা হৈছে ৰুদ্ৰ বৰুৱা ৰচিত এটি বৃন্দগান।

0: ৰুদ্ৰপুৰৰ ৰচিত বৃন্দকান্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ডঃ ভূপেন হাজৰিকাৰ কৰ্মজীৱী সংৰক্ষণৰ বাবে 35,37,00,000 টকা ব্যয়ৰ লক্ষ্যৰে কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ এটা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন, সুধাকণ্ঠৰ বছৰজোৰা জন্মশতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান 29 নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা, অহা 6 অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কাইলৈ নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ'ব বুলি ৰাজ্যিক মুখ্য নিৰ্বাচন বিষয়াৰ প্ৰকাশ, আৰু উজনিৰ বান আৰু লোকপিয়লৰ কাম কাজৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফেব্ৰুৱাৰীত অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ আজি উপজা দিন। 1926 চনৰ আজিৰ দিনটোতে শদিয়াত জন্মগ্ৰহণ কৰা ভূপেন হাজৰিকা এগৰাকী গীতিকাৰ, কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, লেখক আৰু সাংবাদিক তথা ৰাজনীতিক হিচাপে সুপৰিচিত আছিল। 2011 চনৰ 5 নৱেম্বৰত মৃত্যু হোৱা শিল্পীগৰাকীৰ জন্মশতবৰ্ষ এইবুলি বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীত মাত তথা সৃষ্টিৰাজিক ধৰি ৰখাৰ প্ৰয়াসেৰে অসমৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰূপায়িত শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানৰ অংশ হিচাপে আজি জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্বনামধন্য শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে 100গৰাকী শিল্পীয়ে বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে শীৰ্ষক গীতটি পৰিৱেশন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শিল্পীগৰাকীৰ জীৱন, কৰ্ম আৰু চিন্তাক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ বাবে ইনষ্টা ৰীল প্ৰতিযোগিতাও মুকলি কৰে। এই অনুষ্ঠানতে ভূপেন হাজৰিকাৰ কৰ্মৰাজি সংৰক্ষণ কৰি নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ মানসেৰে মুখ্যমন্ত্ৰীয়ে 35,37,00,000 টকা ব্যয় সাপেক্ষে এটা সংগ্ৰহালয়ৰ আধাৰশিলা ভাৰ্চুৱেল মাধ্যমেৰে স্থাপন কৰে। সংগ্ৰহালয় নিৰ্মাণৰ বাবে উত্তৰ পূব পৰিষদে 14 কোটি টকা অনুদান আগবঢ়োৱা বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ প্ৰসাৰ নোহোৱা সময়তে সুধাকণ্ঠৰ গীতে অসম তথা ভাৰততে নহয় সমগ্ৰ বিশ্বৰ অগণন লোকক আপ্লুত কৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। শিল্পীগৰাকীৰ বছৰজোৰা জন্মশতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান 29 নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।
2: অহা 29 নৱেম্বৰ তাৰিখে নতুন দিল্লীত আমি ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰিম। ভাৰত মণ্ডপমত এই সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ডঃ ভূপেন হাজৰিকাৰ সামৰণি জন্ম শতবাৰ্ষিকীৰ সামৰণি উৎসৱত উপস্থিত থকাৰ বিষয়েও তেখেতৰ আগ্ৰহ আমাক জনাইছে, আৰু নিশ্চিতভাৱে আমি ভাৰতৰ ৰাজধানীত

0: সমগ্ৰ দেশৰ সন্মুখত ডক্টৰ ভূপেন হাজৰিকাক আকৌ এবাৰ লৈ যোৱাৰ বাবে এটা নতুন সুযোগ আমি লাভ কৰিম। এই অনুষ্ঠানটো উদযাপনৰ ক্ষেত্ৰত মই সকলো অসমবাসী ৰাইজৰ সহযোগিতা বিনম্ৰতাৰে সৈতে কামনা কৰিছো।
1: সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ উপজাদিনৰ উলগ তথা শ্ৰদ্ধা জনাই সদৌ অসম ছাত্ৰ সন্থাই দীঘলীপুখুৰীৰ পৰা বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ডক্টৰ হাজৰিকাৰ স্মৃতিত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। গীতৰ মাজেৰে দেশ আৰু সমাজ গঢ়াৰ বাবে সকলোৱে সংকল্প ল'ব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে। আজি সন্ধিয়া 6 বজাত দীঘলীপুখুৰী পাৰত ছাত্ৰ সন্থাৰ উদ্যোগত উদ্দীপনা শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সংগঠনটোৱে 5 নৱেম্বৰলৈকে শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান অব্যাহত ৰাখিব। ৰাজ্যৰ বিভিন্ন স্থানত আজি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। অসম সাহিত্য সভাৰ উদ্যোগত যোৰহাট সাহিত্য সভা আৰু লিচুবাৰী শাখা সাহিত্য সভাৰ সহযোগত ৰাধাকান্ত সন্দিকৈ ভৱনত আজি কিংবদন্তী শিল্পীগৰাকীৰ শতবৰ্ষৰ শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানৰ আয়োজন কৰা হয়। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত আজি আয়োজিত কাৰ্যসূচীত বিশ্ববৰণ্য শিল্পীগৰাকীৰ কালজয়ী সৃষ্টি, মানৱতাবাদী আৰু সমাজ সংস্কৃতিৰ প্ৰতি অৱদানক স্মৰণ কৰা হয়। দৰং জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত আজি মন্ত্ৰী নীলিমা দেৱীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত ত্যাগ ক্ষেত্ৰত সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান উপলক্ষে আজি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। একেদৰে মাজুলী জিলাত শিল্পীগৰাকীৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান উপলক্ষে বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত সাক্ষ্য দিয়ে। এই সাক্ষ্য প্ৰদানৰ সময়ত অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই তেওঁৰ প্ৰতি জেৰা কৰে। অৱশ্যে বাকীসকল অভিযুক্তৰ অধিবক্তাৰ দ্বাৰা জেৰা সম্পূৰ্ণ নোহোৱাত আদালতে তেওঁক কাইলৈ পুনৰ হাজিৰ হবলৈ নিৰ্দেশ দিছে। অহা 6 অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কাইলৈ নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ'ব। অহা 15 ছেপ্টেম্বৰত পলিং প্ৰিজাইডিং বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হ'ব বুলি ৰাজ্যিক মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলে জানিবলৈ দিছে।
2: প্ৰিণ্ট কৰিম আৰু এই বেলেট পেপাৰটো আমাৰ EVM মেচিনত লগোৱা যাব। আকৌ যেতিয়া কমিশ্যনিং হ'ব মই আকৌ ক'ব বিচাৰিছোঁ, কমিশ্যনিং টাইমতো আকৌ চব ৰাজনৈতিক দল আৰু যে কেণ্ডিডেট স্পেচিয়েলি কেণ্ডিডেটৰ ৰিপ্ৰেজেণ্টেটিভ প্ৰত্যেক টেবুলত উপস্থিত থাকিব। যেতিয়া কমিশ্যনিং হ'ব এই চাবলৈ কি কমিশ্যনিং ঠিকমতে হৈ আছে আৰু তেওঁলোকে মানে তাত মক পল কৰিও চাব পাৰিব ভোটটো উপযুক্ত যাৰ লৈ তেওঁলোকে বটন টিপিছে সেই মানুহলৈ ভোট গৈছে কি নাই গণতি কৰিব, তাৰ লগত VVPAT শ্লিপো মিলাব। তো কমিশ্যনিং টাইমতে গোটেই প্ৰক্ৰিয়াটো কৰা হয় চ' দেট মানুহৰ যে এটা বিশ্বাস সেই বিশ্বাসটো হয় মেচিনৰ প্ৰতি। তাৰপিছত আপোনালোকে যে প্ৰক্ৰিয়া আমাৰ আছে কি আমি ষ্ট্ৰং ৰুমত মেচিনটো চিল কৰি দিওঁ আৰু আমাৰ কেণ্ডিডেটৰ ৰিপ্ৰেজেণ্টেটিভ কেইটা তেতিয়া ষ্ট্ৰং ৰুম ওচৰৰ পৰা তাত থাকে। অলৰেডি আমি ইলেকশ্যন কমিশ্যনলৈ ফৰ্চ দিবলৈ আমি এটা হিচাপ এটা কৰিছোঁ আমাৰ DGP চাহাবৰ লগত আৰু হোম ডিপাৰ্টমেণ্টৰ লগত। তো আজি সন্ধিয়ালৈ আমি ফৰ্চ এলটমেণ্টটো পাবলৈ সম্ভাৱনা আছে।
1: নিৰ্বাচন আয়োগে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে। উপ নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ লগতে নিৰ্বাচনী ব্যৱস্থাপনাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে আজি মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তগৰাকীয়ে সভাত নিৰ্বাচনৰ সৈতে জড়িত সকলো বিভাগৰ বিষয়াক নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে পালন আৰু বলবৎ কৰাৰ ক্ষেত্ৰত দায়িত্বশীল ভূমিকা পালন কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ নিৰ্বাচনী প্ৰক্ৰিয়া যাতে স্বচ্ছ শান্তিপূৰ্ণ হয় তাৰ বাবে সকলো বিভাগকে সমন্বয়েৰে কাম কৰিবলৈ সভাত পৰামৰ্শ আগবঢ়ায়। ভোটগ্ৰহণৰ দিনটোৰ পূৰ্বে ভোটগ্ৰহণ কেন্দ্ৰসমূহত প্ৰয়োজনীয় সা সুবিধা, নিৰাপত্তা আৰু অন্যান্য আনুষংগিক ব্যৱস্থা নিশ্চিত কৰাৰ লগতে নিৰ্বাচনৰ প্ৰতিটো পৰ্যায় সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে। উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কলিয়াবৰ আৰু বৰহমপুৰক সামৰি সমগ্ৰ নগাঁও জিলাত জনপ্ৰতিনিধিত্ব আইনৰ ধাৰা 127ৰ অধীনত জিলা আয়ুক্ত আৰণ্য শইকীয়াই নিৰ্বাচন সংক্ৰান্তীয় যিকোনো প্ৰচাৰ পত্ৰ ছপোৱাৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি প্ৰতিখন প্ৰচাৰ পত্ৰত প্ৰকাশক আৰু মুদ্ৰকৰ নাম উল্লেখ থাকিব লাগিব। অকৰ্তৃত্বশীলভাৱে আৰু আপত্তিজনক বিষয়ত কোনো প্ৰচাৰ ছপাব আৰু বিতৰণ কৰিব নোৱাৰিব। ছপাশালসমূহে সকলো ৰাজনৈতিক পত্ৰ, পোষ্টাৰ আদি ছপাৰ তথ্য পঞ্জীয়ন বহীত লিখি ৰাখিব লাগিব। ইয়াৰ লগতে জিলাখনত অসামৰিক ব্যক্তিৰ হাতত থকা অনুজ্ঞাপত্ৰ প্ৰাপ্ত সকলো আগ্নেয়াস্ত্ৰ সংশ্লিষ্ট থানাত তাৎক্ষণিকভাৱে জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে। উপ নিৰ্বাচনৰ উপলক্ষে

0: প্ৰশাসনে 24 ঘণ্টাই কাৰ্যক্ষম হৈ থকাকৈ এটা নিয়ন্ত্ৰণ কক্ষও স্থাপন কৰিছে। উল্লেখযোগ্য যে উপ নিৰ্বাচনৰ প্ৰায় 19,07,209 ভোটাৰে নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত নগাঁও জিলাৰ বিধানসভা সমষ্টিকেইটা হৈছে ঢিং, ৰূপহীহাট, চামগুৰি, ৰহা আৰু নগাঁও বটদ্ৰৱা সমষ্টি। আনহাতে মৰিগাঁও জিলাৰ অন্তৰ্গত বিধানসভা সমষ্টিকেইটা হৈছে লাহৰীঘাট, জাগীৰোড আৰু মৰিগাঁও বিধানসভা সমষ্টি। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উজনিত বানৰ ফলত হোৱা ক্ষয় ক্ষতি আৰু লোকপিয়লৰ কাম কাজৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফেব্ৰুৱাৰীত অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি জাৰি কৰা জাননী অনুসৰি ৰাজ্যৰ বিদ্যালয়সমূহত অহা বছৰৰ 22 ফেব্ৰুৱাৰীলৈ দশম শ্ৰেণী আৰু 8 মাৰ্চলৈ দ্বাদশ শ্ৰেণীৰ পাঠদান অব্যাহত থাকিব। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সূচী সম্পৰ্কে পৰৱৰ্তী সময়ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি পৰিষদে প্ৰকাশ কৰিছে। নগাঁও বিশ্ববিদ্যালয়ত অহা 25 আৰু 26 ছেপ্টেম্বৰত অসম বিজ্ঞান সমিতিৰ 70 সংখ্যক বাৰ্ষিক কাৰিকৰী অধিৱেশনৰ লগতে পৰম্পৰাৰ পৰা ৰূপান্তৰলৈ 2047 চনৰ ভিতৰত বহনক্ষম আৰু বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ পথৰ অন্বেষণ শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ'ব। নগাঁও বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত নিশ্চয়তা কোষ আৰু অসম বিজ্ঞান সমিতিৰ নগাঁও শাখাৰ উদ্যোগত এই সন্মিলন অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। ডঃ ভূপেন হাজৰিকাৰ কৰ্মৰাজী সংৰক্ষণৰ বাবে 35,37,00,000 টকা ব্যয়ৰ লক্ষ্যৰে কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ এটা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন। সুধাকণ্ঠৰ বছৰজোৰা জন্মশতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান 29 নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী ঘোষণা। অহা 6 অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কাইলৈ নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ'ব বুলি ৰাজ্যিক মুখ্য নিৰ্বাচন বিষয়াৰ প্ৰকাশ। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।
1: এফএমৰ 101.6 MHz, মিডিয়ামেভৰ 411.5 মিটাৰ আৰু 729 কিলোহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো উপলব্ধ। নিবেদন কৰা হৈছে কৃষক বাণী।

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। শ্ৰোতাসকল, যোৱা খণ্ডত আমি এটি আলোচনা আৰম্ভ কৰিছিলোঁ মাহজাতীয় শস্যৰ ব্যৱস্থাপনা। এই আলোচনাটিৰ পাছৰ অংশ শুনোৱা হওক। আলোচনাটিত অংশগ্ৰহণ কৰিছে ডক্টৰ পিংকুধৰ বৰ্মন আৰু সুনীল কুমাৰ ভট্টাচাৰ্যই। আলোচনাটিৰ আঁত ধৰিছে ভাস্কৰজ্যোতি আচাৰ্যই।
1: এতিয়া মচুৰমাহ মাটিমাহ এইবিলাকৰ আপোনাৰ কম দিনীয়া বুলি আপুনি কৈছে, তথাপি কিমান দিন?
2: মচুৰমাহটো অকণমান লাগে, 120 দিন লাগে, কিন্তু আমি ধৰক মাটিমাহটো আমি 60 দিনৰ পৰা 70 দিনত
3: চপাব,
2: দুমাহ 10 দিন খুব বেছি, আঢ়ৈ মাহ তাৰমানে তাতকৈ
3: বেছি
1: খুব ধুনীয়াকৈ কৰি চপাব,
2: ধুনীয়াকৈ চপাব পাৰে। আৰু খালি তাতে মই এটা কথা কওঁ, চপাওঁতে যাতে কোনো গছবিলাক উভালি নামে, গছটো কাটি আনিব লাগে, যাতে তলৰ যিখিনি তাৰ শিপা অংশটো, নডুল ফৰ্মেশ্যন য'ত হয়, যিখিনি নেকি আমাৰ বায়ুমণ্ডলৰ পৰা সাৰটো লৈ পেলাই জমা কৰিব, সেইখিনি যাতে মাটিত থাকি যায়। নহ'লে আমাৰ মাহজাতীয় কৰা শস্য কৰাৰ যিটো উদ্দেশ্য, মানে দুটা উদ্দেশ্য, এটা হ'ল খাদ্য আমি পাব লাগে আৰু এটা খাদ্য মাটিয়ে পাব লাগে। গতিকে সেই বস্তুটোত অলপ কৃষকে কিন্তু মনোযোগ দিব লাগিব, উভালি আনিব নালাগে।
1: এতিয়া আপুনি ক'লে যে উপায় নাপালেহে ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা হ'লে, গতিকে তাৰ আগে যিখিনি উপায় সেয়া হৈছে জৈৱিক উপায়,
2: জৈৱিক উপায়।
1: গতিকে আৰু এতিয়া দিনক দিনে মানুহে জৈৱিক কৃষি বা প্ৰাকৃতিক কৃষিৰ ফালে
2: উভতি গৈছে,
1: গতিকে আমাৰ জৈৱিক পদ্ধতিৰে কেনেধৰণে ব্যৱস্থাপনা আছে মাহজাতীয় শস্যৰ ক্ষেত্ৰত?
2: মাহজাতীয় শস্যৰ ক্ষেত্ৰত ধৰক আমি খুব সঘনাই পাওঁ যে কেঁচু সাৰ বনোৱা, কেঁচু সাৰ বনাওঁতে তাত এটা আমাৰ লিকুইড এটা ওলায়, এইটো আমি ফাৰ্মিং ৱাছ বুলি কওঁ,
1: হয় ফাৰ্মিং ৱাছ,
2: তো আমি সেইটো মাহজাতীয় শস্যত ব্যৱহাৰ কৰিব পাৰোঁ।

0: তাৰ পৰা 1 লিটাৰ লৈ তাৰ লগত 9 লিটাৰ পানী মিক্স কৰি আমি এনেকৈ স্প্ৰে কৰিব পাৰোঁ। সেইটো কৰিলে কি হয়, যিবিলাক কোমল দেহৰ, মানে মই যিটো কথা কৈছিলোঁ যে বগা মাখি, সেইটো এটা কোমল দেহৰ পতংগ। যিবিলাক কোমল দেহৰ পতংগ আছে, যেনেকৈ ধৰক বগা মাখি, আমাৰ এইটো কি কয় এফিড, এনেকুৱা যিখিনি পোক আছে, এইখিনিৰ কাৰণে নিৰাময়ৰ কাৰণে বহুত ভাল। বিশেষকৈ এইখিনি মাৰি নেপেলায়, সেইটো মানে ৰিপেলেণ্ট হিচাপে কাম কৰিব, মানে আহিবই নিদিয়ে। তাৰ যিটো চেণ্ট, সেই চেণ্টটো পোকটো আঁতৰত ৰাখে, আহিব নোৱাৰে ওচৰত। গতিকে সেইখিনি কৰিলে আমি এটা ভাল ফল পাওঁ। তাৰপিছত ধৰক য়েল্ল' ষ্টিকি ট্ৰেপৰ কথা মই যিটো ক'লোঁ, সেইটো দি কিছু আমি ৰোধ কৰিব পাৰোঁ। তাৰপিছত আমাৰ যিটো হালধীয়া যি দুই এজোপা পৰে, সেইখিনি যাতে উভালি আনি আমি যদি নষ্ট কৰি দিওঁ, তেতিয়া আমাৰ ধৰক বেমাৰৰ পপুলেশ্যনটো কমি যাব বা পোকৰ পপুলেশ্যনটো কমি যাব। এতিয়া এইখিনি ব্যৱস্থা ল'লে মই ভাবোঁ যথেষ্ট, মানে প্ৰাৰম্ভিক অৱস্থাত।
1: হয়, আৰু এনে ক্ষেত্ৰত সাৰ প্ৰয়োগৰ বিষয়ে কি ক'ব?
2: এনেই সাৰৰ সিমান এটা বৰ বেছি প্ৰয়োজন নাই, কিন্তু ছুপাৰ সাৰটো অলপ লাগে, ছিংগল চুকাৰ ছুপাৰ সাৰ। এখেতে যিটো কৈছে আমাৰ ৰাইজোবিয়াম বা PSB, যদি কৃষক এজনে সেইটো ইউজ কৰে, ট্ৰিটমেণ্ট কৰে বীজটো, তেতিয়াহ'লে আমাক ইউৰিয়া 4 কেজি লাগিব বিঘাত, আৰু ছুপাৰটো 30 কেজি লাগিব, আৰু পটাছটো 3 কেজি হ'লে হৈ যাব। আৰু যদি নিদিয়ে তেতিয়াহ'লে অকণমান বঢ়াব লাগিব, 4.5 কিলো ইউৰিয়া ছুপাৰ 30 কিলোৱে থাকিব, আৰু 3.5 কিলো আমাক পটাছ লাগিব। এইখিনি হৈছে সাৰ ব্যৱস্থাপনা। এতিয়া গোটেইখিনি সাৰ তেওঁ শেষবাৰ হাল বোৱাৰ সময়তে দি দিব। এতিয়া বহুত কৃষকে বা আমাৰো এইটো নকয়, মই কওঁ কিন্তু, যে আমাৰ কিছুমান সূক্ষ্ম মৌল থাকে, মাইক্ৰোনিউট্ৰিয়েন্ট অনুমৌল, যেনে এটা বৰণ আছে আৰু এটা আমাৰ মলিবডেনাম আছে, মলিবডেনাম। এইটো কিন্তু কোনো হেৰিতে সেই কৰা হোৱা নাই। মই কিন্তু কওঁ বৰণ আমাৰ বিঘাত 1 কিলো হ'লে হৈ যাব। সি ফ্লাৱাৰ এটা দ্ৰপ, ফ্লাৱাৰ দ্ৰপ যিটো ফুলবিলাক সৰি যায়, সেইটোই প্ৰিভেণ্ট কৰে, বাধা প্ৰদান কৰে। আৰু মলিবডেনামটো
0: আমাৰ অসমৰ মাটিত অলপ বৰাক্সৰ পৰিমাণটো কম, সেইটো কাৰণে এচিডিক মাটিটো।
2: আৰু মলিবডেনামটো কি কৰে, এই এখেতে আমাৰ যি কৈছে যে চি ট্ৰিটমেণ্ট কৰিম আমি, ৰাইজোবিয়াম বা PSB, সেইখিনি সময়তে একেলগে আমি 1 কেজি বীজত 2 গ্ৰাম যদি আমি মলিবডেনাম দিব পাৰোঁ, মলিবডেনাম দিলে কি হ'ব, এই যিটো নদুল মাজতে শস্যৰ শিপাত যিটো নদুল হ'ব, অৰ্বুদ, সেই অৰ্বুদৰ সংখ্যাটো বাঢ়ি যাব,
1: বঢ়াব, ফলত মাটিৰ উৰ্বৰতা বৃদ্ধি।
2: গতিকে এই মলিবডেনাম কথাটো মানে কোৱা হোৱা নাছিল, আজিকালি মই কওঁ। যোৱাবাৰ মই দিছিলোঁ, যিহেতু কম লাগে, 2 গ্ৰাম লাগে 1 কেজি বীজত, সেইটো এটা। আৰু এটা মাজতে শস্যৰ কি সমস্যা হয়, আমাৰ বন বাটৰ যিটো মানে উপদ্ৰৱ, সেইটো বেছি হয়, যিহেতু এইটো ছিজনতো হ'বই, বৰষুণ পৰি আছে। কিন্তু কোনো কৃষকে ধানত আজিকালি দিয়ে বনবাদ মৰা যিটো দৰৱ, কিন্তু এইবিলাক শস্য ধানতে দিয়া নহয়। বহুতে নাজানেও ধানৰ ক্ষেত্ৰত বা মাকৈৰ ক্ষেত্ৰত এতিয়া গম পোৱা হৈ গ'ল। এতিয়া মাজতে শস্যৰ আমাৰ কৃষক বন্ধুসকলে মনত ৰাখিব যে পেণ্ডিমেথালিন নামৰ এটা আমাৰ দৰৱ আছে,
1: পেণ্ডিমেথালিন।
2: সেইটো 2 চিচাৰ 2-3 দিনৰ ভিতৰত 1 হেক্টৰ 7.5 বিঘা মাটিৰ কাৰণে 1 লিটাৰ পেণ্ডিমেথালিন আনি 500 লিটাৰ পানী লাগিব তেওঁক, গোটেই 7.5 বিঘা মাটিত। তাৰমানে 1 লিটাৰ পানী 2 ml মিক্স কৰি পেলাই 2-3 দিন পিছত স্প্ৰে কৰিলে এই বন বাটৰ যিটো প্ৰাচুৰ্যতা, সেই প্ৰাচুৰ্যতাটো কিছুমানে কণ্ট্ৰল কৰিব পাৰিব।
0: আচলতে কি, প্ৰাৰম্ভিক অৱস্থাত যদি আমি বন বাটখিনি অলপ দমাই ৰাখিব পাৰোঁ, পিছততো যেতিয়া শস্যটো বাঢ়ি আহিব তেতিয়া বনবাদ নহয়, কিন্তু প্ৰাৰম্ভিক অৱস্থাতেই অলপমান
2: প্ৰব্লেমটো হয়। আৰু এই কামটো কৰিব লাগিব এই 2 চিচাৰ 2-3 দিন পিছত, 2-3 দিন পিছতেই বনবাটৰ বীজবোৰ গজালি মেলে। গতিকে আমাৰতো স্প্ৰে কৰা হৈ আছে, তেতিয়া গজালি ওলোৱাৰ পিছত এই যিটো সংস্পৰ্শত আহিব বন নাশক দৰৱটোৰ, তেতিয়া এই বনবিলাক মৰি যাব তেতিয়াই আৰম্ভণিতে। গতিকে এনেকৈ আমি কিছু পৰিমাণে আমাৰ উৎপাদনটো বঢ়াব পাৰোঁ। কৃষক বন্ধুসকলে আমাৰ সুবিধা ল'ব পাৰে যে আমাৰ নেশ্যনেল ফুড ছিকিউৰিটি মিছন এটা আছিলে, নহয়, সেইটো কাৰণে আমাৰ পাঁচ কোবত অলপ গুৰুত্ব দিয়া হৈ আছে, সেইটো এতিয়াও চলি আছে, বহুত কৃষকে নাজানে। আৰু এটা চলি আছে যে ক্লাষ্টাৰ ফ্ৰণ্টলাইন ডেমনষ্ট্ৰেশ্যন, মাজতীয় শস্য, সৰিয়হ, তেলজাতীয়
0: কাৰণে
2: সেইটো এটা আছে,
0: সেইটো গ্ৰুপ অফ ইণ্ডিয়াৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম, সেইটো আমি প্ৰায় আজি 5-6 বছৰ ধৰি কৰি আছোঁ। আৰু এইটো
1: সেইটোৰ অধীনত কৃষকসকল কি ধৰণে লাভৱান হ'ব মাহজাতীয় শস্যৰ যদি কৰিবলৈ লয়?
0: তেতিয়া তেখেতসকলে ধৰক আমাৰ যিখিনি মই জাতৰ কথা ক'লোঁ, সেইখিনি আমাৰ ইয়াত যিখিনি উপযোগী জাত, সেই জাতখিনিৰ বীজটো মানে ডেমনষ্ট্ৰেশ্যন হিচাপে আমি ফিল্ডত দিওঁ, গতিকে সেইটো এটা ফ্ৰী অফ কষ্ট, মানে ইমান কৃষকক দিয়া নহয়, তাৰ ভিতৰত যিটো ধৰক আহিব সেইটো হিচাপতে পাব। আৰু তাৰপিছত ধৰক আমাৰ সেইটো হ'ল ইণ্টিগ্ৰেটেড ছিষ্টেম এটা, ধৰক আমি অকল ৰাসায়নিকত নাযাওঁ,

0: মানে গোবৰ সাৰ পচন সাৰ লৈ পেলাই অকণমান ৰাসায়নিক সাৰো দিলোঁ, এটা মানে যাতে মাটিখিনিৰ গুণাগুণটো আমি নষ্ট নকৰাকৈ কেনেকৈ প্ৰডাকশ্যনটো বঢ়াব পাৰোঁ, সেইটো এটা উদ্দেশ্য,
1: সুস্থ পদ্ধতি,
0: সুস্থ পদ্ধতি। আৰু মাহ আৰু তেলজাতীয় শস্য যিহেতু আমাৰ শ্বৰ্টেজ মানে ভাৰতবৰ্ষত, সেইকাৰণে ধৰক তাক আমি যদি প্ৰডাকশ্যনটো বঢ়াব পাৰোঁ, এইটো উদ্দেশ্য আগত ৰাখি পেলাই গভৰ্ণমেণ্টে এইটো স্কিমটো চলাই আছে। আৰু এইখিনিৰ পৰা কৃষক যথেষ্ট লাভৱান হৈছে।
2: আৰু এটা আছে এতিয়া মোকতো ক'লোৱে আত্মনিৰ্ভৰতা ইন পালচ, এইটো এতিয়া চলি আছে চব জিলাতে প্ৰায়, গতিকে সেইটো সুবিধাটো পাইছে পাব আৰু বাৰ চলিব যিহেতু। এতিয়া শেষত মই আৰু এটা কৃষকসকলে নাজানে, মাহজাতীয় শস্যটো ইণ্টাৰক্ৰপ হিচাপে কৰিব পাৰি, ৰহৰ মাহৰ লগত বা মাকৈৰ লগত দুটা লাইন
1: একেলগে
2: একেলগে এডৰা মাটিতে।
0: এতিয়া ধৰক বহুতে এটা কাম কৰে, কিছুমান ধৰক ধান খেতিৰ মাজত যিবিলাক অলপ ডাঙৰ আলি আছে তাতো কিছুমানে মাটিমাহ মগুমাহ কৰে,
2: আৰু ৰিলে ক্ৰপটোৰ সুবিধাটো ল'ব লাগে। 15 দিন ধান কটাৰ আগত তিনিটা ক্ৰপ কৰিব পাৰি,
0: বিশেষকৈ আমি দুটা ক্ৰপ ধৰক মচুৰমাহটো পাৰি, মচুৰমাহ খালি চাপৰকে কাটিব লাগে, কিন্তু মটৰ মাহ আৰু মানে আমাৰ কলা মাহ যিটো লেঠেৰা বুলি এই দুটা আমি ৰিলে ক্ৰপ হিচাপে খুব ভাল ফল পাব
2: পাৰোঁ।
0: মানে কৃষকৰ ধৰক পথাৰ প্ৰস্তুতিৰ খৰচটো নাই।
2: আৰু এটা মই এক্সপিৰিয়েঞ্চ পাইছোঁ, এইটো আমাৰ হেৰি নাছিল, মই কৃষক ফিল্ডতে পাইছোঁ, মগুমা মাটি মহ কৰে চৰত দেখিছোঁ মই বৰপেটাৰ, গতিকে সেইটো এটা খুব ৰিচাৰ্চেবল হেৰি এটা মই হেৰি কৰিছিলোঁ, মানে মানে কেনেকৈ কি হয় কৰে কি হেৰি সুন্দৰ হয়, বেমাৰ আজাৰ কম, গছৰ যিটো গ্ৰ'থ সেই গ্ৰ'থটো বৰ সুস্বাস্থ্যৱান হয় গছবোৰ, আৰু প্ৰডাকশ্যনটো খুবেই ভাল হয়। গতিকে এনেকুৱা ধৰণৰ আমি এডৰা মাটিতে আমি উৎপাদনটো কম খৰচত, যে এইটো জিৰ' টিলেজ হৈ গ'ল, জিৰ' টিলেজ মানে হাল নোবোৱাকৈ আমি, এই যিটো আমাৰ ভট্টদাই ক'লে আমাৰ যিটো
0: পথাৰ প্ৰস্তুতিটো
2: নোহোৱাকৈ আল্টিমেটলি আমাৰ কাৰ্বনটো ৰিডাকশ্যনটো কমি যাব, গ্লোবেল ৱাৰ্মিংটো আমাৰ হেৰিটো কমাই দিব,
1: এনেধৰণে
2: মাটিতটো আমাৰ কাৰ্বনটো থাকে, কাৰ্বনটো ওলাই গ'লেহে আমাৰ হেৰি হ'ব আৰু কাৰ্বন ডাই অক্সাইড হ'ব, গতিকে কাৰ্বন ডাই অক্সাইডটো মেইন কাল্প্ৰিট হয় আমাৰ গ্লোবেল ৱাৰ্মিঙৰ। গতিকে এনেকুৱা ধৰণৰ আমি যদি হাল বোৱাটো কমাব পাৰোঁ, জিৰ' টিলেজ কৰিব পাৰোঁ, টিলেজ মানে হাল বোৱা আৰু বা ৰিডিউচ কৰিব পাৰোঁ, মিনিমাম টিলেজ কৰিব পাৰোঁ, এনেকৈ কৰিলে আমাৰ প্ৰডাকশ্যন বাঢ়িব, খৰচ কমিব কৃষকজনৰ, লগতে আমাৰ যিটো বহুভূয়া উষ্ণতা, সেই বহুভূয়া উষ্ণতাৰ যিটো
1: জলবায়ুৰ কাৰণেও ভাল আৰু আমাৰ নিজৰ
2: নিজৰ কাৰণেও ভাল, স্বাস্থ্যৰ কাৰণেও ভাল, ইকো ফ্ৰেণ্ডলি হয়।
1: এতিয়া আমি আজিৰ আলোচনা ইমানতে শেষ কৰিব লাগিব, আপোনালোক দুয়োকে বহুত ধন্যবাদ জনাইছোঁ, আমাৰ আলোচনা ইমানতে সামৰিছোঁ।
3: মাহজাতীয় শস্যৰ ব্যৱস্থাপনা শীৰ্ষক আলোচনাটি শুনিলে। আলোচনাটিত অংশগ্ৰহণ কৰিলে ডক্টৰ পিংকুধৰ বৰ্মন আৰু সুনীল কুমাৰ ভট্টাচাৰ্যই। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰজ্যোতি আচাৰ্যই।

0: प्रधानमंत्री किसान मान धन योजना से लघु सीमांत किसानों का भविष्य होगा सुरक्षित
1: और 60 वर्ष की आयु से 3000 रुपए मासिक पेंशन होगी सुनिश्चित।
0: 55 रुपए से 200 रुपए की मासिक किस्त देकर प्रवेश कर सकते हैं 18 से 40 वर्ष तक के किसान।
1: इस अंशदायक योजना में सरकार देगी बराबर का योगदान।
0: सभी किसान भाई बहन इस योजना के लाभ के लिए जन सेवा केंद्र में जाएं
1: और अपना निःशुल्क नामांकन कराएं।
0: प्रधानमंत्री किसान मान धन योजना, अन्नदाता के परिश्रम को संबल, पेंशन से सुरक्षित उनका कर।
2: कृषि एवं किसान कल्याण मंत्रालय भारत सरकार द्वारा जनहित में जारी।
3: एबार शुनक कृषि क्षेत्र स्वावलम्बी ब्यक्ति শিতানত নির্মল হালৈর হৈতে সাক্ষাৎকার। তেখেতৰ হৈতে কথা পাতিছে শিখামণি দত্তয়।
4: নমস্কাৰ নির্মল হালৈ।
5: নমস্কাৰ।
4: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো।
5: ধন্যবাদ।
4: আপুনি ধান খেতিৰ লগত বিশেষভাৱে জড়িত?
5: হয়।
4: কিমান বছৰ হৈছে আপুনি ধান খেতিৰ লগত জড়িত হোৱা?
5: প্ৰায় মই 1998ৰ পৰা, মানে সৰুৰ পৰা দেউতা হ'ল, যেতিয়া মানে ককা হওক দেউতা হওক যেতিয়া খেতি আছিল তেতিয়াৰ পৰা মই স্কুলৰ দিনৰ পৰা যাওঁ, কিন্তু মই 1998ৰ পৰা সম্পূৰ্ণভাৱে মানে খেতিৰ লগত জড়িত হৈছোঁ। খেতি অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ, কাৰণ মোক এটা পথ প্ৰদৰ্শক সেইটো হৈছে ERI, ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউট পুছা। পুছাত গৈ মই 21 দিনীয়া এটা ট্ৰেইনিং লৈছিলোঁ। সেই ট্ৰেইনিঙত যিবিলাক কৃষি বিজ্ঞানী আছিল সেইসকলে আমাৰ এছিয়া মহাদেশখন কেনেকৈ ভাৰসাম্যত ৰাখিব পাৰে

0: মানে কৃষিৰ মাধ্যমেৰে
1: হয়
0: সেইটো চিন্তা কৰি আছিল। মই তেখেতসকলৰ চিন্তাধাৰাটোক বহুত মানে ভাবিছিলোঁ যে কৃষিৰ লগত থাকিলে আমাৰ লগতে আমাৰ সমাজখনতো এটা ভাল চিন্তাধাৰা আৰু ভাল এটা পৰিৱেশ পোৱা যায়। গতিকে সেই 98 চনৰ পৰা মই কৃষিত নামিলোঁ। নামি পেলাই আজি মই এজন মানে স্বাৱলম্বী কৃষক বুলি ক'ব লাগিব।
1: আপুনি 1998 চনৰ পৰা আজি 2026 চনলৈ
0: হয়
1: যথেষ্ট দীঘলীয়া এটা সময়
0: হয় হয়
1: অভিজ্ঞতা পুষ্ট আপুনি, গতিকে কি খেতি বিশেষভাৱে কৰে আপুনি?
0: মই সাধাৰণতে মই ধান খেতিটো বেছিকৈ কৰোঁ। ধান খেতি কৰাৰ উদ্দেশ্য আছিল কি যে প্ৰথম 98 চনত 98ত আমাৰ আগতে কি আছিল মানে থলুৱা জাত আছিল। আমাৰ থলুৱা জাত যেনেকুৱা বাইচমতি বুলি এটা আছিল, বাইচমতি ধানটো তাৰমানে সেইটো অলপ হাইলিং ভেৰাইটি, তাৰমানে ধৰক অলপ উন্নত আমাৰ থলুৱা জাত আছে, সেইটো কৰিছিল। সেইটো কৰাৰ পিছতে আমি শালি খেতি কৰা গৈছিল। শালি মানে ধৰক যেনে জাহা ধান, টেঙৰে, ফুলপাখৰি, ফুলগাছ, এনেকুৱা আমাৰ কিছুমান থলুৱা জাত আছে, য'ত এইটো তিতাবৰ যিটো আমাৰ যোৰহাট পেডি ৰিচাৰ্চ ইনষ্টিটিউট আছে তাতে সকলো ধৰণৰ জাত আমাৰ উপলব্ধ আছে। আমাৰ অসমৰ যিমানখিনি জাত আছে, যেতিয়া মানে ধৰক বাইচমতিটো আহিল আৰু প্ৰডাকশ্যন বেছি আহিল, আমাৰ লাহে লাহে কি হ'ল থলুৱা জাতবিলাক নোহোৱা হৈ গ'ল। তাৰপিছত আমাৰ ৰঞ্জিত আহিল, এতিয়া ৰঞ্জিত চাবুৱান এনেকুৱা ধৰণৰ, যেতিয়া ধৰক আগতে আমাৰ থলুৱা জাতবিলাকৰ হায়েষ্ট যদি প্ৰডাকশ্যন আছিল 5ৰ পৰা 6 মোন, কিন্তু সেইবিলাকৰ যিখিনি গুণাগুণ এতিয়া আমাৰ ধৰক হাইব্ৰিড বা হাইলিং যিবিলাক ভেৰাইটি আছে সেইবিলাকৰ লগত আকাশ পাতল পাৰ্থক্য আছে। কাৰণ আমাৰ থলুৱা জাতৰ যিখিনি তাৰমানে আমি কৰা যায় কোনো ধৰণৰ কেমিকেল ফাৰ্টিলাইজাৰ আমি ইউজ নকৰোঁ। সেইবিলাক ধৰক আমাৰ গৰুৰ গোবৰ হওক, সেনেকুৱা ধৰণৰ ধৰক আমি যিদিন জাহা ধান, এতিয়াও আমি যিটো জাহা ধান খেতি কৰোঁ সেইবিলাকত কোনো ধৰণৰ ইউৰিয়া, পটাছ, ছুপাৰ সেইবিলাক আমি ইউজ নকৰোঁ। সেইটো আমাৰ যিটো ঘৰৰ গোবৰ, গৰুৰ গোবৰ হওক, পচন সাৰ হওক বা ফাৰ্মি কম্পষ্ট, এনেকুৱা ধৰণৰ আমি ইউজ কৰোঁ। গতিকে আমি মই ভাবিলোঁ কি যে এইবিলাক জাত যদি আমি সংৰক্ষণ কৰিব পাৰোঁ বা ৰাখিব পাৰোঁ, আজিকালি ধৰক দিনকাল কেনেকুৱা হৈছে, আজি নেপালত হওক বা আমাৰ এনেকুৱা হৈছে যে এটা সময়ত এই যিবিলাক হাইব্ৰিড বা হাইলিং ভেৰাইটিটোৰ গুণাগুণ ধৰক সেইবিলাকত এটা এটা মই কথা ক'ব বিচাৰিছোঁ যে হাইব্ৰিড আৰু হাইলিং ভেৰাইটি সেই দুটাত মানে কি আমাৰ যিটো কেমিকেল ফাৰ্টিলাইজাৰ মানে সাৰ সেইটো মানে বেছি ইউজ কৰিব লাগে, যাৰ কাৰণে আমাৰ মাটিবিলাক বেয়া হ'ব ধৰিছে, যাৰ কাৰণে আমি গম নাপাওঁ। মানুহে মানে কথা মানুহৰ কয় যে কেতিয়াবা কয় যে সাৰ মৰাৰ ফলত মানুহৰ বেমাৰ আজাৰো বহুত আহিছে।
1: হয়
0: ধৰক আমি প্ৰতি বছৰে আমি কৃষি বিভাগ বা আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ যোগেদি আমি এটা প্ৰস্তাৱ দাঙি আহিছোঁ যে অন্তত প্ৰতিখন ডিষ্ট্ৰিক্টত 4 বা 5খন পথাৰত আপোনালোকে সেউজীয়াকৰণ কৰক।
1: আপুনি বিজ্ঞানসন্মত আধুনিক কৃষি ব্যৱস্থা নিজেও গ্ৰহণ কৰিছে আৰু আনকো গ্ৰহণ কৰিবলৈ আপুনি বাট দেখুৱাইছে।
0: হয়, তাৰমানে বহু ক্ষেত্ৰত আছে, অকল কৃষি বুলি নহয়।
1: হয়,
0: মই নিজেও এজন গোপালক, ঘৰত আমাৰ যিখিনি আমাৰ তাৰ খেতিক মই গৰু পোহোঁ, 4জনী মোৰ গৰু আছে, প্ৰায় 25-30 লিটাৰ গাখীৰ দিয়ে দিনটো, আমি সেইটো বৰবী চেণ্টাৰত দিওঁ। তাৰ পৰা আমি গোবৰ ধৰক গোবৰৰ পৰা আমি কি কৰিব পাৰোঁ, ফাৰ্মি কম্পষ্ট কৰিব পাৰোঁ। সেই ফাৰ্মি কম্পষ্ট কৰা এনেকুৱা বহুত আছে মানুহ, ধৰক আগবাঢ়ি মানে ইচ্ছা আছে কিন্তু মানে বাট পোৱা নাই। মই ধৰক কৃষি বিজ্ঞান কেন্দ্ৰ বা আমাৰ হৰ্টিকালচাৰ কলেজৰ বিষয়ে আমাৰ মৃদুল ডেকা ছাৰে এনেকুৱা বহুত ফাৰ্মি কম্পষ্ট ইউনিট মানে ফাৰ্মাৰ্ছক মানে যিটো টেকন'লজি ছাপৰ্ট লাগে কৰাৰ কাৰণে সেইখিনি বহুত খেতিয়কক মই কৰাই দিছোঁ। অকল মই নহয় যে মানে বেছিকৈ হ'লে আমি প্ৰডাকশ্যন হেৰি কৰিব পাৰিম, যাৰ কাৰণে অকল মই কৰিলে নহয় মানে 4জন কৰিলেহে মাৰ্কেটটো আহিব। গতিকে এনেকুৱা ব্যৱস্থাত আমি চলি আছোঁ। গতিকে যিহেতু অকল কৃষিতে আছোঁ, গতিকে কৃষিৰ ক্ষেত্ৰত আমাক কাৰোবাক কৃষিৰ ক্ষেত্ৰত যি দিহা পৰামৰ্শ যিখিনি জানো, ধৰক এতিয়া আধুনিক টেকন'লজিত লাগিবই, কম্বাইন হাৰ্ভেষ্টাৰ অবিহনে, কাৰণ মানুহ যিটো আমাৰ ধৰক এতিয়া বনোৱাৰ যিটো দাম হৈছে খাইলৈ 500 টকা দিব লাগে, কিন্তু 500 টকা দিব লাগে আমি চিন্তা কৰিব লাগে এতিয়া। গতিকে যদি আমি এখন ধৰক ঘৰত আমাৰ পাৱাৰ টিলাৰ আছে, ট্ৰেক্টৰ আছে, কিন্তু আমাৰ এটা ক্ষেত্ৰত আমি মানে পিছ পৰি আছোঁ, আমাৰ মাটিবিলাক হৈছে মানে হাইলেণ্ড, ল'লেণ্ড, মিডিল লেণ্ড, মানে ওখ চাপৰ মাটি। তাৰ কাৰণে লেজাৰ মেচিন আছে যি কাৰণে মাটিটো সমন কৰি দিব পাৰে। সেনেকুৱা যদি এফপিঅ'বিলাকত যিবিলাকত কাষ্টম হিয়াৰিং চেণ্টাৰ আছে সেইবিলাকত যদি লেজাৰ মেচিন একোটা দিব পাৰে, কাৰণ আমাৰ যেতিয়া পানীটো কি হয় কিছুমান য'ত ঔষধ দাম হয় যাৰ কাৰণে ঔষধখিনিত আমাৰ বনগাজি যায়,

0: হেৰিখিনিত আগতে কি আছিল, হালেদি মোৱাই মৈ দিছিল, কিন্তু এতিয়া ট্ৰেক্টৰেদি 10 দিন বা 15 দিনতে মানে খেতিখন কৰে, গতিকে 10 দিনতে মাৰি থৈ মানে ৰুই থৈ আহে। গতিকে এতিয়া তাৰমানে ধৰক আমাৰ এইটো ছাইডত মানে এই লেজাৰ মেচিনটোৰ খুব প্ৰয়োজন, মাটিখিনি যাতে সমান কৰিব পাৰি।
1: আপুনি বিশেষভাৱে থলুৱা জাতৰ ধান খেতিৰ লগত যিহেতু জড়িত, আপুনি যথেষ্ট কথা ইতিমধ্যে আমাক অৱগত কৰিলে। এতিয়া আমি থলুৱাভাৱেতো ধানৰ বীজবিলাক ঘৰে ঘৰে মানে ৰখা হয়, বীজবিলাক সংগ্ৰহ কৰা হয় পিছৰ খেতিৰ কাৰণে, নহয় জানো? কিন্তু এতিয়া ঠায়ে ঠায়ে দেখা গৈছে যে অসমৰ বিভিন্ন ঠাইত এই জাতবিলাক কিন্তু বীজবিলাক হেৰাই গৈছে, এই জাতবিলাক হেৰাই গৈছে। এটা যদি বিচাৰে কৃষকে কৰিবলৈ, তেতিয়াহ'লে সেই বীজবোৰ পাব পৰা কিবা উপায় আছেনে নাই?
0: উপায় আছে। আপুনি ডিষ্ট্ৰিক্ট ৱাইজ কৃষি বিজ্ঞান কেন্দ্ৰ আছে, কৃষি বিজ্ঞান কেন্দ্ৰত যদি যোগাযোগ কৰে তেখেতসকলৰ এটা যোৰহাটত তিতাবৰত মানে সংৰক্ষণ, ধান সংৰক্ষণ কেন্দ্ৰ আছে তিতাবৰত, মই নিজে গৈছোঁ তাত। তাত কিন্তু এইবিলাক জাত আমাৰ যিমান থলুৱা জাত, এতিয়া চাব বানপানী হৈছে, বানপানীত আমাৰ ধানবিলাক নষ্ট হৈছে, কিন্তু এতিয়া নমলি বুলি এটা জাত আহিছে, একদম কম দিনৰ জাত,

0: দৃষ্টিকোণ কৃষি বিজ্ঞান কেন্দ্ৰ আছে,
1: হয়
0: কৃষি বিজ্ঞান কেন্দ্ৰত যদি যোগাযোগ কৰে তেখেতসকলৰ এটা যোৰহাটত তিতাবৰত মানে সংৰক্ষণ ধান সংৰক্ষণ কেন্দ্ৰ আছে তিতাবৰত, মই নিজে গৈছোঁ তাত। তাত কিন্তু এইবিলাক জাত আমাৰ যিমান থলুৱা জাত, এতিয়া চাব বানপানী হৈছে, বানপানীত আমাৰ ধানবিলাক নষ্ট হৈছে, কিন্তু এতিয়া নমলি বুলি এটা জাত আহিছে একদম কম দিনৰ জাত, সেইটো কিন্তু আমাৰ যেনেকুৱা দুবিচিকা ইকৰা সেই জাতটো এতিয়া মানে কৰিব দিছে গভমেণ্টে। নমলি নমলিটো কিন্তু আমাৰ এইটো মৰিগাঁও এইটো চাইডত মানে কলংক পিলি কলংক বুলি এটা জাত আহিছে, এইবিলাক কিন্তু আমাৰ নদী বা হেৰিৰে নামকৰণৰ। গতিকে এতিয়া যিবিলাক বানপানী হৈছে এতিয়া বৰ্তমান সেই জাতটো কৰি আছে, মানে ধৰক বৰ বেছি 90 বা 80 দিনত সেইটো হয়, কম দিনৰ ভিতৰত হয়। গতিকে এই ক্ষেত্ৰত আমাৰ মানে থলুৱা জাতটোৰ বহুত অৱদান আছে। ধৰক বানপানী হৈ গ'ল, হৈ যোৱাৰ পিছত আমাৰ কি হ'ল, হাইলিং যিবিলাক বাইচমতি হওক ৰঞ্জিত হওক এইবিলাক ধানত তাৰমানে কি হয়, টাইমটো গুচি যায়, তেতিয়া আমি শালি খেতি কৰিব লাগে। শালি খেতিত হয়তো বোকা বন্নী জহা ধান সেইবিলাকৰো কঠীয়া নাথাকে, চব বানপানীত যায়, তেতিয়া কি কৰে এই নমলি খেতিটো, নমলি ধানটো আমাক দিয়ে, তাত 20 দিনত কঠীয়াটো লগাব পাৰি, 80 বা 90 দিন এই ধানটো প্ৰডাকশ্যন হয়। এইবিলাক আমাৰ থলুৱা জাত।
1: আজি আমি আপোনাৰ পৰা খেতি সম্বন্ধে বহুখিনি কথাই জানিব পাৰিলোঁ, আৰু খেতিয়কসকলক চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক, কিমানখিনি সহায় সহযোগিতা আগবঢ়াইছে সেইখিনিও বহুতখিনি আমি জানিব পাৰিলোঁ। গতিকে আপুনি সমাজৰ বাবে সঁচাকৈয়ে আদৰ্শৰ বাণী কঢ়িয়াইছে, আপোনাৰ কৃষি কৰ্মলৈ আমাৰ অযুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ।
2: কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি শিতানত নিৰ্মল হালৈৰ সৈতে সাক্ষাৎকাৰ শুনিলে, কথা পাতিলে শিখামণি দত্তই।

0: संकट के समय प्रधानमंत्री फसल बीमा योजना किसानों के लिए वरदान है।
1: अब सूखा पड़े या बाढ़ आ जाए कोई डर नहीं,
2: अब ओले पड़े या कीट पतंगे फसल खा जाए कोई फिक्र नहीं,
3: क्योंकि हमने लिया है प्रधानमंत्री फसल बीमा।
4: बुआई से फसल कटाई तक हर जोखिम का दावा, न्यूनतम प्रीमियम पर अधिकतम भुगतान का वादा,
5: योजना से हर साल जुड़ रहे हैं 5 करोड़ से ज्यादा किसान। अब आपकी है बारी।
4: नजदीकी कृषि कार्यालय, सहकारी समिति, बैंक शाखा, अधिकृत बीमा कंपनी या जन सेवा केंद्र में स्वेच्छा से करा सकते हैं पंजीकरण।
5: फसल बीमा पोर्टल या फसल बीमा ऐप द्वारा भी कराया जा सकता है पंजीकरण।
4: प्रधानमंत्री फसल बीमा योजना, आपकी फसलों का संपूर्ण सुरक्षा कवच। कृषि एवं किसान कल्याण मंत्रालय।
6: এতিয়া আগবঢ়াইছো বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে অনুকূল বতৰৰ বাবে বৰ্তমান সময়ত শালি খেতিত মজা খোৱা পোক আৰু খুৰপোক নামৰ লেটাজাতীয় পোকৰ আক্ৰমণ দেখিবলৈ পোৱা যাব পাৰে। বিভিন্ন অনিষ্টকাৰী পোকৰ পৰা ৰক্ষা পাবৰ বাবে কৃষকসকলে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। বৰ্তমান মাটিত যথেষ্ট আৰ্দ্ৰতা আছে আৰু অহা সপ্তাহত যিহেতু প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই, সেয়েহে ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। অহা সপ্তাহৰ বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলে মাটিমাহৰ বীজ সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব, সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা কৃষি পৰামৰ্শ হৈছে ধাননি পথাৰ, আলি আৰু ইয়াৰ আশে পাশে থকা অপতৃণ আৰু ঘাঁহ বন পৰিষ্কাৰ কৰি ৰাখিব, এইবোৰত খুৰপোকে আশ্ৰয় ল'ব পাৰে। মাটিমাহ আৰু মগুমাহ 30 ছেপ্টেম্বৰৰ ভিতৰত সিঁচিব লাগে। সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰৰ মাজভাগলৈ। খাৰিফ তিল ভালদৰে পানী ওলাই যোৱা বালিচহীয়া পলসুৱা মাটিত ভাল হয়। মাটি 3-4 বাৰ হাল বাই ভালদৰে সমান কৰি ল'ব লাগে। কৃষকসকলে এতিয়া মূলাৰ বীজ সিঁচিব পাৰে। বিশেষকৈ আগতীয়া জাতৰ মূলাৰ বাবে এই সময় উপযুক্ত। নেমুটেঙা গছত যদি গা গছ বিন্ধা কৰা পোকৰ আক্ৰমণ দেখে, নিবাৰণৰ বাবে বিন্ধাবোৰত তাঁৰ ভৰাই পোকবোৰ ধ্বংস কৰি মাটিৰে বিন্ধাবোৰ বন্ধ কৰি দিব। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে বানপানীৰ ফলত যদিহে কঠীয়া সম্পূৰ্ণৰূপে নষ্ট হৈছে, তেন্তে কঠীয়াৰ পৰিৱৰ্তে 100 দিনৰ ভিতৰত চপাব পৰা হ্ৰস্বদিনীয়া জাত যেনে লুইট, কপিলি, দিচাং আদিৰ গজালি ওলোৱা বীজ পোনে পোনে মূল পথাৰত ছেপ্টেম্বৰ মাহৰ 10 তাৰিখলৈকে সিঁচিব পাৰে। বানপানী অধ্যুষিত অঞ্চলত মনোহৰ শালি, এণ্ড্ৰিউ শালি, প্ৰসাদভোগ আদি জাতৰ বুঢ়া কঠীয়া ভাদ মাহৰ শেষলৈকে ৰুব।

0: পাৰিব। অনুকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি মগুমাহ আৰু মাটিমাহৰ বীজ মূল পথাৰত সিঁচিব পাৰে। আগতীয়া মূলাৰ জাত যেনে পোচা দেশী, পোচা চেটকি, পোচা হিমানী আদি মূল পথাৰত সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা পৰামৰ্শ হৈছে, মাটিমাহ আৰু মগুমাহৰ খেতিৰ বাবে বৰষুণৰ ফলত মাটি অধিক সেমেকা বা পানী জমা হৈ থাকিলে এতিয়াই বীজ সিঁচা পৰিহাৰ কৰিব। যিসকল কৃষকে এতিয়াও আগতীয়া ফুলকবিৰ বীজ সিঁচা নাই, তেওঁলোকে বৰষুণ নথকা উপযুক্ত সময়তহে নাৰ্চাৰী প্ৰস্তুত কৰি বীজ সিঁচিব পাৰে। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে, গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 জোপা কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হ'ল। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে আগবঢ়োৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।
1: पक्षियों से तो हम खेत को बचा लेते हैं, पर इन घातक रसायनों से कैसे बचाएं?
2: मतलब
1: देख बेटा, तू जो ये अंधाधुंध रसायन मिलाता है ना, मिट्टी की सेहत बिगड़ने लगी है, और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी? अरे पहले ऐसा नहीं था, पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी, शुद्धता झलकती थी। हाँ, माटी भी तंदुरुस्त और लोग भी। पहली वाली बात कहा,
2: परम तो सभी डाले हैं।
1: सब नहीं, आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं, पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं।
2: सच है?
1: रे बेटे, एक्सपीरियंस से बता रहे हैं, धूप में बाल सफेद नहीं किए हैं।
2: ठीक है भाई, मैं भी आज तो जैविक खेती शुरू करूँगा।
3: माटी से प्रेम की परंपरा है परंपरागत खेती।
0: एटिया हुनक पासोली आरो माहजातीय शस्यर हेहटिया बजार दर। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 2,500 টকাৰ পৰা 3,000 টকা, তিতাকেৰেলা 3,500 টকাৰ পৰা 4,000 টকা, তিয়ঁহ 3,000 টকাৰ পৰা 4,000 টকা, বিলাহী 3,000 টকাৰ পৰা 4,000 টকা, মিঠালাও 1,200 টকাৰ পৰা 2,000 টকা, অমিতাৰ দৰ প্ৰতি কুইণ্টলত 1,500 টকাৰ পৰা 2,500 টকাৰ ভিতৰত, গাজৰ 6,500 টকাৰ পৰা 7,500 টকাৰ ভিতৰত, জলকীয়া 5,000 টকাৰ পৰা 6,000 টকাৰ ভিতৰত, কোমোৰাৰ দৰ প্ৰতি কুইণ্টলত 1,000 টকাৰ পৰা 2,000 টকাৰ ভিতৰত, জিকা 2,500 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, ভোল 2,500 টকাৰ পৰা 3,500 টকাৰ ভিতৰত, মূলা 2,500 টকাৰ পৰা 3,000 টকা, বিট 4,000 টকাৰ পৰা 6,000 টকা, বন্ধাকবি 2,000 টকাৰ পৰা 3,000 টকা, স্কোৱাছ 1,500 টকাৰ পৰা 2,000 টকা, কেপচিকাম 3,000 টকাৰ পৰা 5,000 টকা, পটল 2,300 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, ভেন্দি 3,000 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, কচু 3,000 টকাৰ পৰা 4,000 টকা, লাও 2,000 টকাৰ পৰা 3,000 টকা, পালেং শাকৰ দৰ 1 মুঠিত 100 টকা, উৰহীৰ দৰ প্ৰতি কুইণ্টলত 1,500 টকাৰ পৰা 2,500 টকা, লেচেৰা 4,000 টকাৰ পৰা 5,000 টকা, নেমুৰ দৰ প্ৰতি পোনত 160 টকাৰ পৰা 180 টকাৰ ভিতৰত, পদিনা 1 মুঠিত 100 টকা, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলাৰ দৰ প্ৰতি কুইণ্টলত 4,000 টকাৰ পৰা 4,500 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ দৰ প্ৰতি কুইণ্টলত 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 2,000 টকাৰ পৰা 3,500 টকা, গোটামগু 10,200 টকাৰ পৰা 11,800 টকা, মচুৰ 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,400 টকাৰ পৰা 8,500 টকা, মাটিমাহ 11,200 টকাৰ পৰা 14,800 টকা, মগু দাইলৰ প্ৰতি কুইণ্টলৰ দৰ 8,900 টকাৰ পৰা 11,400 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,200 টকাৰ পৰা 12,800 টকা, বুটৰ দাইল প্ৰতি কুইণ্টলত 7,500 টকাৰ পৰা 8,400 টকা, আলু 900 টকাৰ পৰা 1,800 টকা, পিঁয়াজ 5,300 টকাৰ পৰা 6,000 টকা, সৰিয়হ প্ৰতি কুইণ্টলৰ দৰ 6,750 টকাৰ পৰা 7,000 টকা, তিল 15,000 টকাৰ পৰা 17,000 টকা, ধনিয়া 15,000 টকাৰ পৰা 17,000 টকা, আদা 11,000 টকাৰ পৰা 13,000 টকা, শুকান জলকীয়া 21,000 টকা, গুড় প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 6,600 টকাৰ পৰা 7,000 টকা, চেনি 5,900 টকাৰ পৰা 6,000 টকা, তামোলৰ প্ৰতিপোনৰ দৰ 300 টকাৰ পৰা 550 টকাৰ ভিতৰত, পাণৰ প্ৰতিকুৰিৰ দৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ মিঠাতেলৰ টিনৰ দৰ 2,180 টকাৰ পৰা 2,580 টকাৰ ভিতৰত, 15 কেজিৰ বনস্পতি ঘিৰ প্ৰতিটো টিনৰ দৰ 2,230 টকাৰ পৰা 2,250 টকা, আৰু গোমধানৰ প্ৰতি কিলোৰ দৰ 2,000

0: টকাৰ পৰা 4,800 টকা। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই।
1: আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

শ্রোতাসকলে ইমান পৰে কৃষকবাণী অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক জয়শ্রী দেৱীৰ কণ্ঠত এটি ভজন, রচনা তুলসীদাসৰ। শিল্পীৰ সৈতে বিভিন্ন বাদ্যযন্ত্ৰত সংগত কৰিছে তবলাত দিব্যজ্যোতি চাংমাই, হাৰমনিয়ামত হীৰকজ্যোতি দাস, বাহিত পৰমেশ্বৰ বসুমতাৰী আৰু তানপুৰাত শান্তনু বিশ্বাস।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ডঃ ভূপেন হাজৰিকাৰ কৰ্মৰাজি সংৰক্ষণৰ বাবে 35,37,00,000 টকা ব্যয়ৰ লক্ষ্যৰে কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ এটা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন 29 নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত সুধাকণ্ঠৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কাইলৈ নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ'ব বুলি ৰাজ্যিক মুখ্য নিৰ্বাচন বিষয়াৰ প্ৰকাশ অহা বছৰৰ পৰা কৃষকসকলক ব্যাপক হাৰত অগৰৰ পুলি বিতৰণ কৰা হ'ব বুলি কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাৰ মন্তব্য আৰু চলিত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফেব্ৰুৱাৰীত অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ভাস্বতী চক্ৰৱৰ্তী। এতিয়া শুনক বিতং বাতৰি। গীতৰ হেজাৰ শ্ৰোতাৰ বাবে আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান গোৱা বিশ্ব বণ্ডিত শিল্পী ডঃ ভূপেন হাজৰিকাৰ জয়ন্তী উপলক্ষে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয়। প্ৰীতি দিগ্বলয়ত গতিশীল গীত গাই মানুহৰ মনত নতুন সাহৰ সঞ্চাৰ কৰা গীতেৰে সমাজত মানৱতা আৰু সমন্বয়ৰ বাৰ্তা বিলাই বিশ্বৰ বুকুত উজ্জ্বল নিদৰ্শন ৰাখি যোৱা গণশিল্পীগৰাকীৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান আজি বিভিন্ন অঞ্চলত শ্ৰদ্ধাৰে আয়োজন কৰা হয়।

1926 চনৰ আজিৰ দিনটোতে শদিয়াত জন্মগ্ৰহণ কৰা ভূপেন হাজৰিকা এগৰাকী গীতিকাৰ, কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, লেখক, সাংবাদিক আৰু ৰাজনীতিবিদ হিচাপে সুপৰিচিত আছিল। 2011 চনৰ 5 নৱেম্বৰত মৃত্যু হোৱা শিল্পীগৰাকীৰ এইবেলি জন্ম শতবৰ্ষ বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীত, মাত তথা সৃষ্টিৰাজিক ধৰি ৰখাৰ প্ৰয়াসেৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰূপায়িত শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানৰ অংশ হিচাপে আজি জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ স্বনামধন্য শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে 100গৰাকী শিল্পীয়ে বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে শীৰ্ষক গীতটি পৰিৱেশন কৰে।

0: মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই শিল্পীগৰাকীৰ জীৱন, কৰ্ম আৰু চিন্তাক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ বাবে ইনষ্টা ৰীল প্ৰতিযোগিতাও আজি মুকলি কৰে। এই অনুষ্ঠানতে ভূপেন হাজৰিকাৰ সৃষ্টি কৰ্মৰাজি সংৰক্ষণ কৰি নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ মানসেৰে মুখ্যমন্ত্ৰীয়ে 35,37,00,000 টকা ব্যয় সাপেক্ষে এটা সংগ্ৰহালয়ৰ আধাৰশিলা ভাৰ্চুৱেল মাধ্যমেৰে স্থাপন কৰে। সংগ্ৰহালয় নিৰ্মাণৰ বাবে উত্তৰ পূব পৰিষদে 14 কোটি টকা অনুদান আগবঢ়োৱা বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। সামাজিক মাধ্যমৰ প্ৰসাৰ নোহোৱা সময়তে সুধাকণ্ঠৰ গীতে অসম তথা ভাৰততে নহয় সমগ্ৰ বিশ্বৰ অগণন লোকক মুগ্ধ কৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
1: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম সামাজিক মাধ্যমৰ সময়ছোৱাত হোৱা নাছিল। ডক্টৰ ভূপেন হাজৰিকাৰ অনুষ্ঠান আমি ফেচবুক ইনষ্টাগ্ৰামত দেখা নাছিলো। যি সময়ত তেখেতে সৃষ্টি আৰম্ভ কৰিছিল, সৃষ্টিক এক অনন্য পৰ্যায়লৈ লৈ গৈছিল, সেই সময়ত চলচ্চিত্ৰ সীমিত আছিল, আন মাধ্যমবিলাক, আনকি দূৰদৰ্শন, দৃশ্য শ্ৰাব্য মাধ্যমো সীমিত আছিল। সেই সময়ত টেপ ৰেকৰ্ডাৰ আৰু গ্ৰামোফোনৰ

0: জৰিয়তে গান শুনা আদ্যবন্ত অসমীয়াৰ সম্পদ আছিল। কিন্তু তাৰ মাজতো ডক্টৰ ভূপেন হাজৰিকাৰ গীত আদ্যবন্তৰ মাজত সীমাবদ্ধ হৈ থকা নাছিল। তেখেতৰ গানে অসমৰ প্ৰতিজন মানুহৰ হৃদয়ত স্পৰ্শ কৰিছিল।
1: শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান 29 নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।
0: অহা 29 নৱেম্বৰ তাৰিখে নতুন দিল্লীত আমি ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰিম। ভাৰত মণ্ডপমত এই সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ডক্টৰ ভূপেন হাজৰিকাৰ সামৰণি জন্ম শতবাৰ্ষিকীৰ সামৰণি উৎসৱত উপস্থিত থকাৰ বিষয়েও তেখেতে তেখেতৰ আগ্ৰহ আমাক জনাইছে আৰু নিশ্চিতভাৱে আমি ভাৰতৰ ৰাজধানীত সমগ্ৰ দেশৰ সন্মুখত ডক্টৰ ভূপেন হাজৰিকাক আকৌ এবাৰ লৈ যোৱাৰ বাবে এটা নতুন সুযোগ আমি লাভ কৰিম। এই অনুষ্ঠানটো উদযাপনৰ ক্ষেত্ৰত মই সকলো অসমবাসী ৰাইজৰ সহযোগিতা বিনম্ৰতাৰে সৈতে কামনা কৰিছো।
1: সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ উপজাদিনৰ উলগ তথা শ্ৰদ্ধা জনাই সদৌ অসম ছাত্ৰ সন্থাই দীঘলীপুখুৰী পাৰত বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ডক্টৰ হাজৰিকাৰ স্মৃতিত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। গীতৰ মাজেৰে দেশ আৰু সমাজ গঢ়াৰ বাবে সকলোৱে সংকল্প ল'ব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰতো আজি এই উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়। আজি সন্ধিয়া 6 বজাত দীঘলী পুখুৰী পাৰত ছাত্ৰ সন্থাৰ উদ্যোগত উদ্দীপনা শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন স্থানত আজি ডঃ ভূপেন হাজৰিকাৰ জয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। অসম সাহিত্য সভাৰ উদ্যোগত যোৰহাট সাহিত্য সভা আৰু লিচুবাৰী শাখা সাহিত্য সভাৰ সহযোগত ৰাধাকান্ত সন্দিকৈ ভৱনত আজি কিংবদন্তী শিল্পীগৰাকীৰ শতবৰ্ষৰ শ্ৰদ্ধাৰ্থ অনুষ্ঠানৰ আয়োজন কৰা হয়। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত আজি আয়োজিত কাৰ্যসূচীত বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ কালজয়ী সৃষ্টি, মানৱতাবাদী আৰু সমাজ সংস্কৃতিৰ প্ৰতি অৱদানক স্মৰণ কৰা হয়। দৰং জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত আজি মন্ত্ৰী নীলিমা দেৱীৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ লয়। লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত ত্যাগক্ষেত্ৰত সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান উপলক্ষে আজি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। একেদৰে মাজুলী জিলাত শিল্পীগৰাকীৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান উপলক্ষে বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হয়। বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকী পালন কৰা হয়। অনুষ্ঠানত শিল্পীগৰাকীৰ কালজয়ী গীতৰ জৰিয়তে অসমীয়া সংস্কৃতি তথা সংগীত জগতলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে আলোকপাত কৰা হয়। অনুষ্ঠানত শিল্পীগৰাকীৰ বিভিন্ন যুগজয়ী গীত পৰিৱেশন কৰা হয়।

0: আস্থার গান।
1: শ্রোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী চক্ৰৱৰ্তীৰ পৰা।
2: অহা 6 অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কাইলৈ নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ'ব। ৰাজ্যিক মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলে এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰি কয় যে উপ নিৰ্বাচনৰ বাবে সমষ্টিটোত 2330টা ভোটগ্ৰহণ কেন্দ্ৰ সাজু কৰি তোলা হৈছে। অহা 15 ছেপ্টেম্বৰত পলিং প্ৰিজাইডিং বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হ'ব বুলি তেওঁ কয়।
3: অসমত আপোনাৰ জানে যেনেকৈ নাগাঁও যে লোকসভা সমষ্টিত উপ নিৰ্বাচন উপস্থিত হ'ব। 6 অক্টোবৰ দিনটো নিৰ্ধাৰিত কৰা হৈছে। অহাকালি নটিফিকেশ্যনটো কমিশ্যন পৰা ওলাব আৰু আমিও ইয়াত আমাৰ আসাম গেজেটৰ নটিফিকেশ্যন ওলাম। ৰিটাৰ্ণিং অফিচাৰ আমাৰ নাগাঁও ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ হ'ব আৰু 16 তাৰিখ লৈ নমিনেশ্যন দিয়াৰ অন্তিম তাৰিখ আৰু 17 তাৰিখ স্ক্ৰুটিনি আৰু 19 তাৰিখে আমাৰ বিদ্যালয়ৰ দিন আছে। তাৰপিছত মানে আমি যদিও ইলেকশ্যনটো এনাউন্স যোৱাকালি হৈছে, আমি অলৰেডি 2 মাহৰ পৰা আমাৰ প্ৰেপাৰেশ্যনটো কৰি আছোঁ। আমাৰ যে FLC ফাৰ্ষ্ট লেভেল চেকিং অফ ভোটিং মেচিনচ, আমাৰ লাষ্ট এছেম্বলি ইলেকশ্যন হোৱাৰ 45 দিন পাৰ হোৱাৰ পিছত আমি ফাৰ্ষ্ট লেভেল চেকিং অফ ভোটিং মেচিন 2টা ডিষ্ট্ৰিক্টতে শেষ কৰি লৈছোঁ। তাতে আমাৰ ECL পৰা ইঞ্জিনিয়াৰ আহিছিলে আৰু প্ৰত্যেক স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ ৰিপ্ৰেজেণ্টেটিভ সেই প্ৰক্ৰিয়াত যোগদান দিছিলে আৰু ভিডিঅ'গ্ৰাফটো কৰা হৈছে।
2: নিৰ্বাচন আয়োগে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে। উপ নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ লগতে নিৰ্বাচনী ব্যৱস্থাপনাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে আজি মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তগৰাকীয়ে সভাত নিৰ্বাচনৰ সৈতে জড়িত সকলো বিভাগৰ বিষয়াক নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে পালন আৰু বলবৎ কৰাৰ ক্ষেত্ৰত দায়িত্বশীল ভূমিকা পালন কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ নিৰ্বাচনী প্ৰক্ৰিয়া যাতে স্বচ্ছ শান্তিপূৰ্ণ হয় তাৰ বাবে সকলো

0: সভকে সমন্বয়েৰে কাম কৰিবলৈ সভাত পৰামৰ্শ আগবঢ়ায়। ভোটগ্ৰহণৰ দিনটোৰ পূৰ্বে ভোটগ্ৰহণ কেন্দ্ৰসমূহত প্ৰয়োজনীয় সা সুবিধা, নিৰাপত্তা আৰু অন্যান্য আনুষংগিক ব্যৱস্থা নিশ্চিত কৰাৰ লগতে নিৰ্বাচনৰ প্ৰতিটো পৰ্যায় সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে। উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কলিয়াবৰ আৰু বৰহমপুৰক সামৰি সমগ্ৰ নগাঁও জিলাত জনপ্ৰতিনিধিত্ব আইনৰ ধাৰা 127 কৰ অধীনত জিলা আয়ুক্ত আৰণ্যক শইকীয়াই নিৰ্বাচন সংক্ৰান্তীয় যিকোনো প্ৰচাৰ পত্ৰ ছপোৱাৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি প্ৰতিখন প্ৰচাৰ পত্ৰত প্ৰকাশক আৰু মুদ্ৰকৰ নাম উল্লেখ থাকিব লাগিব। অকৰ্তৃত্বশীলভাৱে আৰু আপত্তিজনক বিষয়ত কোনো প্ৰচাৰ ছপাব আৰু বিতৰণ কৰিব নোৱাৰিব। ছপাশালসমূহে সকলো ৰাজনৈতিক পত্ৰ, পোষ্টাৰ আদি ছপাৰ তথ্য পঞ্জীয়ন বহীত লিখি ৰাখিব লাগিব। ইয়াৰ লগতে জিলাখনত অসামৰিক ব্যক্তিৰ হাতত থকা অনুজ্ঞাপত্ৰপ্ৰাপ্ত সকলো আগ্নেয়াস্ত্ৰ সংশ্লিষ্ট থানাত তাৎক্ষণিকভাৱে জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে। উপ নিৰ্বাচন উপলক্ষে প্ৰশাসনে 24 ঘণ্টাই কাৰ্যক্ষম হৈ থকাকৈ এটা নিয়ন্ত্ৰণ কক্ষও স্থাপন কৰিছে। উল্লেখযোগ্য যে উপ নিৰ্বাচনত প্ৰায় 19,07,209 ভোটাৰে নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত নগাঁও জিলাৰ বিধানসভা সমষ্টিকেইটা হৈছে ঢিং, ৰূপহীঘাট, চামগুৰি, ৰহা আৰু নগাঁও বটদ্ৰৱা সমষ্টি। আনহাতে মৰিগাঁও জিলাৰ অন্তৰ্গত বিধানসভা সমষ্টিকেইটা হৈছে লাহৰীঘাট, জাকিৰোড আৰু মৰিগাঁও বিধানসভা সমষ্টি। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি নলবাৰী জিলাৰ বনগাঁৱত জিলা কৃষি বিভাগৰ জ্ঞান কেন্দ্ৰ আৰু প্ৰশিক্ষণ ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। কৃষি বিভাগৰ বিষয়াসকলে এই জ্ঞান কেন্দ্ৰটোত কৃষকসকলৰ সৈতে মিলিত হৈ কৃষি সম্পৰ্কীয় বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। কৃষকসকলৰ কাৰিকৰী জ্ঞান আৰু দক্ষতা আহৰণত এই কেন্দ্ৰটো যথেষ্ট সহায়ক হোৱাৰ লগতে কৃষি উৎপাদন বৃদ্ধিতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে অহা বছৰৰ পৰা চৰকাৰে ব্যাপক হাৰত অগৰৰ পুলি বিতৰণ কৰি ৰাজ্যখনত অগৰৰ খেতিত গুৰুত্ব আৰোপ কৰিব। বৰ্তমান সময়ত গোলাঘাট, যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাত এই খেতি কৰি থকা হৈছে যদিও ৰাজ্যখনত সকলো জিলা এই খেতিৰ বাবে উপযুক্ত বুলি তেওঁ মন্তব্য কৰে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উজনিত বানৰ ফলত হোৱা ক্ষয়ক্ষতি আৰু লোকপিয়লৰ কাম কাজৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফেব্ৰুৱাৰীত অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি জাৰি কৰা জাননী অনুসৰি ৰাজ্যৰ বিদ্যালয়সমূহত অহা বছৰৰ 22 ফেব্ৰুৱাৰীলৈকে 10ম শ্ৰেণী আৰু 8 মাৰ্চলৈ 12ম শ্ৰেণীৰ পাঠদান অব্যাহত থাকিব। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সূচী সম্পৰ্কে পৰৱৰ্তী সময়ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি পৰিষদে প্ৰকাশ কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত সাক্ষ্য দিয়ে। এই সাক্ষ্য প্ৰদানৰ সময়ত অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই তেওঁক জেৰা কৰে। অৱশ্যে বাকীসকলৰ অভিযুক্তৰ অধিবক্তাৰ দ্বাৰা জেৰা সম্পূৰ্ণ নোহোৱাত আদালতে তেওঁক কাইলৈ পুনৰ হাজিৰ হ'বলৈ নিৰ্দেশ দিছে। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
1: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তামোলপুৰ জিলাৰ চেচাপানীত বিটিচিৰ উপাধ্যক্ষ প্ৰয়াত বিজিত গৌৰা নাৰ্জাৰীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে। তেওঁ নেতাগৰাকীৰ স্মৃতিসৌধত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে। ইয়াৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰয়াত নাৰ্জাৰীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি পৰিয়ালবৰ্গৰ সৈতে মত বিনিময় কৰে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে আজি চিৰাঙৰ জিলা আয়ুক্ত কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত অংশ লয়। জিলাখনত নিৰ্মীয়মান অৱস্থাত থকা শতাধিক অংগনবাড়ী কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ তেওঁ বৈঠকত সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে। জিলাখনত শিক্ষাৰ হাৰ কম হৈ থকাৰ বাবে অংগনবাড়ী কেন্দ্ৰসমূহ শীঘ্ৰে মুকলি কৰি দিয়াৰ ক্ষেত্ৰতো তেওঁ গুৰুত্ব দিয়ে। মন্ত্ৰীগৰাকীয়ে বৈঠকত মহিলা আৰু শিশুৰ সুৰক্ষা নিশ্চিত কৰা, নাৰীজনিত অপৰাধ ৰোধৰ লগতে বাল্য বিবাহৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক আহ্বান জনায়। সৰ্পদংশনৰ চিকিৎসাৰ ক্ষেত্ৰত চৰাইদেউ জিলা স্বাস্থ্য বিভাগে প্ৰশংসনীয় সফলতা লাভ কৰিছে। জিলা স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি চলিত বছৰৰ আগষ্টলৈকে জিলাখনত সৰ্পদংশনৰ বলি হৈ চিকিৎসাধীন হোৱা 244গৰাকী লোকে সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰিছে। 2025-26 বিত্তীয় বৰ্ষত জিলাখনৰ চৰকাৰী চিকিৎসালয়সমূহত সৰ্পদংশনৰ বাবে মুঠ 509গৰাকী লোক ভৰ্তি হৈছিল বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিছে। সৰ্পদংশনৰ ঘটনা ঘটিলে বিলম্ব নকৰাকৈ লগে লগে চৰকাৰী চিকিৎসালয়লৈ আহিবলৈ জনসাধাৰণক জিলা স্বাস্থ্য বিভাগে আহ্বান জনাইছে। অসংক্ৰামক ৰোগৰ আগতীয়া চিনাক্তকৰণ, পৰীক্ষা নিৰীক্ষা আৰু চিকিৎসা ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে বজালী জিলাৰ পাঠশালাৰ শ্বহীদ মদন ৰাউতা মহকুমা অসামৰিক চিকিৎসালয়ত আজি জিলা পৰ্যায়ত পৰ্যালোচনা বৈঠক আৰু প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত নাৰ্ছ, স্বাস্থ্যকৰ্মী আৰু সামূহিক স্বাস্থ্য বিষয়াসকলক অসংক্ৰামক ৰোগ সম্পৰ্কীয় বিভিন্ন

প্ৰশিক্ষণ দিয়া হয়। প্ৰশিক্ষণ কাৰ্যসূচীত 80 বছৰ বা তাতকৈ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিকসকলৰ ঘৰে ঘৰে গৈ চিকিৎসা সেৱা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। ডঃ ভূপেন হাজৰিকাৰ কৰ্মৰাজি সংৰক্ষণৰ বাবে 35,37,00,000 টকা ব্যয়ৰ লক্ষ্যৰে কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ এটা সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন। 29 নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত সুধাকণ্ঠৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কাইলৈ নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ'ব বুলি ৰাজ্যিক মুখ্য নিৰ্বাচন বিষয়াৰ প্ৰকাশ। অহা বছৰৰ পৰা কৃষকসকলক ব্যাপক হাৰত অগৰৰ পুলি বিতৰণ কৰা হ'ব বুলি কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাৰ মন্তব্য। আৰু চলিত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফেব্ৰুৱাৰীত অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: শোণিতপুৰ জিলাৰ আয়ুক্তই তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালি হোৱা 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট শোণিতপুৰ.gov.in। আবেদনৰ শেষ তাৰিখ 15 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেৰিনেৰী অফিচাৰ, ব্লক ভেটেৰিনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালি হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব। নিয়োগ বাতৰি ইমানেই।
2: নিয়োগ বাতৰি শুনিলে যুগুতাই আগবঢ়ালে উৎপল বৰাই। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন খোকক খোকিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 03612662636 নম্বৰত ফোন কৰি জনাব পাৰে। নম্বৰটি পুনৰ কৈছোঁ 03612662636।
3: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
4: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528।
3: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
5: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান।

0: প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছোঁ আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
2: মিডিয়াম এফৰ 411.5 মিটাৰ, 7.29 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাভাগৰ পৰা। আমাৰ অনুষ্ঠান নিউজন AIR মোবাইল এপতো শুনি আছে। এতিয়া আগবঢ়াইছোঁ মনোৰমা বৰগোহাঁই ৰচিত এটি বৃন্দগান।

শ্ৰোতাসকলে মান পৰে মনোৰমা বৰগোহাঁই ৰচিত বৃন্দকান্তি শুনিলে। এয়া আকাশমণি গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডামেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফএম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো উপলব্ধ। কণ্টেক্ট পাছতে বাতৰি শুনিবলৈ পাব।

0: Ea, akah bani. Batorir hoite, moi onuza lupamudra. Etiar pradhan batori homu hoise. প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে নাগরিক আৰু ৰাজহুৱা প্ৰতিনিধিসকলক সামাজিক সেৱা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাক দৈনিক অভ্যাস কৰি ল'বলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী অহা 12 আৰু 13 ছেপ্টেম্বৰত নতুন দিল্লীত হ'বলগীয়া ব্ৰিকছ শীৰ্ষ সন্মিলনৰ সময়ত কেইবাখনো দেশৰ নেতৃবৰ্গৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। বিশ্ববন্দিত শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ জয়ন্তী উপলক্ষে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। উত্তৰ পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই নতুন দিল্লীত মণিপুৰৰ বাদ্যযন্ত্ৰী সংখম বিক্ৰম সিঙৰ হত্যাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে আৰু বিশ্ব আৰ্চাৰী পেৰা শৃংখলাৰ তৃতীয় পৰ্যায়ত ভাৰতে পুৰুষৰ দলীয় শাখাত দুটা সোণৰ আৰু মহিলাৰ ৰিকাৰ্ভ শিতানত ৰূপৰ পদক অৰ্জন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিক আৰু ৰাজহুৱা প্ৰতিনিধিসকলক উন্নয়নমূলক আঁচনিৰ লাভ সমাজৰ শেষৰজন ব্যক্তিয়েও লাভ কৰাটো নিশ্চিত কৰাৰ লগতে সামাজিক সেৱা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাক দৈনিক অভ্যাস কৰি ল'বলৈ আহ্বান জনাইছে। নৱচাৰীত আজি বিজেপিৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধন কৰাৰ পাছত এখন জনসভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে এইদৰে আহ্বান জনায়। প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ ৰূপান্তৰকাৰী প্ৰভাৱৰ বিষয়ে আলোকপাত কৰি শ্ৰীমোদীয়ে কয় যে এই আঁচনিখনে ক্ষুদ্ৰ ব্যৱসায় আৰু পদপথৰ ব্যৱসায়ীসকলৰ বাবে বহনক্ষম ঋণ আৰু অত্যাধুনিক ডিজিটেল অনাদায় সুবিধা সুলভ কৰি বিত্তীয় অন্তৰ্ভুক্তিৰ প্ৰসাৰত সহায় কৰিছে। জনস্বাস্থ্য আৰু অনাময়ত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ আগমনৰ পূৰ্বে সৰ্বাত্মক চাফাই অভিযান চলোৱাৰ বাবে স্থানীয় প্ৰশাসন আৰু জনসাধাৰণক ভূয়সী প্ৰশংসা কৰে। তেওঁ লগতে নিৰ্ধাৰিত স্বাস্থ্যসেৱা আৰু পৰিপুষ্টি বিষয়ক প্ৰয়াসৰ জৰিয়তে নৱচাৰীক পুষ্টিহীনতামুক্ত জিলা হিচাপে গঢ়ি তোলাৰ বাবে চলোৱা প্ৰচেষ্টাৰো প্ৰশংসা কৰে। শ্ৰীমোদীয়ে জনকল্যাণৰ বাবে কৰা নিৰন্তৰ কামৰ বাবে দলীয় কৰ্মীসকলৰ শলাগ লয়। তেওঁ কয় যে দলৰ নতুন অত্যাধুনিক কাৰ্যালয়টোৱে জনসাধাৰণৰ ওজৰ আপত্তিৰ নিষ্পত্তিৰ সক্ৰিয় কেন্দ্ৰ হিচাপে কাম কৰা উচিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা 12 আৰু 13 ছেপ্টেম্বৰত নতুন দিল্লীত হ'বলগীয়া ব্ৰিকছ শীৰ্ষ সন্মিলনৰ সময়ত কেইবাখনো দেশৰ নেতৃবৰ্গৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে এই কথা সদৰি কৰে। তেওঁ কয় যে এই দ্বিপাক্ষিক আলোচনাত ৰাছিয়া ইউক্ৰেইনৰ সংঘৰ্ষকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে স্থান লাভ কৰিব।
1: बायलेटरल द्विपक्षीय वार्ता बहुत सारे राजनेताओं के साथ हमारे प्रधानमंत्री की होगी। रशिया और यूक्रेन की जो संघर्ष चल रही है उसकी बारे बात है। ये मुद्दा भी बहुत सारे मुद्दे जब द्विपक्षीय वार्ता होंगे तो बहुत सारे मुद्दे ऊपर उठ के आएंगे और उसमें एक ये मुद्दा भी रहेगा।
0: ৰাছিয়া ইউক্ৰেইন সংঘৰ্ষ সন্দৰ্ভত মুখপাত্ৰগৰাকীয়ে কয় যে ভাৰতে দুয়োপক্ষৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে আৰু এই সংঘৰ্ষৰ অৱসান ঘটাব পৰা পৰামৰ্শ অৱধাৰণাক লৈ কাম কৰি আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে অলপতে ইউক্ৰেইন আৰু পোলেণ্ড ভ্ৰমণ কৰা বুলি তেওঁ জানিবলৈ দিয়ে। মুখপাত্ৰগৰাকীয়ে কয় যে ভাৰতে বৰ্তমান যুদ্ধৰ সময় নহয় আৰু যুদ্ধক্ষেত্ৰৰ পৰা কোনো সমস্যাৰ সমাধান নোলায় বুলি নিৰন্তৰ স্থিতি গ্ৰহণ কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্তহীন যুদ্ধৰ পৰিৱৰ্তে যুদ্ধৰ অৱসান হ'ব লাগে বুলি মন্তব্য কৰা বুলিও তেওঁ উল্লেখ কৰে। নেপালৰ আকস্মিক বান সন্দৰ্ভত শ্ৰীজয়ছৱালে কয় যে ভাৰতে নেপালৰ চৰকাৰ আৰু জনসাধাৰণৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছে।

0: তেওঁ কয় যে ভাৰতে এই বিধ্বংসী বানৰ পাছতে দেশখনলৈ ততালিকে সাহায্য প্ৰেৰণ কৰিছে আৰু সাহায্য উদ্ধাৰ আৰু পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত সহায় আগবঢ়াই যাব। শ্ৰীজয়ছৱালে কয় যে বৰ্তমানলৈকে চুবুৰীয়া ৰাষ্ট্ৰখনলৈ 7খন বিমানেৰে 95 টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে আৰু শীঘ্ৰেই দেশখনলৈ পুনৰ সামগ্ৰী প্ৰেৰণ কৰা হ'ব। শ্ৰীজয়ছৱালে কয় যে ভাৰত আৰু চীনৰ সম্পৰ্ক ক্ৰমান্বয়ে সঠিক দিশত আগবাঢ়িছে। তেওঁ কয় যে সম্পৰ্ক স্বাভাৱিক হোৱা আৰু দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক বৃদ্ধি হোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ। অৰুণাচল প্ৰদেশৰ ৱাছা আৰু চীনৰ ফালে দমাইত যোৱা দেওবাৰে অনুষ্ঠিত জ্যেষ্ঠ সামৰিক কমাণ্ডাৰ পৰ্যায়ৰ প্ৰথমখন ফ্লেগ বৈঠক সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰীজয়ছৱালে কয় যে পশ্চিমখণ্ডতো অনুৰূপ ব্যৱস্থা আছে। তেওঁ কয় যে 2025 চনৰ আগষ্ট আৰু যোৱা আগষ্টত ভাৰত আৰু চীনৰ বিশেষ প্ৰতিনিধিৰ মাজৰ আৰু পৰামৰ্শ তথা সহযোগিতা কাৰ্যব্যৱস্থাৰ বৈঠকৰ সিদ্ধান্ত মৰ্মে কমাণ্ডাৰ পৰ্যায়ৰ এই আলোচনাৰ আয়োজন কৰা হয়।
1: Pursuant to the understandings reached between the special representatives of India and China for consultation and coordination, the WMCC mechanism that we have, meetings of which were held in Beijing and in New Delhi in May and August 2026 respectively, the first senior highest military commander level flag meeting was held at Wacha on the Indian side in Arunachal Pradesh on 6 September and in Damai on the Chinese side on 7 September.
0: বিশ্ববন্দিত শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। 1926 চনৰ আজিৰ দিনটোতে শদিয়াত জন্মগ্ৰহণ কৰা ভূপেন হাজৰিকা এগৰাকী গীতিকাৰ, কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, লেখক, সাংবাদিক আৰু ৰাজনীতিবিদ হিচাপে সুপৰিচিত আছিল। 2011 চনৰ 5 নৱেম্বৰত মৃত্যু হোৱা শিল্পীগৰাকীৰ এইবেলি জন্মশতবৰ্ষ বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীতমাত তথা সৃষ্টিৰাজিক ধৰি ৰখাৰ প্ৰয়াসেৰে অসমৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰূপায়িত শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানৰ অংশ হিচাপে আজি জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা সমন্বয় তীৰ্থত উপস্থিত হৈ স্বনামধন্য শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে 100গৰাকী শিল্পীয়ে বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে শীৰ্ষক গীতটি পৰিৱেশন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শিল্পীগৰাকীৰ জীৱন, কৰ্ম আৰু চিন্তাক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ বাবে ইনষ্টা ৰীল প্ৰতিযোগিতাও মুকলি কৰে। শিল্পীগৰাকীৰ বছৰজোৰা জন্মশতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান অহা 29 নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। শ্ৰোতাই বাতৰি শুনিছে আকাশবাণীৰ পৰা। উত্তৰ পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই নতুন দিল্লীত মণিপুৰৰ বাদ্যযন্ত্ৰী চংথম বিক্ৰম সিঙৰ হত্যাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিগৰাকী ব্যক্তিৰ নিৰাপত্তা আৰু মৰ্যাদাৰ বিষয়টোক লৈ কোনো কাৰণতে আপোচ কৰিব নোৱাৰি। তেওঁ ঘটনাৰ সৈতে জড়িত দুষ্কৃতিকাৰীসকলক আইন অনুযায়ী কঠোৰ শাস্তি বিহাৰ বাবে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু পুংখানুপুংখ তদন্ত কৰিবলৈ দিল্লী আৰক্ষীৰ প্ৰতি আহ্বান জনায়। তেওঁ লগতে প্ৰয়াত বাদ্যযন্ত্ৰীগৰাকীৰ পৰিয়াল আৰু বন্ধুবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে দিল্লীত শাৰীৰিক নিৰ্যাতনৰ বলি হোৱাৰ পাছত চংথম বিক্ৰম সিঙৰ মৃত্যু হোৱা বুলি অভিযোগ উঠিছে। দক্ষিণ পূব দিল্লীৰ আৰক্ষী উপায়ুক্ত বিনীত কুমাৰে এই ঘটনা সংক্ৰান্তত 7 লোকক গ্ৰেপ্তাৰ আৰু 1 কিশোৰক আটক কৰা হৈছে বুলি জানিবলৈ দিছে। এমনেষ্টি ইণ্টাৰনেশ্যনেলে মানৱ অধিকাৰ অধিবক্তা ইমান মজাৰী হাজিৰ আৰু হাদি আলী সত্থাক ততালিকে আৰু নিঃচৰ্তভাৱে মুকলি কৰি দিবলৈ পাকিস্তান চৰকাৰৰ প্ৰতি আহ্বান জনাইছে। সংস্থাটোৱে অধিবক্তা হাজিৰ আৰু হাদি আলীক দীৰ্ঘদিন ধৰি কাৰাবন্দী কৰি ৰখাৰ ফলত চাইবাৰ অপৰাধ বিৰোধী আইনৰ অপব্যৱহাৰৰ আশংকাই দেখা দিয়া বুলি প্ৰকাশ কৰিছে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফলৈ লিখা এখন পত্ৰত এমনেষ্টি ইণ্টাৰনেশ্যনেলে দুদিন পূৰ্বে আগতীয়া জামিন মঞ্জুৰ হোৱা সত্ত্বেও যোৱা 23 জানুৱাৰীত এই অধিবক্তা দুগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল বুলি উল্লেখ কৰিছে। 24 জানুৱাৰীত ইছলামাবাদৰ জিলা আৰু ছেশ্যন আদালতে বৈদ্যুতিন অপৰাধ প্ৰতিৰোধী আইনৰ অধীনত 10ৰ পৰা 17 বছৰ কাৰাদণ্ড বিহিছিল। এমনেষ্টি ইণ্টাৰনেশ্যনেলে প্ৰকাশ কৰা মতে এই গোচৰটো সামাজিক মাধ্যমৰ পোষ্টৰ সৈতে জড়িত। আহমেদাবাদত চলি থকা বিশ্ব আৰ্চাৰী পেৰা শৃংখলাৰ তৃতীয় পৰ্যায়ৰ প্ৰতিযোগিতাত ভাৰতে আজি পুৰুষৰ দলীয় শাখাত 2টা সোণৰ আৰু মহিলাৰ ৰিকাৰ্ভ শিতানত 1টা ৰূপৰ পদক অৰ্জন কৰে। পুৰুষৰ কম্পাউণ্ড দলীয় শাখাত বৰ্তমানৰ বিশ্ব চেম্পিয়ন তোমন কুমাৰ আৰু শ্যাম সুন্দৰ স্বামীয়ে ইৰাকৰ আব্বাছ কাদিম আৰু আনোৱাৰ আলদাৱদৰ যুটীক 152-139 ব্যৱধানত পৰাস্ত কৰি সোণৰ

0: পদক অৰ্জন কৰে। দুবাৰকৈ পেৰালিম্পিকত পদক বিজেতা হৰবিন্দৰ সিং আৰু বিজয় সুন্দ্ৰী যুটীটোৱে শ্লোভাকিয়াৰ ডেভিড ইভান আৰু ডেনিছ ইভানৰ যুটীক ৰিকাৰ্ভৰ পুৰুষৰ দলীয় শিতানত পৰাস্ত কৰি সোণৰ পদক লাভ কৰে। ইপিনে মহিলাৰ ৰিকাৰ্ভ দলীয় শিতানত ভাৰতৰ ভাৱনা আৰু পূজাই ৰূপৰ পদক অৰ্জন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিক আৰু ৰাজহুৱা প্ৰতিনিধিসকলক সামাজিক সেৱা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাক দৈনিক অভ্যাস কৰি ল'বলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী অহা 12 আৰু 13 ছেপ্টেম্বৰত নতুন দিল্লীত হ'বলগীয়া ব্ৰিক্ছ শীৰ্ষ সন্মিলনৰ সময়ত কেইবাখনো দেশৰ নেতৃবৰ্গৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। বিশ্ববন্দিত শিল্পী ডঃ ভূপেন হাজৰিকাৰ জয়ন্তী উপলক্ষে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আৰু বিশ্ব আৰ্চাৰী পেৰা শৃংখলাৰ তৃতীয় পৰ্যায়ত ভাৰতে পুৰুষৰ দলীয় শাখাত 2টা সোণৰ আৰু মহিলাৰ ৰিকাৰ্ভ শিতানত ৰূপৰ পদক অৰ্জন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে FM-ৰ 101.6 মেগাহাৰ্টজত, মিডিয়াম এপৰ 411.5 মিটাৰ আৰু 729 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনি আছে। নিবেদন কৰিছোঁ আকৌ শুনা হওক। অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লৈছোঁ নাছৰিন হালিমৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ইন্দ্ৰ কুমাৰ বৰগোহাঁইৰ, প্ৰযোজনা উপেন্দ্ৰ কুমাৰ ফাংছৰ।

ইন্দ্ৰ কুমাৰ বৰগোহাঁইৰ ৰচনাৰে সেয়া আছিল নাছৰিন হালিমৰ কণ্ঠৰ গীত। প্ৰযোজনা আছিল উপেন্দ্ৰ কুমাৰ ফাংছৰ। শ্ৰোতাসকলে শুনিছে আকৌ শুনোৱা হওক অনুষ্ঠানত, এইবাৰ শুনক শিৱানী দত্তৰ কণ্ঠৰ এটি গীত, গীতৰ কথা ইদ্ৰিছ আলীৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

ইদ্ৰিছ আলীৰ গীতৰ কথাৰে সেয়া আছিল হেবাণী দত্তৰ কণ্ঠৰ গীত, প্ৰযোজনা আছিল ৰমেন চৌধুৰীৰ। আকৌ শুনোৱা হকত এইবাৰ আগবঢ়াইছোঁ নমিতা গোস্বামীৰ কণ্ঠৰ গীত, গীতৰ কথা ৰজনী হাজৰিকাৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।

সেয়া আছিল নমিতা গোস্বামীৰ কণ্ঠৰ গীত। গীতটিৰ কথা আছিল ৰজনী হাজৰিকাৰ, প্ৰযোজনা অসীম হাজৰিকাৰ। এই গীতটিৰে সামৰিছোঁ, আকৌ শুনোৱা হওক অনুষ্ঠানটি। শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাপাৱৰ পৰা। পূবালীৰ সুৰ অনুষ্ঠানত এতিয়া আগবঢ়াইছোঁ সুৰজিৎ ৰাভা আৰু সংগীতবৃন্দৰ কণ্ঠত ৰাভা গীত।

পূবালীৰ সুৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পঢ়ে সুৰজিত ৰাভা আৰু সংগীসকলে গোৱা ৰাভা গীত শুনিলে। শ্ৰোতা অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাভাগৰ পৰা। এতিয়া আগবঢ়া হৈছে জাহ্নৱী বৰুৱাৰ কণ্ঠৰ আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমে শুনোৱা হওক গৌতম শৰ্মা ৰচিত এটি গীত।

জাহ্নৱী বৰুৱাৰ কণ্ঠত সেয়া আছিল গৌতম শৰ্মা ৰচিত আন এটি গীত। শ্ৰোতাসকলে আধুনিক গীত শুনিছে জাহ্নৱী বৰুৱাৰ কণ্ঠত। শিল্পীৰ কণ্ঠত শেষত শুনক নলিনী চৌধুৰী ৰচিত এই গীতটি।

শ্ৰোতা ক্লেমান পৰে জাহ্নৱী বৰুৱাৰ কণ্ঠৰ আধুনিক গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে গৌতম শৰ্মা আৰু নলিনী চৌধুৰীৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰে।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো অনুজা লোপামুদ্ৰাই। গীতৰ হেজাৰ শ্ৰোতাৰ বাবে আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান গোৱা বিশ্ববন্দিত শিল্পী ডঃ ভূপেন হাজৰিকাৰ জয়ন্তী উপলক্ষে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত আয়োজিত শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্বনামধন্য শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নিৰ্বাচন আয়োগে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উজনিত বানৰ ফলত হোৱা ক্ষয় ক্ষতি আৰু লোকপিয়লৰ কাম কাজৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফেব্ৰুৱাৰীত অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্যগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি নলবাৰী জিলাৰ বনগাঁৱত জিলা কৃষি বিভাগৰ জ্ঞান কেন্দ্ৰ আৰু প্ৰশিক্ষণ ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে আজি চিৰাঙৰ জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত জিলাখনত নিৰ্মীয়মান অংগনৱাড়ী কেন্দ্ৰসমূহৰ নিৰ্মাণ কাৰ্য শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ তেওঁ বৈঠকত সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে আৰু অসংক্ৰামক ৰোগৰ আগতীয়া চিনাক্তকৰণ, পৰীক্ষা নিৰীক্ষা আৰু চিকিৎসা ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে বজালি জিলাৰ পাঠশালাৰ শ্বহীদ মদন ৰাওতা মহকুমা অসামৰিক চিকিৎসালয়ত আজি পৰ্যালোচনা বৈঠক আৰু প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25-ত।
1: মিডামেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো উপলব্ধ।
2: আকাশবাণী গুৱাহাটী, খেল আৰু খেলুৱৈ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ খেল আৰু খেলুৱৈ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত শুনিবলৈ পাব অসমৰ ভৱিষ্যতৰ খেলুৱৈ কেনেকৈ সাজু কৰিব পাৰি। এই বিষয়ত অলিম্পিয়ান তথা অৰ্জুন বঁটা বিজয়ী আৰ্চাৰ জয়ন্ত তালুকদাৰৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ সাক্ষাৎ গ্ৰহণ কৰিছে বিশিষ্ট ক্ৰীড়া সাংবাদিক কুলপ্ৰদীপ ভাগৱতীয়ে।
3: নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী গুৱাহাটীৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি আলোচনা কৰিম এটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ, যে ভাৰতৰ অনাগত ক্ৰীড়া নীতি, ক্ৰীড়াৰ প্ৰদৰ্শন। কাৰণ যেতিয়াই এখন ডাঙৰ প্ৰতিযোগিতা হয়, ভাৰতৰ খেলক লৈ ৰাইজৰ মাজত মানে প্ৰত্যাশা আহে, প্ৰশ্ন আহে যে ভাৰতে সেইদৰে কিয় আগবাঢ়িব পৰা নাই। ফিফা বিশ্বকাপ চলি গ'ল, তেতিয়া আলোচনা হৈছে ৰাইজৰ মাজত যে ভাৰতে কেতিয়া বিশ্বকাপ খেলিব। তাৰপিছত 2028 অলিম্পিক আহিব। সেই যেতিয়াই ডাঙৰ হয় তেতিয়া মানে আমি অকণমান মানে নিজকে মানে অকণমান চাই লওঁ যে আমি কি বুজিবলৈ আছোঁ, ভাৰতখন ইমান ডাঙৰ দেশ, এখন আমি কিয় পৰা নাই। চ' এই বিভিন্ন কাৰণ আছে ভাৰতৰ। গতিকে আমাৰ 1947 চনত আমাৰ 100 বছৰ হ'ব স্বাধীন হোৱাৰ। তাৰে আগে আগে চৰকাৰেও কিছু সপোন দেখিছে, ৰাইজেও কিছু দায়বদ্ধতাৰে আগবাঢ়িছে ক্ৰীড়াক লৈ পেলাই কেনেকৈ আমি আগবাঢ়িব পাৰোঁ। পুনৰ ভাৰতত কমনৱেলথ গেমছ হ'ব 2030 চনত, আৰু 2027 চনত ভাৰতে প্ৰথমবাৰৰ বাবে অলিম্পিক আয়োজন কৰাৰো এটা সপোন দেখিছে। আমি ফিফা বিশ্বকাপ আণ্ডাৰ 17 আয়োজন কৰিছিলোঁ, হয়তো ভৱিষ্যতে ফিফা বিশ্বকাপো আয়োজন কৰাৰ এটা অকণমান সপোন দেখিম 47 চনৰ আগে আগে, আৰু ভাৰতে খেলিব। তো এই ধৰণৰ বিভিন্ন সপোন, কিন্তু আয়োজন কৰাটো বা ষ্টেডিয়াম বনোৱাটো, এটা ইনফ্ৰাষ্ট্ৰাকচাৰ কৰাটো খুব টান কথা নহয়, সেইটো গভৰ্ণমেণ্টে কৰিব। ভাৰত আৰ্থিকভাৱে খুব এতিয়া শক্তিশালী দেশ এখন, কিন্তু প্ৰতিভা বিকাশ বা খেলত আগবাঢ়ি যোৱা এই বিষয়বিলাক অতি গুৰুত্বপূৰ্ণ হ'ব, কেনেকৈ আমি আগবাঢ়ি যাম। এই গোটেইখিনি কথা আলোচনা কৰিবৰ কাৰণে মোৰ লগত আছে অলিম্পিয়ান আমাৰ অসমৰ, লগতে কমনৱেলথ

0: গেমসৰ পদক বিজয়ী, এছিয়ান গেমছৰ পদক বিজয়ী, অৰ্জুন পদক বিজয়ী, ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ গ'ল্ড মেডেল বিজয়ী আৰু ছাৰ জয়ন্ত তালুকদাৰ, মই জয়ন্ত স্বাগতম জনাইছোঁ তোমাক।
1: ধন্যবাদ
0: জয়ন্ত। প্ৰথমতে মই বিচাৰিছোঁ যে তোমালোকৰ যিটো খেল আছিলে, কাৰণ মই যদি চাওঁ 2012 অলিম্পিকৰ পিছত তুমি লাহে এটা এচিভ কৰিলা, অলিম্পিয়ান মানে এটা এচিভমেণ্ট হয়, খুব কণ্টকময় সময় এটা আছিল যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিলা, কিন্তু লাহে লাহে সেই সময়টো পাৰ হৈছে। এতিয়া এতিয়া খেলুৱৈ খুব সুবিধা পাইছে, গভৰ্ণমেণ্টৰ পৰা খুব এটা ছাপৰ্ট আহিছে, বাহিৰৰ পৰাও ছাপৰ্ট আহিছে, বাণিজ্যিক মানে যিবিলাক কোম্পানীবিলাকৰ পৰা। চ' এই সুবিধাখিনি লৈ বা সেই সুবিধাখিনি কেনেকুৱা প্ৰপাৰ হ'ব লাগে, কেনেকৈ আগবাঢ়িব, সুবিধা পোৱাৰ পিছতো কেতিয়াও গণ্ডগোল হয় মানে পৰিচালনাৰ দিশটোত, বা খেলুৱৈসকলেনো কেনেকৈ সেই সুযোগটো ল'ব পাৰে, কেনেকৈ লাভান্বিত হয়, তুমি গোটেই বিষয়টো জানা, তুমি অভাৱটোও দেখিছা, অতি সুন্দৰ সুবিধাও পাইছা, আৰু নিজে তুমি টাটাতো আছিলা এই গোটেই এটা ছিষ্টেমৰ ভিতৰত, আৰু গোটেই পৃথিৱীখনত তুমি খেল দেখিছা, তেওঁলোকে কেনেকৈ কৰে কি কৰে এই বিষয়ে কোৱা যে ভাৰতে অনাগত এই নতুন দশকটোত বা অলিম্পিক কমনৱেলথ গেমছলৈ ভাৰত যিটো আয়োজক হ'ব, কিদৰে আগবাঢ়িব লাগে আচলতে এই প্ৰজন্মৰ, কাৰণ এতিয়া 10 বছৰৰ ল'ৰাটোৱে আজি আমি চিন্তা কৰিলেহে তেওঁ অলিম্পিকলৈ এটা সুযোগ আৰম্ভ হ'ব।
1: এতিয়া প্লেনিংটো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰিব লাগিব, আৰু টীম প্ৰথমতেতো এটা টীম হ'ব লাগে, কোচ ছিলেক্ট কৰিব লাগিব, ছাপৰ্ট ষ্টাফ কৰিব লাগিব, যিমান চাইক'লজিষ্ট হ'ল, ফিজিকেল ট্ৰেইনাৰ হ'ল, য়োগা এক্সপাৰ্ট হ'ল, গোটেইখিনি ৰাখিব লাগিব। আৰু এতিয়াই প্লেয়াৰো আইডেণ্টিফাই কৰা মই ভাবোঁ সময় হৈ গৈছে, কাৰণ নেক্সট 4 বছৰ সোনকালে শেষ হৈ যাব, আমি ভাবি থাকোঁতে সময় শেষ হৈ যায়, ইয়াৰে মাজতে আকৌ বহুত কেইখন খেলা থাকে, তো সেইকেইখনকো ফ'কাছ কৰিব লাগে, তো সময়টো কেতিয়া শেষ হৈ যায় আমি গমেই নাপাওঁ। তো তাৰ কাৰণে আমাৰ প্লেনিংটো এতিয়াৰ পৰা ষ্টাৰ্ট হ'ব লাগে, আৰু আজিৰ সময়ত গভৰ্ণমেণ্টৰ পৰাও বহুতখিনি ছাপৰ্ট আহিছে, আমি যেতিয়া আৰম্ভ কৰিছোঁ তেতিয়া একো নাছিলে, এতিয়া খেলো ইণ্ডিয়া স্কীম আছে, টপ স্কীম আছে, এনচিঅ' চেণ্টাৰ্ছ আছে, তো চাইৰ স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া থ্ৰুৰে এইবোৰো বহুত এটা ছাপৰ্ট আমাৰ খেলুৱৈ পাই আছে, দেখা গ'লে ষ্টাইপেণ্ড পায়, খেলো ইণ্ডিয়াত নাম আহিলে 10,000 এটা পায়, লগতে টপ স্কীমত থাকিলে
0: 25,000।
1: মই ভাবোঁ প্ৰথমতে যিকোনো এজন খেলুৱৈৰ ষ্টাৰ্টিং ঘৰৰ পৰাই হ'ব লাগে, মাক দেউতাকৰ পেৰেণ্টছৰ এটা ছাপৰ্ট, বেচিক ছাপৰ্টটো দিবই লাগিব ষ্টাৰ্টিঙতে, গভৰ্ণমেণ্ট বা কৰ্পৰেট কোম্পানীজৰ পৰা এই ছাপৰ্ট বা স্পৰ্টছ ফেডাৰেশ্যন মানে তেওঁলোকৰ পৰা এই ছাপৰ্টটো নাই, তো ষ্টাৰ্টিঙত অলপ নিজৰ ফালৰ পৰা কৰিব লাগিব, তাৰপিছত যেতিয়া তেওঁলোকৰ পাৰফৰ্মেঞ্চটো ইম্প্ৰুভ হ'ব ধৰিব, স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ পৰাও সেই ছাপৰ্টটো পাব, লগতে আজিৰ সময়ত বহুতখিনি মানে ছাপৰ্ট কৰ্পৰেটৰ CHR ফাণ্ডৰ পৰা পাই আছে, আৰু গভৰ্ণমেণ্টৰ যিটো খেলো ইণ্ডিয়া স্কীম আছে সেইটো থ্ৰুৰো হৈ আছে, প্ৰথমতেতো গোটেই দেশখনত মানে একাডেমিজ লাগে, যিমান পাৰে সিমান একাডেমি ষ্টাৰ্ট কৰিব লাগে, মই বেলেগ গেমৰ মই ইমান মোৰ আইডিয়াটো নাই, কিন্তু আৰ্চৰি মই ক'ব বিচাৰিছোঁ, যেতিয়া মোৰ খেল চলি আছিলে তেতিয়া 2005ৰ কথা কৈছোঁ, তেতিয়া অকল 3টা একাডেমি, টাটা আৰ্চৰি একাডেমি, আৰ্মি স্পৰ্টছ ইনষ্টিটিউট, আৰু এটা UPত আছিলে গুৰুকুল একাডেমি। আজিৰ সময়ত বহুতকেইটা হৈছে, আজিৰ সময়ত মানে এনেকুৱা হৈছে যে ছিনিয়ৰ প্লেয়াৰ আছিলে তেওঁলোকেও নিজৰ ষ্টাৰ্ট কৰি দিছে, সেইকাৰণেও এটা ছাপৰ্ট আহিছে, অকল আৰ্চৰি নহয় বেলেগ গেমতো, মই শ্বুটিঙতো দেখিছোঁ ছিনিয়ৰ শ্বুটাৰ আছিলে তেওঁলোকে নিজৰ একাডেমি ষ্টাৰ্ট কৰি দিছে, তাৰ কাৰণে এতিয়া প্লেয়াৰো বাঢ়িছে,
0: ইনফ্ৰাষ্ট্ৰাকচাৰ ভালেই এতিয়া গোটেই প্ৰত্যেকখন ৰাজ্যতে আছে,
1: বহুতখিনি ডেভেলপ হৈছে, এটা সময়ত এনেকুৱাও আছিলে যে আমি ট্ৰেইনিং ইণ্ডিয়াৰ ভিতৰতে ট্ৰেইনিং কৰিব বিচাৰোঁ, কিন্তু তেনেকুৱা মানে ফিল নাপাইছিলোঁ আমি প্ৰেক্টিচ কৰিবলৈ, কেতিয়াবা ভাবোঁ যে অলপ চেঞ্জৰ কাৰণে আমি বেলেগ বেলেগ ষ্টেটত গৈ ট্ৰেইনিং কৰোঁ, কিন্তু তেনেকুৱা নাছিলে, কিন্তু আজিৰ সময়ত দেখা গ'লে প্ৰত্যেকখন ষ্টেটতে তেনেকুৱা এখন ফিল্ড আমি পাওঁৱেই, প্ৰপাৰলি মানে ছেটআপ আছে, আৰু তাত গৈ কিনে আমি ইমিডিয়েটলি গৈ ট্ৰেইনিং কৰিব পাৰোঁ, তেনেকুৱা ফিল আছে।
0: তাৰপিছত প্ৰশিক্ষক আছেনে নাই, কাৰণ আমিতো ইনফ্ৰাষ্ট্ৰাকচাৰ বনাইছোঁ, প্ৰশিক্ষক বা সেইখিনি পৰিচালনা কৰা এটা স্পৰ্টছ মনোভাৱ থকা ব্যক্তি সেনেকুৱাখিনি
1: মই ভাবোঁ আৰু লাগিব,
0: হয়
1: আমাৰ দেশৰ জনসংখ্যা বহুত বেছি, তেনে সেইটো হিচাপত খেলুৱৈও বহুত আছে, কিন্তু কোচেজ এতিয়াও কম আছে, আছে যদিও মই ভাবোঁ সেইটো লেভেলৰ নলেজ সকলো কোচৰ ওচৰত নাই,
0: আৰু পেকেজ এটা লাগিব ন, তুমি যেনেকৈ যোগা লাগিব,
1: প্লেনিংটো প্লেনিং এটা টীম লাগিব, সেইটো আটাইতকৈ দৰকাৰ হয় মই ভাবোঁ, তেতিয়াহে
0: প্লেনিং,
1: চাইক'লজিষ্ট লাগে, এতিয়া মাছলৰ কোনটো মাছলৰ মোৰ উইকনেছ আছে সেইটো ষ্ট্ৰেংথ কণ্ডিশ্যনিং কোচ থাকিব, তেওঁৰ লগত কোচেছে ডিছকাছ কৰিব, তাৰপিছত সেই মাছলটো কেনেকৈ ডেভেলপমেণ্ট কৰিব পাৰি,
0: খাদ্য
1: নিউট্ৰিশ্যনিষ্ট লাগিল, ডায়েটো লাগে, সেইকাৰণে এটা টীম হ'ব লাগে, নিউট্ৰিশ্যনিষ্ট হৈ গ'ল, চাইক'লজিষ্ট হৈ গ'ল, য়োগা ট্ৰেইনাৰ হৈ গ'ল, ফিটনেছ ট্ৰেইনাৰ হৈ গ'ল, কোচ, এই গোটেইকেইজন যিমান ছাপৰ্ট ষ্টাফ আছে এওঁলোক থাকিব, কোচ যিজন হেড কোচ মেইন হয় তেওঁৰ আণ্ডাৰত থাকিব,

0: আৰু তেওঁ মনিটৰ কৰি থাকিব লাগে। তেনেকুৱা ধৰণে আমি প্লেনিং আৰু গেম তাৰ ছিলেক্ট কৰিব লাগে মোৰ হিচাপত।
1: ক'ত আমি
0: আমাৰ
1: ষ্ট্ৰং
0: যদি
1: পাম নে,
0: ষ্ট্ৰং মানে আমি প্ৰিপেয়াৰ কৰিব লাগে, এতিয়া ধৰক নেক্সট অলিম্পিক আহিলে 28, আমি যদি সেইটো ফ'কাছ কৰিছোঁ তাৰে আগতে, এতিয়া নেক্সট ইয়াৰৰ বহুতৰ কি থাকিব কোৱালিফাইং, তো সেইটো এটা প্ৰথম এটা টাৰ্গেট হ'ল, সেইটো কৰিব লাগিলে। তাৰপিছত অলিম্পিক, কিন্তু ফ'কাছটো মেইন অলিম্পিকে হ'ব লাগে।
1: হয়,
0: এইবোৰ মানে এটা ধৰণে হাৰ্ডেল হিচাপে ল'ব লাগে যে এইবোৰো মই পাৰ কৰি কৰি গৈ থাকিব লাগিব, যিটো প্লেনিং আছে সেইটো কমপ্লিট কৰি মানে এক্সিকিউট কৰি গৈ থাকিব লাগিব। নহ'লে আমি অকল অলিম্পিক প্লেনিং কৰি আছোঁ কিন্তু এইপিনে আমি কোৱালিফাইঙলৈ সাজু হোৱা নাই, সেইটোও নহ'ব। তো এইবোৰো থাকিব, সেইটো হিচাপতে প্লেয়াৰ এজনৰ ট্ৰেইনিং আৰু এজনৰ ফ'কাছ কৰিলে নহ'ব। মোৰ আণ্ডাৰ যদি 50জন খেলুৱৈ আছে, 50জনক একেলগে কৰাব লাগিব। তাৰপৰা মই 10জন মানে ক'ৰ গ্ৰুপ হিচাপে ৰাখিব পাৰোঁ, অলিম্পিক প্ৰপ'জেল ছল্ভ হ'ব পাৰে বা নেক্সট কমনৱেলথ গেম যিটো ইণ্ডিয়াত হ'ব সেইটোত আমি ফ'কাছ কৰি কৰাব পাৰোঁ। তো সেইটো হিচাপে, কাৰণ এজটোও আহি যায়,
1: হয়
0: কিছুমান প্লেয়াৰৰ হয়তো এনেকুৱা চিচুৱেশ্যন আহি যায় যে এতিয়া টাইম হৈ গৈছে আৰু মানে 2 বছৰ 3 বছৰ পিছত আৰু টানিব নোৱাৰিব, তো নেক্সট বেটছটোৰ ওপৰতো আমি কাম কৰিব লাগিব। তো সেই তেতিয়াহে মানে আমাৰ এনেকুৱা নহয় যে আমি 28ত আমাৰ প্লেয়াৰ কেইজনৰ ডাউন আহি গ'ল, তাৰপিছত নেক্সট প্লেয়াৰ ৰেডিয়ে নাই, সেইটো হ'ব নালাগে। তেওঁলোক ডাউন হোৱাৰ পিছতো আমাৰ নেক্সট প্লেয়াৰ আকৌ আহিবলৈ মানে কম্পিট কৰিব, সেই ইণ্টাৰনেশ্যনেল লেভেলত কম্পিট কৰিবৰ কাৰণে ৰেডি হৈ থাকিব লাগে। এই ছেইম মই দেখিছোঁ চাউথ কোৰিয়াত, আমাৰ আৰ্চাৰীত মই দেখিছোঁ হাই স্কুল, মিডিল স্কুল এনেকুৱাকৈ মানে মিডিল স্কুলৰ পৰা ষ্টাৰ্ট কৰে, হাই স্কুল কৰিলে তাৰপিছত ইউনিভাৰ্চিটি, তাৰপিছত প্ৰফেচনেল টিম, এনেকুৱাকৈ বেলেগ বেলেগকৈ কেটেগৰি বনাই থৈ দিছে। আমাৰ কি হয়, চাব জুনিয়ৰে ছিনিয়ৰো খেলে, জুনিয়ৰো খেলে, ইউনিভাৰ্চিটিও খেলিলে, তেনেকুৱা নহয়। সেইটো হ'লে কি হয়, প্লেয়াৰ এটাৰ ওপৰত বহুত বেছি প্ৰেছাৰ আহি যায় আৰু টেকনিকৰ ওপৰত প্ৰপাৰলি আমি কাম কৰিব নোৱাৰোঁ। যেতিয়া আমি প্লেনিংটো এটা কৰিম, সেইটো হিচাপত আমাৰ গেম প্লেনো কৰিব লাগিব, কোনখন গেমত খেলিব লাগে সেইটোও আমি ভাবিব লাগে। তাৰপিছত সেইটো হিচাপত টুৰ্ণামেণ্টত পঠাব লাগে আৰু সেই টুৰ্ণামেণ্টটোত চাব লাগে যে পাৰফৰ্মেঞ্চটো কিমান ইম্প্ৰুভ হ'ল, এয়া নহয় মেডেল জিকাব পঠাব নালাগে, এয়া এই বস্তুটো একদম প্লেয়াৰৰ মাইণ্ডৰ পৰা ওলাই দিব লাগে। তেওঁলোকৰ আমি যদি টাৰ্গেট কৰিছোঁ 30 কমনৱেলথ গেমছ, আমি প্লেয়াৰবোৰক চাব লাগিব নেক্সট টুৰ্ণামেণ্টত কিমান ইম্প্ৰুভ হ'ল আৰু কি কোনটো এৰিয়াত আমি কাম কৰিব পাৰোঁ যাতে নেক্সট টুৰ্ণামেণ্টটো আৰু ভাল কৰিব পাৰোঁ। তেতিয়াহে এজন প্লেয়াৰ গ্ৰাফটো লাহে লাহে ওপৰ যায়, এনেকুৱা নহয় যে হঠাৎ আপ গুচি গ'ল আকৌ ডাউন আহিলে, সেইটো হ'ব নালাগে। গ্ৰাফটো শ্ল' আৰু ষ্টেডি হ'ব লাগে, লাহে লাহে যিমান ওপৰ যাব সিমানে ভাল হয়। প্লেয়াৰ দীঘলীয়া কনচিষ্টেঞ্চিটোও বহুত দীঘলীয়া থাকিব, ষ্টেবল থাকে, প্ৰেছাৰটো হেণ্ডেল কৰিব পাৰে। হঠাৎ প্লেয়াৰৰ পাৰফৰ্মেঞ্চ আহে কিন্তু প্ৰেছাৰটো অলপ ডাউন হ'লে সেই প্ৰেছাৰটো কণ্ট্ৰল কৰিব নোৱাৰে, লগতে মিষ্টেকটো আহিলে কণ্ট্ৰল কৰিব নোৱাৰে। সেইকাৰণে মই ভাবোঁ যে লাহে লাহে এজন প্লেয়াৰক আমি এটা গেমৰ কাৰণে প্ৰিপেয়াৰ কৰাই লৈ যোৱাটো আটাইতকৈ ভাল। সেইটোৰ কাৰণে প্ৰপাৰ প্লেনিং, প্ৰপাৰ টীম আৰু প্ৰপাৰ যিটো ছাপৰ্ট আছে, ফাণ্ডিংটো লাগে, স্পৰ্টছত ফাণ্ড লাগিব, ফাণ্ড থাকিলে তেতিয়াহে হ'ব। আৰু ষ্টেট গভৰ্ণমেণ্টৰ, চেণ্ট্ৰেল গভৰ্ণমেণ্ট লগতে কৰ্পৰেটৰ ফাণ্ডটো এইবোৰো লাগিব, তেতিয়াহে মই ভাবোঁ আৰু ভাল হ'ব আমাৰ ইণ্ডিয়ান স্পৰ্টছটো। আৰু ন' ডাউট বহুত ইম্প্ৰুভ হৈছে, আমি যেতিয়া কৰিছিলোঁ তেতিয়া আৰু আজি বহুত ইম্প্ৰুভ হৈছে, কিন্তু
1: অলিম্পিকলৈ আমি এতিয়াও মানে হোৱা নাই।
0: সেইটোৱে, সেইটো ইম্প্ৰুভমেণ্টে লাগে। সেই সেইটো লেভেল যেতিয়া পাম তেতিয়া অলিম্পিকতো আমাৰ মেডেল 10টা 15টালৈ আমি আশা কৰিব পাৰোঁ যে এটা অলিম্পিকত আমাৰ মেডেল আহিব।
1: এতিয়া কথাটো হ'ল কি, আমি যিটো 36ৰ এটা ধৰিছোঁ যে 2 বছৰ, চ' 36লৈ এতিয়া যিখিনি আমাৰ অলিম্পিয়ান, আমি যদি চাওঁ 2008ৰ পৰা আমাৰ এটা বুম আৰম্ভ হৈছে বিজেন্দৰত, তোমালোক 2012ত আমাৰ ভাল প্ৰদৰ্শন চলি আছে। এই যিখিনি অলিম্পিয়ান বা অলিম্পিক খেলিব গৈছে এইখিনি প্লেয়াৰে মডাৰ্ণটোও দেখিছে, পুৰণাও দেখিছে, 36লৈ এই মানুহখিনিক লগ কৰি এটা ইণ্ডিয়া এটা আগবাঢ়ি যোৱাৰ যিটো ধাৰণা এটা কৰিব পাৰি নেকি, যে তোমালোকক অকণমান ইনভল্ভ কৰি এই বস্তুটো কিমানখিনি হৈছে বা হোৱা নাই বা হ'লে কিমানখিনি ভাল হ'ব?
0: নাই একদম পাৰি,
1: মই আটাইকেইটাকে কৈছোঁ, আৰ্চাৰী হওক, শ্বুটাৰ হওক, গগন নৰং হওক, তুমি আৰ্চাৰী হওক বা বাকীখিনি।
0: নিশ্চয় চাওক, মই ভাবোঁ যে যিটো এক্সপিৰিয়েঞ্চ সেইটো সময়ৰ খেলুৱৈৰ একো নাথাকোঁতে যিটো চিচুৱেশ্যনত থাকি কিনে নিজৰ পাৰফৰ্মেঞ্চটো ইম্প্ৰুভ কৰিছে সেইটোও লাগে। আজিৰ সময়ৰ যিটো ছাপৰ্ট আছে, ইকুইপমেণ্ট ছাপৰ্ট হওক বা ফাণ্ড হওক, সেইটো বস্তু হওক, আৰু কি হয় আজিৰ প্লেয়াৰৰ কি হয়, আজিকালি মই দেখিছোঁ যে ইজিলি পাই যায় বস্তুটো, সেইকাৰণে মানে সেই মাইণ্ডছেটটো নাথাকে আৰু ডিষ্ট্ৰেকশ্যন বহুত আছে। আমাৰ সময়ত একো নাই, মোবাইলত স্মাৰ্টফোন আছিলে, একো নাছিলে, সেইকাৰণে ডিষ্ট্ৰেকশ্যনটো নাই। আজিৰ সময়ত কি হয়, ছ'চিয়েল মিডিয়া, ৰিলছ বনাব লাগে, এইবোৰো বহুত থাকে, ৰিলছ চালে, গেমছ খেলে। তো এই বস্তুটো মেনেজ কৰিবৰ কাৰণে মই ভাবোঁ সেইটো সময়ৰ খেলুৱৈ, আমাৰ নিচিনা খেলুৱৈ, তেওঁলোকক গাইডেঞ্চটো আৰু ভালকৈ আৰু কেনেকৈ নিজকে মেণ্টেলি এই বস্তুবোৰৰ পৰা চাইড ৰাখি, আমি যিটো কৰিছিলোঁ একো নাছিলে, কি কৰোঁ আমি,

0: আমি গেম খেলো লোকাল, মানে ধৰক কেৰম খেলিলে, বুকছ পঢ়িলে, বুকছ এটা পঢ়াটো এটা মই ভাবোঁ বহুত ভাল হয় মেণ্টেলি, নিজকে ফ'কাছ
1: এই
0: ৰাখিব
1: বিষয়টো
0: পাৰে।
1: মই এইটো কাৰণে এটা প্ৰসংগ তোমাক মাজতে কৈছোঁ, কাৰণ আমি যদি চাওঁ কণ্টিনিউয়াছ ক্ৰিকেটত আছে দেই, কিন্তু তেণ্ডুলকাৰৰ পিছত বিৰাট কোহলি ওলাইছে, লাহে লাহে আমাৰ শুভমন গিল ওলাইছে, তাৰপিছত বৈভৱ সূৰ্যবংশী ওলাব, ক্ৰিকেটত মানে সৰু সৰু যাই যাই ওলাই আছে আৰু ইনভলভমেণ্টটো ক্ৰিকেটাৰ হৈ আছে, গোটেই ৰাহুল দ্ৰাবিড কোচ আছে, গৌতম গম্ভীৰ কোচ হৈছে, ছিলেক্টৰখিনি অলমষ্ট ক্ৰিকেটৰ ফেমিলিটো লাগি আছে তাত, কিন্তু অলিম্পিক স্পৰ্টত আমি সেইটো নেদেখোঁ ভালদৰে, ক'ত তুমি ক'ত বহি আছা হয়তো, বা গগন নৰং ক'ত কি কৰি আছে, বিজয় কুমাৰে ক'ত কি কৰি আছে কোনো নাজানে, মনু এইখিনি যিটো,
0: সেইটো
1: বা বক্সাৰ বিজেন দৰে ক'ত কি কৰি আছে, সুশীল কুমাৰ ক'ত নাইয়ে বাৰু, এই যিটো অকণমান ইনভলভমেণ্টটো এনেকুৱা এটা পৰিস্থিতি বৰ্মা পাই নেকি যে টীম এটা বনাই য'ত 50 জনীয়া টীম এটাই পূৰা স্পৰ্টছটো দাঙি ধৰিব,
0: নাই গোটেই বহুতকেইজন থাকিলেও অলপ প্ৰব্লেম আহিব পাৰে, কাৰণ কি হয় প্ৰত্যেকজন খেলুৱৈৰে মানে এটা মাইণ্ডছেট বেলেগ থাকে,
1: নিজৰ নিজৰ খেলত
0: নিজৰ নহয় নহয় নহয় মই কৈছোঁ ধৰক এতিয়া সেইটো মোৰ গেমত ধৰক আৰু 4-5 জন মান আছে, আমি 4-5 জন যদি একেলগে থাকোঁ অলপ মাইণ্ডছেটটো অলপ বেলেগ বেলেগ হ'ব পাৰে, 2 জন কৰি দিব পাৰে, গাৰ্লছ টীমৰ এজন, বয়জ টীমৰ এজন,
1: হয়
0: তেনেকুৱা ধৰণে আৰু টীমটো বনাই দিলে সেইটো ধৰণে। আৰু মই এটা বস্তু মোৰ কি ফিল কৰোঁ আজিৰ সময়ত, মই যেনেকৈ কৈছোঁ যে একাডেমি বহুতে নিজৰ চেণ্টাৰো ষ্টাৰ্ট কৰিছে, কিন্তু বহুত কেইজনৰ মাইণ্ডছেটটো কি হয় যে মই এইটোৰ পৰা প্ৰফিটো ওলাব লাগিব, বহুত প্লেয়াৰ এনেকুৱা থাকে যাৰ পইচা নাথাকে, ফেমিলি বেকগ্ৰাউণ্ড ইমান নাথাকে, কিন্তু সিহঁতক টেলেণ্ট থাকে, কিন্তু এই ফাণ্ডটোৰ কাৰণে মানে তেওঁলোকে হয়তো এটা লেভেলত গৈ কিনে আৰু তাৰপিছত নোৱাৰা হৈ যায়। তো মই ভাবোঁ এনেকুৱা যদি ছিনিয়ৰ প্লেয়াৰ আছে তেওঁলোকৰ যিটো চেণ্টাৰ আছে সেইটো চেণ্টাৰক গভৰ্মেণ্টৰ পৰা হ'ব বা কৰ্পৰেটৰ ফালৰ পৰা যদি এটা ফাণ্ড আহি থাকে, তেতিয়া তেওঁলোকৰ মাইণ্ডছেটটো কি থাকিব যে ভাল টেলেণ্টেড প্লেয়াৰ আছে যোনে মানে এই সেই বস্তুখিনি ল'ব পাৰে, এফৰ্ট কৰিব পাৰে, সেইটো নিজৰ ফালৰ পৰা দিলে, যোনে এফৰ্ট কৰিব পাৰিছে একো নাই, কিন্তু যোনে পাৰা নাই তেনেকুৱাও খেলুৱৈ আছে এফৰ্ট কৰিব নোৱাৰে। ইকুইপমেণ্ট যেতিয়া আৰ্চাৰীয়ে মই ক'ব বিচাৰিছোঁ, এখন বৌ কিনিব ঘূৰিলে 4 লাখ টকা, 1 ডৰ্জন এৰ' 60-65,000 আৰু বছৰত আমাৰ 6 ডৰ্জনমান এৰ' লাগে।
1: হয় হয়
0: তো ইমানখিনিতোনো ঘৰৰ পৰা কোনেও কৰিব
1: নোৱাৰে, নোৱাৰে হয়
0: পচিবলে নোৱাৰে,
1: পচিবল নহয়।
0: চ' যেতিয়া ইকুইপমেণ্টছটো পুৰণা হৈ যায় পাৰফৰ্মেঞ্চটো এটা লেভেলত গৈ ৰখিব,
1: পৃথিৱীত খেলি এতিয়া কষ্টলি বহুত খেলে,
0: বহুত কষ্টলি হয়, সেইকাৰণে মানে ফাণ্ডটো মই যে কওঁ যে ফাণ্ডটো বহুত দৰকাৰ আৰু কৰ্পৰেট কোম্পানীজৰ ইনভলভমেণ্টটো লাগে। মইতো এইটো বিচাৰোঁ যে এটা এটা কোম্পানীক এটা গেম দি দিব লাগে, যেনেকৈ এতিয়া আৰ্চিটো NTPCL লৈছে, তেওঁলোকে বছৰ এটা ফাণ্ড এলট কৰি আছে, ইকুইপমেণ্টছ দি আছে, আমাৰ খেলুৱৈ ইকুইপমেণ্টছ পাই আছে, লগতে যিমান গেম NRT প্ৰাইজ মানি টুৰ্ণামেণ্ট।
1: ইয়াতে এটা নতুন ভাল খবৰ মই আমি শ্ৰোতাক জনাব গৈছোঁ যে মোদী চৰকাৰে কিন্তু ৰিচেণ্টলি CSR যিটো কৰিছে কোম্পানীবিলাকৰ, তাৰে লগত পূৰ্বতে এডুকেশ্যন আৰু হেল্থ আছিল, এতিয়া নতুনকৈ স্পৰ্টছ সোমাইছে,
0: এইটো
1: খুব ভাল কথা,
0: এইটো এতিয়া অলপ পেৰেণ্টছৰ ইনভলভমেণ্টটো বাঢ়িব।
1: হয়
0: নহ'লে কি হয় বহুত পেৰেণ্টছৰ নাই নাই নাই খেলিব নালাগে পঢ়াটো বেয়া হ'ব।
1: হয় হয়
0: কিন্তু এটা এইটো ময়ো এইটো বস্তু কৈয়ে থাকোঁ যে স্পৰ্টছটো ৰাখিব লাগে, সেইটোৰো এক্সট্ৰা মাৰ্কছ হ'ব লাগে,
1: হয়
0: তেতিয়া পেৰেণ্টছে যে নাই নাই স্পৰ্টছৰ পৰা আলটে এক্সট্ৰা মাৰ্কছ আহিব স্পৰ্টছতো পঠা, কিন্তু স্পৰ্টছটো অলিম্পিক ইভেণ্ট হ'ব লাগে, অলিম্পিক ইভেণ্ট হ'ব লাগে, এয়া নহয় যে যিকোনো এটা স্পৰ্টছ নহয়, অলিম্পিক ইভেণ্ট হ'ব লাগে তেতিয়াহে সেইটোৰ মাৰ্কছ হ'ব লাগে তেনেকুৱা। আনকি মইতো এনেকুৱা শুনিছোঁ যে জাপানতে মই শুনিছিলোঁ যে সিহঁতৰ স্পৰ্টছটো মানে ক্লাছৰ এটা ছাবজেক্ট হিচাপে আছে, ল'বই লাগিব, সেইটো নকৰিলে নেক্সট ক্লাছটোৰ কিবা
1: ব্ৰাজিলত ফুটবল তেনেকুৱা
0: প্ৰমোশ্যন নহয়, নেক্সট ক্লাছটোৰ প্ৰমোশ্যন নহয়, সেনেকুৱা এটা তেওঁলোকৰ
1: ফুটবল প্লেয়াৰক ফ্ৰী বাছত যাব দিয়ে ব্ৰাজিলত, মই আমি যেতিয়া ৱৰ্ল্ড কাপ কৰিছিলোঁ,
0: কিছুমান বস্তুটো চেঞ্জ কৰিব লাগিব, তেতিয়াহে
1: বহুত কথা আছে, বিদেশৰো আমি কিছুমান বস্তু ল'ব লাগিব ভাৰতে আগবাঢ়ি যাবৰ কাৰণে। প্ৰিয় শ্ৰোতা, অতি আশাৰ কথা পাতিলোঁ আমি, আমাৰ সম্ভাৱনাও আছে, আমাৰ সমস্যাও আছে, কিন্তু তাৰ মাজত গুৰুত্বপূৰ্ণ কথা যে গভৰ্ণমেণ্টৰ যিটো ছাপৰ্ট, সেইটো পূৰ্বতে যিটো জনতাতে অভাৱ পাই আছিল, এই গভৰ্ণমেণ্টৰ ছাপৰ্টক কেনে পৰিয়ালৰ পৰা, তাৰপিছত ৰাজ্যৰ পৰা, তাৰপিছত ৰাষ্ট্ৰীয় পৰ্যায়লৈ আমি আগবাঢ়ি যাব পাৰোঁ, সুন্দৰ প্লেনিং কৰি যিটো এটা প্ৰচেছত য'ত প্ৰশিক্ষক থাকিব, ট্ৰেইনাৰ থাকিব, এনেকৈ আগবাঢ়ি গ'লে, লগতে যিটো অভাৱ নাই গভৰ্ণমেণ্টৰ হওক থাকিব, আমি হয়তো যদি আমি 10 বছৰ পাছত 36ৰ আমি কথাটো কওঁ, 36ত আমি হয়তো পুৰণা আমি গৌৰৱময় এটা পাম আমাৰ ইতিহাসটো যিটো আছে, ইতিহাস বাদ দিয়াৰ গৌৰৱ নতুন এটা ইতিহাস আমি ৰচনা কৰিব পাৰিম, আমি সেই আশা কৰিছোঁ, সেই আশাৰে আমি আজি এৰিছোঁ। নমস্কাৰ, শুভৰাত্ৰি,
0: ধন্যবাদ।
2: ইমান পৰে শ্ৰোতাসকলে, অসমৰ ভৱিষ্যতৰ খেলুৱৈক কেনেকৈ সাজু কৰিব পাৰি এই বিষয়ত অলিম্পিয়ান তথা অৰ্জুন বঁটা বিজয়ী আৰ্চাৰ জয়ন্ত তালুকদাৰৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে বিশিষ্ট ক্ৰীড়া সাংবাদিক কুলপ্ৰদীপ ভাগৱতীয়ে। প্ৰিয় শ্ৰোতা, আজিৰ আমাৰ সময় হৈ আহিল, আজিৰ খেল আৰু খেলুৱৈ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। সহস্ৰাব্দী দত্তৰ

খেল আৰু খেলুৱৈ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে সুৰৰ শৰাই। সুৰৰ শৰাইৰ শিল্পী মনদীপ মহন্ত, সুৰকাৰ দীপ ৰাজবংশী। শিল্পীৰ কণ্ঠত প্ৰথমে শুনোৱা হওক ইদ্ৰিছ আলী ৰচিত এই গীতটি।

সুৰৰ শৰাই অনুষ্ঠানত শ্ৰোতাসকলে মানপৰে মনদীপ মহন্তৰ কণ্ঠৰ গীত শুনিলে। সুৰকাৰ আছিল দীপ ৰাজবংশী। শিল্পীৰ সৈতে বিভিন্ন বাদ্যযন্ত্ৰত সংগত কৰিলে কীবৰ্ডত নৱ দাস, বেছ গীটাৰত বুবুল নাথ, গীটাৰত দীপ ৰাজবংশী, ভায়লিনত মনোজ বৰুৱা, তবলা ৰাজকুমাৰ ৰবি দাস, চেতাৰত জোনালী গুপ্তা আৰু বাহিত পৱন ৰাভাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছোঁ মোৰ প্ৰিয়া শ্ৰব্য সংকলনটিৰ এটি গীত। গীতি গাইছে তাৰাশংকৰ আৰু প্ৰিয়ংকা ভৰালীয়ে।

তাৰাশংকৰ আৰু প্ৰিয়ংকা ভঁৰালীৰ কণ্ঠত সেয়া আছিল মোৰ প্ৰিয়া শ্ৰব্যশ ভঁৰাৰ গীত। শ্ৰোতাসকলে আধুনিক গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাপাহৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক পুলক বেনাৰ্জীৰ কণ্ঠৰ এটি গীত। এই গীতটি লোৱা হৈছে প্ৰজ্ঞাৰাগ শ্ৰব্য সংকলনটিৰ পৰা।

প্ৰজ্ঞাৰা শ্ৰব্য সপৰাঠে আছিল পুলক বেনাৰ্জীৰ কণ্ঠৰগীত। শ্ৰোতাসকলে আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাভাৱৰ পৰা। অনুষ্ঠানৰ শেষত শুনোৱা হওক জিতুল সোণোৱালৰ কণ্ঠৰ এটি গীত। এই গীতটি লোৱা হৈছে নতুন লহৰ শ্ৰব্য সফুৰাৰ পৰা।

সেয়া আছিল বনৰীয়া ফুল ছবিখনত নিৰ্মলা মিশ্ৰৰ কণ্ঠৰ এটি গীত। অনুষ্ঠানত এইবাৰ শুনো আহক বনৰীয়া ফুলছবিৰ আন এটি গীত। গীতটি গাইছে জয়ন্ত হাজৰিকাই।

বনৰীয়া ফুলছবিতহে আছিল জয়ন্ত হাজৰিকাৰ কণ্ঠৰ গীত। শ্ৰোতাই শুনিছে চিত্ৰগীত। অনুষ্ঠানত এইবাৰ শুনো আহক ভাইটি ছবিৰ গীত। গীতটি গাইছে আৰতি মুখাৰ্জীয়ে।

0: ভয় নকৰো নকৰো কাকো নিজ হাতে ৰান্ধো খাও ৰূপতে থাকো
1: মই ভয় না।

খগেন মহন্তৰ কণ্ঠত ভাইটি ছবিৰ গীতটি শুনিলে। শ্ৰোতাসকলে, চিত্ৰগীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। চিত্ৰগীতত এইবাৰ শুনোৱা হওক হালধীয়া চৰাইয়ে বাউধান খাই ছবিৰ গীত। গীতটি গাইছে ৰীতা বৰুৱাই।

আৰু মই হাকিমৰ বাপেক আখৈ ফুটা দি ফুটিব ইংৰাজী বাপেক মুতেক দুইৰে মুখত ইয়েছ ন থেংক ইউ।

0: নাম হব স্বর্গীয় তিলেশ্বর বরাপদ।
1: পিতাৰ নামত নিদিওঁ, ককাৰ নামত দিওঁ। ককাই এই গাঁৱৰ বাবে ইমান কাম কৰিলে, চালা এই খাই পাত ফলা গাঁওখনে ককাৰ নামেই নলয়।

0: স্বর্গীয় ভুগেশ্বর বরাপদ।
1: জাহনু বুঢ়াৰ কণ্ঠত সেয়া আছিল হালধীয়া চৰাই বাওধান খাই ছবিখনৰ এটিকিট। চিত্ৰগীতত এইবাৰ শুনো আহক কাজিৰঙাৰ কাহিনী ছবিৰ এটিকিট। গীতি গাইছে মিহিৰ বৰদলৈয়ে।

কাজিৰঙাৰ কাহিনী ছবিত সেয়া আছিল মিহিৰ বৰদলৈৰ কণ্ঠৰ গীত। গীতৰ কথা আৰু সুৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ। এই গীতটিৰেই সামৰিছোঁ আজিৰ চিত্ৰগীত।

0: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ককক্ষকিকাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কণ্ঠস্বৰ পৰীক্ষা অহা 14 ছেপ্টেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আমন্ত্ৰণ পত্ৰ ইতিমধ্যে মেইলযোগে প্ৰেৰণ কৰা হৈছে। যদি কোনো প্ৰাৰ্থীয়ে আমন্ত্ৰণ পত্ৰ পোৱা নাই তেন্তে 03612662636 এই নম্বৰত ফোন কৰি জনাব পাৰে। নম্বৰটি পুনৰ কৈছোঁ 03612662636। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এফৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু FM-ৰ 101.6 মেগাহাৰ্জত। ক্ষণিক পাছতে নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। গীতৰ হেজাৰ শ্ৰোতাৰ বাবে আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান গোৱা বিশ্বপণ্ডিত শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ জয়ন্তী উপলক্ষে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয়। বিভিন্ন অঞ্চলত

0: জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানত প্ৰীতি দিগবলয়ত গতিশীল গীত গাই মানুহৰ মনত নতুন সাহৰ সঞ্চাৰ কৰা, গীতেৰে সমাজত মানৱতা আৰু সমন্বয়ৰ বাৰ্তা বিলাই বিশ্বৰ বুকুত উজ্জ্বল নিদৰ্শন ৰাখি যোৱা গণশিল্পীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হয়। 1926 চনৰ আজিৰ দিনটোতে শদিয়াত জন্মগ্ৰহণ কৰা ভূপেন হাজৰিকা এগৰাকী গীতিকাৰ, কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, লেখক, সাংবাদিক আৰু ৰাজনীতিবিদ হিচাপে সুপৰিচিত আছিল। 2011 চনৰ 5 নৱেম্বৰত মৃত্যু হোৱা শিল্পীগৰাকীৰ এইবেলি জন্ম শতবৰ্ষ বছৰজোৰা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীত মাত তথা সৃষ্টিৰাজিক ধৰি ৰখাৰ প্ৰয়াসেৰে অসমৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰূপায়িত শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানৰ অংশ হিচাপে আজি জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্বনামধন্য শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে 100গৰাকী শিল্পীয়ে বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে শীৰ্ষক গীতটি পৰিৱেশন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শিল্পীগৰাকীৰ জীৱন, কৰ্ম আৰু চিন্তাক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ বাবে ইনষ্টা ৰীল প্ৰতিযোগিতাও মুকলি কৰে। এই অনুষ্ঠানতে ভূপেন হাজৰিকাৰ কৰ্মৰাজি সংৰক্ষণ কৰি নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ মানসেৰে মুখ্যমন্ত্ৰীয়ে 35,37,00,000 ব্যয়সাপেক্ষে এটা সংগ্ৰহালয়ৰ আধাৰশিলা ভাৰ্জুৱেল ব্যৱস্থাৰে স্থাপন কৰে। সংগ্ৰহালয়ৰ নিৰ্মাণৰ বাবে উত্তৰ পূব পৰিষদে 14,00,000,000 অনুদান আগবঢ়োৱা বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ প্ৰসাৰ নোহোৱা সময়তে সুধাকণ্ঠৰ গীতে অসম তথা ভাৰততে নহয় সমগ্ৰ বিশ্বৰ অগণন লোকক আপ্লুত কৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
1: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম সামাজিক মাধ্যমৰ সময়ছোৱাত হোৱা নাছিল। ডক্টৰ ভূপেন হাজৰিকাৰ অনুষ্ঠান আমি ফেচবুক, ইনষ্টাগ্ৰামত দেখা নাছিলো। যি সময়ত তেখেতে সৃষ্টি আৰম্ভ কৰিছিল, সৃষ্টিক এক অনন্য পৰ্যায়লৈ লৈ গৈছিল, সেই সময়ত চলচ্চিত্ৰ সীমিত আছিল, আন মাধ্যমবিলাক, আনকি দূৰদৰ্শন, দৃশ্য শ্ৰাব্য মাধ্যমো সীমিত আছিল। সেই সময়ত টেপ ৰেকৰ্ডাৰ আৰু গ্ৰামোফোনৰ জৰিয়তে গান শুনা আদ্যবন্ত অসমীয়াৰ সম্পদ আছিল। কিন্তু তাৰ মাজতো ডক্টৰ ভূপেন হাজৰিকাৰ গীত আদ্যবন্তৰ মাজত সীমাবদ্ধ হৈ থকা নাছিল। তেখেতৰ গানে অসমৰ প্ৰতিজন মানুহৰ হৃদয়ত স্পৰ্শ কৰিছিল।
0: শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান 29 নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ৰাজ্য চৰকাৰে ভূপেন হাজৰিকাৰ স্মৃতি বিজড়িত কলকাতাৰ টালিগঞ্জৰ বাসগৃহটো সংৰক্ষণৰ বাবে প্ৰয়াস কৰি আছে আৰু এই বিষয়ত ইতিমধ্যে অগ্ৰগতি লাভ কৰিব পৰা গৈছে বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। অহা 6 অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কাইলৈ নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ'ব। ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰি কয় যে উপ নিৰ্বাচনৰ বাবে সমষ্টিটোত 2,330 ভোটগ্ৰহণ কেন্দ্ৰ সাজু কৰি তোলা হৈছে। অহা 15 ছেপ্টেম্বৰত পলিং প্ৰিজাইডিং বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হ'ব বুলি তেওঁ কয়। ইপিনে বিজেপিয়ে শিলচৰ পৌৰ নিগমৰ আসন্ন নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে। দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই নিৰ্বাচনী সমিতিৰ সিদ্ধান্ত অনুসৰি প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে আজি ভৱানীপুৰ সৰভোগ সমষ্টিৰ ওদালগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত উত্তৰ শিয়ালমাৰী আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ নৱনিৰ্মিত ভৱনটি উদ্বোধন কৰে। এই উপলক্ষে শ্ৰীদাসে কয় যে এইটো এটা অকল অংগনবাড়ী কেন্দ্ৰৰ বিষয় নহয়, বৰং শিশু আৰু মাতৃ কল্যাণৰ আধুনিক বিজ্ঞানসন্মত আৰু আদৰ্শ আন্তঃগাঁথনি। নলবাৰী জিলাৰ বিদ্যালয়সমূহত কাইলৈৰ পৰা পুনৰ নিয়মীয়া সূচী অনুসৰি পাঠদান আৰম্ভ হ'ব। জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে নতুন নিৰ্দেশযোগে নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক, মজলীয়া উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদান নিয়মীয়া সময় অনুসৰি হ'ব বুলি প্ৰকাশ কৰিছে। শিক্ষক, শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী আৰু অন্যান্য কৰ্মচাৰীসকলক এই নিৰ্দেশ পালন কৰিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে যোৱা 14 আগষ্টত উৎকট গৰমৰ বাবে জিলাখনৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময় সাময়িকভাৱে পুৱা 7 বজালৈ আগুৱাই অনা হৈছিল। আমাৰ এতিয়া বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
2: মিডামেপ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনি আছে। নিবেদন কৰা হৈছে এখনি ইংৰাজী আলেখ্য যাযাবৰ দ্য চৌলফুল ৱণ্ডাৰাৰ, ৰচনা আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

অনুপ জলতাৰ কণ্ঠৰ ভজন্তি শুনিলে। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। এতিয়া আগবঢ়াইছো ঘোষ ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। আজিৰ ৰামধেনু আগবঢ়াইছে শীৰ্ষা ফুকনে।

নমস্কাৰ প্ৰিয় শ্ৰোতা, আজিৰ ৰামধেনুলৈ আপোনাক আদৰণি জনাইছোঁ। আজিৰ ৰামধেনু আৰম্ভ কৰিব খুজিছোঁ চামিলি মেমচাব ছবিৰ এটি গীতেৰে। সেউজ বুলছবি সন্থা প্ৰযোজিত আৰু আব্দুল মজিদ পৰিচালিত কলা বগা অসমীয়া ছবি চামিলি মেমচাব নিৰ্মাণ হৈছিল অসমৰ চাহ বাগিচাৰ পটভূমিত। মুক্তি পোৱা বছৰতে অৰ্থাৎ 1975 চনত ছবিখনৰ বাবে ডক্টৰ ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয়

চলচ্চিত্ৰ বঁটা লাভ কৰিছিল আৰু চামেলি মেমচাব ছবিখনে লাভ কৰিছিল অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা। ছবিখনৰ গীতকেইটিও বৰ মনোৰম।

ৰাজকুমাৰ হিৰাণী পৰিচালিত থ্ৰী ইডিয়টছ ছবিখনৰ জনপ্ৰিয়তাৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। ছবিখনৰ দৰে ইয়াৰ গীতকেইটিও শ্ৰোতাৰ বৰ আদৰৰ। থ্ৰী ইডিয়টছ ছবিৰ পৰা যি টি গীত আজিৰ ৰামধেনুৰ অংশ কৰি আপোনালৈ আগবঢ়াবলৈ লৈছোঁ, সেই গীতটি গাইছে সোনু নিগম আৰু শ্ৰেয়া ঘোষালে। শুনকচোন।

শিশুৰ পঠন আৰু উচ্চাৰণ সমস্যা, যাক চিকিৎসা বিজ্ঞানত ডিছলেক্সিয়া বুলি কয়, এই স্পৰ্শকাতৰ সমস্যাক বিষয় হিচাপে লৈ নিৰ্মাণ কৰা এখন ছবি তাৰে জমিন পাৰ। জনপ্ৰিয় অভিনেতা আমিৰ খানৰ দ্বাৰা পৰিচালিত আৰু অভিনীত ছবিখনে শ্ৰিত্তমোদীৰ বিপুল সমাদৰ লাভ কৰিছিল। শিশুৰ মনস্তত্ত্ব বুজি পোৱাটো যে এটা কলা,

70-80ৰ দশকত অনাতাঁৰ কেন্দ্ৰ আৰু গ্ৰামোফোনযোগে জনপ্ৰিয় হোৱা এটি কণ্ঠৰ নাম নীলিমা খাতুন। সুকীয়া কণ্ঠ আৰু গায়ন শৈলীৰে অসমীয়া সংগীতৰ ক্ষেত্ৰখনলৈ নীলিমা খাতুনে আগবঢ়াই দিয়া বহুকেইটি গীতৰ জনপ্ৰিয়তা আজিও অক্ষুণ্ণ আছে। কৃতি শিক্ষক হিচাপে ৰাজ্যিক বঁটা লাভ কৰা নীলিমা খাতুন কণ্ঠশিল্পী হিচাপেও শ্ৰোতাৰ বৰ আদৰৰ।

এটি এটি ক্ষণ যেন মুকুটাৰে ধন, এনেয়ে হেৰুৱালে নাহে উভতি, এয়া যেন জীৱন জীয়াৰ অমোঘ মন্ত্ৰ। গীতত এনে চেতনা, শব্দৰ গঞ্জনা কেৱল ভূপেন হাজৰিকাৰ সৃষ্টিতহে সম্ভৱ।

চাওঁতে চাওঁতে আজিলৈ ৰামধেনু সামৰাৰ সময় হ'ল। মণিৰত্নম পৰিচালিত গুৰু ছবিৰ পৰা মই সদায় শুনি ভাল পোৱা এটি গীত আপোনালোকলৈ আগবঢ়াই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।

রামধেনু অনুষ্ঠানটি শুনিলে, অনুষ্ঠানটি আগবঢ়ালে শীর্ষা ফুকনে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:30 গৈছে। ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ প্ৰচাৰণৰ। কাইলৈ আমাৰ অনুষ্ঠান মুকলি কৰা হ'ব 5:30 বজাত। আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।